এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 26 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 12 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: Lines have been relaxed considering the practical challenges faced by municipalities during data collection, interdepartmental coordination, and meeting disclosure requirements. Thousands of devotees across Kerala began offering Pitru Tharpanam, ancestral homage, in the early hours today on the auspicious occasion of Karkadiyaku Vavu. The new moon day in the Malayalam month of Karkadirakam is considered the most sacred day in the Hindu tradition to perform rites for departed souls seeking their eternal peace and spiritual liberation. The ritual started between 3:30 a.m. and 5 a.m. in most of the temples. The India Meteorological Department, IMD, has forecast heavy to very heavy rainfall over East Rajasthan, Gangetic West Bengal, Madhya Maharashtra and Odisha today. India continued its impressive medal-winning run at the Commonwealth Fencing Championship in Lagos, Nigeria. After securing 17 medals on the opening day on Monday, Indian fencers added more medals to the country's tally. Karan Singh and Sherjin Shanthimol clinched gold medals for India in the senior men's events last night. And that is the end of this news bulletin.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে কৈছিল, সকলোৱে জানে যে মানুহৰ এটা মন আছে যিহেৰে তেওঁ জানিব পাৰে, তাত বা যে মানুহৰ এখন হৃদয় আছে যিহেৰে অনুভৱ কৰিব পাৰে, অৰ্থাৎ যাৰ পৰা ৰাগ বা দ্বেষ জন্মে, আৰু এই দুইত বাজে আছে এটা শৰীৰ যিহেৰে মানুহে কাম কৰে। এনে এজন মানুহে জীয়াই থাকে, অনুভৱ কৰে আৰু গমনাগমন কৰে, বুজিব পাৰে আৰু কথা কয়। মানুহ আৰু পশুৰ ভিতৰত প্ৰভেদ হৈছে, কেৱল মানুহৰ জ্ঞান আছে, পশুৰ জ্ঞান নাই, নতুবা নিজ বৃত্তিবোৰে মানুহ আৰু পশু দুয়োটাই একেভাৱেই কাম কৰে। তেনেহলে মন, হৃদয় আৰু শৰীৰ, এই তিনিটা খুঁটিৰ ত্ৰিপদীখনতেই মানুহ বহি আছে। এটা খুঁটা যদি ছিঙি পেলোৱা বা সলুক ঢলুককৈ থোৱা, তেনেহলে মানুহজন ততালিকে মাটিত পৰি যাব। এই তিনিটা বস্তুৰ বাহিৰে যে মানুহৰ ভিতৰত আন সামগ্ৰী নাই তেনে নহয়, কিন্তু সেইবোৰ লেখত ধৰিলেই মানুহ নহৈ দেৱত্ব লাভ কৰিব। আমি যেতিয়ালৈকে আচলতে মানুহ নাম ল'বৰ উপযুক্ত হ'ব নোৱাৰোঁ, তেতিয়ালৈকে মানুহৰ ওপৰ খাপলৈ যোৱা মাল মচলালৈ লৰাচৰা কৰা কোনো আৱশ্যক নেদেখোঁ। আমি সম্প্ৰতি ইয়াতে সন্তুষ্ট থাকিম যদি আমি এটা সবল আৰু সুস্থ শৰীৰ পাওঁ, এটা সবল আৰু সুস্থ মন পাওঁ আৰু বহল এখন হৃদয় পাওঁ। মনৰ আহাৰ হৈছে জ্ঞান, ৰোগ হৈছে অসত্যতা। শৰীৰৰ আহাৰ হৈছে সুস্থতা বা নিৰোজ অৱস্থা, আৰু ৰোগ হৈছে স্বাস্থ্যবিধিৰ অপ্ৰতিপালন, আৰু হৃদয়ৰ আহাৰ হৈছে স্নেহ আৰু দয়া, আৰু ৰোগ হৈছে হিংসা আৰু খিয়াল। তেনেহ'লে আমি যদি প্ৰকৃতপক্ষে মানুহ নামৰ উপযুক্ত হ'ব খোজোঁ, আমি ভাল ছাত্ৰ বা ল'ৰা হ'ব লাগিব। ভাল ছাত্ৰ হ'ব খুজিলে হ'ব লাগিব সত্যৰ উপাসক, প্ৰেমৰ উপাসক আৰু স্বাস্থ্যৰ উপাসক। মনত ৰাখিব লাগে যে বিদ্যা তাকেহে বোলে যি যুক্তি দিব পাৰে। ধন আৰ্জি দুদিনৰ বেহা পতা বিদ্যা অৰ্জনৰ উদ্দেশ্য নহয়। ভগৱানে গীতাত কৈছে, না হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যাতে। জ্ঞানৰ নিচিনা পবিত্ৰ বস্তু আৰু ইহজগতত নাই। জ্ঞানৰ প্ৰতি নিভাজ শ্ৰদ্ধাই যদি জ্ঞান অৰ্জনৰ কাৰণ নহয়, তেনেহ'লে আন কাৰণে অৰ্জা জ্ঞানৰ ফল কেতিয়াও সুখ আৰু শান্তিৰ কাৰণ হ'ব নোৱাৰে। সংসাৰত প্ৰৱেশ কৰিলে দেখিবলৈ পোৱা যায় যে অকল ধনেই মানুহক সুখ আৰু শান্তি দিব নোৱাৰে। অনেক ধনী লোকৰ জীৱনৰ ঘটনাৱলী শুনিলেই এজন নিচেই দুখীয়া মানুহেও তেওঁৰ লগত জীৱনৰ সাল সলনি কৰিব নুখুজিব।

আমাৰ যত কষ্ট যত দুখ তাৰ সৰহভাগেই আমাৰ নিজৰ সৃষ্ট নহয়নে? আমি যে সদায় হা হতস্মি কৰি ফুৰোঁ তাৰ নিমিত্তে কোন দায়ী? আমাক কিয় একোৱে নজোৰে? আমি এই সংসাৰত থাকিমেই বা কিমান দিন, আৰু আমাক লাগেই বা কিমান বস্তু? আমি অনেক সময়ত লোকৰ অৱস্থা দেখি সেই অৱস্থা মোৰো হওক বুলি লোভ কৰি কিছুমান মিছামিচি অভাৱৰ কল্পনা কৰি আমাৰ সকলো সুখ আৰু শান্তিৰ বিসৰ্জন দিওঁ হওক। ইয়াতকৈ আৰু কিবা ডাঙৰ ভুল আছেনে? লোভতকৈ আৰু কিবা ডাঙৰ শত্ৰু মানুহৰ আছেনে? ভালকৈ ভাবি চালে সংসাৰত যতবিলাক পাপ হয় তাৰ মূলতঃ লোভকে দেখিবলৈ পোৱা যায়। সেইগুণে প্ৰকৃত জ্ঞান লাভৰ প্ৰথম ফল লোভক জয় কৰিবলৈ শিকা। লোভে প্ৰজ্ঞা নষ্ট কৰে। প্ৰজ্ঞা নষ্ট হ'লে হৃ অৰ্থাৎ লাজ নষ্ট হয়। লাজ নষ্ট হ'লে ধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে শ্ৰী

0: প্ৰজ্ঞা নষ্ট কৰে। প্ৰজ্ঞা নষ্ট হ'লে ঋ অৰ্থাৎ লাজ নষ্ট হয়, লাজ নষ্ট হ'লে ধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে শ্ৰী নষ্ট হয় অৰ্থাৎ হতশ্ৰী হয়। অসমীয়া মানুহে পৰক হাও দিবলৈ হ'লে কয় হতশ্ৰীহ। ইয়াতকৈ ডাঙৰ অভিসম্পাত আমাৰ ভাষাত নাই। লোভে তেনে হতশ্ৰী কৰে। সেইগুণে ছাত্ৰ জীৱনত আন শিক্ষা লাভ কৰাৰ লগে লগে আমাক মনুষ্য জীৱনৰ প্ৰধান শত্ৰু লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য এই ছটা ৰিপুক দমন কৰিবলৈ শিকিব লাগে। কোমল বয়সেই সেই সাধনাৰ উপযুক্ত কাল। এবাৰ এই কাল গত হলে সি আৰু কেতিয়াও ঘূৰি নাহে। এই কালতেই হৃদয়ফলিত যি আঁক পৰিব সেই আঁক আৰু চিৰজীৱনৰ নিমিত্তে থাকি যাব।
1: মুকুতামালা, আজিৰ মুকুতামালা হেমচন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী হাফিজ আহমেদ খান। এটি খেয়াল ৰাগ ভূপাল তৰী।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত হাফিজ আহমেদ খানৰ ভূপাল তৰি ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ত্ৰিদীপ ভাগৱতীৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে। দিনৰ 12:30 বজাৰ আইডিৰ বুলনী অনুষ্ঠানৰ স্বাস্থ্য শিতানত নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু চিকিৎসা এই বিষয়ে কাণ নাক আৰু ডিঙি বিশেষজ্ঞ ডাক্তৰ অক্ৰিবা আহমেদৰ সৈতে এটি সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 বজাৰ গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ ঘোঁৰাবন্ধা থলীতে বাণীবদ্ধ কৰা অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্যা ভাগ্যশ্ৰী দেৱীৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ প্ৰবাল শৰ্মাৰ, লগতে থাকিব বিয়ানাম। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

নিশা 9:30 সাহিত্য চূড়া অনুষ্ঠানত গায়ত্রী দলেৰ চুটি গল্প আৰু বিমল কুমাৰ শর্মাৰ কবিতা পাঠ। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শর্মাৰ। পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। 8:30 গীতিমালিকাৰ শিল্পী জ্যোতিষ ভট্টাচাৰ্য, ডলি ঘোষ, দিলীপ দাস, দীপালী বৰদলৈ আৰু ৰঞ্জিত দাস। 6:55 জ্ঞান বিজ্ঞান। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানৰ অতিথি আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী কেন্দ্ৰ সঞ্চালক ডক্টৰ সূৰ্য দাস। আজি শুনিবলৈ পাব চতুৰ্থ খণ্ড। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যয়।

পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ, দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মনোজ দাসৰ কণ্ঠৰ আধুনিক গীত, 1:20 যুগলনাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিবলৈ পাব, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত ৰমেন চৌধুৰীৰ ইলেক্ট্ৰিক অৰ্গেনত লঘু সংগীতৰ সুৰ, 1:50 ভগৱান দাসৰ কণ্ঠৰ লোকগীত।

বিয়লি আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ, বংগ বিভাজন আৰু স্বাধীনতা আন্দোলনৰ প্ৰথম খণ্ড, যুগুতাই আগবঢ়াইছে পৰশজ্যোতি হাজৰিকাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বানৰ পাছত ল'ব পৰা কৃষি ব্যৱস্থাপনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অৰুণিমা দেৱ চৌধুৰী আৰু সঞ্জীৱ শইকীয়াই, আঁত ধৰিব মানস জ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত গুৰেণ দেউৰীৰ কণ্ঠৰ তিৱা গীত, 9:02 প্ৰচাৰ কৰা হ'ব ধাৰাবাহিক নাট কালকুটৰ দ্বিতীয় খণ্ড, ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 8:30 আধুনিক গীত, 9:00 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনৰ বিষয়ে কিছু কথা, পৰিৱেশন আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777 এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাৰ নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। কলম্বিয়াৰ প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী ট্ৰাম্প অৱ দ্য ইণ্ডিয়ান ৰিপাব্লিক মাই লাইফ মাই ষ্ট্ৰাগলছ উন্মোচন কৰিব। আত্মজীৱনীখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বিৱৰণ দাঙি ধৰা হৈছে। শৈশৱৰে পৰা তেওঁৰ অভিজ্ঞতা, সংগ্ৰাম আৰু সাফল্যৰ লগতে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতিৰূপে সেৱা আগবঢ়োৱাৰ বিষয়ে আত্মজীৱনীখনত সন্নিৱিষ্ট কৰা হৈছে। তেওঁৰ জীৱনক গঢ় দিয়া মূল্যবোধ, অভিজ্ঞতা আৰু পৰিস্থিতিসমূহৰ বিষয়েও গ্ৰন্থখনত সামৰি লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যসভাত কেৰালাৰ নাম সলনি কৰিবলৈ কেৰালা নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। কালি লোকসভাই বিধেয়কখন গৃহীত কৰিছিল। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবেও গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। লোকসভাত খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে কালি বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদনৰ কাম কাজ পুনৰবাৰ ব্যাহত হৈ পৰে। লোকসভাই ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাই ন্যায়াধিকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। শ্ৰীচৌহানৰ এই ব্ৰিক্স মিত্ৰ অভিযানৰ সৈতে জড়িত দেশৰ সহস্ৰাধিক সদস্যয়েও নিজৰ নিজৰ গাঁও আৰু চহৰসমূহত আজি গছপুলি ৰোপণ কৰিব। আজি দিনটোত দেশৰ বিভিন্ন অঞ্চলত 50,000 অধিক গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। দেশৰ নাগৰিকসকলৰ প্ৰতি জনোৱা এটা আহ্বানত মন্ত্ৰীগৰাকীয়ে কয় যে হৰিয়ালী অমাৱস্যা হৈছে এনে এটা উৎসৱ যিয়ে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ সুযোগ প্ৰদান কৰে। নিজৰ চৌপাশক অধিক সেউজীয়া কৰি তুলি এই উৎসৱক প্ৰকৃতিৰ উদযাপনৰ মাধ্যমেৰে পালন কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয় যে প্ৰকৃতিৰ প্ৰতি থকা কৃতজ্ঞতা কেৱল শব্দৰ দ্বাৰা প্ৰকাশ কৰা উচিত নহয়। গছপুলি ৰোপণৰ জৰিয়তেও প্ৰকৃতিৰ প্ৰতি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰা উচিত বুলি শ্ৰীচৌহানে প্ৰকাশ কৰে। তেওঁ কয় যে এটা গছপুলি ৰোপণ কৰাটো কেৱল পৰিৱেশৰ সুৰক্ষাৰ কাম নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবে এটা নিৰাপদ, সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ ভেটি স্থাপনৰ উপায়।
2: 12 अगस्त को अपना एक पर्व है, हरियाली अमावस्या। और हरियाली अमावस्या प्रकृति के साथ जुड़ने का और आनंद मनाने का पर्व है, क्योंकि हर भारतीय पर्व के पीछे एक वैज्ञानिक दृष्टिकोण साइंस है। आज इस अवसर पर पूरी टीम को मैं बधाई देता हूँ। हरियाली अमावस्या को हम और अर्थपूर्ण बना सकते हैं एक पेड़ लगा। तो उस दिन मैं चाहता हूँ कि ICAR के सारे 113 संस्थान, 731 हमारे KVK एग्रीकल्चर यूनिवर्सिटी, हर जगह हरियाली अमावस्या के त्योहार को मनाने के लिए एक पेड़ मिलकर जरूर लगाएं, ज्यादा लगे तो ज्यादा लगाएं।
1: বাৰিষাৰ বতৰ সত্ত্বেও উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাত ভক্তসকলে উৎসাহেৰে ভাগ লৈছে। এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়তো ভক্তসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ কেদাৰনাথ আৰু বদ্ৰীনাথ ধামত পূজা অৰ্চনা কৰাৰ কাম অব্যাহত ৰাখিছে। শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ হেমন্ত দ্বিৱেদীয়ে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ অবিৰত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ডৰ চাৰিটা প্ৰধান ধৰ্মীয় স্থান কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীৰ দৰ্শনৰ বাবে কৰা এই চাৰিধাম যাত্ৰাৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশৰ সৈতে ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। বৈঠকত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি, চাৰিধাম

ধাম যাত্রা, কাঁওয়ার যাত্রা, দুর্যোগ ব্যবস্থাপনা, জন জন কি সরকার, জন জন কে দ্বার কার্যসূচী আর ভক্তসকলে যাত্রা করা পথসমূহ গাঁতমুক্ত করাকে ধরে বিভিন্ন নির্দেশনা প্রদান করা হয়। বারিষার পরিপ্রেক্ষিতত মুখ্যমন্ত্রীগুলিয়ে প্রতিগী জেলা দণ্ডাধীশক সতর্কতা বৃদ্ধি করার দুর্যোগ ব্যবস্থাপনাক সম্পূর্ণরূপে সাজু করে রাখি নির্দেশ দিয়ে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীর। কলম্বিয়াত প্রচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধারৰ বাবে উদ্ধারকারী দলে কালি পশ্চিমবঙ্গৰ ধ্বংসস্তূপ খান্দি ধ্বংসাবশেষৰ মাজত চেপা খাই থকাৰ আশঙ্কা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এই প্রলয়ংকারী ভূমিকম্পত কমেও 250 জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াবহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে জনাজাত অঞ্চলটোৰ ভূমিখণ্ড ফালি যোৱাৰ লগতে প্ৰকাণ্ড অট্টালিকা, ঘৰ, বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহত ফাট মেলে, হেলনীয়া হয় আৰু বহুসংখ্যক খহি পৰে। ভূমিকম্প প্ৰভাৱিত চহৰসমূহৰ পৰা লাভ কৰা পৃথক পৃথক বাতৰি অনুসৰি এই ঘটনাত মুঠ প্ৰাণহানিৰ সংখ্যা 254। তথ্য অনুসৰি পেৰেইৰাত 101 জন আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95 জন লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় বনাঞ্চল এলেকা চকোৰ বহু ঠাইত এতিয়াও বিদ্যুৎ যোগান বা প্ৰাথমিক সা সুবিধাৰ অভাৱত উদ্ধাৰ অভিযান চলোৱাটো জটিল হৈ পৰিছে। দেশখনৰ নতুন ৰাষ্ট্ৰপতি এবেলাৰ্ডো ডি লা এস্পিৰিয়েলাৰ কাৰ্যভাৰ গ্ৰহণৰ মাত্ৰ কেইদিনমানৰ পাছত এই ভূমিকম্প সংঘটিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ভূমিকম্পত গৃহহাৰা লোকসকলক অৰ্থনৈতিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মসূত্ৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু দুয়োগৰাকী নেতাই আলোচনা মৰ্মে ৰাছিয়াৰ তেল তথা শুল্ক সম্পৰ্কীয় সমস্যা সমাধান কৰিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা পিটাৰ নাভাৰোৱে মন্তব্য কৰিছে। ভাৰত আৰু আমেৰিকাই বহুমুখী আৰু বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰিত নিকট সম্পৰ্কক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়তে এই মন্তব্য গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে 7 আগষ্টত আমেৰিকাৰ ছিনেটে গৃহীত কৰা দ্বিপাক্ষিক বিধেয়কত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ভাৰত আৰু চীনকে ধৰি ৰাছিয়াৰ তেল আৰু গেছ আমদানি অব্যাহত ৰখা দেশসমূহৰ সামগ্ৰীৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। এনে বাণিজ্যই মস্কোৰ অৰ্থনীতি বহনক্ষম কৰি ৰখাৰ লগতে ইউক্ৰেইনত সামৰিক অভিযানৰ বাবে পুঁজিৰ যোগান ধৰে। ছিনেটে 2026 চনৰ লিনছে অ' গ্ৰেহাম অনুমোদন, ৰাছিয়া আৰু ইৰাণ আইনখনক 37-11 ভোটত অনুমোদন জনায়। এই ব্যৱস্থাসমূহৰ অধীনত ৰাছিয়াৰ খাৰুৱা তেল বা প্ৰাকৃতিক গেছৰ শীৰ্ষ 5খন ক্ৰেতা ৰাষ্ট্ৰৰ আমদানিৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰাৰ স্বেচ্ছামূলক কৰ্তৃত্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে ভাৰত আৰু চীন ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বিশ্বৰ অন্যতম ৰাষ্ট্ৰ। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1ক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা FC1ে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকা ফুটবল ক্লাব FC ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেশ্যনেল বেংক অপেন টেনিছ প্ৰতিযোগিতাত 20 সংখ্যক বাছনিপ্ৰাপ্ত স্পেইনৰ 19 বছৰীয়া খেলুৱৈ ৰাফেল জোদাৰে পুৰুষৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জোদাৰে ফ্ৰান্সৰ আৰ্থাৰ ফিল্ছক 7-6, 5-6, 6-3 ফলাফলত পৰাস্ত কৰে। চলিত বৰ্ষটো ৰেংকিঙত 168 সংখ্যক স্থানেৰে আৰম্ভ কৰা জোদাৰে শেহতীয়াকৈ চকুত লগা প্ৰদৰ্শন কৰাৰ ফলত খেলুৱৈগৰাকীৰ ৰেংকিং 11 সংখ্যক স্থানলৈ উন্নীত হৈছে। ছেমিফাইনেলত কাইলৈ নিশা জোদাৰ প্ৰতিযোগিতাত 28 সংখ্যক বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। নাকাচিমাই যোৱা নিশা ছেমিফাইনেল পৰ্যায়ৰ আন এখন খেলত ইটালীৰ লুচিয়ানো ডাৰ্ডেৰিক 6-2, 6-3 ফলাফলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত বিশ্বকৰ্মৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা স্বিয়াটেকে ছেমিফাইনেলৰ স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাৰ নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব।
কেন্দ্রীয় কৃষি আর কৃষক কল্যাণ মন্ত্রী শিবরাজ সিং চৌহানে হরিয়ালী অমাবস্যা উপলক্ষে

0: পক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। কলম্বিয়াৰ প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে আৰু 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি বুধবার, 1433 ভাস্করাব্দৰ শাওন মাহৰ আজি 26 দিন, 2026 খ্রিস্টাব্দৰ আগস্ট মাহৰ 12 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি অমাৱস্যা তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:56:20 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:58:12।

সত্যনাথ বৰাই কৈছিল, অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে। প্ৰিয় শ্ৰোতা, এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক বিক্ৰম সাৰাভাই, যাক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়, আজি তেখেতৰ উপজা দিন। তেওঁৰ প্ৰচেষ্টাতে 1947 চনত ভৌতিক গৱেষণাগাৰ স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত বিজ্ঞান আৰু গণিত জনপ্ৰিয় কৰিবৰ বাবে সাৰাভাইয়ে 1960ৰ দশকত বিক্ৰম অম্বালাল সাৰাভাই কমিউনিটি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন তেওঁৰ এক বিৰল কৃতিত্ব। ভাৰতীয় আণৱিক বিজ্ঞানৰ পিতৃ হোমী জাহাংগীৰ ভাবাই সাৰাভাইক ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ ষ্টেচন স্থাপন কৰিবলৈ সহায় কৰিছিল, যাৰ ফলশ্ৰুতিতে 1975 চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰা হয়। বিক্ৰম সাৰাভাই কেইবাটাও প্ৰতিষ্ঠান যেনে নেহৰু ফাউণ্ডেশ্যন ফৰ ডেভেলপমেণ্ট, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰী ৰিচাৰ্চ এছ'চিয়েচন আৰু পৰিৱেশ আঁচনি প্ৰস্তুতকৰ্তা আৰু প্ৰযুক্তি কেন্দ্ৰৰ সৈতে জড়িত আছিল। 1971 চনৰ 30 ডিচেম্বৰ তাৰিখে মৃত্যুবৰণ কৰা এইগৰাকী বিজ্ঞানীক স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে ভাৰত চৰকাৰে 1966 চনত পদ্মভূষণ আৰু 1972 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে। অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ আজি জন্মদিন। 1908 চনৰ 12 আগষ্ট তাৰিখে পশ্চিমবংগত জন্ম লাভ কৰা ৰবীন বেনাৰ্জীয়ে শান্তি নিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। তাৰ পাছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে আৰু পৰৱৰ্তী পৰ্যায়ত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰে। 1952 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি অসমৰ চাবুৱা চাহ বাগানত মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি তেওঁ অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয়। ৰবীন বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিতে নিৰ্মাণ হৈছিল আৰু এই তথ্যচিত্ৰখনৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে। পৰৱৰ্তী কালত তেওঁ 32খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু তাৰ বাবে প্ৰায় 14টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ স্থানীয় বিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে বহু মাটি দান কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লৈ এই উদ্দেশ্যৰে তেওঁ কাজিৰঙা ৱাইল্ড লাইফ ছচাইটি নামৰ এটা বেচৰকাৰী সংগঠনো প্ৰতিষ্ঠা কৰিছিল। 1971 চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা ৰবীন বেনাৰ্জীয়ে 1991 চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁ নিৰ্মাণ কৰা তথ্যচিত্ৰসমূহৰ ভিতৰত কাজিৰঙা, ৱাইল্ড লাইফ অৱ ইণ্ডিয়া, ৰাইনো কেপচাৰ, এলিফেণ্ট কেপচাৰ, নাগালেণ্ড, এনিমেলছ অৱ আফ্ৰিকা, আণ্ডাৰ ৱাটাৰ, আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড অৱ স্নেক্স, দ্য ৱৰ্ল্ড অৱ ফ্লেমিংগো, ৱাইল্ড বাট ফ্ৰেণ্ডলি, মাই নেচাৰ ইত্যাদি উল্লেখযোগ্য। এইগৰাকী বিশিষ্ট প্ৰকৃতিবিদ ৰবীন বেনাৰ্জীৰ দেহাৱসান হয় 2003 চনৰ 6 আগষ্ট তাৰিখে। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। এই দিৱস প্ৰতি বছৰে 12 আগষ্ট তাৰিখে পালন কৰা হয়। যুৱ সমাজৰ সমস্যা, সাংস্কৃতিক তথা আইনী দিশসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু সমাজখনত

প্ৰজন্মৰ অৱদানক স্বীকৃতি দিবলৈ 1999 চনত ৰাষ্ট্ৰসংঘই এই দিৱসৰ অনুমোদন জনায়। প্ৰথমবাৰৰ বাবে 2000 চনৰ 12 আগষ্ট তাৰিখে এই দিৱস আনুষ্ঠানিকভাৱে পালন কৰা হৈছিল। যুৱক যুৱতীসকলক সমাজৰ বিকাশ আৰু নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা তথা শিক্ষা, কৰ্মসংস্থান, স্বাস্থ্য আৰু সমতাৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি আৰু নেতৃত্বক আগুৱাই লৈ যোৱাই হৈছে এই দিৱসৰ লক্ষ্য আৰু উদ্দেশ্য। বিভিন্ন আলোচনা চক্ৰ, সজাগতামূলক সভা, যুৱ সন্মিলন আদি বিভিন্ন ধৰণেৰে এই দিৱস পালন কৰা হয়। গতিকে আহকচোন আমিও এই দিৱসৰ গুৰুত্ব উপলব্ধি কৰোঁ আৰু

প্ৰিয় শ্ৰোতা, স্বাধীনতা দিৱস সমাগত। সমগ্ৰ দেশত দেশৰ নাগৰিকৰ মনত উচ্ছাসৰ ঢল। আহকচোন, হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে তিনিবৰণীয়া আমাৰ জাতীয় পতাকাখনি উৰুৱাই আমিও উদযাপন কৰোঁ এই স্বাধীনতা দিৱস। আকৌ এবাৰ গৰ্বিত হওঁ, দেশপ্ৰেমেৰে উদ্বুদ্ধ হওঁ, একতা ভাতৃত্ববোধক অনুভৱ কৰোঁ।

0: ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ মনবৰ নাথ। তেওঁ অসমৰ ঢেকিয়াজুলি থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয়। 1924 চনত নগাঁও জিলাৰ হাতীচুং মৌজাৰ জামুগুৰিত জন্মগ্ৰহণ কৰা মনবৰ নাথৰ মৃত্যু হয় 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। সেইদিনা অসমৰ গহপুৰ ঢেকিয়াজুলি আদি থানাত সংগ্ৰামী জনতাই জাতীয় পতাকা উত্তোলন কৰাৰ সংকল্প লৈছিল। সেই উদ্দেশ্যে বৰগাঁও, মিছামাৰী, নাহৰবাৰী, বৰচলা এই ঠাইসমূহৰ পৰা হাজাৰ হাজাৰ জনতা সমদল কৰি থানা অভিমুখে আগবাঢ়িছিল। সমদলক প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰিছিল। সেইদিনা ঘটনাস্থলীতে মুঠ 11 জন মানুহ শ্বহীদ হয়। তাৰ ভিতৰত মনবৰ নাথো আছিল অন্যতম। মৃত্যুৰ পূৰ্বে পুলিচৰ গুলীকো কেৰেপ নকৰি আন এজন সতীৰ্থ গোলোক নেওগৰ লগত আগবাঢ়ি গৈ দুয়ো দুখন পতাকা থানাৰ মুধচত উত্তোলন কৰাৰ পিছতে গুলীৰ আঘাতত মনবৰ নাথৰ মৃত্যু হয়। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এই বীৰ শ্বহীদগৰাকীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। প্ৰিয় শ্ৰোতা, আজি বিশ্ব হস্তি দিৱস। এই বিশেষ দিনটোত আমাৰ সৈতে এয়া প্ৰকৃতিবিদ, লেখক, নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্ত।
1: আজি বিশ্ব হস্তি দিৱস, আজিৰ দিনটো আমাৰ বাবে, অসমীয়াসকলৰ বাবে, অসমবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ বাবে এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ এইবাবে যে ভাৰতবৰ্ষৰ ভিতৰত আমি দ্বিতীয় বৃহত্তৰ হস্তি বসতি প্ৰধান অঞ্চল। হস্তি সংৰক্ষণৰ কথা আমাৰ বন্যপ্ৰাণী সংৰক্ষণ আইনত কঠোৰভাৱে কোৱা আছে। হাতীৰ বাসস্থান সংৰক্ষণ কৰোঁ, সেই কথাখিনি আমাৰ কোৱা আছে। কিন্তু তথাপি আমি দেখিছো যে আমাৰ অসমত বন বিভাগ ৰাইজ কেতিয়াবা হাতী খেদিছে, হাতীৰ ওপৰত অত্যাচাৰো কৰিছে, হাতীৰ জুই দি পেলাই খেদিছে, কেতিয়াবা বৰ্ষাৰে হানিছে, খুচিছে। কিন্তু এইখিনিত এটা ভাল কথা যে এইবাৰ বিশ্ব হস্তি দিৱসত এই কথা আমি কব পাৰো যে বৰ্তমান অসমৰ বনমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই হাতী খেদাটো বন্ধ কৰিছে। তেওঁ বন বিভাগকো হাতী খেদিবলৈ হাক দিছে, ৰাইজকো হাতী খেদিবলৈ হাক দিছে। হাতীয়ে যদি শস্য নষ্ট কৰে, অৰ্থাৎ ধান খায়, তেতিয়াহলে বিঘাই প্ৰতি 8,000 টকাকে তেওঁ দিব বুলি ঘোষণা কৰিছে। অকল ঘোষণাই নহয়, ইতিমধ্যে নটিফিকেশ্যনত কৰিছে। এইটো অত্যন্ত সুখবৰ আমাৰ বাবে, হাতীৰ বাবেও, হাতীৰ মংগলৰ বাবে এইখন চৰকাৰেও কাম কৰি আছে, আমি প্ৰত্যেকে কাম কৰি আছো। আজিৰ দিনটোত প্ৰত্যেকজন মানুহ হাতীৰ বাসস্থান সংৰক্ষণ, হাতী সংৰক্ষণ আৰু হাতীৰ যাতে মংগল হয় তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে হাতী সংৰক্ষণৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। যেনে ধৰক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, এটা বিশাল অঞ্চল, প্ৰায় 300 বৰ্গ স্কোৱাৰ কিলোমিটাৰ এটা অঞ্চল, হস্তি বসতি প্ৰধান অঞ্চল, তাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিছে। ৰায়মানা নেশ্যনেল পাৰ্ক, অৰ্থাৎ ৰায়মানা ৰাষ্ট্ৰীয় উদ্যান, 422 বৰ্গ স্কোৱাৰ কিলোমিটাৰ এটা অঞ্চল, হস্তি বসতি প্ৰধান অঞ্চল, তাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিছে। সেইকাৰণে হাতীৰ মংগলৰ বাবে আমি কাম কৰি আছো, চৰকাৰে কাম কৰি আছে, ৰাইজৰ মাজত এই সচেতনতা অধিক বৃদ্ধি হোৱাটো অত্যন্ত জৰুৰী। আৰু এটা কথা আজিৰ দিনটোত মই কব বিচাৰো, অসমত যে ক'ৰবাত ক'ৰবাত

0: হাতি মানুহৰ সংঘাত হৈছে, হাতীও মৰিছে, মানুহো মৰিছে, হাতীও মানুহৰ ঘৰ ভাঙিছে। এই যে পৰিস্থিতিটোৰ বাবে বনৰীয়া হাতীবোৰ এক শতাংশ দায়ী নহয়, এই সামগ্রিক পরিস্থিতিটোৰ বাবে আমি মানুহসকলে দায়ী। এই কথাটো আমি অনুভব কৰিব লাগিব। যেহেতু আমি মানুহবোৰে এই সমস্যাটো কৰিছো, সেইকাৰণে আমিয়ে এই সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব। আজি বিশ্ব হস্তী দিবস হাতীৰ বাবে এটা উৎসর্গিত এটা দিন, গোটেই বিশ্বজুড়ি হাতীৰ বাবে উৎসর্গিত এই দিনটোত আজি আমি হাতীৰ স্বার্থত কথা পাতিব লাগে। হাতীৰ স্বার্থ বিঘ্নিত নকৰাকে আমি কেনেকে সহবস্থান কৰিব পাৰো, হাতীবোৰৰ বাসস্থান কেনেকে সংৰক্ষিত কৰিব পাৰো, সেই কথাটো আমি ভাবিব লাগিব। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, হাতীৰ বাসস্থান সুৰক্ষিত কৰাৰ অৰ্থ হল হাতীৰ বাসস্থান অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিব লাগিব। যেনেকুৱা গোৱালপাৰা জিলা অসমৰ এটা অঞ্চল য'ত সবতকৈ বেছি হাতী আৰু মানুহৰ সংঘাত হৈছে। গোৱালপাৰা অঞ্চলত এখনো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান নাই। ইতিমধ্যে আমি চৰকাৰক প্ৰপজাল দিছো, চৰকাৰক কৈছো যে পঞ্চৰত্ন বনভূমি আৰু তাৰ ওচৰ পাজৰৰ অঞ্চলক সামৰি এখন অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান কৰিব লাগে, আৰু অজগৰ পাহাৰ আৰু উৰ্পদ বিলক সামৰি এখন অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান কৰিব লাগে। এই দুখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ দাবীটো আমি বিশ্ব হস্তি দিৱসত পুনৰ উত্থাপন কৰিলো, আৰু আমি আশা কৰো যে চৰকাৰে দেৰি নকৰাকে এই অঞ্চলটো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিব আৰু হাতী বনৰীয়া হাতীৰ বাসস্থান সুৰক্ষিত কৰিব।
1: আমাৰ সৈতে সেয়া আছিল প্ৰকৃতিবিদ, লেখক, নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্ত। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, 1833 চনত আমেৰিকাৰ চিকাগো চহৰ স্থাপিত হয়। 1935 চনত অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হয়। 1848 চনত ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ মৃত্যু হয়। 1955 চনত প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যৰ নোবেল বঁটা বিজয়ী টমাছ মানৰ মৃত্যু হয়। ভাৰতৰ এগৰাকী বিশিষ্ট ইতিহাসবিদ, সংস্কৃত আৰু হিন্দী প্ৰবন্ধ লেখক ভগৱৎ চৰণ উপাধ্যায়ৰ মৃত্যু হয় 1982 চনত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। অহা 17 আগষ্টৰ পৰা উজনিৰ বানপীড়িত 4খন জিলাৰ শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ হ'ব। এই কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে চৰাইদেউ জিলাৰ 741খন বিদ্যালয়ৰ 79খন বিদ্যালয়ত পাঠদান আৰম্ভ কৰা হৈছে। অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা কাৰ্যকৰী কৰা অভিলাষী প্ৰকল্প বৃক্ষবন্ধু আঁচনিৰ কালি শুভাৰম্ভ কৰা হয়। এই প্ৰকল্পৰ অধীনত 11 আগষ্টৰ পৰা 14 আগষ্টলৈ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 21 লাখৰো অধিক ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1.5 কোটিৰো অধিক গছপুলি ৰোপণৰ লক্ষ্য সামৰি লোৱা হৈছে। ৰাজ্যৰ 11,277খন শিক্ষা প্ৰতিষ্ঠানৰ 21,28,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীৰ জৰিয়তে গছপুলি ৰোপণ কৰিব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন লুণ্ঠনৰ চেষ্টা কৰা 5জন লোকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছে চিএম ভিজিলেন্সে। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ অপমানক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰাৰ আইন চূড়ান্ত হ'ল। মঙলবাৰে এনে এখন বিধেয়কত অনুমোদন জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতীয় ডাক সেৱাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সংযোজন ঘটাই হিমাচল প্ৰদেশৰ পিছতে দেশৰ দ্বিতীয়খন ৰাজ্য হিচাপে অসমৰ হাজো উপডাকঘৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ড্ৰোনৰ জৰিয়তে ডাক সেৱা। বাৰিষাৰ বতৰত খহনীয়া বান আৰু বৰষুণ সম্পৰ্কীয় দুৰ্ঘটনাৰ বাবে হিমাচল প্ৰদেশত যোৱা 2.5 মাহত 157জন লোকৰ মৃত্যু হয়, সন্ধানহীন হৈ পৰে 257জন। ৰাজ্যজুৰি বন্ধ হৈ পৰিছে 260টা পথ। ইতিমধ্যে ৰাজ্যৰ 5খন জিলাত আৰু অধিক প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। দেশত প্ৰৱৰ্তন হৈছে 10 আৰু 20 টকীয়া প্লাষ্টিক বা পলিমাৰ নোট। মঙলবাৰে সংসদত 100 কোটি পলিমাৰ বেংক নোট প্ৰৱৰ্তনত অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে।

খেলৰ পৃষ্ঠাত কলম্বো এৰি গালেত উপস্থিত হৈছে টীম ইণ্ডিয়া। অহা শনিবাৰৰ পৰা গালেত আৰম্ভ হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তৰ্গত দুখনীয়া মেচ শৃংখলাৰ প্ৰথমখন টেষ্ট। বাৰাদি এফ চিয়ে বৰপেটা এ ডিভিজন ফুটবল লীগৰ ফাইনেলত প্ৰৱেশ কৰিছে। উইকেটৰক্ষক অপেনাৰ ৰোহিত সেনৰ 96 ৰাণৰ ইনিংছৰ সহায়ত গুৱাহাটী ৰয়েলছে সুন্দৰ বিজয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান ধৰি ৰাখিছে। কালি অনুষ্ঠিত মেচত চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেচত 3 উইকেটত জয়ী হয় গুৱাহাটী ৰয়েলছ। অসম সন্তান পাৰ্থিৱ গগৈৰ দুগলৰ সহায়ত প্ৰত্যাশিতভাৱে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ নিব্ৰাজ হুছেইন আৰু ফাগুনজ্যোতিয়ে অইল আইটা ছুপাৰ ছিৰিজ টেনিছৰ 14 আৰু 16 বছৰ অনূৰ্ধ শাখাৰ এককৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ড।
2: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ।
2: আজি আপোনাৰ স্মৃতিৰ দিনলিপিৰ এয়া চতুৰ্থ খণ্ড। ইয়াৰ আগৰ তিনিটা খণ্ডত আমি আপোনাৰ পৰা আপোনাৰ ডিব্ৰুগড়ত কি ধৰণে কৰ্মজীৱনৰ সূচনা হ'ল, তাৰপিছত আপুনি শিলচৰ কেন্দ্ৰলৈ গ'ল আৰু 1984 চনত আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগ দিলে অনুষ্ঠান কাৰ্যবাহী হিচাপে, প্ৰগ্ৰাম এক্সিকিউটিভ। গতিকে অসমীয়া ভাষাৰ এটা কেন্দ্ৰত অনুষ্ঠান কাৰ্যবাহী হিচাপে গুৱাহাটী আপোনাৰ আৰম্ভণি, আহি কি দায়িত্বভাৰ পালে?
3: মই তাৰ আগতে এটা কৈ থওঁ, যোৱা বোধহয় দ্বিতীয় খণ্ডত মই এটা চন ভুলকে কৈছিলোঁ, জয়ন্ত হাজৰিকাৰ সুৰভাঙী সম্পৰ্কে, সেইটো 1977 চন হ'ব লাগিছিলে।
2: আপুনি 78 হবলা বুলি কৈছিলে,
3: 78 হবলা বুলি কৈছিলে, গতিকে এইটো মই ইয়াতে শুধৰণি কৰি দিলোঁ। এতিয়া 1984 চনৰ জুলাই মাহত আহি মই গুৱাহাটী ষ্টেচনত যোগদান কৰিলোঁ। শিলচৰৰ পৰা আহিবলৈ মতে ভাবিছিলোঁ মোক যি দায়িত্বই নিদিয়ক, মোক যাতে সংগীত আৰু সুৰ আৰু সংলাপ চাবলৈ নিদিয়ে, এইটো মই মনে মনে ভাবি আহিছিলোঁ। তাৰপিছত আহিয়ে মই সংগীত বিভাগতে পঢ়িলোঁ।
2: আৰু সেইটো ভবাৰ কাৰণ কিবা?
3: সংগীত বিভাগটো এটা বৰ ডাঙৰ বিভাগ, বহুত কাম তাত, আৰু অলপ মানে অলপ জটিল বিষয়টো, গতিকে আৰু এটা হ'ল সুৰাৰ সংলাপ, সদায় এটা এটা মানে সুৰাৰ সংলাপ লিখিব লাগে, প্ৰডাকশ্যন কৰিব লাগে, গতিকে সেইবুলি ভাবি আহিছিলোঁ। কিন্তু কি হ'ব, মোক আহি সুৰাৰ সংলাপে চাবলৈ দিলে, সংগীত বিভাগ চাবলৈ দিলে। তেতিয়া সংগীত বিভাগৰ খগেন মহন্ত আছিলে প্ৰডিউচাৰ, লোকগীত আৰু আধুনিক গীতৰ, আৰু লক্ষী শইকীয়া বাইদেউ আছিলে শাস্ত্ৰীয় সংগীতৰ, বাকী যিখিনি প্ৰশাসনৰ কাম সেইখিনি মই কৰিছিলোঁ, আমাৰ কৰ্মীও আছিলে সেইসকলৰ কাম চোৱা মেলা ইত্যাদি ইত্যাদি, আৰু লগতে সুৰাৰ সংলাপ। সুৰাৰ সংলাপ তেতিয়া এইটো এটা পাব্লিচিটি প্ৰগ্ৰেম, আৰু যিকোনো এটা বিষয় লৈ, চৰকাৰী কিবা আঁচনি সম্পৰ্কে বা অন্য বিভিন্ন বিষয় সম্পৰ্কে এটা সংলাপ লিখিব লাগে। সংলাপ আমি দুজন বা তিনিজনে ভাগ লওঁ আৰু আগে পিছে এটা তেনেধৰণৰ গীত এটা বজাওঁ। গতিকে এইটো এটা প্ৰায় মানে দৈনিক ব্যৱস্থা এটা আছিলে, দৈনিক নহয়, সপ্তাহত 7 দিন বা 5 দিন আছিলে, বাকী দুদিন হিন্দী ভাষা শিক্ষাৰ পাঠ আৰু সংস্কৃত ভাষা শিক্ষাৰ পাঠ। গতিকে মই সেইটো কাম কৰি গ'লোঁ, তাৰপিছত সংগীত বিভাগ চাই গ'লোঁ, আৰু সংগীত বিভাগত থাকোঁতে মই 2খন সংগীতালেখ্য লিখিছিলোঁ, এখন আলেখ্য আৰু 1খন সংগীতালেখ্য। আলেখ্যখন আছিলে মোক সেই

0: 1945 চনৰ হিৰোশিমা নাগাসাকিৰ যি আণৱিক বিস্ফোৰণ, সেই কথাটো মই তাৰ আগতে পঢ়িছিলোঁ। পঢ়ি মোৰ মনত বৰ এটা দুখ অনুভৱ হৈছিল আৰু সেই সম্পৰ্কে মই এটা এখন আলেখ্য লিখিছিলোঁ। সেইখন ইয়াত প্ৰডাকশ্যন হৈছিলে, ৰমেন চৌধুৰীয়ে বুজে প্ৰডাকশ্যন কৰিছিলে, মোৰ যদুদূৰ মনত পৰে। তাৰপিছত এখন সংগীতালক্ষ্য লিখিছিলোঁ জন্মাষ্টমীৰ বিষয়ে, আৰু সংগীত বিভাগৰ বিষয়ে মই জুলাইৰ পৰা মই নৱেম্বৰ ডিচেম্বৰ মানলৈ আছিলোঁ। সেই সময়তে অৰুণ শৰ্মাৰ মানে পদোন্নতি হৈছিল, তেখেতক কেন্দ্ৰ সঞ্চালক পদলৈ পদোন্নতি হ'ল। তাৰপিছত অৰুণ শৰ্মাই মোক মাতি নি ক'লে যে বিদ্যাৰ্থীৰ অনুষ্ঠানটো তুমিয়ে চাব লাগিব। মই বিদ্যাৰ্থীৰ অনুষ্ঠানৰ দায়িত্ব ল'লোঁ। আৰু আমাৰ বছৰৰ শেষত হয় কি, আমাৰ যিখন পৰামৰ্শদাতা কমিটি, সেই পৰামৰ্শদাতা কমিটিখনৰ মিটিং এখন পাতিব লাগে। আমাৰ অসমৰ শিক্ষা বিভাগৰ, বিশেষকৈ মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা বিভাগৰ বিভিন্ন বিষয়া আৰু দুজন আমি নিৰ্বাচন কৰা শিক্ষক, এজন প্ৰাথমিক বিদ্যালয়ৰ, এজন মজলীয়া বা হাইস্কুলৰ, এই দুজন শিক্ষক নিৰ্বাচন কৰি থোৱা আছিলে। তেওঁলোকৰ এখন পৰামৰ্শদাতা সমিতি সভা হয় আৰু দুৰ্গেশ্বৰ বৰঠাকুৰ প্ৰসাদদা তেতিয়া আছিলে। প্ৰসাদদা ক'লে, তুমি ভয় নকৰিবা, মই আছোঁ নহয়, এইটো সেই খেতি কৰাৰ নিচিনা কথাহে, এইবুলি কৈ মোক খুব উৎসাহ দিলে। আৰু প্ৰথমখন যিখন মিটিং মই সেইখন পাৰ কৰিলোঁ। আৰু তাৰপিছত প্ৰথমতে মই আমাৰ মিনতী চৌধুৰী আৰু প্ৰতাপ শৰ্মাৰ ওচৰত কিছু মই নিৰ্ভৰ কৰিবলগীয়া হৈছিলে। শেষত মই সকলো কাম নিজে দায়িত্ব চম্ভালি ল'লোঁ। মই প্লেনিং, প্ৰডাকশ্যন সকলো কাম কৰিবলৈ ল'লোঁ। প্ৰডাকশ্যনৰ কামটো প্ৰতাপ শৰ্মা আৰু মিনতী চৌধুৰী কৰিছে। গোটেই প্লেনিং, বিশেষকৈ ন মাহৰ আমাৰ লে আউট শ্বিডিউল নাই, বিদ্যাৰ্থী অনুষ্ঠানত কেৱল লে আউটখন কৰোঁ, আমাৰ টেক্সট বুকবিলাক চাই চাই। আৰু আমাক পৰামৰ্শদাতা কমিটিয়ে ঠিক কৰি দিয়ে যে প্ৰাইমাৰী, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম এইকেইটা শ্ৰেণীত কি কি পাঠ থাকিব, কি কি বিষয় থাকিব, পাঠভিত্তিক অনুষ্ঠান হ'ব, সেইবোৰ মই নিজে প্লেনিং কৰিলোঁ। লগতে শিক্ষকৰ অনুষ্ঠান আমাৰ প্ৰাথমিক, তাৰপিছত মজলীয়া আৰু মাধ্যমিক, এই তিনিটা শিক্ষকৰ অনুষ্ঠান, আৰু আছিলে ইউনিভাৰ্চিটি ব্ৰডকাষ্ট এটা ইংলিছ টক সপ্তাহত এদিনকে, এইখিনি মোৰ কাম। আৰু মই গোটেইখিনি কাম নিজে চম্ভালি ল'লোঁ। আৰু তেতিয়া আৰু এটা আমি কাম কৰিছিলোঁ যে আমি তেতিয়া স্কুললৈ যিবোৰ আমাৰ বিশেষভাৱে কিছুমান নিৰ্বাচিত স্কুল আছিলে, হাইস্কুল আছিলে, সেই হাইস্কুললৈ আমাৰ যিখন প্ৰগ্ৰেম চাৰ্ট, সেই প্ৰগ্ৰেম চাৰ্টখন আমি ছপা কৰি আনোঁ আৰু প্ৰত্যেকখন স্কুললৈ, সেইখনে প্ৰত্যেকখন নহয়, কিছু নিৰ্বাচিত স্কুললৈ পঠিয়াই দিলোঁ, যিবোৰ স্কুলত এই গোটেইখিনি শ্ৰেণী আছিলে। এনেকৈ শিক্ষা বিভাগৰ কামটো মই আৰম্ভ কৰিলোঁ। আৰু তাৰ মাজতে অৰুণদা যোৱাৰ সময়তে ইতিমধ্যে কমল ৰাণা শৰ্মা, তেখেত আছিলে আমাৰ ইয়াত পেক্স কোঅৰ্ডিনেশ্যন, তেখেতৰ বদলি আহিল ডিব্ৰুগড়তে, সম্ভৱত 86 চনতে বোধহয় আহিল কোঅৰ্ডিনেশ্যনৰ দায়িত্ব। তাৰ লগতে কমল শৰ্মাই পৰিবহণ বিভাগ চাইছিলে, আহিল পৰিবহণ বিভাগৰ দায়িত্ব। গতিকে এনেধৰণে গুৰু দায়িত্ব কিছুমানলৈ মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু তাৰ লগতে আৰু এটা কথা আহিলে, এজন সুখদেৱ শাস্ত্ৰী বুলি এজন মানে অনুষ্ঠান কাৰ্যবাহী আছিলে আমাৰ বিহাৰ ইউপিৰ, তেখেতে চাইছিলে সংস্কৃত অনুষ্ঠান, সংস্কৃত টক, পত্ৰিকা আৰু আলোচনা, আৰু সেইটোও মই চাবলগীয়া হ'ল। বাকীখিনি কোঅৰ্ডিনেশ্যনৰ কাম বা ট্ৰেন্সপৰ্টৰ কাম, পৰিবহণ বিভাগৰ, সেইবোৰ অফিচিয়েল কাম, তাত বৰ বেছি অলপ মানে কষ্ট হয়। কিন্তু সংস্কৃত পত্ৰিকাটোৱে মোক অকণমান চিন্তা কৰিবলৈ মানে বাধ্য কৰিলে। মই প্ৰথমতে সংস্কৃত ডিপাৰ্টমেণ্টলৈ গ'লোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ, আৰু ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰ আছিলে, আৰু তেখেতৰ পৰামৰ্শ মতে মই দুখনমান চিডিউল, এখন চিডিউল কৰিলোঁ বোধহয়, এখন দুখনমান। তাৰপিছত মই নিজেই, মই এম এ পঢ়োঁতে আমি সংস্কৃত সাহিত্যৰ ইতিহাস পঢ়িব লাগিছিলে, কেইবাখনো ইতিহাসৰ কিতাপ আছিলে সংস্কৃত সাহিত্যৰ, সেইবোৰ পঢ়ি মই নিজেই মই চিডিউলখন তৈয়াৰ কৰিবলৈ ল'লোঁ। মই ইংৰাজীতে কেপশ্যনবোৰ দিওঁ আৰু তেখেতসকলে সংস্কৃতত লিখি আনি সেইবোৰ ইয়াত পাছ কৰি যায়। এইখিনিতে এটা মজাৰ ঘটনা ঘটিলে সংস্কৃত টক সম্পৰ্কে। ডক্টৰ ডিম্বেশ্বৰ শৰ্মা ছাৰক এদিন মাতিলোঁ। তেখেতে এখন কিতাপ সম্পাদনা কৰিছিলে, কামৰূপ শাসনাৱলী, মানে প্ৰাচীন অসমৰ যিবোৰ শিলালিপিৰ তাম্ৰ শাসন, সেইখন কামৰূপ শাসনাৱলী নামেৰে। সেইখন মই কিছু কিছু পঢ়িলোঁ, পাতনিটো পঢ়িলোঁ। পাতনিত এটা বিষয় মোৰ ভাল লাগিল, ভাল লাগিল, সেই বিষয়ে ছাৰক লিখিবলৈ ক'লোঁ। ছাৰ এদিন টকটো কৰিবলৈ সোমাই আহিল, সোমাই আহি কৈছে, হেৰা এইবোৰ কোনে নকৰে হে। মোৰতো অলপ ভয় লাগিল, বোলো কিবা ভুলেই হ'ল নেকি। তাৰপিছত ক'লোঁ, ছাৰ ময়ে কৰোঁ, দুইজনৰ লগত আলোচনা কৰিলে বৰ ভাল হৈছে হে। গতিকে সেইটো এটা ঘটনা ঘটিলে। গতিকে মই মোৰ চিডিউলবিলাক কৰি মই ভাল পাইছিলোঁ আৰু এনেকৈ গুৱাহাটীৰ প্ৰথম কেইবছৰমানৰ যাত্ৰা আৰম্ভ হ'ল।
1: তাৰ মাজত মোৰ অকণমান সুধিবলৈ মন গৈছে, আপুনি তাৰ পৰা আহোঁতেই কৈছে যে মিউজিক আৰু সংলাপ এই দুটা যেন মোক নিদিয়ে, অলপ জটিল জটিল কামৰ প্ৰতি ভয় আছিল নেকি?
0: আছিল, ভয় আছিলে, কিন্তু মই জটিল কামতে সোমাই পৰোঁ।

0: সংগীতটো চালে তাৰপিছত। এতিয়া কওকচোন, আপোনাৰ সেইখিনি সময়ত আকাশবাণীত সংগীত শিল্পী হিচাপে মনোনীত হ'বলৈ কি প্ৰতিভাৰ প্ৰয়োজন?
1: এতিয়া আপুনি নিজেই জানে, ৰেডিঅ'ত কাম কৰা মানুহ হিচাপে এগৰাকী সংগীত শিল্পী প্ৰতিভাকী। প্ৰথম কথা, তেওঁ সুন্দৰকৈ গান গাব পাৰিব লাগিব, তেওঁৰ সংগীত বিষয়ে তেওঁ জ্ঞান থাকিব লাগিব, তেওঁ সংগীতৰ যিটো কাৰিকৰী জ্ঞান, চাৰেগামা বা সুৰ কৰাৰ যিটো যিটো মানে দক্ষতা, সেইবোৰ দক্ষতা থাকিলে ভাল, বিশেষকৈ আধুনিক গানৰ ক্ষেত্ৰত। বাকী লোকগীতৰ ক্ষেত্ৰত, যেতিয়া লোকগীতৰ লোকগীতবোৰ সাধাৰণতে আমাৰ জনসমাজত প্ৰচলিত আৰু বেছিভাগ আমাৰ লোকগীতৰ শিল্পীয়ে লোকগীত তেওঁলোকে নজনাকৈ লোকগীত শিকি আহে। আমি যদি আমাৰ যিসকল লোকগীতৰ শিল্পী, বিশেষকৈ ৰামেশ্বৰ পাঠক, প্ৰভাত শৰ্মা, এইসকলৰ কথা জানো, তেখেতসকলৰ কিন্তু কোনো আনুষ্ঠানিক শিক্ষা নাই। তেওঁলোকে গাঁৱত লোকগীত শিকিছে, লোকগীত গাইছে আৰু এদিন ৰেডিঅ'লৈ আহিছে, অডিশ্যন দিছে। কিন্তু লোকগীতৰ সৈতে এটা ডাঙৰ কথা হ'ল যে এতিয়া বাবা তেতিয়াই তেতিয়া মই কথাবোৰ ভালকৈ বুজি পোৱা নাছিলোঁ, পিছত মই বুজি পালোঁ যে আমি কামৰূপী লোকগীত বুলি যিটো লোকগীত প্ৰচাৰ কৰি আহিলোঁ, এতিয়ালৈকে কৰি আছোঁ, তাৰ বেছিভাগ গীততে কিন্তু কামৰূপী উপভাষা চিন্তাবোৰ নাইকিয়া। এইটো বৰ দুখৰ কথা, কাৰণ এতিয়া মই এটা গানৰ উদাহৰণ দিব খুজিছোঁ। এটা আমাৰ বিখ্যাত লোকগীত আছে যে ভৰ দুপৰ বেলা কোনে বজাই বাঁহী মোৰ উপৰি ৰন্ধনৰ পালা। এইটো আমি কামৰূপী লোকগীত বুলি প্ৰচাৰ কৰোঁ। আপুনি মন কৰক, ইয়াত কামৰূপ জিলাৰ কামৰূপৰ উপভাষাৰ কোনটো শব্দ আছে? গীতটো হ'ব লাগিছিল ভদ্ৰীপাৰ বেলা কোনি বাজৈ বাঢ়ি মৰ পৰি ৰন্ধনৰ পালা, এইটো হ'ব লাগিছিলে। কিন্তু 1948 চনত যেতিয়া আকাশবাণী আহিল, তেতিয়া বোধ হয় আমাৰ যিসকল লোকগীতৰ শিল্পী আছিল তেওঁলোকে বোধ হয় মন নকৰিলে, তেওঁলোকে বোধহয় ভাবিলে যে আমি যদি গাঁৱলীয়া ভাষাত গাওঁ মানুহে হাঁহিব। গতিকে এই যে পৰিমাৰ্জন কৰাৰ ফলত লোকগীতৰ যিটো বৈশিষ্ট্য, লোকগীতৰ যিটো ঠাঁচ বা লোকগীতৰ যিটো আবেদন, সেই আবেদনটো নষ্ট হৈ গ'ল। এটা ভূপেন দাৰ বিখ্যাত গান আছে, বৰবৰী বা জায়মেনকা সংগে দুনিগত। ভূপেন দাই কিন্তু সেই গীতটো একেবাৰে কামৰূপী উপভাষাতে গাইছে, তাৰ অকণো ইপাৰ সিপাৰ কৰা নাই। সেই ঘুটনি পাৰাক যাবাক লাগি হে সকৰা দমৰা, নেদাও পাৰ্বতীক বিয়া গুচি যা ভাঙুৰা, এনেকৈ গাইছে।
0: তাৰপিছত আপুনি এই সংগীত বিভাগটোৰ পৰা বাৰু আপুনি মানে মূৰ পলোকা দিবই খুজিছিল আৰু পালেও পিছত সেই সুবিধাটো। তাৰপিছত আপুনি আহিল কথিকালৈ, বিশেষকৈ কথিকা বা স্পকেন ৱৰ্ড কৈছে এডুকেশ্যনেল ব্ৰডকাষ্ট, তাৰ ভিতৰত মই বৃহত্তৰ কথিকাৰ ভিতৰতে ধৰিছোঁ, যদিও সেই অনুষ্ঠানটো কথিকা বুলি নকয়,
1: বিদ্যাৰ্থী
0: অনুষ্ঠান। বিদ্যাৰ্থী অনুষ্ঠানত সেইখিনি সময়ত তাত নতুনত্ব কি দিয়াৰ চেষ্টা কৰিছিলে আপোনালোকে? ঠিক কোনোবা আহিব, কৈ যাব, বুজি যাব, এনেকুৱা নে আপুনি নতুন কিবা কৰাৰ চেষ্টা কৰিছিলে?
1: নহয়, মই নতুন কৰিবলৈ আচলতে একো নাছিলে। অৰুণদাৰ প্ৰতিভাশালী ব্যক্তিজনে যেনেধৰণে কৰি থৈ গৈছে, আৰম্ভণি কৰি থৈ গৈছে, সেইটো মই ধৰি ৰখাৰ চেষ্টা কৰিছিলোঁ। কাৰণ এটা কথিকা, আমাৰ আকাশবাণী কথিকা, কথিকাটো ক'বৰ কাৰণে লিখা হয় আৰু লিখি অনা কথাখিনি কৈ দিয়া হয়। গতিকে বিদ্যাৰ্থী অনুষ্ঠান আৰু অসুবিধা, তেতিয়া তাত যাতে ছাত্ৰ ছাত্ৰীসকলে 18 মিনিট একেলগে শুনি যাতে অসুবিধা নাপায়, তেনেধৰণে সহজ সৰল ভাষাৰে লিখিব লাগিব। আৰু সেইটোৰ পৰা আমি যিটো তাৰ যিটো মানে অসমীয়া শব্দটো মনত পৰা নাই, যিটো একঘেয়ামী, তাৰ পৰা বাদ দিবলৈ আমি কেতিয়াবা আমি লেচন কৰোঁতে 2-4টা আমি স্কুলীয়া ল'ৰা ছোৱালীক লগত লৈছিলোঁ। গতিকে কথোপকথনৰ মাধ্যমেৰে আমি লেচনবিলাক উপস্থাপন কৰিছিলোঁ, সেইটো অৰুণদাই দেখুৱাই থৈ গৈছে। আৰু সেই সময়ত যিখিনি শিক্ষা বিভাগত যিখিনি মানুহে কথিকা আদি প্ৰচাৰ কৰিছিলে, আলেখ্য আদি লিখিছিলে, ইমান ৱেল ট্ৰেইন, তেওঁলোকৰ কাৰণে নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই। বিশেষকৈ জোখনানন্দ ভৰালী বা আমাৰ তাবু টাইট ছাৰ, তাবু টাইট ছাৰৰ লেচনবোৰ শুনি আমাৰ ডাইৰেক্টৰতে শুনিছিলে, শুনি পেলাই সেইটো আদৰ্শ লেচন হিচাপে বাংগা হায়দৰাবাদ যিটো CIFL তাত আদৰ্শ পাঠ হিচাপে সংৰক্ষণ কৰা হৈছিলে। গতিকে এইখিনি গৰিমা আছিলে শিক্ষা বিভাগৰ। তাৰোপৰি আৰু এজন মই পাইছিলোঁ, সপোন দুৱাৰা, মানে একো চাব নালাগে, সুন্দৰভাৱে তেখেতে আহি পেলাই তেখেতৰ এলেকশ্যনবোৰ কৰি থৈ যায়। তেনেকৈ প্ৰভাত চন্দ্ৰ কোঁৱৰ ইত্যাদি, আৰু মোৰ বহুতো নাম মনত পৰা নাই, কিন্তু সকলোৱে সুন্দৰভাৱে লিখে। আৰু মই যিখিনি তেতিয়া পাঠ্যক্ৰম কিছু সলনি হৈছে, বিশেষকৈ প্ৰাথমিক আৰু পঞ্চম ষষ্ঠমানৰ কাৰণে যিমান পাৰি মই এনেকুৱা কথোপকথনৰ জৰিয়তে আৰু কিছু আলেখ্যধৰ্মী অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ কাৰণেতো আমি আলেখ্যকে প্ৰচাৰ কৰিছিলোঁ। বিশেষকৈ যেতিয়া মোৰ মনত পৰে, কাৱৈ মাছ আৰু বাঘ, খগেন দাই গীত গাইছিলে, খগেন দাই নিৰাশন কৰিছিলে, তাৰপিছত তেনেকৈ শিলৰ চোলা ইত্যাদি বিভিন্ন পাছত ভাতভিত্তিক মই লেচন আলেখ্য হিচাপে কৰিছিলোঁ। গতিকে সেইবোৰে আমাৰ শ্ৰোতাসকলক নিশ্চয় ভাল পাইছিল। আৰু এটা মোৰ এটা অভিজ্ঞতা,

0: আমি যেতিয়া মেট্ৰিকৰ যিসকল ষ্টুডেণ্ট কৰে তেওঁলোকক মাতি আনো, তেওঁলোকক যেতিয়া সাক্ষাৎকাৰ লওঁ তেতিয়া কয় যে বিদ্যাৰ্থী অনুষ্ঠানে আমাক বহুত সহায় কৰিছে আমাৰ পৰীক্ষা ভাল ৰিজাল্ট কৰাত।
1: গতিকে সেইটো আপোনাৰ এটা ব্যক্তিগত প্ৰাপ্তি বুলিও ক'ব পাৰি, যিহেতু আপুনি নিজে সেই অনুষ্ঠানতে চোৱা চিতা কৰিছিল। এতিয়া আজি আমাৰ অনুষ্ঠানৰ চতুৰ্থ খণ্ডৰ আমি শেষলৈ আহিছোঁ, কাৰণ আপোনাৰ লগত আৰু কথা পাতিবলগীয়া আছে আৰু কেইটামান অনুষ্ঠান, বিশেষকৈ শ্ৰোতাই প্ৰায়ে কয় আপুনি সেইবিলাক অনুষ্ঠানৰ লগত জড়িত আছিল, সেইবিলাক কথা আমাৰ ইয়াৰ পিছৰ খণ্ডত ওলাব। কিন্তু আজি অনুষ্ঠানটো সামৰিব খুজিলেতো আকৌ এটা গানৰ কথালৈ আহিব লাগিব, গতিকে আপুনি এটা গীতৰ কথা কওকচোন।
0: গীতৰ কথা কোৱাৰ আগতে আমাৰ মই যিসকল মানে মোৰ আগৰ জ্যেষ্ঠ ব্ৰডকাষ্টাৰক লগ পাইছিলোঁ, অনন্তৰ প্ৰসাদক লগ পাইছিলোঁ, তেখেতসকল বহু গুণৰে গুণৱান। তেখেতসকলৰ তুলনাত মই এজন নিনাও অনন্তৰ প্ৰসাৰক, কিন্তু তেখেতসকলৰ সান্নিধ্যত বা আকাশবাণীত কাম কৰি মোৰ কণ্ঠটো মানে যেতিয়ালৈকে আকাশবাণী থাকিব তেতিয়ালৈকে যুগমীয়া হৈ থাকিব। আৰু এই মোৰ এটা গীত এটা মনত পৰিছে, কিনাৰা ছবি, নামে গুম জায়গা চেহেৰাই বদল জায়গা, এইটো ভূপেন্দ্ৰ আৰু লতা মঙ্গেশকৰ গীত। সেই গীতটো শুনিবলৈ পালে মই ভাল পাওঁ।
1: গতিকে নামে গুম জায়গা এই গীতটি আমি শুনো আমাৰ শ্ৰোতাৰ সৈতে, আৰু ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ।

স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণৰ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

আজি পুৱা 9:20 শুনিবলৈ পাব প্ৰভাতী তৰংগ। আজিৰ বিষয়, বিশ্ব ক্ৰীড়াংগনত দপ্তপাই থকা লাভলীনা অস্মিতাসকল। আমাৰ অতিথি সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই।

আজি দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ত্ৰিদীপ ভাগৱতীৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট

0: ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118,58,00,000 টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1,50,000 টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীসভাই কৃষকসকলক 10,00,000 টকা পৰ্যন্ত প্ৰকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষিকৰত অনুমোদন জনাইছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 10,00,000 টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
1: চাহ খেতিয়কসকল বা টি কোম্পানীৰ কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্স যিটো 6 বছৰ আমি এক্সেম কৰি থৈছিলো তাক আমি লোৱা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা সংগৃহীত পুঁজি আমি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিম। কেবিনেটে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 10,00,000 টকা পৰ্যন্ত উপাৰ্জনত শূন্য কৃষি কৰ, অৰ্থাৎ তেওঁৰ বিক্ৰী 50,00,000ও হ'ব পাৰে, খৰচ 40,00,000 বাদ দিয়াৰ পিছত 10,00,000 টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
0: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণ মটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথিপত্ৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা 6টা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি 2022ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত 25 বছৰৰ বাবে 25 মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ PV প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত 3.45 টকা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনতো অনুমোদন জনাইছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 112,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। বিগত 48 ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা নাই। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী নহয় বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহাৰ্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 17 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰি চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা দেওবাৰৰ পৰা ক্ষয় ক্ষতি জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: बेटा मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? जीरो। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है, मतलब सोलर पैनल की। मैंने सोचा तो लगवाना ही पड़ेगा।

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰঞ্জিত দাসৰ কণ্ঠৰেদি গীত, গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল। আমাৰ অতিথি সুবনমল্ল বৰুৱা আৰু বিদ্যুৎ কলিতা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই।

আজি দিনৰ 12:30 বজাৰ আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু চিকিৎসা এই বিষয়ে কাণ নাক ডিঙি বিশেষজ্ঞ ডাক্তৰ অগ্ৰিবা আহমেদৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ।

বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ ঘোঁৰাবন্ধাত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্য ভাগ্যশ্ৰী দেৱীৰ সৈতে এটি সাক্ষাৎ গ্ৰহণ প্ৰবাল শৰ্মাৰ, লগতে থাকিব বিয়ানাম, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

নিশা 9:30 সাহিত্যচোৰা অনুষ্ঠানত গায়ত্ৰী দলেৰ চুটি গল্প আৰু বিমল কুমাৰ শৰ্মাৰ কবিতা পাঠ। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন, ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7 জিলাৰ বহু অঞ্চল প্লাবিত, বান প্ৰভাৱিত 254 বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান, উজনি অসমৰ 4 জিলাৰ বানত ক্ষতিগ্ৰস্ত 494 অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ, হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱসৰ কাৰ্যসূচী আৰু

0: নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় হ'ব।
1: গুৱাহাটীত বিমানবন্দৰৰ কাষত আমি ছেটেলাইট চিটি নিৰ্মাণ কৰিব ওলাইছো। তাৰ ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2,100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4,000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2,100 কোটি টকা অনুমোদন জনায়। আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে।
0: মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118,58,00,000 টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1,50,000 টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 1,00,000 টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
2: ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 1,00,000 টকা পৰ্যন্ত উপাৰ্জনত শূন্য কৃষি কৰ, অৰ্থাৎ তেওঁৰ বিক্ৰী 50,00,000ও হব পাৰে, খৰচ 40,00,000 বাদ দিয়াৰ পিছত 1,00,000 টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
0: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণমটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথি পত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা 6টা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি 2022ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত 25 বছৰৰ বাবে 25 মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ PV প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত 3.45 টকা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনতো অনুমোদন জনায়। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 112,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। বিগত 48 ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 17 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শোলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ

0: চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 38 আগষ্টলৈ চলিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰিব। প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰক 2,50,000 টকাকৈ পৰ্যন্ত মুঠ 11,30,00,000 টকা হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350টা, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12টা কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হ'ব। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকী পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1,700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। বনাঞ্চল হ্ৰাস, বনভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান, কৃষি আৰু বাসগৃহ নিৰ্মাণ কৰাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ অহা আৰু খাদ্যৰ নাটনি হোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ জোনাই সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে।
1: যোৱা 10 আগষ্ট তাৰিখে বদতি মিংমাঙত সংঘটিত ঘটনাত টাকা মিচিং পৰিণ কাবাঙে তীব্ৰ গৰিহণা জনাইছো। এই ঘটনাই আমাৰ সীমামৰীয়া অঞ্চলত থকা আৰু লগতে অৰুণাচলত কৰ্মৰত আমাৰ মানুহসকলৰ কাৰণে গভীৰ উদ্বেগ প্ৰকাশ কৰিছো আৰু এই ঘটনাত জড়িত সকলো দোষীক সোনকালে কৰায়ত্ত কৰিব লাগিব, অন্যথা আমি এই পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ অনাগত দিনলৈ অব্যাহত ৰাখিম।
0: উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
2: সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকণমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা অজৰা আছিল। এই মানুহখিনিৰ অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল। এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে।
0: কলম্বিয়াৰ বিধ্বংসী ভূমিকম্পত কমেও 250জন লোকৰ মৃত্যু হৈছে আৰু 2,700ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। এই ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে প্ৰসিদ্ধ অঞ্চলটোৰ ভূমিখণ্ডত বৃহৎ ফাট মেলাৰ লগতে ভালেসংখ্যক অট্টালিকা, বাসগৃহ, শিক্ষানুষ্ঠান আৰু স্বাস্থ্যকেন্দ্ৰৰ আৱাসসমূহৰ বিস্তৰ ক্ষতি হয়। তথ্য অনুসৰি পেৰেৰাত 101জন আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95জন লোকৰ মৃত্যু হৈছে। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1ক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশ লোৱা FC1ে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলৈ

0: ৰাছিয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰকা ফুটবল ক্লাব এফ চি ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে বিভিন্ন বিষয়ৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে গোগামুখ সীমান্তৰ গুলীচালনাৰ ঘটনাৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। কাকতখনে কলম্বিয়াৰ ভূমিকম্পৰ খবৰো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল সীমান্তত হোৱা গুলীচালনাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলীৰ গুলীবৰ্ষণক লৈ উত্তাল ধেমাজি শিৰোনামেৰে পৰিৱেশন কৰিছে। দৈনিক জনভূমি কাকতে মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ উদ্ধৃতিৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমৰ 15খন জিলা অতি স্পৰ্শকাতৰৰূপে চিহ্নিত হোৱাৰ খবৰক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। এই সিদ্ধান্তসমূহৰ বিষয়ে এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সফল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ প্ৰতি আহান জনোৱাৰ বিষয়েও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনিৰ বানৰ কবলত পৰা অঞ্চলসমূহৰ পশুধনৰ খাদ্যৰ যোগান সন্দৰ্ভত এটা বাতৰি আমাৰ অসম কাকতে চৰকাৰে যোগান ধৰা পশু খাদ্যৰ বুজন অংশ আদবাততে অন্তৰ্ধান শিৰোনামেৰে প্ৰকাশ কৰিছে। উজনিৰ বানৰ ফলত শিক্ষাখণ্ডতো ব্যাপক প্ৰভাৱ পৰিছে। উজনিৰ 254খন বিদ্যালয় এতিয়াও গৰম বন্ধৰ পাছত খুলিব বাকী আছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে বতৰৰ অধিক ক্ষুদ্ধ আগলি বতৰৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 11টা নতুন ৰাডাৰ সাজু কৰি থকাৰ বিষয়ে এটা খবৰ দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
0: দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম 5ম স্থানত আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাবিত। বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱসৰ কাৰ্যসূচী। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কাৰ। জিলাৰ ৰেহৰূপত আমি আজি আপোনালোকক লৈ যাম অসমৰ এখন অন্যতম জিলা হিচাপে বিবেচিত বিশ্বনাথলৈ। জিলাখনৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমাক সংগ দিছে সংবাদদাতা অম্লান কাশ্যপ সাহায়। বিশ্বনাথ জিলাত 80 সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ অন্তৰ্গত গহপুৰ বিহালী সমজিলাতো স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী আছে। জিলাখনৰ গহপুৰত সমজিলা প্ৰশাসনৰ উদ্যোগত 80 সংখ্যক স্বাধীনতা দিৱসটি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখ

0: আলোচনী গঢ়ি তুলিছে ঠায়ে ঠায়ে।
1: জৰ্জিয়াৰ বাতুমি চহৰত অনুষ্ঠিত হোৱা বাতুমি অপেন আন্তঃৰাষ্ট্ৰীয় উশু চেম্পিয়নশ্বিপ 2026ত ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ দীক্ষা তিৱাৰীয়ে পদক লাভ কৰে। খেলুৱৈগৰাকীক তেওঁৰ এই সফলতাৰ বাবে বিশ্বনাথ জিলাত উষ্ম আদৰণি জনোৱা হয়। এই বিষয়ে অধিক জানো আহক আমাৰ সংবাদদাতাৰ পৰা।
0: বিশ্বৰ ক্ৰীড়া মঞ্চত পুনৰ জিলিকি উঠিল অসম সন্তান। এইবাৰ অসমলৈ সন্মান কঢ়িয়াই আনিলে বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ জীয়ৰী দীক্ষা তিৱাৰীয়ে। জৰ্জিয়াৰ বাতুমি চহৰত অনুষ্ঠিত হোৱা বাতুমি অপেন আন্তঃৰাষ্ট্ৰীয় উচু চেম্পিয়নশ্বিপ 2026ত ভাৰতক প্ৰতিনিধিত্ব কৰি দীক্ষাই অৰ্জন কৰিছে একেলগে তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় পদক। জিলাখনৰ চতিয়াৰ নদুৱাৰৰ কৰয়নীৰ পৰা গৈ বিশ্বৰ মঞ্চত ইতিহাস সৃষ্টি কৰিলে দীক্ষা তিৱাৰীয়ে। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ ক্ৰীড়া নিপুণ প্ৰদৰ্শন কৰি দীক্ষাই নানকুৱান আৰু নন্দাও ইভেণ্টত দুটাকৈ ৰূপৰ পদক লাভ কৰাৰ লগতে নাংগুন ইভেণ্টত এটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ লগতে তেওঁ সফলতাই এতিয়া আনন্দৰ জোৱাৰ তুলিছে বিশ্বনাথ জিলাতো। এই গৌৰৱোজ্জ্বল সফলতাৰ আঁৰত আছে পিতৃ উমেশ তিৱাৰী আৰু মাতৃ সবিতা ভৰালী তিৱাৰীৰ অশেষ ত্যাগ আৰু অনুপ্ৰেৰণাৰ লগতে চতিয়াৰ উচু মেচিনেৰী নামৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক পদ্ম জয়ৰুৰ কঠোৰ আৰু সঠিক প্ৰশিক্ষণ। ইফালে দীক্ষাৰ সফলতাৰ উচ্চ শিখৰত উপনীত কৰা সকলোকে ধন্যবাদ জনাই দীক্ষা তিৱাৰীয়ে। বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱাৰ পিছতে দীক্ষাক বিভিন্নজনে বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। উল্লেখ্য যে যোৱা 30 জুলাইৰ পৰা অনুষ্ঠিত হোৱা খেলখনৰ সামৰণি পৰে যোৱা 4 আগষ্ট তাৰিখে।
1: বিশ্বনাথ জিলাৰ গহপুৰত দুবৰী বনৰ কবি কোষেশ্বৰ বৰুৱাৰ জন্মদিৱসত তেওঁৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: চুতীয়া যুৱ সন্মিলন অসমৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু গহপুৰ জিলা জাতি সন্মিলনৰ সহযোগত দুবৰী বনৰ কবি তথা গহপুৰৰ প্ৰাক্তন বিধায়ক ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কোষেশ্বৰ বৰুৱাৰ 90 সংখ্যক জন্মদিৱসটি অলপতে দিনজোৰা কাৰ্যসূচীৰে গহপুৰৰ ঘাইগাঁৱত অনুষ্ঠিত হৈ যায়। বীৰাংগনা সতী সাধিনী সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ডক্টৰ যুগল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দন বৰুৱাই। সভাত চুতীয়া জনগোষ্ঠীৰ গৌৰৱোজ্জ্বল ঐতিহ্যক সজীৱ ভাষাৰে পাঠকৰ ওচৰলৈ লৈ অহা লুইতৰ আগালিত মোৰ দেশ তথ্য সমৃদ্ধ উপন্যাসখনিও উন্মোচন কৰা হয়। বুৰঞ্জীবিদ কোষেশ্বৰ বৰুৱাৰ আদৰ্শসমূহ চিৰযুগমীয়া কৰাৰ মানসেৰে এটি আৱক্ষ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰা হয় আৰু এই প্ৰতিমূৰ্তি শুভ উন্মোচন কৰে ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীয়ে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকে বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰভাতী তৰংগ। আজিৰ বিষয়, বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল। আমাৰ অতিথি সুবোধ মল্লবৰুৱা আৰু বিদ্যুৎ কলিতা। অনুষ্ঠানটি আগবঢ়াইছে সীমান্ত বাৰ্মাই।

সুপ্রভাত আদৰৰ শ্রোতা, প্রভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তরিক স্বাগতম জানাইছো। আদৰৰ শ্রোতা, আজি আমাৰ বিষয় ইতিমধ্যে আমাৰ কহিকা মিতালী বৰবৰাই আপোনালোক জনাইছে যে বিশ্ব ক্রীড়াঙ্গনত দপদপাই থকা লাভলীনা অস্মিতাসকল। আৰু বিষয়টো শুনাৰ লগে লগে আদৰৰ শ্ৰোতা আপোনাৰ নিশ্চয় গমেই পাইছে আজি আমি কিহৰ বিষয়ে আজি এই খণ্ডটিৰ কথা পাতিবলৈ ওলাইছোঁ। আৰু আমি আপোনালোকক আৰম্ভণিতে জনাবলৈ পাই অতি সুখী হৈছোঁ যে দুগৰাকীকৈ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আমাৰ ৰাজ্যখনৰ লগতে ধাৰাভাষ্যকাৰ আমাৰ এই ষ্টুডিঅ'ত উপস্থিত আছে। সুবোধ মূল্য বৰুৱা ডাঙৰীয়া, আপোনালোকে আমাৰ ৰেডিঅ' আৰু টিভিৰ পৰ্দাত তেখেতক দেখি থাকে, কমেণ্ট্ৰি কৰাৰ লগতে এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজ্যখনৰ উপস্থিত আছে। বিদ্যুৎ কলিতা ডাঙৰীয়া, এখন আগশাৰীৰ বাতৰি কাকতৰ তেখেত বহু বছৰ ধৰি ক্ৰীড়াৰ সাংবাদিকতা কৰি আছে, জ্যেষ্ঠ। দুয়োগৰাকী সমল ব্যক্তিক পাই নথৈ আনন্দিত হৈছোঁ আজি ৰাতিপুৱাই সময়খিনিত, এটা উজ্জীৱিত সময় বুলি ভাবিছোঁ। যদি বানপানীটো আমি অকণমান সময়ৰ কাৰণে এৰাই চলোঁ অসমৰ এই প্ৰেক্ষাপটটো, সেয়েহে সুভদ্ৰা আৰু বিদ্যুতা আমি কথা পাতিবলৈ ওলাইছোঁ। ক্ৰীড়াখনত আমি কৈছোঁ যে বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল আৰু আছে। এতিয়া যেন অসমৰ ষ্টাৰৰ সংখ্যা আমি ধৰক আঙুলি মূৰত গণি শেষ কৰিব নোৱাৰি, আগতে গণিব পাৰিছিলোঁ, এতিয়া আঙুলিত বেছি লগা হৈছে তেনেকুৱা। আৰু যিয়ে ধৰক বিশ্ব ক্ৰীড়াংগনত এনেদৰে ডক্টৰ পাইছে, এই বিষয়ে কথা পাতিবলৈ দীঘলীয়া আমাৰ খণ্ড আছে, আমি 10:30 বজালৈকে থাকিম। কিন্তু আমাৰ এই যাত্ৰাটো সদায় এটা সুৰীয়া যাত্ৰা বুলি কওঁ ৰাতিপুৱাৰ প্ৰভাতী তৰংগ। আদৰৰ শ্ৰোতা, গীতেৰে আৰম্ভ কৰিব খুজিছোঁ আৰু মিতালী বৰবৰা সাজু কৰি ওলাইছে সুন্দৰ এটি গীত, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ সময় গতিশীল, এই সময় গতি কৰি আছে, গতি কৰি আজি আমি এনেকুৱা এটা সময় উপস্থিত হৈছোঁহি। গতিকে আদৰৰ শ্ৰোতা, গীতটি শুনি লওঁ, তাৰপিছত আমাৰ যিটো বিষয় সেই বিষয়ে কথা পাতিম। পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ আছে আমাৰ আকাশবাণী গুৱাহাটীৰ যি অফিচিয়েল ফেচবুক পেজ, তাত আপোনালোকে আপোনাৰ বাৰ্তা দিব পাৰে, অসমৰ ক্ৰীড়া জগতৰ বিষয়ে লিখিব পাৰে, ভাৰতৰ ক্ৰীড়া জগতৰ বিষয়ে লিখিব পাৰে। আৰু এইসকল অকল অসমৰ ভাৰতৰ ক্ৰীড়াবিদ, এইসকল ভাৰতক উজ্জীৱিত কৰি তুলিছে বিশ্ব ক্ৰীড়াংগনত, গতিকে সেই বিষয়ে আমি কথা পাতিম। উত্তৰ পূৰ্বাঞ্চলৰ বিষয়েও কথা পাতিম, আমাৰ কিসকল খেলুৱৈয়ে এই মুহূৰ্তত নাম কৰি আছে, তেখেতসকলে মেডেল জয় কৰিছে এই কিছুদিন আগত কমনৱেলথ গেমছত, গতিকে সেই বিষয়ে আমাৰ দুয়োগৰাকী সমল ব্যক্তি আপোনালোকক জনাব, লগতে অসমৰ সামগ্ৰিক পৰিৱেশ, এই গতিকে কথা পাতিম আপোনালোকৰ সৈতে এই গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড।

আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড, বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল বুলি আমি নামটো ৰাখিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আমাৰ যিসকল ষ্টাৰ খেলুৱৈ আছে তেখেতসকলৰ প্ৰশংসা কৰা, তেখেতসকলে যি খেলাৰ এটা পৰিৱেশ গোটেই অসম বা ভাৰতত গঢ়ি তুলিছে বা তেনেধৰণৰ এটা কথা আমি বুজাবলৈ চেষ্টা কৰিছোঁ। দুগৰাকীকৈ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আমাৰ সৈতে উপস্থিত আছে, ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। সুবোধ মল্য বৰুৱা আৰু বিদ্যুৎ কলিতা, পুনৰবাৰ স্বাগতম জনাইছোঁ। সুবোধ দা, আপোনাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ, এতিয়া কেনেধৰণৰ এটা পৰিৱেশ, মেডেলৰ কথা সকলোৱে খবৰে কাগজত পঢ়িছে, যিটো অস্মিতা চলিহাৰ যিটো সেইটো গোটেই ভাৰতৰ প্ৰথম কোৰিয়া মাষ্টাৰ্ছত তেখেতে

0: চ্যাম্পিয়ন হোৱাটো, অসমৰ ছোৱালী গৈ সেই বিশ্ব দপদপাইছে। লাভলীনা বৰগোহাঁই আজি কেইবাবছৰ ধৰি দপদপাই আছেই, গতিকে অলিম্পিয়ান, কমনৱেলথ ধৰি এবাৰ চিলভাৰ মেডেল পালে, অলপৰ কাৰণে হয়তো আমি যিটো আশা কৰিছিলোঁ নহ'ল, তথাপিতো গোটেই সামগ্ৰিক যিটো পৰিৱেশ, এই কথাখিনি ভাৰতৰ হওক বা অসমৰ হওক বা 2030 চনত ইয়াতে কমনৱেলথ গেমছ হ'ব ভাৰতত আহমেদাবাদত, এই গোটেই পৰিৱেশটো এটা সৃষ্টি হৈছে বুলি ভাবে নেকি?
1: আচলতে অসমত ক্ৰীড়া ক্ষেত্ৰত 2018
0: হয়
1: টাৰ্ণিং পইণ্ট। 2018 মানে আমি চাবলৈ হিমা দাস, লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, এই তিনিগৰাকী কন্যাৰ আবিৰ্ভাৱৰ লগে লগে গোটেই পৰিৱেশটো আচলতে সলনি হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে 2012, আমি 2012 কথাটো এইকাৰণে ক'ম যে এটা বেঞ্চমাৰ্ক, কাৰণ 2012 শিৱ থাপা আৰু জয়ন্ত তালুকদাৰ দুয়োগৰাকীয়ে অলিম্পিক খেলিছে, গতিকে আচলতে সেই তেতিয়াৰ পৰাই দুৱাৰখন খোল খাইছে। আৰু 18 আমি ভালকৈ মানে ইনভলভ হ'বলৈ পাইছোঁ ভাৰতৰ জৰিয়তে বিশ্ব ক্ৰীড়াংগনত, যে এইসকল ক্ৰীড়াবিদে আচলতে সুন্দৰ খেল প্ৰদৰ্শন কৰি পদক আনি অসমৰ ক্ৰীড়াক্ষেত্ৰক এক সুকীয়া মৰ্যাদা দিছে। এই মৰ্যাদাখিনি আগবঢ়াই লৈ যাব লাগিব, কাৰণ 2030 চনত ভাৰতত কমনৱেলথ গেমছ হ'ব আৰু যথাদূৰ সম্ভৱ 2036 চনত অলিম্পিক হ'ব। গতিকে সেই দিশৰ পৰা আমি আচলতে এই পদকতে সন্তুষ্ট নাথাকি আগবাঢ়ি যাব লাগিব এক সুপৰিকল্পিত প্ৰক্ৰিয়াৰে, কাৰণ এতিয়াৰ পৰা যদি আমি ভালকৈ আমি অনুশীলন কৰোঁ, সাধনা হিচাপে লৈ পেলাই আগবাঢ়ি যাওঁ, তেতিয়াহ'লে দেখিম যে লাভলীনাই 2020 চনত টকিঅ' অলিম্পিকত মেডেল পাইছে, সেই বস্তুটো আকৌ ৰিপিট হ'ব। কিন্তু এটা কথা যে খেলুৱৈসকলক কিন্তু গঢ় দিবলৈ হ'লে এই যিটো ধাৰা, এই যিটো সফলতা, সেই সফলতাটো যদি আগবঢ়াই লৈ যায়, তাৰ বাবে কিন্তু এক নিৰৱচ্ছন্ন মানে সাধনাৰ দৰকাৰ, নিৰৱচ্ছন্ন অনুশীলনৰ দৰকাৰ, আৰু তেনেকৈ মানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক্সপ'জাৰ দিব লাগিব, তেতিয়া আমি এই যিটো সুসংগত সফলতা সেইটো আমি পুনৰাই পাম। কাৰণ চাওক, আমি অস্মিতা চলিহাৰ আচলতে আমি বহুত দূৰ আগতেই আমি তেওঁৰ পৰা সফলতা পাব লাগিছিল, কাৰণ অসমৰ পৰা এছিয়ান গেমছ খেলা কণ্টিনিউছলি দুবাৰকৈ কেইগৰাকীমান খেলুৱৈহে আছে, তাৰ ভিতৰত অস্মিতাও এগৰাকী, কাৰণ অস্মিতাই 2018 ইণ্ডোনেছিয়া আৰু 2022 চনৰ চাইনা এছিয়ান গেমছ খেলিছে, যিটোতে ধৰক খুব এটা সাংঘাতিক ধৰণে উদ্ভাসিত নহ'লেও তেওঁক টমাছ উবেৰ কাপৰ টীমতো আছিলে, গতিকে তেওঁৰ পৰা যথেষ্ট আশা কৰিছিল, কিন্তু বিভিন্ন সময়ত ইঞ্জুৰিয়ে যথেষ্টখিনি অসুবিধা পেলাইছিল, কিন্তু এইবাৰ কোৰিয়ান মাষ্টাৰ্ছত তেওঁ যি খেল দেখুৱাই চেম্পিয়ন হ'ল, সেইটো অসমৰ বেডমিণ্টনৰ কাৰণে দীৰ্ঘদিনীয়া অপেক্ষাৰ ফল, কাৰণ অসমৰ বেডমিণ্টনৰ মাজেৰেই অসমে যাত্ৰা আৰম্ভ কৰিছিল এছিয়ান গেমছত। ধৰক আমাৰ 1986 চনত মল্লিকা বৰুৱাই খেলিছিল, তাৰপিছত কমনৱেলথ গেমছ খেলিছিল সুশান্ত বৰুৱাই 1990ত, গতিকে তাৰপিছত আমাৰ দীপাংকৰ ভট্টাচাৰ্যই অলিম্পিক খেলিছে 1992ত, গতিকে এইবিলাক এই উদাহৰণক আগবঢ়াই লৈ গৈছে। আৰু এটা কথা, অস্মিতাৰ লগত আমি ইছাৰাণী বৰুৱা এইবাৰ এছিয়ান গেমছ খেলিব যাব, ইছাৰাণী বৰুৱা যথেষ্টখিনি আশা কৰিব পাৰি। মই ভাবোঁ এইসকল খেলুৱৈৰ লগত আৰু কিছুমান উঠি অহা খেলুৱৈ আছে, সেই খেলুৱৈসকলক লগত লৈ আমি আগবাঢ়ি গ'লে নিশ্চিতভাৱে আজি যিটো পৰিৱেশ, অসমৰ যিটো ৰমৰমা পৰিৱেশ বুলি কৈছোঁ মই অসমৰ খেলৰ, সেই পৰিৱেশটো আৰু বেছি ভালকৈ আমি দেখিব লাগিব।
0: আমি দপদপাই থকা বুলি কৈছে, আপুনি ৰমৰমোৱা বুলি কৈছে, বিদ্যুৎ দা কেইবাটাও দশক ধৰি আপোনাৰ অভিজ্ঞতা ক্ৰীড়াখনৰ, আপুনি ধৰক ৰিপৰ্টিং কৰি আছে, পেপাৰত লিখি আছে, যেতিয়া এনেধৰণৰ খবৰ পোৱা যায় কোৰিয়া মাষ্টাৰ্ছৰে অসম, এতিয়া অসমৰ বুলি ক'লে বেলেগে কয়, অসমৰ নহয় ভাৰতৰ এনেকৈ কয়, এনেকুৱা কোৱা মানুহ ওলাইছে, আগতে এইটো নাছিলে, কিন্তু আমি কওঁ যে অসমৰ খেলুৱৈ, এতিয়া কিন্তু অসমৰ খেলুৱৈক ভাৰতীয় বুলি দাবী কৰে ভাৰতীয়সকলে, এইটো কেনেকুৱা এটা অনুভৱ আৰু ভাল লগা এটা কথা কওকচোন।
2: নহয় এটা সময়ততো আমি চাওঁ, হয় 80 দশকতে লাষ্ট আছিল,
0: হয়
2: মানে অসমৰ বেডমিণ্টন, টেবুল টেনিছ এই ক্ষেত্ৰত খুব এটা উন্নত আছিল, মানে আমি দৌৰত পাই আছিলোঁ,
0: হয়
2: গোটেই ভাৰতৰ পৰা পাইছিলোঁ, তাৰপিছত 10-20 বছৰ 10-15

0: দহ বছৰ মানত আমাৰ এনেকুৱা এটা অৱনতি হ'ল যে সেই অৱস্থাটো বা একেবাৰে নোহোৱা হৈ গ'ল যে আমি লিখিব লগা কোনো খেলুৱৈ নাছিল, আমি ৰিপৰ্টিং কৰিব লগা কাক লৈ অসম বুলি ক'ম, অসম বুলি কৰিব লগা গৌৰৱে
1: নাছিল।
0: তাৰপিছত হঠাৎ এটা সেই
1: অসমৰ কোনোবা খেলুৱৈ আছে
0: নাহিলে, লাহে লাহে সুবদাই কৈছে যে 2018ৰ পৰা এই পৰিৱেশটো চাইছিলে, আমিও অসমৰ পৰা গৈ অলিম্পিক খেলিব পাৰোঁ, এই ধাৰণাটো কিন্তু আহি গ'ল। এটা সময়ত কিন্তু আমাৰ সেই ধাৰণাটো নাছিল, খুব বেছি অসম টীমত সোমাম বা ইণ্ডিয়া টীমত সোমাব পাৰিম, কিন্তু অলিম্পিক যে খেলিব পাৰিম সেই ধাৰণাটো আমাৰ কোনো ল'ৰা ছোৱালী নাছিল,
1: দূৰৰ বাদ আছিল।
0: সেই ধাৰণাটো চেঞ্জ হৈ গৈছে, কমপ্লিটলি চেঞ্জ হৈছে। আমিও তাৰমানে অলিম্পিক খেলিব পাৰোঁ, অলিম্পিকত পদক জিকিব পাৰোঁ, সেই ধাৰণাটো
1: এতিয়া পদক জিকিব পাৰোঁ এই কথাটোত আমি আছো যে খেলাটো খেলিমেই,
0: খেলাটো খেলিম,
1: কিন্তু পদক কি পাওঁ আৰু গোল্ডৰ আশা কৰোঁ। সেই যে পৰিৱেশটো আমি সেইটোৱে কথা পাতিব খুজিছোঁ। এইটো এটা নিৰন্তৰ ধৰক এটা প্ৰয়াস বা এটা প্ৰচেষ্টা আপুনি যদি কৈছে এনেকুৱা লাগিব বা অসমত সেই প্ৰচেষ্টাটো আৰম্ভ হৈছে। এতিয়া যদি চাবলৈ যাওঁ অসমত এতিয়া ধৰক ক্ৰিকেটৰ কথা যদি অসম প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছে, কেইবাটাও কথা আছিল, দুৰাণ কাপ চলি আছে, নৰ্থ ইষ্ট ইউনাইটেডে কোৱাৰ্টাৰ ফাইনেল বাজি একেৰে 3খন খেল জিকিছে, কালিৰ খেলখনো জিকিছে।
0: এটা সময়ত আমি গুৱাহাটীত টুৰ্নামেণ্টেই নহৈছে, এতিয়া ইমান টুৰ্নামেণ্ট হয় যে কভাৰ কৰাটো সম্ভৱ নহয়, এটা দিনত ইমান টুৰ্নামেণ্ট হয় যে আমি গোটেইখিনি কভাৰ কৰাটো সম্ভৱ
1: নিশ্চয়কৈ। সুবোধ কেনে আপুনি কেইবাটাও দশক দেখিছে, কমেণ্ট্ৰি কৰিছে, ফুটবল কমেণ্ট্ৰি কৰিছে আৰু বিদেশত আপুনি কভাৰ কৰিছে, আন্তঃৰাষ্ট্ৰীয় গেমছ কভাৰ কৰিছে, ৱৰ্ল্ড কাপ কভাৰ কৰিছে আপুনি, গতিকে এই যে পৰিৱেশটো এটা সৃষ্টি হৈছে আমি ভাবিব পাৰোঁ যে অসমৰ খেলুৱৈ, উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ এতিয়া ভাৰতীয় ক্ৰীড়া জগতৰ লগতে বিশ্বতো দপদপাইছে।
2: নিশ্চয়, মানে কথাটো হ'ল যে মানে আচলতে মাজৰ কিছু সময় মানে মই নিজস্ব অভিজ্ঞতাৰ পৰা এটা কথা ক'ম যে মাজৰ এটা পৰিৱেশ নাই, দীপাংকৰে 1996ত আটলাণ্টা অলিম্পিক খেলিছিল, তাৰ পিছৰ পৰ্যায়ত যে আমি ক্ৰীড়া সাংবাদিকতা কৰি স্পৰ্টছ ৰিপৰ্টিং কৰিব গৈ হাবাথুৰি খাইছিলোঁ, কিন্তু সেইগৰাকী আমি জাপানৰ টকিঅ'ত লাভলিনাই পদক পোৱাৰ পিছত অসমীয়াত প্ৰশ্ন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আচলতে এই গোটেই মানে যিটো মানে ধৰক কি বুলি ক'ম যে এই গোটেই পৰিৱেশ সৃষ্টি কৰাৰ মূল এটা টাৰ্ণিং পইণ্টটো মই ক'ব লাগিব, যদিও 2012 আৰু 2018ৰ কথা কৈছোঁ, 2007ত নেশ্যনেল গেমছ যেতিয়া আমাৰ অসমত হ'ল সেইটোৱে কিন্তু যথেষ্টখিনি খেলৰ পৰিৱেশ সলনি কৰি পেলালে,
0: টাৰ্ণিং পইণ্ট।
2: আৰু এইকাৰণেই যে ধৰক আমি খেল পাতিলেই নহ'ব, খেল সেই খেলৰ ভালকৈ খেলিব পৰা এখন ষ্টেডিয়ামো লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব। সেই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি কিন্তু 2005-06-07ত নেশ্যনেল গেমছৰ সময়ত মানে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ক্ৰিয়েট কৰিলে, ক্ৰিয়েট কৰি পেলাই খেলৰ এটা পৰিৱেশ মানে পৰিৱেশ সৃষ্টি কৰিলে। আৰু বিশেষকৈ মই এটা কথা ক'ম, সৌৰভজ্যোতি বৈশ্য জেভলিন থ্ৰোৱাৰ আছিল, সৌৰভজ্যোতি বৈশ্যই 2007ৰ নেশ্যনেল গেমছত মেডেল পাইছিল, গ'ল্ড মেডেল পাইছিল আমাৰ গুৱাহাটীত। সেই সৌৰভক মানে দীৰ্ঘদিন ধৰি অনুশীলন কৰাই আছিল অসম এমেচাৰ এথলেটিক সন্থাই, কাৰণ অসম এমেচাৰ এথলেটিক সন্থাৰ এটা উদ্দেশ্য আছিল যে পদক পাব লাগিব, আৰু সেই তেতিয়াৰ পৰা সেই সংগঠকসকলৰ মাজত এটা মানে কি কয় এটা কম্পিটিশ্যনৰ পৰিৱেশ আহিছিল যে আমি খেলুৱৈ সৃষ্টি কৰিব লাগিব, খেলৰ দায়িত্ব লৈ থাকিলেই নহ'ব। আৰু এইখিনিতে উল্লেখ কৰিম অৰ্চনা বড়ো, অসমৰ যদিও আমাৰ প্ৰথমগৰাকী হেৰি লোকেল মেডেলিষ্ট আছিল অৰ্চনা বড়োৰ মাধ্যমেৰে, কিন্তু আমি ৱেইট লিফটিঙত প্ৰথমটো মেডেল পাইছিলোঁ নেশ্যনেল গেমছত, আৰু নহয় কিন্তু নেশ্যনেল পৰ্যায়তো প্ৰথম মেডেল অৰ্চনা বড়ো। গতিকে এনেকুৱা খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত খেলুৱৈসকলে অৰ্গেনাইজাৰসকলে নিৰৱচ্ছিন্নভাৱে লাগি গ'ল। আৰু এটা কথা যে ঠিক তেনেকুৱা পৰিৱেশ সৃষ্টি হ'ল, ঠিক তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ সৃষ্টি হ'ল, কিছুমান নতুন নতুন প্ৰশিক্ষক আহিল, আমাৰ প্ৰশিক্ষক যথেষ্টখিনি এতিয়া ওলাইছে, অলকেশ বৰুৱাটো ইণ্ডিয়ান টীমত থাকে, আমাৰ প্ৰণামিকা বৰা ইণ্ডিয়ান মহিলাৰ বক্সিঙত থাকে, গতিকে এনেকুৱা পৰিৱেশ এনেকুৱা মানে কিছুমান টেকনিকেল এক্সপাৰ্টো সৃষ্টি হ'ল, যাৰ ফলত অসমৰ খেলুৱৈসকলে কিছু সা সুবিধা পূৰ্বতকে বৃদ্ধি হ'ল আৰু এনেকেই আচলতে আগবাঢ়ি গ'লে আৰু এই এই যে 2007ৰ

0: পিছত আমি 2016-ত ছাব গেমছ পাতিলোঁ। ছাব গেমছ পতাৰ পিছতো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িলে। আৰু এটা কথা, 2014-ত সৰ্বানন্দ সোণোৱাল যেতিয়া দায়িত্ব গ্ৰহণ কৰিলে, তেতিয়া অসমৰ খেলৰ পৰিৱেশটো সলনি হৈ গ'ল। কাৰণ খেলৰ প্ৰতি যিটো ধ্যান ধাৰণা আছিল চৰকাৰৰ, সেইটো যথেষ্ট সলনি কৰি পেলালে। তেওঁলোকে খেলৰ মাজেৰে মানৱ সম্পদ সৃষ্টিৰ গুৰুত্ব এটা দিলে। সেই প্ৰক্ৰিয়াটো এতিয়াও অব্যাহত আছে, যাৰ ফলত আমি খেলত কিছু হ'লেও মানে সফলতা লাভ কৰিছোঁ। আৰু এই সফলতা বৃদ্ধিৰ কাৰণে চৰকাৰৰ যিটো এতিয়া ধ্যান ধাৰণা, সেইটো অব্যাহত ৰাখিব লাগিব। আমাৰ অভিভাৱকসকলেও সেই ধ্যান ধাৰণাখিনিক মানে ভালকৈ ইনস্পায়াৰ কৰি পেলাই আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহ'লে নিশ্চিতভাৱে আমি অসমৰ খেলৰ পৰা এগৰাকী লাভলীন নহয়, কেইবাগৰাকীও লাভলীনা
1: এটা খেল এটা ধেমালি নহয়,
2: ধেমালি নহয়।
1: আমি এটা সময়ত সৰুতে থাকোঁতে ভাবিছিলোঁ যে খেল ধেমালি,
2: খেল ধেমালি হয়।
1: এটা খেলটো কিন্তু ধেমালি নহয়, খেলটো এতিয়া চিৰিয়াছ,
2: প্ৰফেচনেল গেম,
1: প্ৰফেচনেল আৰু কেৰিয়াৰ, খেলটো কেৰিয়াৰ। এতিয়া এতিয়া ল'ৰা ছোৱালীখিনিয়ে গম পাইছে যে অকল পঢ়া শুনাৰেই নহয়, খেলটো এটা কেৰিয়াৰ হিচাপে গঢ়িব পাৰি, খেলকো কেৰিয়াৰ হিচাপে ল'ব পাৰি। আৰু সেই বস্তুটো এতিয়া আহি যায় যে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি হোৱাৰ পিছত সেই বস্তুখিনি এতিয়া ল'ৰা ছোৱালীৰ মাজত আহিছে। আমাৰ দিনত আমি সৰুতে ঘৰৰ মানে খেলিব বুলি ক'লেই ঘৰৰ পৰা গালি হ'ব দি খাব লগা আছে। এতিয়া ল'ৰা ছোৱালীক মা বাপেকে ফিল্ডলৈ লৈ যায়।
2: এই বিষয়ে কথা পাতিম বিদ্যুদা আৰু সুভদ্ৰা, এই বিষয়ে কথা পাতিম। কেৰিয়াৰ এইটো অতি আমাৰ এই আজিৰ খণ্ডৰ এটা প্ৰাসংগিক খণ্ড, এটা ভাগ আমি ৰাখিয়ে থৈছোঁ। কেতিয়া আপুনি যিটো কৈছে মাক দেউতাৰ কথা পাতিম, গীত এটি শুনি লওঁ। দীঘলীয়া জ্যেষ্ঠতা গীত শুনিবলৈ ৰৈ আছে, ভূপেন হাজৰিকাৰ কণ্ঠৰ এদিক গীত, সুন্দৰ গীত, সেই উজ্জীৱিত কৰি তুলিব পৰিৱেশ। তাৰপাছত এই কথাখিনি পাতি কেৰিয়াৰ হিচাপে আমি ল'ব পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল 2007-ৰ কথা ক'লে, 14-16-ৰ কথা ক'লে, স্পৰ্টছ চিটি অফ ইণ্ডিয়া বুলি ক'বলৈ চেষ্টা কৰিছে সৰ্বানন্দ সোণোৱালৰ দিনত কৈছিলে গুৱাহাটীক, সেই দিশত আমি কিমান আগবাঢ়িলে এই বিষয়ে কথা পাতিম। কেৰিয়াৰ হিচাপে আমি খেলটো কিমানদৰে ল'ব পৰা হৈছোঁ, সেই বিশ্বাস হৈছে, সেই বিষয়ে আমি কথা পাতিম এই গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, আমাৰ বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল।
3: লুইতৰ পাৰৰ ডেকা বন্ধু, তোমাৰ তুলনা নাই।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ যে প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল ষ্টুডিঅ'ত উপস্থিত আছে। দুগৰাকী ৰাজ্যখনৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধমল্য বৰুৱা ডাঙৰীয়া, বিদ্যুৎ কলিতা ডাঙৰীয়া, সুন্দৰ কথা এটা কলিতা ডাঙৰীয়াই আপুনি উনুকিয়াইছিলে, কৈছে কেৰিয়াৰৰ কথাটো। এটা সময়ত কোৱা হৈছিল যে পঢ়োগে লিখোগে তো বনোগে নবাব, খেলোগে কুদোগে তো হোগে খৰাব, এনেকুৱা কথা আছিলে। কিন্তু এতিয়া যেন উল্টা হৈছে, খেলোগে কুদোগে তো হোগে নবাব, এনেকুৱা ধৰণৰ কথা এটা হৈছে নেকি বাৰু? আৰু আপুনি যিটো কৈছে পেৰেণ্টছে বা মাক দেউতাকে অভিভাৱকে আগতে পঢ়ি ল সময় পালে খেলিব এনেকুৱা আছিলে, আমাৰ দিনত সেইটোৱে চলি আছিলে। এতিয়া যেন হৈছে খেলটো এটা পঢ়া লিখা যি হৈ থাকে ৰেগুলাৰ হ'ব, খেলত প্ৰতিদিনে মাক দেউতাকে লৈ যায়, কিবা এটা খেল নহয় কিবা এটা খেলে সেইটো দিয়া হয়। এই বস্তুটো অকণমান ৰিভাৰ্চ হৈছে নেকি, ওলোটা হৈছে নেকি?
1: সম্পূৰ্ণ ওলোটা আছে। এতিয়া চাওক, এতিয়া খেলটো চবেই বুজি পোৱা হৈছে।
0: হয়,
1: আগৰ দিনত আমাৰ দিনতে আমি যেতিয়া কৰোঁতে আছিলোঁ, খেলাটো আমাৰ কাৰণে বিৰাট প্ৰত্যাহ্বান আছিল, বিশেষকৈ ঘৰৰ ফালৰ পৰা। এটাই কথা কৈছিল যে বৰ আগতে পঢ়া শুনা কৰ, তাৰপিছত খেলিবি, গতিকে চাকৰি নাপাবি, নহ'লে মানে পঢ়া খেল খেলা মানে মানে নষ্ট হোৱা, নষ্ট হোৱা। কিন্তু এতিয়া সেই ধাৰণাটো সলনি হৈছে, সলনি হৈছে মানে হিমা দাসৰ পৰা আদি কৰি এই লাভলীনাহঁতে, নয়ন মণি শইকীয়া, এই যিবোৰ নতুন নতুন খেলুৱৈ ওলাই আহিছে, এইসকলে সকলো ধাৰণাটো সলনি কৰি দিছে। হিমা দাসৰ পিছত অসমৰ যিখিনি ছোৱালী আছে, এনেকুৱা এটা অৱস্থা হৈছিল যে ময়ো হিমা দাস হ'ব বিচাৰোঁ, সেই এটা ঢৌ এটা বৈ গৈছিল। আৰু এতিয়া খেল খেলিলে চাকৰি এটা পোৱাটো একদম ইজি কথা,
0: সাধাৰণ কথা,
1: টকা পইচাটো আছেই। গতিকে সেইখিনিৰে আপুনি পঢ়া শুনা কৰি আপুনি পাব যে সেইটো সেইটো অলপ কষ্টকৰ। কিন্তু এটা এটা কথা যে ৰিস্ক ফেক্টৰ চবতে আছে, পঢ়া শুনাটো ৰিস্ক ফেক্টৰ আছে আৰু স্পৰ্টছৰ ৰিস্ক ফেক্টৰ আছে। যদি
0: ইণ্টাৰনেশ্যনেলত মেডেল লৈ আনে, আমি দেখিছো লাভলীনাৰ কথা, যে লগে লগে আপোনাৰ এপিএছ দি দিয়া হয়, ডিএছপি দি
1: দিয়া
0: হয়, এই যে কথাবিলাক যে হৈছে এইটো কেনে উৎসাহিত কৰিছে কওকচোন?
2: আচলতে কথাখিনি মই আপোনাক কলোৱেই যে পৰিৱেশ সলনি হৈছে, আৰু এইকাৰণে মই কিছুদিন আগতে মই প্ৰজ্ঞান কৰি নলবাৰীলৈ গৈছিলোঁ।
0: হয়,
2: মানে মোৰ কথাটো আছিলে যে মই হেৰিখন তাত নতুন ষ্টেডিয়াম এখন বনাইছে, সেইখন চাব যাম, সৰিয়হতলি, তাত বহুত ল'ৰা ছোৱালী দৌৰি আছে। মানে মোৰ কাৰণে এইটো আচলতে মানে মোৰ কাৰণে চাঞ্চল্যকৰ কথা, কাৰণ কি মই দেখিছিলোঁ যে প্ৰায় 80-90 গৰাকী সৰু সৰু ল'ৰা ছোৱালীয়ে দৌৰি আছে, আৰু দেখিছোঁ গেলেৰ কেইগৰাকীমান মাক দেউতাক, যিটো আমি নলবাৰীৰ ক্ষেত্ৰত এইটো মানে একদম ৰেয়াৰ ঘটনা, কিন্তু ভাবিব নোৱাৰা কথা যে নলবাৰীৰ সাধাৰণতে পঢ়া শুনাত বেছি উৎসাহ দিয়া হয়, খেলৰ ক্ষেত্ৰত সদায় মানে যথেষ্টখিনি পাছ পৰি আছিলে। কাৰণ আমি যদি এথলেটিক্সলৈ চাওঁ, নলবাৰীত এতিয়া নাম কৰা যথেষ্টখিনি আছে, কিন্তু তাত সবাতোকৈ নাম কৰা খেলুৱৈগৰাকী হ'ল নিবেদিতা বৰ্মন। আৰু ঠিক তেনেকৈ এতিয়া দুই এগৰাকী ক্ৰিকেটাৰ ওলাই আহিছে, নিবিড় ডেকা বোলা, অনুৰাগ তালুকদাৰ বোলা। কিন্তু এই যে নিজৰ পুত্ৰ কন্যাক খেলিব দিছে, দৌৰিব দিছে, আৰু মাক দেউতাকে ষ্টেডিয়ামলৈ আহি ৰৈ আছে, এইটো নট অনলি ইন এথলেটিক্স, এইটো তেওঁলোকৰ ক্ৰিকেটৰ য'ত প্ৰেক্টিচ হৈছে তাতো একেটা অৱস্থা। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আমাৰ গোটেই ধ্যান ধাৰণাখিনি অন্ততঃ যিটো চৰকাৰে যিটো

0: কৰিছিলে সেই চৰকাৰৰ ষ্টেন বা কিছুমান এই যে নীতি, চাকৰি কৰিব চাকৰি পাব, এইটোৱে মানে সাংঘাতিক ধৰণে মানে খেলৰ প্ৰতি ইনস্পায়াৰ কৰিছে, বিশেষকৈ মাক দেউতাককো। কাৰণে এটা সময় আছিল আমি যেতিয়া দেওবাৰে আমি খেলিব যাওঁ, খেলিব গ'লে দুপৰীয়া আহি পেলাই ভাত খাবৰ সময়ত মানে মাহঁতে মা দেউতাহঁতে কয় তহঁতে কিয় খেলিব গৈছ, আজি দেওবাৰ পঢ়িব লাগে, ভালকৈ চব ৰিচাৰ্জ হেৰিখিনি কৰিব লাগে, কিন্তু তহঁতে খেলিব গৈছ। গতিকে সেনেকুৱা এটা পৰিৱেশৰ পৰা আজি এটা পৰিৱেশ আহিছে। আৰু দ্বিতীয়তে কথাটো হ'ল যে খেলৰ ক্ষেত্ৰখন নিতৌ বাঢ়ি গৈছে ডাঙৰ ডাঙৰ, আৰু এতিয়া ধৰক খেলৰ ক্ষেত্ৰখন প্ৰায় $80,000 billion ইণ্ডাষ্ট্ৰি এটা, $80,000 billion এই ইণ্ডাষ্ট্ৰিটোত মানে নতুন নতুন ছাবজেক্ট ওলাইছে, মানে যিকোনো এটা ছাবজেক্ট পঢ়িলেই তেওঁৰ জীৱনৰ পথ মুকলি হৈ যায়। এতিয়া ধৰক অকল খেলেই নহয়, অকল লাভলীনাই দৌৰি আছে, লাভলীনাই DSP পাইছে, ঠিক আছে, কিন্তু আমাৰ শুভদীপ ঘোষলৈকে চাওক, শুভদীপ ঘোষে মানে আমাক খং উঠিছিল যেতিয়া ৰঞ্জী খেলিছিল, মানে এগৰাকী টেষ্ট তাৰকা আছে হাছিম আমলা ছাউথ আফ্ৰিকা, তেওঁ প্ৰথম 3টা ইনিংছত 0-0 মাৰিছিল। আমাৰ একেটা অৱস্থা আছিল শুভদীপ ঘোষৰ, কিন্তু এখন খেলত 50 মাৰিলে, তাৰপিছত কিছু ভাল খেলিছিল, কিন্তু এই শুভদীপ ঘোষ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক, চাওক মানে এইটো সাংঘাতিক ধৰণৰ এটা ক্ৰেডিট। এইটো আমি যদিও মানে খুব ফোকাছলৈ অহা নাই, কিন্তু শুভদীপ ঘোষৰ এই যে ফিল্ডিং প্ৰশিক্ষক হৈছে, এইটোৱে নতুন দুৱাৰ মুকলি কৰি দিছে।
1: এতিয়া হেৰি শুভদীপৰ বেটিংটো বেয়া আছিল, ফিল্ডিং ক্লিক কৰিব লাগে, কিন্তু বেটিং ষ্টাইল চাই আজাহাৰুদ্দিনৰ নিচিনা ষ্টাইল, আৰু ফিল্ডিং একজেক্টলি আজাহাৰে যিটো ষ্টাইলত ফিল্ডিং কৰে শুভদীপৰ, সেই তেনেকুৱা ফিল্ডিং কৰিছে। আৰু তাক ক্ৰিকেটৰ মহলত, লোকেলি ক্ৰিকেটৰ মহলত তাক আজু বুলি মাতিছিল।
0: আৰু মানে আপোনালোকে খেলা দেখিছোঁ, খেলা কভাৰ কৰিছে, আৰু সেইকাৰণে আজি তেওঁ ফিল্ডিং প্ৰশিক্ষক হোৱাৰ লগে লগে নতুন নতুন পৰিসৰ এটা বৃদ্ধি হৈ গ'ল খেলত। গতিকে এই এনেকেই মানে আচলতে খেলৰ প্ৰতি ধ্যান ধাৰণা
1: নিশান্ত বদলে আছে
0: এনে খেলৰ প্ৰতি ধ্যান
1: কোচ
0: আছে, চেণ্টাৰ অফ এক্সিলেঞ্চ, ট্ৰেইনাৰ, গতিকে এই ধ্যান ধাৰণা চেঞ্জ হৈছে। মানে এতিয়া ধৰক ঘৰৰ পাকঘৰৰ ভিতৰলৈকে সোমাই গৈছে যে খেলিলেহে চাকৰি পাব, খেলিলেহে জীৱনৰ কেৰিয়াৰটো গঢ়িব পাৰিব,
1: আৰু অকল খেলাটোৱে খেলিয়েই যে চাকৰি পাব বা সুনাম অৰ্জন,
0: খেলৰ সৈতে জড়িত
1: এই ক'লে যায় যে ফিল্ডিং আৰু বেকগ্ৰাউণ্ডত বহুত আছে,
2: বহুত
1: স্পৰ্টছ মেনেজমেণ্ট, স্পৰ্টছ চায়েন্স, এনেকৈ বহুত ছাবজেক্ট আছে, সেইবোৰ ছাবজেক্টৰ পঢ়িও পঢ়া শুনা কৰিও তুমি খেলিব নালাগে, নেখেলাকৈও তুমি পঢ়ি শুনিও তুমি
0: খেল। আৰু মানে মই নিজস্ব অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই যেতিয়া বাতৰি কাকতে জইন কৰিছিলোঁ, মোৰ মানে মোৰ ধাৰণা, মোৰ মানে আমাৰ এটা সৰুৰ পৰা লক্ষ্য আছিল খেলৰ, খেলে আমাৰ নিকটৱৰ্তী ৰাজ্যসমূহে পাৰে আমি কিয় নোৱাৰোঁ, সেইটো লৈ পেলাই খেলত সোমাইছিলোঁ, খেলত ৰিপৰ্টিং কৰিছিলোঁ। আৰু মোক কিন্তু বহুবাৰ আমাৰ সম্পাদক ডাঙৰীয়াই মোক বহুবাৰ ৰিকুৱেষ্ট কৰিছিল যে তই শ্বিফ্ট কৰ তই খেলৰ পৰা বেলেগ লৈ জেনেৰেল। আৰু আজি বহুত বহুত মানে ভব্যগব্য সাংবাদিক আছে যিসকল তেতিয়া অহাই নাছিলে, তেওঁ মই কৈছোঁ যে মই নাযাওঁ, মই এইটোতে থাকিম, খেলৰ বাতৰিয়ে কৰিম। আৰু সেই খেলৰ
1: শুদ্ধ বাতৰি,
0: শুদ্ধ বাতৰি আৰু তেতিয়া আৰু মই গৌৰৱান্বিত যে মই যিটো ডিচিশ্যন লৈছিলোঁ, এডিটৰক কৈছিলোঁ, তেওঁ ঠিক আছে তোৰ ডিচিশ্যনটো মই আশীৰ্বাদ কৰিছোঁ, গৈ হেড তোৰ ভাগৰ। আৰু মই হয়তো কম যে অসমৰ সেই যে সিদ্ধান্ত ল'লোঁ, তাৰপিছত মই সাংঘাতিক ধৰণৰ কিছুমান মোমেণ্ট মই দেখিছোঁ, কাটাৰ বিশ্বকাপ দেখিছোঁ, আৰু মই দেখিছোঁ অসমৰ ক্ৰীড়াক্ষেত্ৰত আটাইতকৈ শ্ৰেষ্ঠতম মুহূৰ্তটো যিদিনাখন লাভলীনাই অলিম্পিকত মেডেল পাইছিল, আৰু সেইটোৱে মোৰ কাৰণে জীৱনৰ শ্ৰেষ্ঠ কথা আছিল, আৰু সেইখিনি সময়ত মই উপস্থিত আছিলোঁ। গতিকে খেলৰ সাংবাদিকতা কৰিও আমি চলিলোঁ, আৰু বিদ্যুৎ আছেই, বিদ্যুৎ উদাহৰণ।
2: আৰু আপুনি ভাৰতীয় যিটো সাংবাদিকতা, ক্ৰীড়া সাংবাদিকতাৰ আপুনি
0: সভাপতি আছিলে, কোষাধ্যক্ষ আছিলে,
2: গতিকে দুয়োগৰাকী আজি পাইছোঁ ষ্টুডিঅ'ত, বৰ ভাল লাগিছে। আমি এই বিষয়ে আকৌ কথা পাতি যাম, এই দপদপাই থকা কথাটো পাতিম, অনাগত সময়ৰ অসমৰ কোনবিলাক

ষ্টাৰ আছে। এইবাৰ বিদ্যুতৰ হাতত এখন তালিকা দেখিছোঁ কমনৱেলথ গেমছত, উত্তৰ পূৰ্ব অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনে কোনে মেডেল পালে, এই বিষয়ে আমাৰ শ্ৰোতাই জানিলে নিশ্চয় ভাল পাব। ইতিমধ্যে পৰিছে, তথাপিতো আমি আজি পুনৰ আলোচনা কৰিছোঁ, গীত এটি শুনি লৈছোঁ, জুবিন গাৰ্গৰ কণ্ঠৰ এটি সুন্দৰ গীত আপোনালোকে আগবঢ়াব খুজিছোঁ। তাৰপিছত এই কথাৰ মাজলৈ উভতি আহিম, আদৰ ওচৰত শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল।

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বিশ্ব ক্ৰীড়াংগণত দপদপাই থকা লাভলীনা অস্মিতাসকল, লগতে আন এটি নামো এইবাৰ আমাৰ আহিছে সুবোধদা আৰু বিদ্যুৎদা। আপোনালোকে বাতৰিও কৰিছে ইতিমধ্যেই যে উচু খেলত আমাৰ দীক্ষা তিৱাৰীয়ে এইবাৰ যিটো বাতুমি অ'পেন ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপ হৈছিল 2026ৰ জৰ্জিয়াত তেখেতে তিনিটাকৈ পদক লাভ কৰিছে, বিশ্বনাথৰ ছোৱালী। গতিকে এই যে ষ্টাৰসকলে, ষ্টাৰ বুলিয়েই কৈছে, অকল ষ্টাৰ এতিয়া অকল চাকৰিৰ কথা নহয়, আপকামিং ষ্টাৰ। গতিকে এই ষ্টাৰসকলক দেখি ধৰক কেনেধৰণৰ এটা মানসিকতা হয়, চাকৰি তাকৰি পিছৰ কথা, পইচা পাতি হ'ব, কিন্তু এটা খেল খেলি বা এখন টুৰ্ণামেণ্ট জিকাৰ পাছত যিটো তেখেতসকলৰ যদি এটেনশ্যন পায়, সেই কথাটো ধৰক অন্য কোনো সম্ভৱ নহয় যেন লাগে। সুবোধদা, কি আপোনাৰ দীঘলীয়া অভিজ্ঞতা, ৰিঙৰ সেই 5 মিনিট লাভলীনাৰ বা সেই 3 মিনিটৰ ৰাউণ্ড জিকাৰ পাছত যিটো এটা এটেনশ্যন কৰে, সেইটো হয়তো ক'তো সম্ভৱ নহয়। তাৰ পাছফালে ধৰক দীঘলীয়া তেখেতৰ এটা কষ্টসাধ্য এটা আছে, পৰিশ্ৰম আছে, নিশ্চয় থাকিব, কিন্তু সেই যে আনন্দটো
1: নিশ্চয় মানে আচলতে মানে এইসকল ষ্টাৰেই মানে আচলতে আমাৰ গোটেই অসমীয়া জাতীয়তাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মানে বহুত মানে উদাহৰণ হৈ ৰৈছে, আৰু এই অসমীয়া জাতীয়তাক ইনস্পায়াৰ কৰাৰ কাৰণে, অসমৰ জাতীয় জীৱনক উদ্বেলিত কৰাৰ কাৰণে এইসকল তাৰকাৰ, এই উঠি অহা তাৰকাসকলৰ অৱদান অনেক। এতিয়া চাওক, আমি আজি তাৰিখত যদি আমি লাভলীনাই খেলে, আমি সকলো অসমীয়া, সমগ্ৰ অসমখন, অসমীয়া বুলি নকওঁ, সমগ্ৰ অসমখন এক হৈ যাওঁ লাভলীনাৰ সমৰ্থনত। এনেকুৱা এটা দিন আছিল যিটো দিনত হয়তো আমি সকলোৱে চাকি দিছিলোঁ, যিদিনাখন অলিম্পিকৰ ছেমি ফাইনেল খেলিছিল। গতিকে ঠিক এনেকুৱা এটা পৰিৱেশ বাকীসকলে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কাৰণ আমাৰ অনেক খেলুৱৈ আছে এতিয়া আমাৰ, এই আপুনি ক'লেই নহয় উচু দীক্ষিতা, ঠিক তেনেকৈ আমাৰ এইবাৰ কমনৱেলথ গেমছ খেলিব গৈছে লিছা দাস, 16 বছৰীয়া ছোৱালী, 16 ইয়াৰ্ছ অল্ড, আৰু আমি নামেই শুনা নাছিলোঁ। বিশ্বনাথৰ পৰা গ'ল, বিশ্বনাথ চাৰিআলিৰ ছোৱালী, তাই গৈ এতিয়া বা কমনৱেলথ গেমছ খেলি আহিলে। ঠিক তেনেকৈ আমাৰ আছে বেদব্ৰত ভৰালী আছে, জানমণি কোঁৱৰৰ নাম ওলাইছে কাৰাটেৰ, ঠিক তেনেকৈ আপোনাৰ ধৰক নতুন প্লেয়াৰ পৰিস্মিতা গগৈ বোলা ছোৱালী এজনী আছে ৱেইট লিফ্টাৰ, এনেকৈ আমি যথেষ্টখিনি, পাৰ্থিৱ গগৈ ফুটবল, আমি ভাবিব নোৱাৰোঁ যে ধৰক চাওক আপোনাৰ ইণ্টাৰেষ্টিং কথা এটা, 1948ত আমি প্ৰথমগৰাকী খেলুৱৈ আছিল যিয়ে ইণ্ডিয়া ছিনিয়ৰ ফুটবল টীমক অসমৰ পৰা গৈ পেলাই প্ৰতিনিধিত্ব কৰিছিল, নেতৃত্ব দিছিল, কিন্তু তাৰ পিছৰ চোৱাত 24 বছৰ অতিক্ৰম কৰিব লগা হৈছে ছেকেণ্ডগৰাকী ছিনিয়ৰ ফুটবলাৰ ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে, সেইজন হ'ল টোচেন বৰা। অৱশ্যে জুনিয়ৰ পৰ্যায়ত ইন্দ্ৰজিৎ নামচুনে খেলিছিল 1964ত ইণ্ডিয়ান টীম, গতিকে 24 বছৰ অতিক্ৰম কৰিব লগা হৈছে এগৰাকী ছিনিয়ৰ ফুটবলাৰ সৃষ্টি কৰাৰ কাৰণে। আৰু এতিয়া আমাৰ পাৰ্থিৱ গগৈ, আমাৰ চাওক পাৰ্থিৱ গগৈ, ঋত্বিক তেৱাৰী, হলিচৰণ নাৰ্জাৰী, বিনীত ৰায়, এলেন দেউৰী, পাঁচগৰাকী, এলেন দেউৰী ধৰক যথেষ্টখিনি এতিয়া ইঞ্জুৰীৰ কাৰণে আঁতৰি গৈছে, কিন্তু এই কেইগৰাকী খেলুৱৈ লগত প্ৰাঞ্জল ভূমিজ আছে, এনেকৈ এই
2: খেল শিৱসাগৰ অঞ্চলৰ পৰা বহুত ল'ৰা এতিয়া

0: ভাল ভাল একাডেমিক ট্ৰেইনিং লৈ আছে, সেইসকলেও আৰু অহা দুই তিনি বছৰৰ ভিতৰত কিন্তু
1: এই ক্ষেত্ৰত মই এটা উদাহৰণ দিম। আমাৰ পাৰ্থিৱ গগৈৰ দেউতাক, পাৰ্থিৱ গগৈৰ দেউতাক হ'ল নাজিৰা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আৰু তেওঁৰ মাতৃ হ'ল গড়গাঁও হাইস্কুলৰ মাষ্টৰ হেডমিষ্ট্ৰেছ সম্ভৱতঃ। তেওঁ এখন একাডেমি খুলিছিল আৰু তেওঁ ফুটবল
2: একাডেমি
1: গড়গাঁও ফুটবল কোচিং চেণ্টাৰ, সেই গড়গাঁও ফুটবল কোচিং চেণ্টাৰৰ পৰাই আবিৰ্ভাৱ পাৰ্থিৱৰ। আৰু পাৰ্থিৱৰ এগৰাকী ককায়েক আছে প্ৰজ্ঞান, এইবাৰ সন্তোষ ট্ৰফিত অসম টীমৰ অধিনায়ক আছিল। গতিকে এই দুগৰাকী খেলে, তেওঁ দুগৰাকীয়ে দুয়োটা ল'ৰা আৰু দুয়োটা ল'ৰাকে ফুটবল বনাইছে। আপুনি চাওক, এখন শিক্ষিত পৰিয়ালৰ পৰা খেলুৱৈ সৃষ্টি কৰাৰ কাৰণে মাক দেউতাকৰ কি উৎসাহ। গতিকে সেই
0: ইমান শিক্ষিত পৰিয়াল দুগৰাকী কলেজৰ এজন সাধাৰণতে কি হয়, সাধাৰণতে তেওঁলোকৰ ল'ৰা ছোৱালী সাধাৰণতে শিক্ষা
1: নিশ্চয়
0: শিক্ষা
2: মানে
0: শিক্ষা গুচি
2: যায়,
1: কিন্তু মানে এই সেনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি হৈছে অসমত। গতিকে আৰু এই আমি ষ্টাৰসকলক, উঠি অহা প্ৰজন্মৰ যিসকল ষ্টাৰ, আমি সন্মান দেখুৱাবলৈ আমি সক্ষম হৈছোঁ, তেওঁলোকক ইনস্পায়াৰ কৰিবলৈ আমি সক্ষম হৈছোঁ, কাৰণ তেওঁলোকৰ প্ৰতিটো বিপদত আমি এতিয়া জানমণি কোঁৱৰৰ প্ৰতিটো বিপদত আমি ওচৰত আছোঁ, অসমীয়া জাতিটোৱে অসমৰ সমাজখনে তেওঁলোকৰ ওচৰত আছে, গতিকে তেওঁলোকৰ বেছি ইনস্পায়াৰ হৈছে। গতিকে আমি আশা কৰিছোঁ যে এইসকল খেলুৱৈ আৰু অধিক ভাল প্ৰদৰ্শনেৰে অসমৰ ক্ৰীড়াক্ষেত্ৰক অধিক জাগৰিত কৰিব।
2: সুধিব গৈছোঁ জানমণি কোঁৱৰৰ কথা, কৈছে বানপানীৰ পৰা ওলাই গৈছে, এই ঘৰখন বানপানীৰ তলত ডুবি আছে, তাৰ পৰা খেলিব, কোনো প্ৰশিক্ষণৰ কোনো কথা নাই, যিটো আমি দেখিছোঁ, তাৰ পৰা গৈ যদি সোণৰ পদক পাব পাৰে চিধাই গৈ অসমৰ, মই টেলেণ্টৰ কথা কৈছোঁ, আপুনিতো প্ৰত্যক্ষ কৰি আছে কৰি আছে আপোনালোক দুজনে, টেলেণ্ট হিচাপত যদি চাবলৈ যাওঁ
1: টেলেণ্ট অসমত যথেষ্টখিনি আছে, খালি মানে এই এটা বস্তু আমাৰ অসমত যথেষ্টখিনি লেগ বুলি ক'ব লাগিব, আমি কাজ কৰি আছোঁ। সেই কথাখিনি হ'ল যে এক সুচিন্তিত মানে আঁচনি, আৰু দ্বিতীয়তে আৰু এটা কথা, আমাৰ মানে আপ টু ডেট প্ৰশিক্ষক নাই, খুব কম প্ৰশিক্ষক আছে যিয়ে আপ টু ডেট, কাৰণ নীতিও চেঞ্জ হৈছে খেল, আজি যিটো পৰিৱেশ, আজি ধৰক আপুনি 100 মিটাৰত আপোনাৰ ধৰক এটা সময় আছিল 9.99 ছেকেণ্ডত, এতিয়া সেইটো আহি পেলাই 9.57 ছেকেণ্ড হৈছেগৈ, আৰু হয়তো এটা ফৰকাষ্ট আছে যে মানৱৰ আটাইতকৈ হায়েষ্ট স্পীডটো হ'ব 9.37 ছেকেণ্ড।
0: কিন্তু এইটো কথা যে 100 বছৰৰ ভিতৰত খুব বেছি চেঞ্জ হোৱা নাই, মানে 100 মিটাৰ
1: কিন্তু এটা ছেকেণ্ড মানে বহুত, 100 মিটাৰত এটা ছেকেণ্ড
0: মানে
1: এতিয়া ধৰক সাংঘাতিক ধৰণে, এতিয়া সেইটো ধৰক মানে যিটো 9.37 ছেকেণ্ডৰ কথা কৈছে, সেইটো মানৱৰ হিউমেন এজনৰ আটাইতকৈ হায়েষ্ট স্পীড হ'ব পাৰে,
0: সেইটো চিতাবাঘৰ নিচিনা হ'ব,
1: সেইটো গতিকে এনেকুৱা ধৰণে চেঞ্জ হৈ গৈ আছে। এই গতিকে তাৰ লগে লগে আমি প্ৰশিক্ষকসকলেও আপ টু ডেট হ'ব লাগিব, খেলুৱৈগৰাকী আগবাঢ়ি লৈ যোৱাৰ কাৰণে, আৰু এইটো টোটেলি প্ৰফেশ্যনেল বস্তু এটা, কাৰণ এতিয়া চাওক আপুনি ক্ৰিকেটতে চাওক ভিডিঅ' এনালিষ্ট আহিছে, আৰু ভিডিঅ' আচলতে খেলুৱৈজনে এই এক্সপাৰ্টজনৰ যিটো নিৰ্দেশ সেইটো ইমপ্লিমেণ্টহে কৰে, যেনেকৈ ডাইৰেক্টৰৰ নিৰ্দেশনাত এজন এক্টৰে জাষ্ট এক্টিংটো কৰি
2: যায়,
1: মানে এই এনেকুৱা চাওক যে, আৰু গতিকে সেই বস্তুখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে এজন ভাল আপ টু ডেট প্ৰশিক্ষকৰ দৰকাৰ, আপ টু ডেট ছিষ্টেম এটা দৰকাৰ, স্পৰ্টছ ছায়েন্সৰ ছিষ্টেম এটা দৰকাৰ। সেই বস্তুখিনি নিশ্চিতভাৱে অসমত আহি আছে, কাৰণ ইতিমধ্যে অভিনৱ বিন্দ্ৰাৰ উদ্যোগত এটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ তিনিটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ অসমত ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে, হয়নে বিদ্যুৎ কলিতা?
0: আমি খেলুৱৈ সৃষ্টি কৰিব লাগিলে আমি কিছু সংখ্যক উন্নত প্ৰশিক্ষকো আমি সৃষ্টি কৰিব লাগে,
1: নিশ্চয়।
2: আমি যেতিয়াই ধৰক কেতিয়াবা খেল যেতিয়া যাওঁ কভাৰ কৰিবলৈ বা খেলো ইণ্ডিয়া গেমছ আমাৰ অভিজ্ঞতা হৈছে কৰা, তাত সদায় এইটো ধৰক আপুনি যিটো কথা কৈছে প্ৰশিক্ষকৰ কথা কৈছে, লগতে কৈছে যে আমাৰ একাডেমি নাই, অভাৱ অসমৰ কথাটো কৈছে, আমি অসমৰ টীমক যেতিয়া সোধোঁ বা তেখেতৰ কোচৰ সৈতে কথা পাতিছোঁ, বিভিন্ন দলে মই যোৱাবাৰ পাটনাত কথাটো পাতিছিলোঁ, তাত ভলীবলত কৈছে ভলীবল আমাৰ কোনো একাডেমি নিৰ্ধাৰিত নাই, খেলৰ আগত এটা কেম্প হয় 10 দিনৰ বা 15 দিনৰ কেম্প, সেই কেম্পটো কৰি লৈ আনো, তাত কোনো এই একাডেমিটো কিমান।

0: গুৰুত্বপূৰ্ণ, আপোনালোকেতো দেখি আছে বিভিন্ন ঠাইত দেখিছে এনেকুৱা ধৰণৰ প্ৰতিটো খেলৰ বাবে এটা এটা একাডেমি হোৱাটো
1: নাই, একাডেমি হোৱাটো যথেষ্ট মানে প্ৰয়োজন। আৰু আপুনি চাওক এতিয়া আপোনাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টত কেইবাখনো একাডেমি, পাঁচটা ইভেণ্টৰ, সম্ভৱতঃ পাঁচ ছটা ইভেণ্টৰ একাডেমি হৈছে, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চেণ্টাৰ অফ এক্সিলেঞ্চ তেনেকৈ পাতিছে। কিন্তু তাৰ পৰা আমি ফল পাবলৈ টাইম ল'ব লাগিব। কিন্তু আৰু এটা কথা এই ক্ষেত্ৰত মানে মই আটাইতকৈ ভাল পৰিৱেশ এটা, এটমছফেয়াৰ এটা গঢ়াৰ ক্ষেত্ৰত কিন্তু ব্ৰহ্মপুত্ৰ ভলীবল মিছনক, ব্ৰহ্মপুত্ৰ ভলীবল লীগক ধন্যবাদ দিম। কিন্তু কথাটো হ'ল যে তেওঁলোকে খেলুৱৈ উলিয়াই আনিছে, এটা পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু খেলুৱৈ উলিয়াই আনিলেই নহ'ব, এটা নেক্সট ষ্টেপটো বেষ্ট প্লেয়াৰখিনি লৈ আমি ভাল পাৰফৰ্ম কৰিব লাগিব যাতে আমি ইণ্ডিয়া খেলিব পাৰোঁ, বা ৱৰ্ল্ড ভলীবলত আমি মানে এটা নাম ৰাখিব পাৰোঁ। এই বস্তুখিনি কাৰণ ধৰক এই বস্তুখিনি কাৰণে কিন্তু মানে আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ তেওঁলোকে চিন্তা কৰিব লাগিব, চিন্তা কৰাৰ সময় অতিবাহিত হৈ গৈছে। কাৰণ আৰু ধৰক আমি এটা কথা চাব লাগিব যে এতিয়া ভলীবল খেলোঁতে, বাস্কেটবল খেলোঁতে যে হাইটৰ কথাটো ডাঙৰ কথা হৈ যায়। আমি যদি এগৰাকী 4'10" বা 5' ছোৱালী এজনী বা 5'4" ল'ৰা এজনৰ দ্বাৰা ভলীবল খেলিব যাওঁ, বাস্কেটবলত ভাল পাৰফৰ্মেঞ্চ কৰিব যাওঁ, এটা লেভেললৈকে কৰিব পাৰিম, তাৰপিছত কিন্তু সম্ভৱ নহ'ব।
2: আৰু মানে সেইটো আৰু এটা আমাৰ অসমত যিখিনি হিডেন টেলেণ্ট আছে ভিতৰত সেই বস্তুখিনি আমি আমি আচলতে সৰু ল'ৰা এজনক আমি আগতেই নিৰ্ধাৰণ কৰিব, চাই চিতি উলিয়াব পাৰিব লাগিব যে এই ল'ৰাজন কোনটো খেলৰ কাৰণে বেষ্ট হ'ব। আৰু বহু খেলুৱৈ আমি বহু ল'ৰা ছোৱালীক দেখিছোঁ যে তেওঁলোকে ৰং এটা খেললৈকে গতি কৰিছে, তেওঁলোকে হাইট ফিজিক্সৰ যিটো হ'ব লাগে, যিটো খেলত যাব লাগে, যেনেকৈ হাইট থকা ল'ৰাজনে বাস্কেটবল বল আদি কৰি বা ভলীবল খেলত যাব লাগে, কিন্তু তেওঁলোকে ৰং কিছু খেল চিলেক্ট কৰে যাৰ ফলত তাৰমানে সেইটো
1: আৰু এটা কথা আছে, এটা মানে ধৰক ব্ৰহ্মপুত্ৰ ভলীবল লীগত প্ৰৱৰ্তন কৰাৰ সময়ত আমাৰ অভিজিত ভট্টাচাৰ্যৰ সাংঘাতিক ধৰণৰ কথা কৈছিলে, সেইটো কথা আছিল যে তেওঁলোকে এই যে নিউট্ৰিশ্যনৰ কথা, নিউট্ৰিশ্যন ওৱান অফ দ্য পাৰ্ট
0: ভাল,
1: এতিয়া নিউট্ৰিশ্যনৰ ক্ষেত্ৰত তেওঁ এটা সাংঘাতিক কথা কৈছিল যে আমাৰ লোকেল ইণ্ডিজেনাছ ফ্ৰুটছ ব্যৱহাৰ কৰিব লাগে, আৰু এই ইণ্ডিজেনাছ গছবিলাক যিয়ে যিসকল যিসমূহ গছৰ দ্বাৰা ফল হয় সেই গছসমূহ প্ৰতিপালন কৰি তেওঁলোকে ৰোৱাৰ ব্যৱস্থা কৰিব লাগে, এই বস্তুখিনি দিছিলে। আৰু এই বস্তুটোৰ ওপৰত আচলতে আমাৰ ইয়াৰ এক্সপাৰ্টসকলে এই বস্তুটোৰ ওপৰত অলপ এনালাইচিছ কৰিব লাগে, আৰু ইয়াৰ দ্বাৰা আমাৰ খেলুৱৈসকলৰ নিউট্ৰিশ্যনৰ কিমান পাৰ্চেণ্টেজ আমি হেৰি কৰিব পাৰোঁ সেই বস্তুটো চোৱা উচিত। সেই বস্তুটো আচলতে চৰকাৰৰ দায়িত্ব আছে, চৰকাৰে সেইখিনি লক্ষ্য কৰিব বুলি মই আমি আশা কৰোঁ।
0: ইণ্টাৰনেশ্যনেল এথলেট বা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'বলৈ হ'লে এই গোটেই দিশবিলাক কৈছে, নিউট্ৰিশ্যনৰ কথা
2: এতিয়া আমি ফিল্ডত আমি নিজৰ প্ৰদৰ্শনটো কৰিলোঁ, ফিল্ডত প্ৰদৰ্শন ঘৰত যেতিয়া যাম, ঘৰত গৈ আপোনাৰ যদি খাদ্যটো যদি ভালকৈ খাব নোৱাৰোঁ, প্ৰপাৰ খাদ্য খাব নোৱাৰোঁ, তেতিয়া আপুনি নেক্সট টুৰ্ণামেণ্টত আপুনি সেই বস্তুটো নোৱাৰিব।
1: এইটো কথা আৰু এটা কথা আছিলে, প্ৰশিক্ষকৰ কথা এটা আছিলে, মই দুটা কথা, মই দুজন মানুহৰ কথা উল্লেখ কৰিম। এজন হ'ল চন্দ্ৰপ্ৰসাদ শইকীয়া, অসম মহাৰথী, আৰু এগৰাকী হ'ল নিবাৰণ বৰা, ৰাজনীতি, দুগৰাকী পৃথক ক্ষেত্ৰৰ, মই দুগৰাকীকে খুব ভালকৈ লগ পাইছোঁ। মানে মোক এবাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ তত্বাৱধানত মই নতুন দৈনিকত আছিলোঁ, খেল কৰিছিলোঁ, এদিন তেওঁ গৰিয়সীত এডিটৰ হ'ল, তেওঁ এদিন মানে মোক মাতিলে, মাতি পেলাই ক'লে যে সুবোধ এই ৱৰ্ল্ড কাপ আহিছে, তুমি এটা আৰ্টিকল লিখিব লাগে, বোলে ছাৰ গৰিয়সীতটো মই আৰ্টিকল লিখিব নোৱাৰোঁ, বোলে সেইখনৰ মানে যিটো চিন্তাধাৰা ছাৰ ঢুকি নাপাব, নহয় নাই এইটো তুমিহে লিখিব পাৰিবা, বোলে কি লিখিম, এই যে ফুটবলত যে তোমাৰ পেনাল্টি স্পটত যে বলটো ৰাখে, বলটো ৰাখি পেলাই শ্বটটো মাৰে, গ'ল যে হয়, কিছুমানে গ'ল দিব পাৰে, কিছুমানে গ'ল দিব নোৱাৰে, সেইটোৰ ওপৰত তুমি লিখা, বোলে ছাৰ এইটো কি ধৰণৰ কথা, বোলে সেইটো ধৰণৰ কথা, সেই ধৰণৰ কথা, তুমি এই যে শ্বটটো মাৰিলে কিমান এংগুলত মাৰিলে সেই গোটেই বস্তুখিনি তুমি লিখিব লাগিব, এক নম্বৰ। দ্বিতীয়তে এদিন মানে তেতিয়া মই কলেজত পঢ়ি আছোঁ আৰু নিবাৰণ বৰাৰ লগত যথেষ্ট ভাল সম্পৰ্ক এটা আছিল, নিবাৰণ বৰা এদিন মানে ৰাতিপুৱা চাহ খাব

আৰু মোক লগাই আহিছে, এই ওচৰতে দোকান এখন আছিলে দীঘলী পুখুৰী, সেই তাতে মানে নিবাৰণ বৰাই মোক ক'লে যে তুমিতো খেল লেখা বুলি, অঁ বোলে মই দাদা বুলি মাতিছিলোঁ, বোলে দাদা অঁ খেল লিখোঁ, এই যে তুমি ক্ৰিকেট চোৱা, নিবাৰণ বৰাই কিন্তু ক্ৰিকেট খুব ভাল পাইছিলে দেই, নিবাৰণ বৰাই কৈছে এই যে বলাৰে বল কৰে, তুমি লক্ষ্য কৰিছানে বলটো কৰোঁতে এংগুল, জ্যামিতিৰ কথা এইটো, সেইটো জ্যামিতি যে এই এংগুলত বল কৰিলে ষ্টাম্পডাল ঠুকিব পাৰিব বুলি কৈছে আমাৰ যিটো হয়।

0: তুমি লক্ষ্য কৰিছানে বলটো কৰোঁতে এংগুল জ্যামিতিৰ কথা, এইটো সেইটো জ্যামিতি যে এই এংগুলত বল কৰিলে ষ্টাম্পডাল ঠুকিব পাৰিব, ঠুকিব পাৰিব বুলি কৈছে অভাজিতে। আৰু এইটো এংগুলত যদি বেটখন ৰাখে বেটে ৰানটো কৰিব পাৰিব, এই বস্তুবিলাক তাৰমানে চাওক খেলখন খেল বস্তুটো কি ধৰণৰ, গতিকে চায়েন্স আৰু গতিকে এই গোটেই বস্তুবিলাক আৰু সেইটো বস্তু তেনেকৈয়ে চাই আহিছে মা তেখেতসকলে বা আমাৰ জাতীয় জীৱনত। গতিকে মই ভাবোঁ যে এই গোটেই উদাহৰণবিলাক ৰাখক, আমি যদি ভালকৈ আঁচনিবিলাক কৰোঁ নিশ্চিতভাৱে অসমৰ যিটো 2018 চনৰ যিটো আৰম্ভ হৈছে জয়যাত্ৰা, এই জয়যাত্ৰা আমি 2036লৈকে নিৰ্বিঘ্নে লৈ যাব পাৰিম। কাৰণ আমাৰ এতিয়া চাওক 2018ত হিমা দাস আহিলে, আহি পেলাই হিমা দাসৰ ধৰক এটা এগৰাকী খেলুৱৈৰ সীমা থাকে, সেই সীমা তেওঁ অতিক্ৰম কৰিলে, গতিকে তেওঁৰ ঠাইত এতিয়া অস্মিতা চলিহা আহিছে, ৰদালি বৰুৱা আহিছে, ৰদালি বৰুৱা হয়তো তেওঁৰো অলপ বেছি বয়স হ'ল, ঠিক তেনেকৈ উচুত আপোনাৰ দীক্ষিতাৰ কথা আহিলে,
1: উচুত কিন্তু বহুতখিনি
0: যথেষ্টখিনি
1: ইণ্টাৰনেশ্যনেল ইভেণ্টত মানে প্ৰায়ে অসমৰ ল'ৰা ছোৱালীয়ে মেডেল পায়।
0: এতিয়া ধৰক আপোনাৰ পাৰ্থিৱ গগৈ, পাৰ্থিৱ গগৈৰ সলনি এতিয়া ধৰক নেক্সট মহম্মদ শামি বোলা এগৰাকী খেলুৱৈ আছে, ৰেহান আহমেদ বোলা ল'ৰা এটা আছে,
1: সেইবোৰ চবেই বাহিৰত ট্ৰেইনিং কৰি আছে।
0: হা, আৰু ঋত্বিক তেৱাৰ বয়স বহুত কম, গ'লকিপাৰ, এতিয়া মেইন টীমৰ গ'লকিপাৰ কিন্তু ইণ্ডিয়ান টীমৰ, আমাৰ গুৱাহাটীৰে ল'ৰা, এইটো পুলিচ ৰিজাৰ্ভত থকা ল'ৰা, গতিকে চাওক এই গোটেই কথাবিলাক তেনেকৈ এইসকল খেলুৱৈ আগ ধৰি ধৰি নিশ্চিতভাৱে ভাৰতত যেতিয়া অলিম্পিক হ'ব তেতিয়া এইসকল খেলুৱৈ যিটো ৰেখাডাল আগবঢ়াই লৈ গৈছে এই ৰেখাডালে নিশ্চিতভাৱে চুব। আৰু আমি দেখিম যে সেইদিনাখন হয়তো গুৱাহাটী আহমেদাবাদ বা য'তেই নহওক অলিম্পিক তাত হয়তো লাভলীনাৰ দৰে কেইবাগৰাকী খেলুৱৈ পদক অৰ্জন কৰে আমি দেখিবলৈ পাম,
2: আমি সেই মুহূৰ্ত দেখিবলৈ আমি পাম তাকে আশা কৰিছোঁ। ষ্টুডিঅ'ৰ ঘৰে ইংগিত দিছে আছে আমাৰ হাতত 10 মিনিট কথা পাতিম, গীত এটি শুনি লৈছোঁ, দীঘলীয়া কথা বতৰা হৈছে, তাৰপাছত আমি ভৱিষ্যতে যিটো কাৰ্যপন্থা আপুনি কথা কৈছে ইতিমধ্যে ৰেখাডালৰ কথা কৈছে, সেই অলিম্পিকলৈকে 2036 চনত যে ভাৰতত হ'ব বুলি আমি ভাবি আছোঁ, আশা কৰি আছোঁ, গতিকে সেইডাল ৰেখা লগতে 30 চনত কমনৱেলথ গেমছত অসমে কি দপটো পাব, সেই দপটো আপুনি কিমান থাকিব এই বিষয়ে কথা পাতিম, লগতে বাৰ্তা আছে বহুত বৰ আপোনালোকে বাৰ্তাসমূহ দি আছে, ল'ব পৰা নাই বাৰ্তাসমূহ ল'বলৈ চেষ্টা কৰিম, 2-4টা বাৰ্তা যি খেলক লৈ আছে, যদি কিবা প্ৰশ্ন আছে আপোনালোকে সেই প্ৰশ্ন আমি আমাৰ সমল ব্যক্তি দুগৰাকী আগবঢ়াই দিম, শুনি থাকিব প্ৰভাতী দৰংগৰ এই বিশেষ খণ্ড বিশ্ব ক্ৰীড়াংগনত দপটো পাই থকা লাভলীনা অস্মিতাসকল।

0: আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড, বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলী না অস্মিতাসকল আৰু বিভিন্ন ষ্টাৰৰ কথা আমি পাতিছোঁ। বাৰ্তাও আহিছে, দুটিমান বাৰ্তা লৈ ল'ব খুজিছোঁ বিদ্যুদা আৰু যৌদা, আমি ল'ব পৰা নাই আজি। আমালৈ মদন উপাধ্যায় লিখিছে, নমস্কাৰ সুপ্ৰভাত, সদ্য বিশ্ব মঞ্চত পদক বিজেতা অসম কন্যা লাভলীনা বৰগোহাঁই, অস্মিতা চলিহা, দীক্ষা তিৱাৰীক আমাৰ অভিনন্দন আৰু আশীৰ্বাদ। উজ্জ্বল ভৱিষ্যতৰ তেওঁলোকৰ সদ্য সফলতাই অসমৰ ক্ৰীড়া জগতৰ গৌৰৱত সংযোজন আনিছে। মদন উপাধ্যায় নগাঁৱৰ পৰা তেহেঁত অনুষ্ঠান চাইছে, বাৰ্তা দিছে, অশেষ ধন্যবাদ মদন উপাধ্যায় ডাঙৰীয়া। কল্পনা আমিন ডাঙৰীয়া আমালৈ লিখিছে, আমাৰ অসম যেনেকৈ প্ৰাকৃতিক সম্পদত ধনী, তেনেকুৱাই আমি মানৱ সম্পদৰ ক্ষেত্ৰতো ধনী। আমাৰ মানুহবোৰ উন্নত চিন্তাধাৰাৰে সমৃদ্ধ, গায়ে হৈ অলেখ প্ৰতিভাসম্পন্ন যুৱ প্ৰতিভাৰে ভৰি আছে, মাত্ৰ তেখেতসকলক আগবঢ়াই লৈ আহিব লাগিব বুলি তেখেতে লিখিছে। লাভলীনা বৰগোহাঁই খেলৰ উপৰিও এইবাৰ নিজৰ জন্মভূমিৰ প্ৰতি থকা তেখেতৰ প্ৰেমেৰে এইবাৰ উজ্বলি উঠিল, ধন্য অসম কন্যা লাভলীনা বৰগোহাঁই বুলি তেখেতে লিখিছে। ক্ৰীড়াই মানুহৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখে, মোৰ কণমানি কন্যা ক্লাছ ফ'ৰৰ ছাত্ৰী হিয়াকো সেই উদ্দেশ্যে মঙলদৈৰ ক্ৰীড়া সন্থাৰ ক্ৰিকেট একাডেমীৰ জৰিয়তে ক্ৰিকেট খেলৰ শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ তাইও এদিন দেশৰ হৈ খেলক, যিহেতু সপোন দেখাততো কোনো বাধা নাই বুলি দেখিছে কল্পনা। বাধা নাই, অকণমান এতিয়াও মনত যেন খুদনি এটা আছে, সপোন দেখাততো বাধা নাই, বাধা একেবাৰে নাই কল্পনা। আমি ডাঙৰ আপুনি যদি শুনি আছে, বাধা নাই, সপোন দেখিবই লাগে, কি কয়
1: এতিয়া, সপোনটো ডাঙৰকৈ দেখিব,
0: ডাঙৰকৈ দেখিব লাগে, হয় সপোন, বাধাৰ প্ৰশ্নই নাই তাত। আৰু ক্ৰীড়াক লৈ আপোনাৰ নিশ্চিন্ত মনে, এতিয়া নহয় জানো পৰিৱেশ হৈছে যে ক্ৰীড়াক লৈ নিশ্চিন্ত মনে ডাঙৰ সপোন দেখিব পাৰে। লাভলীনাই দেখাই থৈ গৈছে, আপুনি যেনেকৈ হিমাত আছে দেখাই থৈ গৈছে, অন্যান্য অস্মিতা

0: বাৰিষা আছে আমি দেখি আছোঁ এনেকুৱা ধৰণৰ ষ্টাৰ নতুন নতুন আৰু ওলাইছে। আমাৰ উত্তৰ পূৰ্বাঞ্চল আমি যদি কথা পাতোঁ, গোটেই অসমৰ কথা তেখেতে কৈছে টেলেণ্টেৰে ভৰি আছে। আচলতে উত্তৰ পূৰ্বাঞ্চলখন যদি সামগ্ৰিকভাৱে ধৰি লওঁ, আমি যি এখন বৰ অসম যিটো কথা আপুনি কৈছে, গতিকে সেই বৰ অসমখন যদি আমি আগৰ যিখন ধৰোঁ, তাত ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিখন আমাৰ ৰাজ্যই চহকী বৰ্তমান হয়, আৰু বিশেষকৈ এখন ৰাজ্যৰ কথা ক'বই লাগে, মণিপুৰ ইমান বিভিন্ন সমস্যা আহুকাল কিবাকিবি চলি আছে যোৱা দুটা তিনিটা বছৰত, তাৰ পাছতো এইবাৰ কমনৱেলথত আটাইতকৈ বেছি উত্তৰ পূৰ্বাঞ্চলৰ যি ৰাজ্যখনৰ ভিতৰত আটাইতকৈ বেছি পদক পাইছে,
1: চাৰিটা
0: পদক পাইছে। আপুনি কওকচোন, আপোনাৰ হাতত তালিকাখন দেখিছে,
1: চাৰিটা পদক পাইছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 13গৰাকীমান খেলুৱৈ এইবাৰ কমনৱেলথত খেলিছিল, তাৰ ভিতৰত আমি 6টা পদক দিছোঁ উত্তৰ পূৰ্বাঞ্চলে।
0: অলমষ্ট 50% আমি পদক পাইছে,
1: 50% 13টাৰ স্বৰ্ণ পদক, 2টা স্বৰ্ণ পদক, 39ৰ ভিতৰত 6টা পদক দিছে। তাৰ ভিতৰত ঋষিকান্ত সিং, মীৰাবাই চানু, বিন্দিয়া ৰাণী দেৱী, তেওঁলোকে ভাৰত পাইছে, আৰু যদুমণি সিঙে বক্সিঙত, অস্মিতা দে জুডত প্ৰথমবাৰ এতিয়া কমনৱেলথৰ ইতিহাসত প্ৰথমবাৰ গ'ল্ড মেডেল পাইছে, আৰু লাভলিনাটো আছেই। আপুনি চাওক, আচলতে এই উত্তৰ পূৰ্বাঞ্চলখন উত্তৰ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ এটা সোণৰ খনি, আৰু ইয়াক যদি ভালকৈ খান্দিব পৰা হয় হীৰা ওলাব।
0: হয়, ঠিক কথা, বৰ সুন্দৰ কথা কৈছে আপুনি, সোণৰ খনি ভালকৈ খান্দিলে হীৰা
2: ওলাব। নিশ্চিতভাৱে এটা কথা মই আৰু সংযোগ কৰি দিওঁ যে মানে ভাৰতীয় ক্ৰীড়াৰ ইতিহাসত মাত্ৰ 28গৰাকী খেলুৱৈ যিয়ে 3টা বিগেষ্ট ইভেণ্ট, অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পাইছে। অনলি 28 ফ্ৰম 1928ৰ পৰা আজিলৈ, আৰু তাৰে ভিতৰত উত্তৰ পূৰ্বাঞ্চলত 3গৰাকী খেলুৱৈ আছে, আৰু 1নম্বৰ মেৰী কম, দ্বিতীয়তে আছে নীলকান্ত শৰ্মা হকী প্লেয়াৰ, আৰু এগৰাকী আছে, সেইটো আমি গৌৰৱ কৰিবলগীয়া লাভলিনা। গতিকে এই 28 এলিট ব্ৰেণ্ড অফ প্লেয়াৰ্ছৰ মাজত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 3গৰাকী, অসমৰ এগৰাকী, সেইটো সাংঘাতিক ধৰণৰ ইতিহাস। আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে এই তালিকাখনত কিন্তু ধ্যানচান্দ নাই, এই তালিকাখনত কিন্তু পিটি উষা নাই, এই তালিকাখনত অঞ্জুম বিজৰ্জ নাই, এই তালিকাখনত বিনেশ ফোগাট নাই, কিন্তু এই তালিকাখনত আছে লাভলীনা বৰগোহাঁই। এইটো সাংঘাতিক ধৰণৰ। আৰু এটা কথা, যদি আমি হকীৰ 12গৰাকী খেলুৱৈ বাদ দিওঁ, তেতিয়া অনলি 16 প্লেয়াৰ্ছ, যিখন তালিকাত লিয়েণ্ডাৰ পেজৰ পৰা আদি কৰি ৰাজ্যবৰ্ধন সিং ৰাথোৰ, অভিনৱ বিন্দ্ৰা, নীৰজ চোপ্ৰা, সুশীল কুমাৰ, বিজেন্দ্ৰ সিং, মেৰী কম, পি ভি সিন্ধু, সাক্ষী মালিক, সাইনা নেহৱাল, এই 16গৰাকী খেলুৱৈ আছে এলিট গ্ৰুপ অফ 16 প্লেয়াৰ্ছত, আৰু তাতো কিন্তু লাভলীনা বৰগোহাঁই আছে। গতিকে আমি ইয়াত সাংঘাতিক ধৰণৰ মানে গৌৰৱ লৈ আমি অসমৰ ক্ৰীড়াক্ষেত্ৰ আগবাঢ়ি গৈছোঁ। এই ক্ৰীড়াক্ষেত্ৰখন এই লাভলীনাৰ এই সফলতাকে নিউক্লিয়াছ হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব। এই ক্ষেত্ৰত চৰকাৰেও সহায় কৰিব লাগিব, আমাৰ ক্ৰীড়া সংগঠকসকলেও আৰু লাভলীনা সৃষ্টি কৰিম বুলি প্ৰতিদ্বন্দ্বিতাত নামি নতুন নতুন খেলুৱৈ সৃষ্টি কৰিব লাগিব, তেতিয়া আমাৰ যিটো এই সফলতাৰ ৰেখাডাল মানে নিৰৱচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰৰ দৰে বৈ থাকিব।
1: এই লাভলীনাৰ ক্ষেত্ৰত লাভলীনাৰ যিটো গৌৰৱ আমাক আনি দিলে, মোৰ কিছু অসন্তুষ্টিও আছে যে লাভলীনা এতিয়ালৈকে গ'ল্ড মেডেল পোৱা নাই, এইটো বিগ থিং,
0: আমি এইটো আশা কৰি আছোঁ।
1: আৰু কাৰণ কি ন, বেঞ্চমাৰ্কটো লাভলীনাই ঠিক কৰিছে, যে তখন প্ৰথমবাৰে অলিম্পিকত মেডেল পোৱাৰ পিছত আমি এতিয়াতো মানে কি তললৈকে নামিব নিবিচাৰোঁ, য'তেই লাভলীনাই তাতেই গ'ল বিচাৰোঁ। আৰু কমনৱেলথত গ'ল্ড আচলতে আনিব লাগিছিল, সেইটো সন্মুখত সুযোগ আছে, এছিয়ান গেমছ এই 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, এইটো কিন্তু লাভলীনাৰ কাৰণে এখন মানে ডাঙৰ প্ৰতিযোগিতা, কমনৱেলথ গেমছটো চবৰ কাৰণে এখন টেষ্ট পৰীক্ষা আছে, এছিয়ান গেমছ হ'ল আচল মেট্ৰিক ফাইনেল পৰীক্ষা, প্ৰতিগৰাকী খেলুৱৈৰ কাৰণে, ভাৰতীয় প্ৰতিগৰাকী খেলুৱৈৰ কাৰণে ফাইনেল পৰীক্ষা। আৰু লাভলীনাৰো বয়স বাঢ়ি গৈ আছে, অলিম্পিকৰ কাৰণে আৰু 2 বছৰ ৰ'ব লাগিব, কমনৱেলথৰ কাৰণে 4 বছৰ, এছিয়ান গেমছৰ কাৰণে আৰু 4 বছৰ, গতিকে এই এছিয়ান গেমছতেই গ'ল্ড মেডেলটো পাব লাগে।
0: সুভদ্ৰাই কি কয় এই ক্ষেত্ৰত, আজি আপোনাৰ ইণ্টাৰভিউ আছে দূৰদৰ্শন লাভলীনাৰ সৈতে, গতিকে
2: মানে
0: প্ৰশ্ন থাকিব নেকি তেনেকুৱা প্ৰশ্ন?
2: আচলতে তেনেকুৱা প্ৰশ্নটো থাকিব, কিন্তু কথাটো হ'ল

0: মানে কি ধৰক মই এটা এটা কথা কৈছিলোঁ, যেতিয়া এছিয়ান অলিম্পিকলৈকে ছিলেক্ট হৈছিলে তেতিয়া মই হেমন্ত কলিতাক কৈছিলোঁ, হেমন্ত হেমন্ত তুমি চোৱা এটা লাভলীনাই খুব অলিম্পিক কোৱালিফাই কৰিছে, খুব ভাল কথা। তেতিয়াই এইটো 2018 চনমানৰ কথা, আফটাৰ কমনৱেলথ গেমছ, যে তেওঁ কিন্তু ব্ৰঞ্জতে ৰৈ গৈছিল। এতিয়া মই দেখিছোঁ ছিলভাৰত ৰৈ গৈছে, কাৰণ যোৱা এছিয়ান গেমছতো ছিলভাৰ পাইছে, এইবাৰ কমনৱেলথ গেমছতো ছিলভাৰ পাইছে। এই যিটো ব্ৰেক মানে বাৰ এডাল আছে, এই বাৰডাল ব্ৰেক কৰিবৰ কাৰণে হয়তো এইবাৰে হয়তো সুযোগটো ল'ব, আৰু আৰু যদি সুযোগটো লয় তেতিয়াহ'লে দেখিব যে আমি আমি আশা কৰা সেই ভোগেশ্বৰ বৰুৱাৰ 1966ৰ গ'ল্ড মেডেলটো হয়তো এবাৰ লাভলীনা পৰা
1: পাব।
2: আমি
0: সেইটোৱে বিচাৰিছোঁ।
1: আচলতে ষ্টুডিঅ' ঘড়ীয় ইংগিত দিছে, আমাৰ সময় নিৰ্ধাৰিত হয় শেষ হৈছে। দুয়োগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক যে ইমান দিন খেল জগত তেখেতে চাই আছে, লিখি আছে এই বিষয়ে, তেওঁলোক দুজনে আশা কৰিছে যে এই এছিয়ান গেমছতে লাভলীনা বৰুৱাই এই সোণৰ পদক পাব। সমগ্ৰ অসমবাসীয়ে তাকে আশা কৰিছে, আমিও তাকে আশা কৰিছোঁ, শুভকামনা যাচিছোঁ। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিব লাগিব, কিন্তু সামৰকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিম্পুল বুঢ়াগোঁসাই, এই অনুষ্ঠান সুন্দৰকৈ লাইভ কৰিছে আমাৰ যিটো অফিচিয়েল ছ'চিয়েল মিডিয়া পেজ এ আই গুৱাহাটীত। ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী বৰবৰাক, সুন্দৰ সুন্দৰ গীতসমূহ তেখেতে আমাক আগবঢ়াই দিছে। আৰু দুইগৰাকী অতিথিকে ৰাতিপুৱা ব্যস্ততাপূৰ্ণ সূচী, তাৰ মাজৰ পৰা আহিলে, আমাক ইমান সময় দিলে, ইমান কথা জনালে। আমাৰ শ্ৰোতাই নিশ্চয় অনুষ্ঠান শুনি বা দেখি ফেচবুকত যিয়ে চাই আছে নিশ্চয় উপকৃত হৈছে বা আনন্দ লাভ কৰিছে। নিশ্চয় এনেকুৱা সুযোগ হ'লে আগলৈ আমি এই কথা বতৰা পাতি গৈ থাকিম, যিহেতু খেলৰ পৰিৱেশ হৈছে, আমি খেল অধিক চৰ্চা কৰিব লাগিব। তাৰপিছত আন এটি জুবিন গাৰ্গৰ সুন্দৰ গীতেৰে এই ৰাতিপুৱাৰ সময়খিনি আপোনাৰ মধুৰ কৰি আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

0: यद्यपि भारत के राष्ट्रीय आंदोलन के नेता यही मानते थे कि एक साम्राज्यवादी शक्ति को हटाने के लिए दूसरी साम्राज्यवादी शक्ति का सहारा लेना उचित नहीं है, मगर नेताजी का कहना था कि शत्रु का शत्रु अपना मित्र होता है और उससे मदद लेने में कोई हर्ज नहीं है। उधर युद्ध की भीषणता बढ़ती जा रही थी। आजाद हिंद फौज की टुकड़ियों ने भी कई मोर्चों पर युद्ध किया। खराब मौसम, कम रसद और बीमारियों के बावजूद नेताजी के सैनिकों के हौसले बुलंद थे। बर्मा की ओर बढ़ती हुई आजाद हिंद फौज कोहिमा तक पहुंच गई। भारत भूमि पर आजाद हिंद का झंडा फहराया गया, मगर इस बीच बहुत से सैनिक हताहत हुए। आजाद हिंद फौज को और अधिक बलिदानी वीरों की आवश्यकता थी। 22 सितंबर 1944 को रंगून का जुबली हॉल खचाखच भरा हुआ था। शहीद जतीन दास का स्मृति समारोह था। जय हिंद और दिल्ली चलो के नारे गूंज रहे थे।
1: मेरे बहादुर साथियों, तुम लोगों ने आजादी के लिए बहुत त्याग किया है, लेकिन अभी प्राणों की आहुति देना बाकी है। मैं भारत की स्वतंत्रता को स्पष्ट देख रहा हूं, वो अब ज्यादा दूर नहीं है, लेकिन अभी उसे खून की जरूरत है, उसे ऐसे नौजवानों की जरूरत है जो अपने हाथ हो।
2: ईमानपुरी राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रायोजित अनुष्ठान उमंग शुनिले। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে জিলাখনৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন টি এম পি কেই অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4 যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ

0: সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় কৰা হ'ব।
1: গুৱাহাটীত বিমানবন্দৰৰ কাষত আমি ছেটেলাইট চিটি নিৰ্মাণ কৰিব ওলাইছো। তাৰ ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2,100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4,000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2,100 কোটি টকা অনুমোদন জনায়। আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে।
0: মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118.58 কোটি টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1.5 লাখ টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে BTRলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীসভাই কৃষকসকলক 10 লাখ টকা পৰ্যন্ত প্ৰকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষি কৰত অনুমোদন জনাইছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 10 লাখ টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষিকৰ আদায় দিব নালাগে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ খন্তেক পাছতে আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰিব। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক 2.5 লাখ টকা পৰ্যন্ত মুঠ 11,30,00,000 টকা হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350টা, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12টা কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হ'ব। বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি DRSC কমিটি এখনৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কৰবী শইকীয়াকৰণৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিশ্বনাথৰ লেহুগাঁও জংচনৰ সমীপৱৰ্তী পথত পথচাৰী আৰু অন্যান্য লোকৰ বাবে হ'ব পৰা সম্ভাৱ্য বিপদ আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। যান বাহনৰ নিৰাপদ আৰু কাৰ্যক্ষম যাতায়াত নিশ্চিত কৰিবলৈ জংচনটোৰ সমীপৱৰ্তী পথসমূহ উপযুক্ত ব্যৱস্থাৰে নিৰ্মাণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাবলৈ বৈঠকত প্ৰস্তাৱ লোৱা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থা আৰু বিষয়া সন্থাই কালি শিৱসাগৰ জিলাত বানৰ ফলত ক্ষতিগ্ৰস্ত নাজিৰা মহাবিদ্যালয় আৰু জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ 2টা গুৰুত্বপূৰ্ণ সন্থাই যুটীয়াভাৱে নাজিৰা মহাবিদ্যালয়ৰ 100গৰাকী আৰু জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ 104গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে আতিকুৰ ৰহমান, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মৃগাংক কৃষ্ণাত্ৰিয়, মিতুল গগৈ আৰু মিথিলেশ কুমাৰ ৰঞ্জন, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছোঁ পৰাগমালা লাইভ, নিবেদন কৰিছে গুণপ্ৰভা বৰাই।
3: পৰাগমালা
4: নমস্কাৰ শ্ৰোতাও, পৰাগমালা লাইভ কাৰ্যক্ৰম মে আপ সভি কা বহুত বহুত স্বাগত হে। আজ কি ইস কড়ি মে আপকে সাথ হুঁ মে গুণা প্ৰভা বৰা। শ্ৰোতাও, जिस उम्र में सपनों को पंख मिलते हैं उसी उम्र में किसी देश की तकदीर भी लिखी जाती है। आज का युवा सिर्फ भविष्य की उम्मीद नहीं

0: इसी के साथ हमारा आज का परागमाला लाइव कार्यक्रम यहीं समाप्त होता है।
1: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে গুণপ্ৰভা বৰাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই যিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান।
1: নমস্কাৰ সমূহ শ্ৰোতাকে, যুৱবাণীৰ এই বিশেষ অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। আজি 12 আগষ্ট আৰু প্ৰতি বছৰে আজিৰ এই দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি অহা হৈছে। যুৱ সমাজৰ সম্ভাৱনা, সৃষ্টিশীলতা, উদ্ভাৱনী শক্তি আৰু সমাজ গঠনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়াই এই দিৱসৰ মূল উদ্দেশ্য। এখন দেশক আগুৱাই নিয়াৰ লগতে ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰতো যুৱ প্ৰজন্মৰ ভূমিকা অপৰিসীম। যুৱক যুৱতীসকল এখন দেশৰ জনসংখ্যাৰ কেৱল এটা বৃহৎ অংশই নহয়, তেওঁলোক হৈছে পৰিৱৰ্তনৰ অন্যতম শক্তিশালী বাহক। শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, সংস্কৃতি, ক্ৰীড়া, উদ্যোগ, পৰিৱেশ সংৰক্ষণ, সামাজিক সেৱা, এই প্ৰতিটো ক্ষেত্ৰতে যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণে সমাজক নতুন দিশ দেখুৱাব পাৰে। সঠিক শিক্ষা, সুযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অংশগ্ৰহণৰ সুবিধা লাভ কৰিলে যুৱ সমাজে সমাজৰ কল্যাণৰ হকে অধিক দক্ষতাৰে কাম কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস আৰু এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে।
2: আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস এটা বৰ বিশেষ অনুষ্ঠান আৰু সমান্তৰালভাৱে আমাৰ আটাইৰে বাবে গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান। এইবাবে গুৰুত্বপূৰ্ণ অনুষ্ঠান কাৰণ ৰাষ্ট্ৰসংঘই যেতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰি আহিছে, প্ৰত্যেকবাৰ তেওঁলোকে এটা বিশিষ্ট থিম, এটা বিশিষ্ট উপলক্ষ আৰু এটা বিশিষ্ট শ্লোগান লৈ তেওঁলোকৰ যুৱ দিৱস অনুষ্ঠান আয়োজন কৰিছে আৰু সমান্তৰালভাৱে এই গোটেই আহ্বানটো দেশবাসীক, বিশ্ববাসীক দিছে। এই বৰ্ষটো এটা বৰ বিশেষ আহ্বান লৈ তেওঁলোকে এই ইণ্টাৰনেশ্যনেল ইউথ ডে, যাক আমি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস বুলি ক'ব পাৰোঁ, এই দিনটো আগবঢ়াই নিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ সামাজিক অৰ্থনৈতিক অৱস্থাত বিভিন্ন প্ৰজন্মৰ যুৱ

প্ৰজন্মই আজিও নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে। আটাইৰে সংগ্ৰামবোৰ বেলেগ বেলেগ, সংগ্ৰামৰ মাত্ৰা বেলেগ বেলেগ। আটায়ে সন্মুখীন হৈ থকা আৰ্থ সামাজিক পৰিৱেশ, আৰ্থ ৰাজনৈতিক পৰিৱেশবোৰ বেলেগ বেলেগ, কিন্তু এই আটাইবোৰৰ মাজত যুৱ প্ৰজন্মৰ মনত থকা একমুখী আকাংক্ষা, সকলো দেশৰ সকলো ঠাইৰ যুৱ প্ৰজন্মই যিদৰে নিজৰ সপোনৰ পৃথিৱীখন দেখে, নিজৰ সপোনৰ জগতখন কল্পনা কৰে আৰু সমান্তৰালভাৱে সেই জগতখনক খেদি ফুৰিবৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখে, সেই গোটেই চিন্তাটোকেই ৰাষ্ট্ৰসংঘই আগবঢ়াই নিছে। ৰাষ্ট্ৰসংঘই এই কথা কৈছে যে প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই সন্মানজনক তেওঁলোকৰ জীৱন নিৰ্বাহৰ বাট পাব লাগিব, তেওঁলোকে সামাজিক আৰ্থ সামাজিক পৰিৱেশত অৰ্থপূৰ্ণ অংশগ্ৰহণ কৰিব লাগিব, তেওঁলোকৰ যি ধৰণৰ কৰ্ম প্ৰণালীয়েই নহওক কিয় সেয়া মৰ্যাদা সম্পন্ন হ'ব লাগিব, আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, তেওঁলোকে উন্নত মানৰ গুণগত শিক্ষাৰে সমৃদ্ধ হ'ব লাগিব, যিটো বৰ গুৰুত্বপূৰ্ণ কথা। সেই দিশটোত ৰাষ্ট্ৰসংঘই আটাইতকৈ বেছি গুৰুত্ব দিছে আৰু আমাৰ আটাইৰে সন্মুখত থকা যিখন পৃথিৱী, আহিবলগীয়া শতিকাকেইটাত আমি যিখন পৃথিৱীৰ মুখামুখি হ'ম, সেই পৃথিৱীখন যাতে আটাইৰে বাবে বহনক্ষম হৈ থাকে, সেই পৃথিৱীখনত যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ, প্ৰথম বিশ্ব, দ্বিতীয় বিশ্ব, তৃতীয় বিশ্বৰ দেশবোৰে যাতে সেই পৃথিৱীখনত নিজৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যাব পাৰে, সেই চিন্তা তেওঁলোকে এই গোটেই দিনটোৰ আঁৰত লুকাই ৰাখিছে, যাৰ বাবে এই দিনটো আমি যুৱ প্ৰজন্মৰ সাফল্য আৰু যুৱ প্ৰজন্মৰ মাজত লুকাই থকা সম্ভাৱনাৰ উদযাপনৰ দিন হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ। এই গোটেই দিনটোৰ আঁৰত যি চিন্তা তেওঁলোকে আৰম্ভ কৰিছিল, সেই চিন্তাৰ সৈতে বিভিন্ন সময়ত বিভিন্ন বিষয় সংলগ্ন হৈছে। এই বৰ্ষৰ যিটো বিষয়, এই বিষয়টোৰ সমান্তৰালকৈ তেওঁলোকে বিশ্ব পৰ্যায়ত এক, বিশ্বৰ বিভিন্ন ঠাইত থকা যুৱ প্ৰজন্মৰ মাজত সহযোগিতাৰ মাধ্যমো গঢ়ি তোলাৰ বাবে চেষ্টা কৰিছে, যাক তেওঁলোকে গ্ল'বেল ছলিডাৰিটি বুলি কৈছে, আৰু যাৰ জৰিয়তে বহনক্ষম উন্নয়ন আৰু যুৱ প্ৰজন্মৰ উন্নয়নৰ মাজত এক সমান্তৰাল ৰেখা টনাৰ বাবে তেওঁলোকে কাম কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা সহযোগিতাসমূহ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা আটাইৰে মাজৰ সম্বন্ধসমূহ আৰু সমান্তৰালভাৱে প্ৰত্যেকটো নিয়োগৰ, প্ৰত্যেকটো জীৱন নিৰ্বাহৰ সম্ভাৱনাৰ সমবিতৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে। এই কথাও তেওঁলোকে লগতে উল্লেখ কৰিছে, যিটো এই দিনটোৰ আটাইতকৈ বৰ গুৰুত্বপূৰ্ণ কথা, আমি মন কৰিবলগীয়া কথা, যে ইয়াৰ লগত যিদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা যুৱ প্ৰজন্মৰ সপোনবোৰ বেলেগ বেলেগ, একেদৰে আজিৰ যিটো পৰিৱৰ্তিত বিশ্বৰ পৰিস্থিতি, এই পৰিস্থিতিত যিকোনো এখন দেশৰ উঠি অহা ল'ৰা এজনে, উঠি অহা ছোৱালী এজনীয়ে যি পৰিৱেশৰ সন্মুখীন হৈছে, সেই পৰিৱেশৰ মাজতো কিন্তু সামঞ্জস্যতা আছে। এইবাবে আছে কাৰণ এতিয়া জলবায়ু পৰিৱৰ্তনৰ দৰে যিবোৰ বিষয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে যিবোৰ বিষয় আৰু সমান্তৰালভাৱে উন্নত প্ৰযুক্তিয়ে আনি দিয়া বিভিন্ন প্ৰত্যাহ্বান সমগ্ৰ বিশ্বৰ যুৱ প্ৰজন্মই একেলগে যুঁজিব লগা হৈছে। গতিকে আমাৰ সন্মুখত যিদৰে সম্ভাৱনাৰ দুৱাৰ ভিন্ন হৈছে কিন্তু প্ৰত্যাহ্বানৰ দুৱাৰবোৰ একেই, ভাৰতত থকা যুৱ প্ৰজন্ম এগৰাকীৰ বাবে আৰ্থ সামাজিক পৰিৱেশৰ কথাটো যদি আমি আঁতৰাই থওঁ, প্ৰত্যাহ্বানৰ যিখন দুৱাৰ, সেই দুৱাৰখনৰ মাজত বৰ ভিন্নতা নাই। আন দেশত থকা এগৰাকী নতুন প্ৰজন্মৰ, তৰুণ প্ৰজন্মৰ প্ৰতিনিধিৰ সৈতে বৰ ভিন্নতা নাই। গতিকে এই সময়ছোৱাত আমাৰ সন্মুখত থকা এই সামূহিক প্ৰত্যাহ্বানৰ বিৰুদ্ধে সামূহিক প্ৰতিৰোধ গঢ়ি তোলাৰ যিটো চিন্তা, সেই চিন্তাটো লুকাই আছে। সেইবাবে শিক্ষাৰ দৰে যিবোৰ বিষয়, সমান্তৰালভাৱে নিয়োগৰ দৰে যিবোৰ বিষয়, জলবায়ু পৰিৱৰ্তনৰ দৰে যিবোৰ বিষয়, আৰু আটাইতকৈ ডাঙৰ কথা, বৰ্তমান সময়ত সামগ্ৰিকভাৱে ডিজিটেল ৰূপ লোৱা এই পৃথিৱীখনত ডিজিটেল ৰূপত অন্তৰ্ভুক্তিকৰণৰ যিটো বিষয়, ডিজিটেল ইনক্লুজন বুলি আমি যাক কৈছো, সেই বিষয়টো বৰ গুৰুত্বপূৰ্ণ হৈছে। আকৌ প্ৰতিটো প্ৰজন্মৰ যেতিয়া সন্মুখত বিভিন্ন তথ্য প্ৰযুক্তি থাকে, তেওঁলোকে নিজৰ ধৰণে সেই তথ্য প্ৰযুক্তিক নিজৰ কল্পনাৰ জগতখনৰ সৈতে সামঞ্জস্য হোৱাই তেওঁলোকে আগুৱাই লৈ যায়। বৰ্তমান সময়ত বিশ্বৰ যুৱ প্ৰজন্মৰ সন্মুখত যিদৰে প্ৰত্যাহ্বান আছে, যিদৰে তেওঁলোকৰ সন্মুখত বিভিন্ন ধৰণৰ বাধা আছে, সমান্তৰালভাৱে তেওঁলোকৰ যিটো যুৱ মন, তেওঁলোকৰ মনত লুকাই থকা সম্ভাৱনা, তেওঁলোকৰ মনত লুকাই থকা সৃজনী শক্তি বিকাশৰ নতুন নতুন বাটো কিন্তু মুকলি হৈছে। এই দিনটোত ৰাষ্ট্ৰসংঘই এই কথাও কৈছে যে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত থকা সম্ভাৱনীয়তা আৰু সমান্তৰালভাৱে তেওঁলোকৰ মাজত থকা সৃজনী শক্তিক আগুৱাই নিয়াৰ বাবে তেওঁলোকে যিবোৰ বাট মুকলি কৰিব, সেই বাটবোৰৰ মাজতো এটা সম্পৰ্ক স্থাপন হ'ব লাগিব। যিহেতু আমাৰ সন্মুখত থকা যিবোৰ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানবোৰ সামূহিক প্ৰত্যাহ্বান, গতিকে আমি যিবোৰ বাট মুকলি কৰিম, সেই বাটবোৰৰ মাজতো এটা সম্পৰ্ক থাকিব লাগিব। সেই চিন্তাও এই দিনটোৰ সৈতে জড়িত হৈ আছে। গতিকে এই কথা নিশ্চয়কৈ ক'ব পাৰি যে এই দিনটোত আমাৰ কাষত থকা, আমাৰ ওচৰত

থকা বা আমাতকৈ দূৰৈত থকা প্ৰত্যেকগৰাকী যুৱকে, প্ৰত্যেকগৰাকী যুৱতীয়ে তেওঁলোকে যিখন পৃথিৱী কল্পনা কৰে, শান্তি, সৌম্য, একতাৰ পৃথিৱী, তেওঁলোকে যিখন পৃথিৱী কল্পনা কৰে, সকলোৰে সমান সুযোগৰ পৃথিৱী, তেওঁলোকে যিখন পৃথিৱী কল্পনা কৰে নিজৰ কল্পনা শক্তি, নিজৰ সৃজনী শক্তিৰে, নিজৰ লগতে আনৰ ভাল কৰিব পৰা যিখন পৃথিৱী, সেই পৃথিৱীৰ সপোনটোক ভগাই লোৱাৰ এটা বাট এই দিনটোৱে আমাৰ সন্মুখত মুকলি কৰি দিয়ে, যিটো বৰ গুৰুত্বপূৰ্ণ কথা। এই সময়ছোৱাত বিশ্বৰ সকলো যুৱক যুৱতীক একেখন মঞ্চলৈ আনি, একেটা দিনৰ ছাতিৰ তললৈ আনি, এনেদৰে একেলগে কল্পনা কৰিব পৰা এটা পৰিৱেশ নিৰ্মাণ কৰি দিয়াৰ বাবেই এই দিনটোৰ এটা বৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে, যিটো তাৎপৰ্য আমি আটায়ে অনুভৱ কৰাটো বৰ দৰকাৰ।

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীদেৱ ভাগৱতীয়ে কয়,
1: জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেখেতৰ বিখ্যাত ৰচনা শিল্পীৰ পৃথিৱীত লিখিছিল যে বিশ্বৰ প্ৰতিগৰাকী মানুহেই একো একোগৰাকী শিল্পী। এইবাবেই লিখিছিল কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেওঁ যিখন পৃথিৱী কল্পনা কৰিছিল, শিল্পীৰ পৃথিৱী, সেই শিল্পীৰ পৃথিৱীত জীয়াই থকা প্ৰত্যেকগৰাকী মানুহেই নিজৰ যিটো সপোন, তেওঁ ৰাতি দেখা যিটো সপোন, সেই সপোনটোক পিছদিনা ৰাতিপুৱাৰে পৰা অহৰহ খেদি ফুৰে, অহৰহ খেদি ফুৰি দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰে। সেই চিন্তাৰেই যদি আমি পৃথিৱীখন জুমি চাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি দেখিম যে এই পৃথিৱীত জীয়াই থকা প্ৰত্যেকগৰাকী মানুহৰ মাজতেই এটা সপোন আছে আৰু সেই সপোন তেওঁ দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিছে, অহৰহ খেদি ফুৰিছে, সেই হাবিয়াস তেওঁ বুকুৰ ভিতৰত কঢ়িয়াই লৈ ফুৰিছে। উঠি অহা প্ৰজন্মৰ প্ৰত্যেকগৰাকী মানুহৰ মনত তেনে এটা সপোন থাকে। তেওঁ যেতিয়া পৃথিৱীখন দেখে, তেওঁ যেতিয়া পৃথিৱীখন বুজে, চলি থকা ঘটনাবোৰৰ মাজলৈ তেওঁ যেতিয়া গুচি যায়, তেওঁ দেখে যে তেওঁ যিটো সপোন বুকুৰ ভিতৰত সৰুৰে পৰা কঢ়িয়াই আনিছে, সেই সপোনটোৰ এই পৃথিৱীত প্ৰয়োজনীয়তা আছে। প্ৰত্যেকে দেখা প্ৰত্যেকটো সপোনৰ এই পৃথিৱীত এটা গুৰুত্ব আছে আৰু উঠি অহা প্ৰজন্মৰ

0: ল'ৰা বা ছোৱালী এগৰাকীয়ে তেওঁৰ সপোনটো খেদিবলৈ যেতিয়া চেষ্টা কৰে, তেতিয়াই আমি ৰূপান্তৰৰ বাট দেখোঁ। যিটো ৰূপান্তৰৰ কথা, ৰূপান্তৰেহে জগত সলনি কৰাৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ থৈ গৈছে। গতিকে উঠি অহা প্ৰজন্মৰ প্ৰত্যেকগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে, তৰুণ প্ৰজন্মৰ প্ৰতিনিধিয়ে দেখা সপোনবোৰৰ এটা বৰ ডাঙৰ গুৰুত্ব আছে, আৰু এই দিনটোৱে সেই সপোনৰ গুৰুত্বক উদযাপন কৰিবলৈ আমাক শিকায়। সমান্তৰালভাৱে সাম্প্ৰতিক পৃথিৱীখনত যেতিয়াই তথ্য প্ৰযুক্তিৰ বিকাশ হৈছে, প্ৰত্যেকটো প্ৰজন্মৰ বাবে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ মাজত ভিন্নতা আহিছে। প্ৰত্যেকটো প্ৰজন্মই তথ্য প্ৰযুক্তিক যিদৰে বুজে, সেই বুজন শক্তিৰ মাজত পাৰ্থক্য আহিছে। স্বাভাৱিকতে এই পৃথিৱীত উঠি অহা প্ৰজন্মৰ মনৰ চিন্তা, মনৰ বেদনা, মনৰ সুখ, মনৰ দুখ, এই আটাইবোৰ বুজাৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰজন্মৰ যথেষ্ট ব্যৱধান আহিছে। যিটো ব্যৱধান কোনো অস্বাভাৱিক কথা নহয়, এইবাবে আহিছে কাৰণ এই যিটো প্ৰজন্ম, এই প্ৰজন্মটোৱে যিবোৰ উপকৰণ লৈ ডাঙৰ হৈছে, যিবোৰ আহিলাৰ মাজত ডাঙৰ হৈছে, যিটো মোবাইল ফোন, যিখন কম্পিউটাৰ স্ক্ৰীণ, যিখন আৰ্টিফিচিয়েল স্ক্ৰীণৰ মাজত তেওঁলোক ডাঙৰ হৈছে, সেই স্ক্ৰীণখন আগৰ প্ৰজন্মৰ কেইটাই নাই পোৱা, যাৰ বাবে সাম্প্ৰতিক সময়ত ব্যৱধান আহিছে। কিন্তু তাৰ মাজতো এই আটাইবোৰৰ মাজৰ যিডাল সাঁকো, সেই সাঁকোডালেইতো মানৱতাৰ সাঁকো। সেই সাঁকোডালেই সাম্প্ৰতিক সময়ত যেতিয়া আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মন কৰিম, আমি দেখিম এই প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰেও কিন্তু মানুহৰ দুখত কান্দিছে, সুখত সমভাগী হৈছে। আৰু সমান্তৰালভাৱে বানাক্ৰান্তসকলক কাষত যিদৰে এই প্ৰজন্মৰ প্ৰতিনিধিসকল থিয় হৈছেগৈ, এই কথাই প্ৰমাণ কৰিছে যে মানৱতাৰ যি ভাষা, মানুহৰ কাষত মানুহৰ সুখ দুখত ৰোৱাৰ যিটো ভাষা, সেই ভাষাৰ কোনো পৰিধি নাই। সেই ভাষাই কোনো প্ৰজন্ম বুজি নাপায়, সেই ভাষাই কোনো প্ৰজন্মৰ ব্যৱধান বুজি নাপায়। গতিকে এই কথাই আমাৰ মনত এই আশাবাদটো প্ৰতিষ্ঠা কৰে, যিটো সময়ত আমি আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ কথা পাতিছো। বিগত সময়ছোৱাত অসমৰ যুৱ সমাজে যিদৰে বানাক্ৰান্তসকলৰ কাষত থিয় হৈছে, যিদৰে বানত সৰ্বস্ব হেৰুৱাজনৰ কাষত গৈ সহায় আৰু সাহচৰ্যৰ পৰিচয় দিছে, এই কথা প্ৰমাণ কৰিব পাৰি যে আমাৰ যিটো উঠি অহা প্ৰজন্ম, এই প্ৰজন্মৰ মাজত মানৱতাৰ যি গান, মানৱতাৰ যি বাণী, মানৱতাৰ যি নেওতা, সেই নেওতা এওঁলোকে কিন্তু ইতিমধ্যে মুখস্থ কৰিছে। সমান্তৰালভাৱে প্ৰত্যাহ্বানৰ ক্ষেত্ৰত এই কথাবোৰ নিশ্চয়কৈ থাকিব যে তথ্য প্ৰযুক্তিয়ে যি ব্যৱধান আনি দিছে, সেই ব্যৱধানো কিন্তু আঁতৰাব লাগিব, আৰু সেয়াও মৰমৰ বাটেৰে, ভালপোৱাৰ বাটেৰেই আঁতৰাব পৰা যাব। এই সামগ্ৰিক পৃথিৱীখনত, যিখন পৃথিৱীত তথ্য প্ৰযুক্তিৰ বিকাশে নিত্য নতুন ব্যৱধান আনিছে, এই ব্যৱধান আঁতৰাবলৈ ৰাষ্ট্ৰসংঘই যিদৰে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত ভালপোৱাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, সমতাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, এটা প্ৰজন্মই আন এটা প্ৰজন্মৰ সুখ দুখৰ সমভাগী হোৱাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, সেইবাবে এই দিনটোৰ গুৰুত্ব আছে। আৰু আমি ব্যক্তিগতভাৱে এই কথা অত্যন্ত দৃঢ়তাৰে বিশ্বাস কৰোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাক যিখন পৃথিৱীৰ কল্পনা বুকুত সাঁচি থৈ গৈছে, সেই পৃথিৱীখনত যদি আমি উপনীত হ'ব লাগে, প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ বুকুৰ মাজত থকা ভালপোৱাৰ সাঁকোডাল আৰু বেছি মজবুত কৰিব লাগিব, আৰু সেই সাঁকোডালেৰে প্ৰত্যেকটো প্ৰজন্মৰ ব্যৱধানে আমি অতিক্ৰম কৰিব লাগিব। আৰু সেই বাৰ্তাই চাগে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এইটো ভবা নাছিল যে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস এদিন হ'ব, ৰাষ্ট্ৰসংঘই ঘোষণা কৰিব, কিন্তু তেওঁ তাৰ আগতে আমাক তাৰ সমাধান দি থৈ গৈছে। ভালপোৱাৰ যিডাল সাঁকো, মৰমৰ যিডাল সাঁকো, সেই সাঁকোডালেৰেই যে ৰূপান্তৰ সম্ভৱ, ৰূপান্তৰৰ জৰিয়তে জগত সলনি কৰাৰ পৰিকল্পনা সম্ভৱ, সেই বাৰ্তা আমাক তেওঁ দি থৈ গৈছে।
1: বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীখনৰ দৌৰাদৌৰিৰ মাজত তথ্য প্ৰযুক্তিৰ পৃথিৱীখনে আমাক গ্ৰাস কৰি অনাৰ এইচোৱা সময়ত মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰি নতুন প্ৰজন্মইনো নতুনৰ পৃথিৱীত কিদৰে খোজ দিব, এই সম্পৰ্কে তেখেতে কয়।
0: বিভিন্নজনে বিভিন্ন সময়ত প্ৰযুক্তিৰ বিকাশৰ কথা যেতিয়াই পাতে, তেতিয়াই সমুখত বিভিন্ন প্ৰত্যাহ্বান আহি থিয় হয়। ধৰা হওক যে আজিৰ তাৰিখত কোনোবা এগৰাকী যুৱক বা যুৱতীয়ে গুগল বা AI বিভিন্ন তথ্য বিচাৰিব পাৰে, যে ফৰাচী বিপ্লৱ কেতিয়া হৈছিল সেই তথ্য হয়তো তেওঁলোকে পাব পাৰে, নিউক্লিয়াৰ ৰিয়েক্টৰ এটাই কিদৰে কাম কৰে সেই তথ্য পাব পাৰে, অসম আন্দোলন কেতিয়া হৈছিল সেই তথ্যও তেওঁলোকে পাব পাৰে। কিন্তু সমান্তৰালভাৱে মানৱীয় যিবোৰ অনুভূতি হয়তো তেওঁৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে অভিভাৱকে তেওঁলোকক দিব পৰা নাই, সৰুৰে পৰা প্ৰতিযোগিতামূলক পৃথিৱীখনত অংশ লোৱাৰ বাবে সেই অনুভূতিৰ পৰা তেওঁলোক আঁতৰি গৈছে, সেই অনুভূতিৰ যিটো ব্যৱধান, সেই ব্যৱধানটো কিন্তু বাঢ়ি আহিছে। আমি যিদৰে আজিৰ তাৰিখত AIক পাইছোঁ, গুগলক পাইছোঁ, ইউটিউবক পাইছোঁ, পডকাষ্ট পাইছোঁ, ChatGPTক পাইছোঁ, এই গোটেই পৃথিৱীখনে তথ্যৰ অভাৱ যে আজিৰ প্ৰজন্মৰ মাজত আছে, তথ্যৰ অভাৱ থকা কথাটো যে সম্পূৰ্ণৰূপে ভুল, সেই কথা প্ৰতিপন্ন কৰে। কিন্তু সমান্তৰালভাৱে তথ্যৰ অভাৱৰ বিপৰীতে ভুল তথ্যৰ

বেছি প্ৰচলনো কিন্তু সাম্প্ৰতিক সময়ত দেখিবলৈ পোৱা যায়। যিটো সময়ত আমি ডিজিটেল লিটাৰেচিৰ কথা পাতিছোঁ, তাতকৈও বেছি মৰেলি আমি কিমান বেছি লিটাৰেট, চাইণ্টিফিকেলি আমি কিমান বেছি লিটাৰেট, অৰ্থাৎ আমাৰ ডিজিটেল সাক্ষৰতা কিমান, তাতকৈও বেছি যে আমাৰ বৈজ্ঞানিক চিন্তাৰ সাক্ষৰতা কিমান, আমাৰ নৈতিক মূল্যবোধৰ সাক্ষৰতা কিমান, এই গোটেই প্ৰশ্নটো বৰ ডাঙৰ ব্যৱধান হিচাপে আমাৰ সন্মুখত থিয় হৈছে। সহজকৈ যদি আমি কথাটো ভাবি চাওঁ, আমাৰ হয়তো 2000 জন ফলোৱাৰ্ছ থাকিব পাৰে, 500 গৰাকী অনলাইন বন্ধু থাকিব পাৰে, 27টা হোৱাটছআপ গ্ৰুপ থাকিব পাৰে, 14টা ইনষ্টাগ্ৰাম ন'টিফিকেশ্যন আমাৰ সন্মুখত থাকিব পাৰে, কিন্তু নিজৰ সুখ দুখৰ কথা পাতিবলৈ বা ভগাই ল'বলৈ এগৰাকী প্ৰকৃত বন্ধু বা সঁচা অৰ্থত মানৱীয় চিন্তা চেতনাৰে সমৃদ্ধ মানুহ এজন আমাৰ সন্মুখত নাথাকিব পাৰে। যিদৰে আমাৰ সন্মুখত তথ্য প্ৰযুক্তিয়ে ব্যৱধান, অৰ্থাৎ যোগাযোগৰ মাজত থকা যিটো ব্যৱধান, সেইটো নাইকিয়া কৰি দিব পাৰে, কিন্তু সাম্প্ৰতিক পৃথিৱীখনত এই যোগাযোগৰ ব্যৱধান নাইকিয়া হোৱাৰ পাছত যিটো সৃষ্টি হোৱা সমস্যা, নিজকে অকলশৰীয়া অনুভৱ কৰাৰ যিটো সমস্যা, সেই সমস্যাটো আটাইতকৈ বেছিকৈ প্ৰতিপন্ন কৰি তোলে। বিভিন্ন সমীক্ষাই এই কথা কৈছে যে সাম্প্ৰতিক সময়ত উঠি অহা প্ৰজন্মটোৱে যিটো সমস্যাৰ সৈতে আটাইতকৈ বেছি যুঁজে, সেই সমস্যাটোৱেই মানসিক হতাশাৰ সমস্যা। এই সময়ছোৱাত মানসিক হতাশাৰ সমস্যাই প্ৰতিযোগিতামূলক পৃথিৱীখনৰ পাছত নিজৰ অভিভাৱকে, নিজৰ শিক্ষাগুৰুসকলে যি ধৰণৰ নম্বৰ এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱক বা যুৱতীৰ পৰা বিচাৰে, যি ধৰণৰ নম্বৰৰ হেঁচা প্ৰয়োগ কৰে, সেই হেঁচাই তেওঁক কিন্তু মানসিক হতাশাৰ মাজলৈ লৈ যায়। যিটো সময়ত আমি আটায়ে এই ল'ৰা ছোৱালীবোৰক ভৱিষ্যত বুলি তেওঁলোকক আগুৱাই দিওঁ আৰু তাৰ পাছত হেঁচা প্ৰয়োগ কৰোঁ, নম্বৰৰ দৌৰখনত যুঁজিবলৈ, দৌৰিবলৈ বাধ্য কৰোঁ, সেই সময়ছোৱাত তেওঁলোকৰ মাজত থকা সৃজনীমূলক চিন্তা চেতনাৰ কিন্তু মৃত্যু ঘটে, যিটো আটাইতকৈ বৰ ভয় লগা কথা। একেদৰে আপোনালোকে যদি লক্ষ্য কৰে, এই কথাও আমাৰ সন্মুখত পৰিস্ফুট হয়, যিটো সময়ত আমি কল্পনা কৰি থাকোঁ যে যুৱ প্ৰজন্মই সমাজক নেতৃত্ব দিব, নতুন ধৰণে আগুৱাই লৈ যাব, যুৱ প্ৰজন্মৰ ল'ৰা বা ছোৱালী এগৰাকীয়ে তেওঁৰ মনৰ চিন্তা যেতিয়া প্ৰকাশ কৰে, সেই চিন্তা বা চেতনাৰ সৈতে আমাৰ সমাজৰ আজিৰ তাৰিখৰ তদানীন্তন মূল্যবোধৰ যেতিয়া পাৰ্থক্য হয়, সেই চিন্তাক আমি কিন্তু নস্যাত কৰোঁ, যিটোৱে তেওঁৰ মনৰ সৃজনীমূলক শক্তিৰ প্ৰকাশৰ গোটেই বিষয়টোতো বাধা হিচাপে থিয় হয়। গতিকে এই গোটেই সাম্প্ৰতিক পৰিৱেশটোত তেওঁলোকৰ মনত যাতে মানসিক হতাশাৰ জন্ম নহয়, নিজৰ ধৰণে উৰিব পৰা পৃথিৱী এখন যাতে তেওঁলোকে লাভ কৰে, নিজৰ ধৰণে বিচৰণ কৰিব পৰা পৃথিৱী এখনৰ যাতে তেওঁলোক অংশ হ'ব পাৰে আৰু নিজৰ ধৰণে তেওঁলোকে যাতে আগুৱাই লৈ যাব পাৰে, এই চিন্তাটোক আৰু বেছি সাৰ পানী যোগোৱাৰ আজিৰ সময়ত কিন্তু প্ৰয়োজন আছে। অসমৰ প্ৰেক্ষাপটত যদি আমি লক্ষ্য কৰোঁ, অসমৰ প্ৰেক্ষাপটত অসমত হোৱা প্ৰত্যেকটো গণ অভ্যুত্থান, অসমত হোৱা প্ৰত্যেকটো যোগাত্মক পৰিৱৰ্তন, অসমত হোৱা প্ৰত্যেকটো সামাজিকভাৱে ৰূপান্তৰ কৰিব পৰা চিন্তাৰ আঁৰত অসমৰ উঠি অহা প্ৰজন্মই কিন্তু আছিল। স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা মানুহবোৰৰ পৰা অসম আন্দোলনত শ্বহীদ বৰণ কৰা মানুহৰ তালিকাখনলৈকে, কা বিৰোধী গণ আন্দোলনত আমাৰ মাজৰ পৰা আঁতৰি যোৱা বীৰ শ্বহীদসকললৈকে, এই আটাইকেইটা আন্দোলনৰ আঁৰৰ যিটো শক্তি, আঁৰৰ যিটো পৰিচালনা কৰা শক্তি, সেই শক্তিটো কিন্তু অসমৰ উঠি অহা প্ৰজন্ম আছিল। এই পৰিস্থিতিত অসমৰ উঠি অহা প্ৰজন্মৰ সন্মুখত থকা পৃথিৱীখনো সলনি হৈছে। আজিৰ তাৰিখত প্ৰব্ৰজন আৰু সমান্তৰালভাৱে মানুহৰ মাজত নিয়োগৰ অভাৱ, সমান্তৰালভাৱে গোলকীকৰণ, সমান্তৰালভাৱে জাতিগত পৰিচয়ৰ সংকট, এই আটাইবোৰে যিখন নতুন প্ৰত্যাহ্বানৰ ছবি আমাৰ সন্মুখত আঁকি দিছে, এই ছবিখনো কিন্তু আমি বৰ মন দি চোৱাটো বৰ দৰকাৰ। আজিৰ তাৰিখত অসমৰ বহু উঠি অহা প্ৰজন্মই, অসমৰ বহু যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিব লগা হৈছে, কেৱল সংস্থাপনৰ বাবে, কেৱল তেওঁলোকে নিজৰ পৰিয়ালটিক পোহপাল দিয়াৰ বাবে সেই বাট বাছি লৈছে। গতিকে এই ক্ষেত্ৰত সামাজিকভাৱে চৰকাৰ, বিৰোধী, ৰাইজ আটায়ে যে মিলি কাম কৰাৰ প্ৰাসংগিকতা আছে, আটায়ে মিলি যে কাম কৰিব লাগিব, এই গোটেই দিশটোত কিন্তু গুৰুত্ব দিয়াৰ প্ৰাসংগিকতা আছে। আমি এটা কথা বৰ দৃঢ়তাৰে বিশ্বাস কৰোঁ, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ অৰ্থ এয়া কেতিয়াও হ'ব নোৱাৰে যে এই দিনটো আমি উদযাপন কৰি পাহৰি যাম, এয়া কেতিয়াও হ'ব নোৱাৰে যে 24 ঘণ্টাৰ আৱেষ্টনীত আমি দিনটোক আবদ্ধ কৰি ৰাখিম। আটাইতকৈ যিটো মূল কথা, যিটো কথা এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে,
আমাৰ যৌৱনক আমি উদযাপন কৰাৰ লগতে যৌৱনৰ যিটো দায়িত্ব, যৌৱনৰ যিটো বিশ্বাস, সেই বিশ্বাস কিন্তু বুকুৰ ভিতৰত ৰোপণ কৰিব লাগিব, দায়িত্ববোধেৰে ৰোপণ কৰিব লাগিব, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আমাৰ সম্পৰ্ক আৰু সন্মানেৰে ৰোপণ কৰিব লাগিব, আমাৰ মাজত হোৱা প্ৰত্যেকটো অসহজ বাৰ্তালাপৰ মাজেৰে আমি ৰোপণ কৰিব লাগিব, ভুলবোৰৰ মাজেৰে আমি ৰোপণ কৰিব লাগিব, আৰু আটাইতকৈ ডাঙৰ কথা

0: আমাৰ জাতিটোক, আমাৰ ৰাজ্যখনক, আমাৰ দেশখনক নেতৃত্ব দিয়াৰ সপোনেৰে আমি ৰোপণ কৰিব লাগিব। এই বৰ্ষৰ যিটো ৰাষ্ট্ৰসংঘৰ মূল বিষয় আছিল, বিষয়টো এটাই যে আমাৰ আটাইৰে দেশবোৰ বেলেগ বেলেগ হ'ব পাৰে, আমাৰ আটাইৰে সংস্কৃতি বেলেগ বেলেগ হ'ব পাৰে, আমাৰ ভাষাবোৰ বেলেগ বেলেগ হ'ব পাৰে, আমাৰ অৰ্থনৈতিক বাস্তৱিকতাবোৰ বেলেগ বেলেগ হ'ব পাৰে, আমাৰ সপোনবোৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ আটাইৰে আমি খেদি ফুৰা যিটো সপোন, সামূহিক সপোন, সেই সপোনটো এটাই। সেই সপোনটো কি? সেই সপোনটো হ'ল মৰ্যাদা সম্পন্ন নিয়োগেৰে জীয়াই থকাৰ সপোন। সেই সপোনটো হৈছে শিক্ষাৰ জৰিয়তে সমাজখন পোহৰাই তোলাৰ সপোন। সেই সপোনটো হৈছে সমাজখনক নিজৰ ধৰণে চিন্তা কৰি সমাজখনক আগুৱাই নিয়াৰ সপোন। আৰু সেই সপোনটো খেদি ফুৰাৰ বাবেই উঠি অহা প্ৰজন্মই অহৰহ চেষ্টা কৰি যাব লাগিব। গতিকে এই দিনটোত আমি আমাৰ যৌৱনক উদযাপন কৰাৰ লগতে যুৱশক্তিক উদযাপন কৰাৰ লগতে যুৱশক্তিয়েই যে আমাৰ ভৱিষ্যৎ এই কথা কেৱল শ্লোগানত সীমাবদ্ধ নেৰাখি এই যুৱশক্তিটোক আটাইয়ে মিলি কিদৰে সজাব পাৰি, কিদৰে ৰূপান্তৰৰ বাটলৈ লৈ যাব পাৰি, কিদৰে সমাজখন সলোৱাৰ দিশলৈ লৈ যাব পাৰি, সেই চিন্তাটো আমি আৰু বেছি অনুঘটকৰ দৰে কাম কৰাটো বৰ দৰকাৰ। আমি বৰ দৃঢ়তাৰে বিশ্বাস কৰোঁ আজিৰ প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী, এতিয়াৰ প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীবোৰৰ সপোনবোৰেই আমাৰ ভৱিষ্যতৰ সপোন। এওঁলোকে দেখা যিবোৰ সপোন, এওঁলোকে কল্পনা কৰা যিখন পৃথিৱী, এওঁলোকে চকু মেলিয়েই দেখা যিখন পৃথিৱী, এই পৃথিৱীখনেই আটাইতকৈ সুন্দৰ পৃথিৱী কৰাৰ বাবে আমি আটাইয়ে বৰ দৃঢ়তাৰে কাম কৰিব লাগিব।
1: প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিল। শেষত ত্ৰিদীৱৰ কথাৰ আঁত ধৰি আমিও ক'ব বিচাৰিম, এখন সুস্থ, সমতাপূৰ্ণ আৰু বহনক্ষম সমাজ নিৰ্মাণৰ বাবে যুৱশক্তিক সঠিক দিশ আৰু সুযোগ প্ৰদান কৰা প্ৰয়োজন। সেয়েহে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেৱল উদযাপনৰ দিন নহয়, ই যুৱ সমাজৰ সপোন, সম্ভাৱনা আৰু দায়িত্বক স্বীকাৰ কৰাৰ দিন। আজিৰ যুৱক যুৱতীৰ চিন্তা, সাহস আৰু কৰ্মশক্তিৰ ওপৰতেই মানৱ সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তিৰি ভগৱতীক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে। আৰু প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।

0: আগবঢ়োৱা হৈছে। বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই শিৱসাগৰ জিলাৰ নেপালী খুঁটিত দ্বিতীয়টো বান সাহায্য বিতৰণ কৰে। কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে সাহায্য সামগ্ৰী বিতৰণৰ উপৰি স্থানীয় ৰাইজৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে বিশেষ উদ্যোগ লয়। নেপালী খুঁটিৰ লগতে নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানপীড়িতসকলৰ বাস্তৱ অভিজ্ঞতা, দৈনিক সমস্যা আৰু তেওঁলোকৰ মনৰ কথা পোনপটীয়াকৈ সংগ্ৰহ কৰি আকাশবাণীৰ মাধ্যমেৰে শ্ৰোতাসকলৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত কেন্দ্ৰটোৰ মুৰববী কে কে বেংমা আৰু অনুষ্ঠানসমূহৰ মুৰববী ইন্দিৰা মৰাং উপস্থিত থাকে। আজি বিশ্ব হস্তী দিৱস। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনত আজি চাফাই অভিযান চলোৱা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মোহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হস্তী দিৱস উপলক্ষে দিয়া বাৰ্তাত হাতী কেৱল আমাৰ বনাঞ্চলৰ সৌন্দৰ্যই নহয় বৰং প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য অংশ বুলিও প্ৰকাশ কৰে। বিশ্ব হস্তী দিৱসত অসমৰ অৰণ্য, হাতীৰ সুৰক্ষিত বিচৰণ, বাসস্থান সংৰক্ষণ, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী প্ৰকাশ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশ্ব হস্তী দিৱস উপলক্ষে প্ৰকৃতিৰ মহিমামণ্ডিত সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰ অন্যতম মূল উপাদান হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সংকল্পৰ কথা দোহাৰে।
1: দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাংপ্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম পঞ্চম স্থানত আছে। ৰাজ্যৰ 11খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হৈ আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কালি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি প্ৰকাশ কৰা মতে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জিলা পৰ্যায়ত জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হ'ব পৰা বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা বুলি উল্লেখ কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে চলোৱা সমীক্ষাত অসমৰ বান আৰু খৰাং পৰিস্থিতিৰ ভয়াৱহ ছবিও উন্মোচিত হৈছে। ৰাজ্যখনৰ 24খন জিলা অতি উচ্চ বান আৰু খৰাং পীড়িত পৰিৱেশৰ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি 11খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই তালিকাত চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছৰ আৰু গোলাঘাট জিলাও আছে। ইফালে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় অভিযোজন পুঁজিৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি 24.57 কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলত ৰূপায়িত এই প্ৰকল্পৰ জৰিয়তে নিৰ্বাচিত বিল, জলাশয় পুনৰুজ্জীৱিত কৰা, পানী ধাৰণ ক্ষমতা বৃদ্ধি আৰু পৰিৱেশতন্ত্ৰৰ বহন ক্ষমতা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে জিলাখনৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল।

0: এই ঘটনাত আহত চাৰিজন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে সাময়িক আৰু সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
1: সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকণমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা অজৰা আছিল। এই মানুহখিনিৰ অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল। এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত পৰিষদীয় অঞ্চলসমূহৰ উন্নয়নমূলক কাম কাজ ত্বৰান্বিত কৰা আৰু জনকল্যাণমূলক সেৱা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আলোচনা কৰা হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ৱানক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা এফ চি ৱানে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকাপ ফুটবল ক্লাব এফ চি ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি, ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে 3টা পৰ্যায়ৰ জৰীপ। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য বিতৰণ আৰু ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। এতিয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে যোৰহাটৰ পৰা গীতা, সাৰংগ, ৰাজু, প্ৰিয়া, আনন্দ, ৰুমি আৰু চন্দনাই।
3: বানপানীৰ আৰু শেষ নাই। অসমত প্ৰতি বাৰিষা হেজাৰ হেজাৰ খেতিয়কৰ পথাৰ বুৰি যায়। হুদুৱে ভেটিমাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায় ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

দিক্ষুৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছিল বৰপেটাৰ পৰা দিগন্ত, জয়শ্ৰী, ঋতু, ভাস্কৰ, ডেভিড আৰু অনুপে। কল্পটোৰো আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: আইডিয়র বুলনীৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনী। প্ৰিয় শ্ৰোতা, আজিৰ স্বাস্থ্য শিতানত আমি কাণ, নাক আৰু ডিঙিৰ বিভিন্ন ৰোগৰ বিষয়ে, লগতে ইয়াৰ চিকিৎসাৰ বিষয়ে কথা পাতিম।
1: আৰু এই বিষয়ে আমাক জনাবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটীৰ এগৰাকী
0: কাণ, নাক আৰু ডিঙিৰ ৰোগ বিশেষজ্ঞ ডাক্তৰ আকৃবা আহমেদ বাইদেউ। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: অশেষ ধন্যবাদ থাকিল দেই।
0: বাইদেউ, আমি আজি যিহেতু কাণ, নাক আৰু ডিঙিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমেই কাণৰ কথা পাতি ল'ব বিচাৰিছোঁ। এতিয়া কাণ অতিশয় গুৰুত্বপূৰ্ণ এক শ্ৰৱণ ইন্দ্ৰিয়, নহয় জানো? সুস্থভাৱে ৰাখিবলৈ আমি কি কি কথা মনত ৰাখিব লাগিব?
2: প্ৰথমতে কাণ আমাৰ যিটো ক'লে আপুনি অতি গুৰুত্বপূৰ্ণ এটা চেন্স অৰ্গেন, যিটো আমি জ্ঞানেন্দ্ৰিয় বুলি কওঁ চেন্স অৰ্গেন। আৰু কাণ সুস্থ ৰাখিবলৈ কিছুমান সহজ অভ্যাস যদি আমি মানি চলোঁ তেতিয়া খুব ভালদৰে আমি কাণৰ যত্ন ল'ব পাৰিম। প্ৰথমতে কথা হ'ল যে কাণৰ ভিতৰত কোনো বস্তু সোমোৱা উচিত নহয়, যেনে কটন বা ধৰ জুইশলা কাঠি বা হেয়াৰ পেন, মেটষ্টিক, যিকোনো বস্তুৰে আমি কাণ পৰিষ্কাৰ কৰা চেষ্টা কৰিব নালাগে। আৰু সন্মুখৰখিনিহে কাণ চাফা কৰিব লাগিব, মানে সন্মুখৰ যিখিনি জাষ্ট কাণৰ যিখিনি সন্মুখৰ,
0: মানে আমি যিখিনি দেখি থাকো
2: ভিতৰলে যে আমি যে পোক কৰি দিওঁ বা ভিতৰলে যে সোমাই দিওঁ,
0: সেই
2: তেনেকে কৰিলে মানে যিখিনি প্ৰাকৃতিক নিয়ম মতে যিখিনি মম ওলাই আহে নহয় সেইখিনি ক্ষতি হয়, আৰু ভিতৰলৈহে মমখিনি সোমাই যায়, পৰ্দাৰ ওচৰলৈ গুচি যায়। তাৰপিছত মানে সেই প্ৰাকৃতিক যিটো নেচাৰেল যিটো ক্লিয়াৰিং হয় ন, সেইখিনি মানে অবষ্ট্ৰাকশ্যন হৈ যায়, বন্ধ হৈ যায়, তাৰপিছত সেইখিনি গোট খাই যায়, পৰ্দাৰো ক্ষতি হয়। সেইকাৰণে কৰিব নালাগে। কাণৰ মানে নিজে প্ৰাকৃতিকভাৱে মম বা ৱেক্সখিনি বাহিৰলৈ উলিয়াই নিয়ে, আৰু কটন বাট বা আমি জুইশলা ব্যৱহাৰ কৰিলে

0: এই মোমখিনি ভিতৰলৈ সোমাই যায় আৰু কাণৰ পৰ্দা ক্ষতিও কৰিব পাৰে। দ্বিতীয়তে কাণত নিজে নিজে তেল বা কোনো ঔষধো দিব নালাগে, কাৰণ আমি পৰ্দাৰ অৱস্থাখিনি নাজানো, পৰ্দাত কেতিয়াবা ফুটাও থাকিব পাৰে কাৰোবাৰ, তো এইখিনি ক্ষতি কৰিব। আৰু এটা কথা হ'ল যে অত্যাধিক শব্দৰ পৰাও কাণক সুৰক্ষিত ৰাখিব লাগে। কিছুমান শব্দ যেনেকে ধৰক আমাৰ ডেচিবেল বুলি কওঁ ছাউণ্ড লেভেলখিনি, নিয়মীয়াভাৱে আমাৰ 60 ডেচিবেলতকৈ কম থাকে আমি যিখিনি কথা কওঁ। 60 ডেচিবেলকে ওপৰত যদি আমি 6 ঘণ্টা ধৰি আমাৰ এক্সপ'জাৰ হয় নহয় তেতিয়া কাণত ক্ষতি কৰে।
1: আৰু আজিকালি দেখা যায় যে বহুতে কাণত হেডফোন বা ইয়াৰপড লগাই মোবাইলত গান শুনে বা এনেকে, সেইটো কিমান নিৰাপদ?
0: এনেই হেডফোন বা ইউজ কৰিলে একো বিপদজনক নহয়, যদি সেই মই এতিয়া যিটো ক'লো ন, মানে যদি 60 ডেচিবেলতকৈ বেছি শব্দ কাণত কণ্টিনিউৱাছভাৱে শুনা যায় 6 ঘণ্টা ধৰি, তেতিয়া তাৰ কাৰণে নইজ ইনডিউচ হিয়াৰিং লছ এটা হয়।
1: হয় বাইদেউ, আপুনি ক'লে যে 60 ডেচিবেলৰ কমত আমি শুনিব লাগে হেডফোন লগাই, কিন্তু আমি কেনেকৈ গম পাম যে আমি 60 ডেচিবেলৰ কমত শুনিছোঁ নে বেছি শুনি আছোঁ?
0: ইয়াতে কেইটামান কথা অলপ মনত ৰখা উচিত, যেনেকৈ ভলিউম যিটো থাকে নহয় আমাৰ, যিখিনি ভলিউমত আমি শুনো তাৰে সৰ্বোচ্চ সীমাৰ 60% তলত ৰাখিবলৈ চেষ্টা কৰিব লাগে যিখিনি আমি শুনি থাকোঁ হেডফোন দি পেলাই। আৰু যদি একেৰাহে বহু সময় আমি শুনা উচিত নহয়, মাজে মাজে কাণত এটা বিশ্ৰামো দিব লাগে। 60 ডেচিবেলটো মানে আচলতে কনভাৰ্জেশ্যন, যিখিনি আমি নিয়মীয়াকৈ কথা পাতোঁ সেইখিনি 60 ডেচিবেল, যিটো আমি গান শুনো তাৰ ভলিউমবোৰ অলপ বেছি থাকে, চ' সেইকাৰণে আমি মাজে মাজে বিশ্ৰাম লোৱা উচিত। আৰু যদি দেখে যে আপোনাৰ কাষত থকা মানুহে আপোনাৰ হেডফোনৰ শব্দ শুনি আছে তেন্তে ভলিউম বেছি হৈ আছে, তেতিয়া আপুনি ভলিউম কমোৱা উচিত। আৰু আজিকালি নইজ কেঞ্চেলিং হেডফোনছো পায়, সেইবোৰ ব্যৱহাৰ কৰিলে অলপ নিজৰ ভলিউমটো অলপ কমাই ৰাখিব পাৰি, সেইখিনি মন কৰিলে হ'ল।
1: হয় হয়, ধন্যবাদ বাইদেউ। এতিয়া বাইদেউ ধৰক উচ্চ স্বৰত গান বা আন কথা হেডফোন লগাই শুনাৰ বাবে কোনো ব্যক্তিৰ কাণেৰে শুনা ক্ষমতাটো কমি গৈছে বা হয়তো একেবাৰে নোহোৱা হৈ গৈছে, তাৰ কিবা চিকিৎসা আছে নেকি?
0: তাৰ চিকিৎসা এদিন দুদিনৰ ভিতৰতে আহে, তেতিয়া হয়তো মানে আমি এইটো ৰিভাৰ্ছ কৰিব পাৰোঁ আৰু, কিন্তু দীঘলীয়া ধৰি যদি হৈ আছে, এবছৰ দুবছৰ যদি হৈ আছে, তেতিয়া এইটো ঘূৰাই অনা অসুবিধা, এইটো
1: অসুবিধা হয়। এতিয়া বাইদেউ নতুনকৈ জন্ম হোৱা শিশু এটিয়ে কাণেৰে ভালকৈ শুনে নে নুশুনে সেয়া আমি কেনেকৈ গম পাম?
0: নতুনকৈ জন্ম হোৱা শিশুৰ মানে যদি হস্পিটেলত ডেলিভাৰী হয়, তেতিয়া আজিকালি হস্পিটেল গভৰ্ণমেণ্ট প্ৰাইভেট চবতে এই ব্যৱস্থাটো আছেই, আৰু এইটো মানে গভৰ্ণমেণ্ট স্কীম মতে বা নেশ্যনেল গাইডলাইনছ মতে এটা OAE বুলি এটা টেষ্ট থাকে, অটোএকষ্টিক এমিশ্যন টেষ্ট বুলি, সেই টেষ্টটো কৰিলে মানে শিশু মানে শুনিছে নে নাই এইটো গম পায়, যে এইটো প্ৰায়ে চবতে কৰে। আৰু এইটো যদি নৰ্মেল থাকে তেতিয়া আৰু বেলেগ টেষ্ট নালাগে, যদি কেতিয়াবা এবনৰ্মেল ওলায় তেতিয়া আকৌ 6 সপ্তাহত আৰু এটা টেষ্ট ৰিপিট কৰিব লাগে, তেনেকৈ আমি ডিটেক্ট কৰিব পাৰোঁ। এইটো প্ৰায় চবতে আৰম্ভ হৈছে, কিছুমান ধৰক অংশত নাই ইণ্ডিয়াত, কিন্তু লাহে লাহে আৰম্ভ হৈ গৈছে এই টেষ্টটো।
1: হয়, আৰু এই ধৰক কোনো এটি শিশুৰ আমি গম পালোঁ যে তেওঁ কাণেদি নুশুনে, তেতিয়া তাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে?
0: কাণেদি নুশুনিলে আমি বাৰে বাৰে স্ক্ৰিনিং কৰিব লাগে কেঁচুৱাটো, তাৰমানে আমাৰ গাইডলাইন মতে 1-3-6 বুলি এটা গাইডলাইন আছে, মানে এমাহত আমি কি কৰিব লাগিব, এমাহৰ ভিতৰত সকলো নৱজাতকৰ শ্ৰৱণ শক্তিৰ মানে স্ক্ৰিনিং কৰিব লাগে। তাতে যদি স্ক্ৰিনিঙত আমি দেখোঁ যে নাই শুনা নাই, তেতিয়া আমি আকৌ সেই বেৰা বুলি এটা টেষ্ট কৰিব লাগে, কনফাৰ্ম কৰিব লাগে। শুনাটো যদি খুব বেছি প্ৰফাউণ্ড হিয়াৰিং লছ যদি থাকে, তেতিয়া 6 মাহৰ ভিতৰত তেওঁলোকক মানে হিয়াৰিং এইড বা আজিকালি কক্লিয়াৰ ইমপ্লাণ্ট বুলি এটা স্কীম আছে, কক্লিয়াৰ ইমপ্লাণ্টটো হ'ল মানে অপাৰেশ্যন কৰি পেলাই এটা শুনাৰ এটা যন্ত্ৰ ভৰাই দিয়ে, তো এবছৰত কৰে। আজিকালি মই জনাব বিচাৰিছোঁ যে গভৰ্ণমেণ্ট স্কীম আছে এডিপ স্কীম বুলি, কক্লিয়াৰ ইমপ্লাণ্টটো যদিও বহুত খৰচ হয়, কিন্তু গভৰ্ণমেণ্টে এইটো ফ্ৰী কৰে, বিনামূলীয়াকৈ দিছে, অপাৰেশ্যনৰ খৰচ আৰু যন্ত্ৰটোৰ মানে খৰচখিনি। চ' এইখিনি যদি আপুনি 5 বছৰ ভিতৰত কৰিব পাৰিলে খুবেই ভাল, আৰু এবছৰত কৰিব পাৰিলে আটাইতকৈ ভাল। সেইকাৰণে বোলে ছোৱালী শুনা নাই বা শিশুটো শুনা নাই, আমি সোনকালে লৈ অহাটো ভাল চিকিৎসকৰ ওচৰলে, তেতিয়া এই স্কীমখিনি এটলিষ্ট ল'ব পাৰিব।
1: হয়, যিটো স্কীমৰ আপুনি কথা ক'লে, সেই স্কীমৰ সুবিধা অকল চৰকাৰী হস্পিটেলত নে ব্যক্তিগত হস্পিটেলতো আছে?
0: আমাৰ ইয়াতে গুৱাহাটী মেডিকেল কলেজত আছে আৰু প্ৰাইভেট হস্পিটেল এখনতো আছে। কিছুমান সেই স্কীমটো গভৰ্ণমেণ্টে দিয়ে, এইখিনি চিনাক্ত কৰি লিষ্ট এখন আছে, চাই ল'ব পাৰিব কাৰোবাৰ ইণ্টাৰেষ্ট থাকিলে,
1: মানে কোন কোন চিকিৎসালয় ইয়াৰ ভিতৰত অন্তৰ্গত হৈ আছে সেইখিনি। বাইদেউ, এই দেৰিকৈ বহুতো শিশুৱে কথা কয়, সেই দেৰিকৈ কথা কোৱা শিশুৰো কাণৰ সমস্যা থাকিব পাৰে নেকি?

0: কথা নুশুনাৰ বাবে হয়তো তেওঁ ক'ব পৰা নাই।
1: অঁ, শিশুসকলে সাধাৰণতে কথাখিনি শুনিহে কথাখিনি ক'বলৈ শিকে। যদি মানে শুনাটো মানে কথা কোৱাখিনি দেৰি হয় তেতিয়া নিশ্চয় শুনাটো স্ক্ৰীনিং কৰাটো খুবেই দৰকাৰ। কেতিয়াবা অন্য কাৰণেও দেৰিকৈ কথা কয়, যেনেকৈ অটিজম, আজিকালি বেলেগ ধৰণৰো প্ৰব্লেমছ কিছুমান থাকে শিশুসকলৰ, সেইটো হিয়াৰিং স্ক্ৰীনিংটো কৰা খুবেই দৰকাৰ। মানে নুশুনা কাৰণেও কথাখিনি নোলাব পাৰে, সেই কৰি লোৱাটো দৰকাৰ।
0: কাণৰ পৰা কেতিয়াবা কেতিয়াবা দেখা যায় যে পুঁজ ওলায় বা পানী ওলায়, আৰু বিশেষকৈ শিশুসকলে মাজে মাজে এটা আপত্তি কৰে যে কাণ বিষায়। এতিয়া এই অসুবিধাবোৰ কিয় হয়?
1: আচ্ছা, শিশুৰ বেছিভাগৰ ভাইৰেল ইনফেকশ্যনছ খুব হয় নহয়, চৰ্দি লগা মানে জ্বৰ, এইখিনি প্ৰায়ে হৈ থকা দেখা যাওঁ। তেতিয়া মানে কি হয়, কাণৰ ভিতৰৰ যিখিনি আৱৰণখিনি, সেইখিনি মানে ইনফ্লেমেশ্যন বুলি কওঁ, ফুলি আহে। ফুলি অহাৰ কাৰণে কাণৰ বিষ হয়, বিষ হৈ পেলাই মানে চৰ্দি লাগিলে কাণ পকে, সেইকাৰণে বিষ হয়, কাণৰ পৰা পুঁজ পানী ওলায়, সেইকাৰণেহে বিষ সেইখিনি হয়।
0: বাইদেউ, কেতিয়াবা দেখা যায় যে বয়সস্থ লোকসকলৰ বহুতেই কাণেৰে কমকৈ শুনিবলৈ আৰম্ভ কৰে। এই যে তেওঁলোকে বয়স বঢ়াৰ লগে লগে কমকৈ শুনে, ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছেনে চিকিৎসা?
1: বয়সস্থ মানুহৰ সাধাৰণতে লাহে লাহে শুনা কম যোৱাটো প্ৰেছবাইকোচিছ বুলি কওঁ। যদি বেছি শুনি নাপায় তেতিয়াহ'লে হিয়াৰিং এইড দি শুনাটোৱে সেইটোৱে চিকিৎসা।
0: আৰু বাইদেউ, ভাৰ্টিগো বা মূৰ ঘূৰণি দেখা যায় বহুতৰ ক্ষেত্ৰত, তাৰ কাৰণ কাণৰ সংক্ৰমণো হ'ব পাৰে নেকি?
1: হৃদৰোগ বা ষ্ট্ৰোক এইবোৰ কাৰণে হয়, কিন্তু যেতিয়া আমি ইনভেষ্টিগেট কৰোঁ তেতিয়া বেছিভাগ মূৰ ঘূৰণি যিখিনি মাইনৰ আৰু এইখিনি 80-90% কাণৰ কাৰণেই মূৰ ঘূৰণি হয়। চ' এইবোৰৰ BPPV বুলি এটা বেমাৰ আছে, পজিশ্যনেল ভাৰ্টিগো বুলি কয়, মানে মূৰৰ পজিশ্যন চেঞ্জ কৰিলে মূৰ ঘূৰণি হয়। চ' সেইবোৰত মানে বেছিভাগ মানে কাণৰ কাৰণেই হয় দেখা যায়, আৰু সেইবোৰৰ কিছুমান মানে মেনুৱৰ থাকে, এক্সাৰচাইজ থাকে, ঔষধেৰে ঠিক নহয়। চ' কাণৰ চিকিৎসকেহে ট্ৰিট কৰিব পাৰে।
0: হয়, কিন্তু সাধাৰণতে আমাৰ কি হয়, মূৰ ঘূৰণি হ'লে যে প্ৰেচাৰটো বাঢ়িছে নেকি বা গেছ হৈছে নেকি, এনেকুৱা কিছুমান ধাৰণা লৈ ধৰক দৰৱ এটা আনি খাই দিয়ে বহুতে।
1: দেখাই লোৱাটো ভাল, মানে ধৰক কাৰ্ডিঅ'লজিষ্ট বা মেডিচিনৰ ডক্টৰ সদায় দেখাই ল'ব লাগে, কিন্তু আমি দৈনন্দিনভাৱে চাই থাকোঁ নহয়, মানে প্ৰায়ভাগ কাণৰ কাৰণে হোৱা দেখা যায় আজিকালি।
0: এই কথাটো আচলতে যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগে, নহয় জানো? বাইদেউ, এইবাৰ আহিব বিচাৰিছোঁ আমি নাকৰ বিভিন্ন সমস্যাৰ কথালৈ। এতিয়া পানী লগা বা চৰ্দি বুলি আমি যিটো কওঁ, তাৰ বিভিন্ন প্ৰকাৰ আছে নহয় জানো, এই বিষয়ে অলপ কওকচোন।
1: আচ্ছা, পানী লগাখিনি বেছিভাগ ভাইৰেল ইনফেকশ্যনে হয়, ভাইৰেল যিখিনি আমি চৰ্দি লাগে নহয়, চৰ্দি লাগিলে হাঁচি আহিলেতো পানী, নাকৰ পানী ওলায়। তাৰোপৰি এলাৰ্জিক ৰাইনাইটিছ বুলি এটা নাকৰ এলাৰ্জি হয়, যে খুব হাঁচি আহে, নাক খজুতি, ধূলি লাগিলে মানে চকু টকু খজুৱায়, ডিঙিচি খজুৱায়, কাহো হয়, সেইটো এটা পানী লগা হ'ল। তাৰপিছত চাইনাছৰ কাৰণেও হয়, কিছুমান ঔষধেও কৰে, যেনে কিছুমান প্ৰষ্টেটৰ মেডিচিনছে কৰে, এইটো নন এলাৰ্জিক ৰাইনাইটিছ বুলি কওঁ। কিছুমানৰ বয়সস্থ মানুহৰ খোৱা বস্তু লগত মানে অলপ মছলাজাতীয় খানা খালে তেওঁলোকৰো খুব চৰ্দি লাগে, সেইটো এটা নাকৰ পানী ওলোৱা এটা কাৰণ। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেতিয়াবা বিদেশী কিছুমান বস্তু যদি নাকত ভৰাই দিয়ে তেতিয়াও নাকৰ পৰা পানী ওলাই থাকে, সেইবোৰ সাধাৰণ কাৰণ আৰু
0: বিভিন্ন কাৰণ আছে। এতিয়া বহুতৰ দেখা যায় যে ধৰক নাক বন্ধ হৈ থাকে, বিশেষকৈ শুবলৈ যাওঁতে তেওঁলোকৰ নাকটো বন্ধ হয়, কোৱাত অসুবিধা পায়, বিশেষকৈ শিশুৰ ক্ষেত্ৰত এইটো খুব সাধাৰণ এটা কথা। এতিয়া সেইটো কি কাৰণে হয়?
1: শিশুৰ ক্ষেত্ৰত বেছিকৈ এডিনয়ড বুলি এটা টনচিল থাকে নাকৰ পাছফালে, চ' এডিনয়ডটো মানে নেচাৰেল আৰু ডাঙৰ এটা মানে টনচিল নহয়, এইটো সকলো শিশুৰে থাকে, কিন্তু কিছুমানৰ কি হয়, বাৰে বাৰে চৰ্দি লোৱাৰ কাৰণে এইটো বাঢ়ি যায়, মানে বাঢ়ি যোৱাৰ কাৰণে শোৱাৰ সময়ত নাকটো বন্ধ হৈ যায়, সেইটো এটা মোষ্ট কমন কাৰণ। আৰু কেতিয়াবা টনচিলবোৰ ডাঙৰ হৈ যায়, শুই দিলে টনচিল কেইটা ডিঙিত লাগি ধৰে, এতিয়া উশাহ ল'ব নোৱাৰে। শিশুৰ ক্ষেত্ৰত এডিনয়ড টনচিল ডাঙৰ হ'লেই মানে বেছিকৈ অসুবিধা পায়।
0: এতিয়া যিটো এডিনয়ড টনচিলৰ কথা ক'লে, সেইটো অস্ত্ৰোপচাৰ কৰি দিব লাগে নেকি?
1: প্ৰথমতে অস্ত্ৰোপচাৰ নালাগে, প্ৰথমতে কিছুমান নিয়ম থাকে, নাকৰ স্প্ৰে বা কিছুমান এণ্টিবায়'টিক্স, সেইখিনি দি চাই ল'ব লাগে, প্ৰথমতে অপাৰেশ্যন নালাগে। তাৰপিছত ক্ৰমান্বয়ে আমাৰ গ্ৰেড থাকে, মানে গ্ৰেড ফ'ৰ হ'ল যদি এডিনয়ড খুব ডাঙৰ এডিনয়ড হ'ল কিন্তু কমি অহা নাই, তাৰ কাৰণে কাণৰ বিষ হৈ আহিছে বাৰে বাৰে, তেতিয়া আমি অপাৰেশ্যন লাগে। কাৰণ কিয়, মানে বেছিকৈ খুলি উশাহ ল'লে দাঁত পাৰিও আগলৈ গুচি আহে ন ল'ৰা ছোৱালী, সেই সময়টো হোৱাৰ আগতে অপাৰেশ্যন লাগে। আচলতে প্ৰথমবাৰতে আহোঁতে অপাৰেশ্যন নালাগে আৰু।
0: যদি খুব সঘনাই হৈ থাকে শিশুটিৰ যে নাক বন্ধতে শুব পৰা নাই, সেইটো হৈ থাকে, তেতিয়া আপোনালোকে সেইটো চিন্তা কৰি ক'ব আৰু, নহয় জানো? হয়,

0: এতিয়া শিশু বা কিশোৰসকলৰ নাকৰ পৰা তেজ ওলোৱা দেখা যায় মাজে মাজে, এতিয়া সেই তেজ কিয় ওলায় আৰু তেজ ওলালে কি কৰিব লাগে?
1: বেছিভাগ সময়ে নাক খুচৰিলে তেজ ওলোৱা আমি শুনো ন, মানে সৰু ল'ৰা ছোৱালী বা নাক খুচৰোৱাৰ কাৰণে হয়। আমাৰ কি হয়, নাকৰ ছাল যে সন্মুখৰ ফালে খুব পাতল, তাতে মানে কিছুমান নাকৰ ৰক্তৰ নলী কিছুমান আছে মানে নাকৰ ছালৰ তলতে, এইখিনিৰ মানে খুব ব্লাড প্ৰেচাৰটো খুব হাই তাতে। চ' নাক খুচৰিলে সাধাৰণতে তাৰ পৰাই নাকৰ তেজ ওলায়। শিশুসকলৰ যে এৱা ভাঙে বুলি কয় তাৰ পৰাই হয়। চ' সেইটো প্ৰথমতে মানে সেই বৰফ লগাই নাকটো টিপি ধৰিব লাগে আৰু, টিপি ধৰি পেলাই বন্ধ হৈ যায়। কিন্তু যদি বাৰে বাৰে হৈ থাকে তেতিয়া আমি ধৰক টেষ্ট কৰিব লাগে, কিবা ব্লাডৰ কিবা খেলি মেলি আছে নেকি, প্লেটলেট কাউণ্ট কম আছে নেকি, অন্য অসুবিধা আছে নেকি চাব লাগে আৰু। আৰু বয়সস্থ মানুহৰ কাৰণে বেছিভাগ ব্লাড থিনাৰ লয় যে, যেনেকৈ ইকোস্প্ৰিন বা ক্লপিডগ্ৰেল, কিছুমান হৃদয় ৰোগৰ কিছুমান ঔষধ থাকে, তেজটো মানে পাতল কৰি ৰখা ঔষধ, সেই ঔষধবোৰ খাই থাকিলেও কেতিয়াবা খুব জোৰে নাক চাফা কৰিলে, নাক বন্ধ হ'লে নাক চাফা কৰিলে তেনেকে তেজ ওলায়। জোৰত নাক চাফা কৰিলে বহুত তেজ ওলায়, যিমান ওলাব নালাগে তাতকৈ বহুত বেছি। আৰু কেতিয়াবা হাই প্ৰেচাৰ কাৰণেও হয়, প্ৰেচাৰ দৰৱ যে মানুহে প্ৰেচাৰটো নৰ্মেল আছে মই দৰৱটো সেইকাৰণে নাখালো বুলি কয় যে, তিনি চাৰিদিন ঔষধ নাখাকে থাকে, প্ৰেচাৰ নৰ্মেল মই নাই খোৱা, কিন্তু মানে সেই তিনি চাৰিদিন বন্ধ ৰাখিলে চতুৰ্থ দিনা বহুত হাই হৈ যায় প্ৰেচাৰটো, তেতিয়া নাকৰ ব্লিডিং হ'ব পাৰে তেতিয়া। সেইখিনি কাৰণে মেইন
0: আন এটি মন কৰিবলগীয়া কথা আচলতে নহয় জানো। এবাৰ আহিছো এটা খুব সৰ্বসাধাৰণৰ বাবে, বহুতৰ বাবে মানে এটা সমস্যাৰে সৃষ্টি কৰে এনেকুৱা এটা বিষয়লৈ, যে টোপনিত নাক বাজে, নাকৰ শব্দ হয়। এতিয়া ই কিয় হয় আৰু ইয়াৰ চিকিৎসা কি?
1: গভীৰ টোপনিত বহুতৰে নাক বাজে বাৰু, কিন্তু নাক বজাটো যদি নিজৰ মানে স্বাস্থ্য ক্ষতি কৰে সেইটোহে আমি চাওঁ আৰু। ধৰক ৰাতি শুই থাকোঁতে নাক বাজি আছে কিন্তু হঠাতে উশাহ নাপায়, উঠি উঠি যোৱাটো এটা বেয়া লক্ষণ, তাৰমানে অক্সিজেনখিনি ভালকৈ পোৱা নাই তেখেতে। আৰু যদি দিনৰ ভাগত টোপনিয়াই থাকে মানে বহি আছে চকীত, কাম কৰি আছে অফিচত, কিন্তু হঠাতে টোপনি আহি গ'ল, সেইটো এটা চাইন, আমি শ্লীপ এপনিয়া বুলি কওঁ। আৰু শ্লীপ এপনিয়াটো কনফাৰ্ম কৰিবলৈ আকৌ এটা শ্লীপ ষ্টাডি মানে টোপনি এটা ষ্টাডি কৰা যায়, সেইটো অবষ্ট্ৰাকটিভ শ্লীপ এপনিয়া বুলি আমি তেতিয়া ডায়েগনোজ কৰোঁ, তাৰ আকৌ চিকিৎসা বেলেগ হয়। কিন্তু এনেই যদি নাক বাজি থাকে আৰু ভাল টোপনি হৈ আছে কিন্তু মানে দিনত একো অসুবিধা হোৱা নাই তেতিয়া
0: খুব ডাঙৰকৈ শব্দ হয়,
1: মানে কেতিয়াবা খুব শকত হ'লেও হৈ যায়, মানে ৱেইট গেইন হ'লেও অলপ টিচুবোৰ আমাৰ মুখৰ জিভাৰ পিছফালে নাকৰ পাছফালে অলপ ঢিলা হৈ উঠে, তেতিয়া যে উশাহ আমি লওঁ নহয় খুব লৰে, মানে লৰিলেই শব্দবোৰ হয়। চ' ৱেইট কমোৱাটো এটা ট্ৰিটমেণ্ট হয়।
0: এতিয়া আপুনি প্ৰথমেই কৈছিলে যে পানী লগা বা চৰ্দিৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত এটা আছে এলাৰ্জিৰ, এতিয়া সেই এলাৰ্জিৰ পৰা হোৱা পানী লগা বা চৰ্দি ই সম্পূৰ্ণ ভাল কৰিব পৰা যায়নে?
1: আজিকালি এলাৰ্জিৰ পৰা সম্পূৰ্ণ ভাল কৰিব পাৰি, কাৰণ যদি আমি চিনাক্ত কৰিব পাৰোঁ এলাৰ্জেনটো কি কাৰণে হৈ আছে, তেতিয়া এলাৰ্জিৰ ভেকচিন কিছুমানো ওলাইছে। যেনেকে ধৰক সাধাৰণতে কৰ এলাৰ্জিবোৰ মানে বতাহত যিবোৰ ধূলিৰ পাৰ্টিকল বা ধৰক ফুলৰ ৰেণু আৰু জন্তুৰ ছালবোৰৰ গুৰি সেইবোৰৰ পৰাই হয়। কিছুমান টেষ্ট থাকে, ব্লাডতো কৰোঁ স্কিনতো কৰোঁ, সেই টেষ্ট অনুযায়ী আমি মানে চিনাক্ত কৰিব পাৰোঁ। চিনাক্ত কৰি পেলাই সেই বস্তুটোৰ এগেইনষ্টে এটা ভেকচিন আছে, ইমিউনোথেৰাপি বুলি কওঁ, তাৰ সেইটো দিলে কমপ্লিটলি ভাল হৈ যাব এলাৰ্জিক
0: ৰাইনাইটিছ। কিমান বয়সৰ মানুহে ল'ব পাৰে, কিবা সীমা?
1: সেইটো সাধাৰণতে আমি মানে কম বয়সৰ মানে বিলো 20 ইয়াৰ্ছ বেছি ভাল, মানে 30 বছৰ তলত দিব পাৰি।
0: তাৰপাছৰ পৰা তেওঁ এই এলাৰ্জিৰ পৰা যিটো চৰ্দি সেই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে। এতিয়া কিছুমানৰ আমি দেখো যে চাইনাছৰ সমস্যাটো বাৰে বাৰে হৈ থাকে, ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ?
1: চাইনাছৰ বুলি ক'ব গ'লে আমি যিটো ক্ৰনিক চাইনাছাইটিছ কওঁ সাধাৰণতে 12 সপ্তাহতকৈ বেছি হয়, মানে মূৰৰ বিষ, নাকৰ দাঁত দাঁত যদি হেঙুন ওলায় আমি চাইনাছাইটিছ বুলি কওঁ। এনেই চৰ্দি লগাটো চাইনাছাইটিছ নহয়, যিটো ক'লোঁ আমি যে এতিয়া ক'লোঁ এলাৰ্জিক ৰাইনাইটাইটিছ আৰু চাইনাছাইটিছ দুটা বেলেগ, এলাৰ্জি ট্ৰিটমেণ্টটো বেলেগ। তো সেইটো মানে বহুতে কয় যে মোৰ চাইনাছ হৈ আছে বুলি, সেইটো ট্ৰিটমেণ্টটো এলাৰ্জি মতে ট্ৰিটমেণ্ট হ'ব। আৰু চাইনাছ যদি হয় দাঁত দাঁত হেঙুন ওলোৱা, মূৰৰ বিষ, নাক বন্ধ, সেইখিনি আমি মানে নেজেল এণ্ডোস্কোপি বা চিটি স্কেন কৰিহে ডায়েগনোজ কৰোঁ।

0: মানে চিমটমৰ লগত সেইটো মানে এটা গাইডলাইন আৰু, সেইটো কৰিবই লাগে। আৰু যদি চাইনাচাইটিছ হয় তেতিয়া কিছুমান চাইনাচাইটিছ হৈছে মানে জটিল, সেইখিনি মানে লগে লগে অপাৰেশ্যন লাগে। যেনেকে ফাংগাল চাইনাচাইটিছ বুলি যদি আমি গম পাওঁ, বাৰু পলিপ আছে নাকৰ ভিতৰত, পলিপ বুলি কয় মানে আঙুৰৰ নিচিনাকে কিছুমান মাংসপেশী ওলাই আহে, তেওঁলোকৰ লগে লগে অপাৰেশ্যন লাগে। বাকী চাইনাচাইটিছখিনি আমি অবজাৰ্ভ কৰোঁ, কিছুমান ধৰক চাইনাছৰ আৱৰণবোৰ ফুলি আহে বেক্টেৰিয়া বা ভাইৰাছ ইনফেকশ্যনৰ কাৰণে, তেওঁলোকক আমি খালি মেডিকেশ্যনছে দিওঁ, ফলো আপ কৰিব লাগে। কিন্তু পাতসমূহ যদি বন্ধ হৈ যায় তেতিয়া আকৌ অপাৰেশ্যন লাগে। পাতসমূহ বন্ধ হৈ গ'লে কি হয় মানে বেক্টেৰিয়া বেছি ইনফেকশ্যন হ'ব, মানে বতাহ চলাচল কৰা মানে ৰাস্তাসমূহ বন্ধ হৈ যায়, তেতিয়া আকৌ অপাৰেশ্যনো লাগে। সেই চাই ল'ব লাগিব আৰু।
1: আপুনি আৰম্ভণিতে কৈছিলে যে অপাৰেশ্যনলৈ যোৱাৰ আগতে আপোনালোকে দৰৱ, এণ্টিবায়'টিক আৰু নেজেল স্প্ৰে আদি প্ৰয়োগ কৰে। এতিয়া এই নেজেল স্প্ৰে বহুতক দেখা যায় যে তেওঁলোকে দীঘলীয়াকৈ সেৱন কৰে, ই নিৰাপদ হয় জানো?
0: নেজেল স্প্ৰে এতিয়া বহুতে দেখোঁ যে নাক বন্ধ হোৱাৰ কাৰণে এটা মেডিকেটেড ড্ৰপ এটা লয়, অক্সিমেটাজল। চ' সেই স্প্ৰেটো বিপদজনক, মানে সেইটো লৈ থাকিলে কি হয় নাকটো খুব বেছি আমি 5 দিনহে দিব পাৰোঁ সেইটো ড্ৰপ, মানে সেই ড্ৰপটো লৈ থাকিলে নাকটো মানে ৰিবাউণ্ড কনজেশ্যন বুলি কয়, ৰাইনাইটিছ মেডিকামেণ্টোছা বুলি এটা টাৰ্ম আছে, মানে নাকটো বন্ধই হৈ যায়। মানে যদিও মানে বাটসমূহ খোলা কিন্তু ফিজিঅলজিকেলি নাকটো বন্ধ হৈ যায়, তো আমি সেইটো লোৱাটো একেবাৰে মনা। আৰু চেলাইন স্প্ৰে যিবোৰ হয় সেইবোৰ ল'ব পাৰি ৰেগুলাৰ। আৰু আমি এলাৰ্জিৰ কাৰণে কিছুমান নেজেল ষ্টেৰইড স্প্ৰেজ দিওঁ, সেই স্প্ৰেজখিনি আমি দীঘলীয়া দিব পাৰোঁ, এবছৰলৈকেও দিব পাৰোঁ। তাত মানে খুব কম ষ্টেৰইডছ থাকে, মানে মাইক্ৰগ্ৰামত থাকে, চ' খুব কম পৰিমাণৰ ষ্টেৰইডছ থাকে আৰু গৱেষণাই কয় যে এইখিনি দিব পাৰি। কিন্তু বাকী যিটো অক্সিমেটাজলিন স্প্ৰে যিবোৰ মানে ফাৰ্মাচীৰ পৰা গৈ লৈ থাকে ন, সেইটো ল'ব নালাগে,
1: ল'ব নালাগে। হয়, আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকলে গুৰুত্ব সহকাৰে ল'ব বিষয়টো। এইবাৰ আমি আগবাঢ়িব খুজিছোঁ ডিঙিৰ সমস্যালৈ। ডিঙিৰ সাধাৰণ সমস্যা বুলি ক'লে আমাৰ প্ৰত্যেকৰে মনলৈ টনচিলৰ সমস্যাই আহে, এই বিষয়ে কওকচোন।
0: টনচিলটো এটা আমাৰ ডিঙিৰ এটা অংগ আৰু টনচিলাইটিছ বুলি কওঁ টনচিলৰ ইনফেকশ্যন হ'লে। মানে কাহ সাধাৰণতে নহয়, কাহটো যদি লগতে ভাইৰেল ইনফেকশ্যন হয় বা জ্বৰ থাকে তেতিয়া কাহটো হয়। এনেই টনচিলাইটিছ হ'লে ডিঙিৰ বিষ হ'ব, খুব বিষ হয় সাধাৰণতে, কাণলৈকে বিষটো যায় আৰু খাওঁতে গিলোতে অসুবিধা পাব, তেতিয়া টনচিলাইটিছ বুলি কওঁ।
1: মানে তাৰ লগত কাহ নাথাকিবও পাৰে,
0: টনচিলাইটিছৰ কাৰণে কাহ নহয়। কাহ বেছিকে মানে যদি বুকুৰ মানে ভাইৰেল ইনফেকশ্যন লগতে হৈ আছে তেতিয়াহে কাহ হ'ব।
1: টনচিলৰ লগতে আৰু এটা আছে, আমাৰ ডিঙিত থাইৰয়ড গ্লেণ্ড থাকে ন, কেতিয়াবা সেই গ্লেণ্ডো ফুলি উঠে, এতিয়া ই কিয় হয় আৰু ইয়াৰ চিকিৎসা কেনেধৰণৰ?
0: থাইৰয়ড গ্লেণ্ড ডিঙিৰ সন্মুখত থকা এটা গ্লেণ্ড হয়, হৰম'ন প্ৰডিউচ কৰে। চ' থাইৰয়ড গ্লেণ্ডৰ মানে বহুত কাৰণে ফুলে, কেতিয়াবা গাউটাৰ বুলি কওঁ মানে গোটেই গ্লেণ্ডটোৱে ফুলি আহে, কেতিয়াবা সৰু সৰু অংগ মানে নডিউল বুলি কওঁ সেইবোৰো বাঢ়ি আহে। এতিয়া ধৰক বেলেগ বেলেগ কাৰণ থাকে, কেতিয়াবা হৰম'নটো কমি গ'লেও গ্লেণ্ডটো বাঢ়ে, কেতিয়াবা ধৰক টিউমাৰ নিচিনাও হয় থাইৰয়ডত তেতিয়াও বাঢ়ে, আৰু কেতিয়াবা থাইৰয়ডাইটিছ যেনেকৈ আমাৰ টনচিলৰ ইনফেকশ্যন হয় তেনেকৈ গ্লেণ্ডৰো ইনফেকশ্যন হয়, ভাইৰেল ইনফেকশ্যন বেক্টেৰিয়েল, তেতিয়াও গ্লেণ্ডটো বাঢ়ে।
1: ই কেনেকুৱা ধৰণৰ লক্ষণ দেখুৱায়?
0: কেতিয়াবা একো বিষ নাথাকিব পাৰে এনেই ফুলি গ'ল, কেতিয়াবা খুব বিষ লৈ আহিব পাৰে, তেনেকুৱা ধৰণৰ চিমটম লৈ আহে। চ' আমি তাতে আল্ট্ৰাচাউণ্ড এখন কৰাটো খুবেই দৰকাৰী, আল্ট্ৰাচাউণ্ড এখন থাইৰয়ড গ্লেণ্ডৰ কৰোঁ, আৰু কিছুমান থাইৰয়ডৰ ব্লাড টেষ্ট কৰি পেলাই আমি তেতিয়া নিৰ্ণয় ল'ব পাৰোঁ নেক্সট আমি কি কৰিব পাৰোঁ। কেতিয়াবা নিডল বায়'প্চিও ল'ব লাগে থাইৰয়ড গ্লেণ্ডৰ পৰা, টিউমাৰ আছে নেকি চাবলৈ, তেনেকৈ ট্ৰিটমেণ্ট কৰা যায়।
1: বাইদেউ, এই ধৰণৰ সমস্যাবোৰ হৈ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰ চাপিব লাগে নে কেইদিনমান অপেক্ষা কৰিব লাগে নিজে নিজে ভাল হোৱালৈ? কাৰণ আমি শুনো যে ভাইৰেল যদি হয় কিমান 5 দিন বা 7 দিনত নিজে নিজেই ভাল হয়, দৰৱ খালেও ভাল হয়, দৰৱ নাখালেও ভাল হয়।
0: দুদিনমান ৰ'ব পাৰে, সদায় গৰম পানী খালে ধৰক, গৰম পানী গাৰ্গল কৰিলে, অলপ হেক ল'লে যদি ভাল পাই যায়, আৰু জ্বৰৰ বোলে ঔষধ পেৰাচিটামল, পেৰাচিটামলটো জ্বৰ হ'লে খায় ন সকলোৱে, চ' এইখিনি খাই দুদিনমান ৰখিব পাৰে। কেতিয়াবা আৰু জিংক জাতীয় অলপ ভিটামিনছ যদি খায়, ভাইৰেল ইনফেকশ্যন হৈয়ে টনচিলাইটিছ আৰম্ভ হয় আচলতে। চ' সেইখিনি সময়ত ৰেষ্ট ল'ব লাগে, অলপ মানে বেছি ঘূৰা পকা নকৰি খাদ্য মানে খাই ঘৰতে থাকিব লাগে দুদিনমান, তাৰপিছতো যদি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে তেতিয়া চিকিৎসকৰ ওচৰত আহিব পাৰে।
1: এতিয়া যক্ষ্মা ৰোগৰো এটা লক্ষণ কাহ নহয় জানো, গতিকে সেই কাহ যেতিয়া হয় সেইটো সাধাৰণ কাহ নে

0: যক্ষ্মাৰ লক্ষণ হ'ব পাৰে, কেনেধৰণে চিনাক্ত কৰিব?
1: যক্ষ্মা ৰোগটো ইমানেই আজিকালি ভাৰতত কম ন, খুব বেছি হোৱা দেখা গৈছে। সেইকাৰণে দীৰ্ঘদিনীয়া যদি কাহ হয় এমাহতকৈ বেছি, তেতিয়া আমি যক্ষ্মা ৰোগৰ কাৰণে আমি চাব লাগে কাহটো। যদি বোলে 5 দিনৰ কাহ জ্বৰৰ লগত হৈছে, এইখিনি সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ কাৰণেই কাহ হয়, এইখিনি ঔষধতে ভাল হৈ যায়। দীৰ্ঘদিনীয়া কাহ হ'লেহে আমি মানে চাওঁ যক্ষ্মা ৰোগৰ কাৰণে,
0: তেতিয়া যক্ষ্মা ৰোগৰ বাবে থকা পৰীক্ষা নিৰীক্ষা কৰিব লাগে,
1: তেতিয়া কৰিব লাগে।
0: ডিঙিৰ আৰু এটা সমস্যা হৈছে যে এই পানী লগা হ'লে লগতে মাতটো ভাঙি যায়।
1: হয় হয়,
0: সেই ক্ষেত্ৰত কেনেধৰণৰ চিকিৎসা কৰিব লাগিব?
1: পানী লগা হ'লে মাত সেই গাৰ্গল কৰিব নালাগে খুব, যে আমি গাৰ্গল কৰোঁ মানে পানী লৈ মুখত দি পেলাই যে গলগলি কুলকুলি কৰোঁ, সেইখিনি কৰিব নালাগে। মেইনলি কথা একদম কম কৰিব লাগে, গৰম পানী খাব লাগে, গৰম পানী ভাপ ল'ব লাগে, সেইখিনি কৰিলে ভাল হৈ যায়। ভাল নহ'লে চিকিৎসকৰ ওচৰত আহিব পাৰে।
0: আৰু গাৰ্গল কৰিব নালাগে বুলি ক'লে,
1: গাৰ্গল কৰিব নালাগে, গাৰ্গল তাৰমানে আমাৰ কি হয়, কথাখিনিত ভোকেল কৰ্ড বুলি কয়, দুডাল তাৰ আছে কথা কোৱা যন্ত্ৰত, তাৰ কেইডাল আমি যেতিয়া লৰে নহয় তেতিয়া আমাৰ ভইচ প্ৰডাকশ্যন হয়, মাত ওলায় আৰু। এতিয়া আমি যেতিয়া গাৰ্গল কৰোঁ খুব বেছিকে তাৰকেইডাল লৰে, আমি এই তাৰকেইডাল ৰেষ্ট দিব লাগে, মানে বিশ্ৰামত থাকিব লাগে। আমি যেতিয়া গাৰ্গল কৰোঁ বেছি চিঞৰা নিচিনা হয়, তেতিয়া সেইখিনি আমি কৰিব নালাগে।
0: যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা আজি গম পালোঁ। আচলতে আজি আপোনাৰ সৈতে কথা পাতি নাক কাণ আৰু ডিঙিৰ বিভিন্ন ৰোগৰ বিষয়ে আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে বহুতো কথাই গম পালোঁ। আমি আশা কৰোঁ যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোকো নিশ্চয়কৈ উপকৃত হ'ব। বাইদেউ, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। এতিয়া এগৰাকী ENT বিশেষজ্ঞ হিচাপে আপুনি আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি কি ক'ব?
1: প্ৰথম কথা হ'ল যে ফাৰ্মেচীৰ পৰা নিজে মেডিকেশ্যনছ ল'ব নালাগে। ইমান ঘৰত অলপ ঘৰুৱা চিকিৎসা কৰাৰ পিছত আপোনালোকে যদি অসুবিধা পায় ডক্টৰৰ কাষ চাপিহে ঔষধ ল'ব লাগে। কাৰণ দেখা যায় যে খুব বেছি মেডিকেশ্যনছবোৰ যদি আমি ফাৰ্মেচীৰ পৰা লওঁ চিকিৎসকৰ পৰামৰ্শৰ অবিহনে, তেতিয়া কিছুমান ড্ৰাগ এলাৰ্জি যিবোৰ মানে মেডিকেশ্যন ইনডিউচ কিছুমান ৰিয়েকশ্যনছ হয়,
0: ঔষধৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়া,
1: সেইবোৰ খুব দেখা যায় আজিকালি। চ' সেইখিনি আপোনালোকে সাৱধান হ'ব আৰু ভাল খাদ্য খাব, ৰেগুলাৰ এক্সাৰচাইজ, এইখিনি খুবেই ইম্পৰ্টেণ্ট।
0: হয়, ধন্যবাদ বাইদেউ, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে বহুতো কথাই আমাক জনালে। আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
1: নমস্কাৰ
0: শ্ৰোতাসকলে, ইমান পৰে আমাৰ বুলনিৰ স্বাস্থ্য শিতানত। নাক কাণ আৰু ডিঙিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে শুনিলে। এই বিষয়ে আমাক জনালে গুৱাহাটীৰ এগৰাকী ENT বিশেষজ্ঞ ডাক্তৰ আকৃবা আহমেদে। প্ৰিয় শ্ৰোতা, আমি মহিলাসকলে সদায় ৰন্ধা বঢ়া কৰিবলগীয়া হয় আৰু মাজে মাজে সৰু সুৰা দুই এটা ৰান্ধনীশালৰ সমস্যাত পৰি কি কৰোঁ কি নকৰোঁ ভাবি চিন্তি পাৰ নাপাওঁ। আহকচোন আজিৰ অনুষ্ঠানৰ সামৰণিত তেনেধৰণৰ দুই এটা সৰু সুৰা সমস্যাৰ সমাধানৰ বিষয়ে জানি থওঁ। কেতিয়াবা আমি কণী সিজাবলৈ লৈ দেখোঁ যে কণী ফাটি আছে, তেতিয়া কি কৰিম? ফাট মেলা কণী সিজাবলৈ হ'লে পানীখিনিত ভিনেগাৰ মিলাই ল'ব, কণীটো একেবাৰে নষ্ট নহয়। ফ্ৰাইং পেন বা টাৱাত ভজা বস্তু দি নাযাবলৈ টাৱাখন গৰম কৰাৰ আগতে সেইখনত অকণমান নিমখ ছটিয়াই ল'ব। ৰান্ধি থাকোঁতে যদি ৰন্ধা খোৱা বস্তু দি যায় তেতিয়া গোন্ধ ওলায়, সেই গোন্ধ নোহোৱা কৰিবলৈ এক পিচ স্লাইচ লোফ বস্তুখিনিৰ ওপৰত থৈ দি পাত্ৰটো ঢাকি 5 মিনিটমান সময় ৰাখি চাবচোন। ঢাকনখন খুলি দেখিব যে গোন্ধ নোহোৱা হৈ গৈছে। এতিয়া গৰমৰ দিন, গাখীৰ গৰম কৰোঁতে ফাটিব বুলি যদি ভয় থাকে তেন্তে গৰম কৰোঁতে অকণমান খোৱা চৌদা পেলাই দিব, তেতিয়া আৰু গাখীৰ ফটাৰ ভয় নাথাকে। আঞ্জা তৰকাৰী ৰান্ধোঁতে ঢাকোন মাৰি ৰান্ধিলে তাৰ খাদ্যপ্ৰাণ উটুত থাকে কিন্তু আকৌ ৰংটো নষ্ট হয়, সেইকাৰণে অকণমান ভিনেগাৰ পেলাই দিলে ৰং উটুত থাকিব আৰু খাদ্যপ্ৰাণো উটুত থাকিব। কেতিয়াবা আমি ৰান্ধোঁতে হালধি বেছি পৰি যায়, তেনে অৱস্থাত আমি পান এখন আঞ্জাখিনিত যদি অলপ সময় পেলাই থওঁ তেতিয়া অতিৰিক্ত হালধিখিনি পানখনে শুহি ল'ব। তাৰোপৰি আপুনি লোহাৰ খন্তি বা হেতা এখন জুইত

কৰি উতলা আঞ্জাত কিছু সময় ডুবাই থৈ উঠাই পেলালেও কিন্তু হালধিৰ বেছি হোৱা গোন্ধটো কমি যায়। আকৌ ঠিক তেনেদৰে কেতিয়াবা আমাৰ নিমখো চোকা হয়। ৰন্ধা দাইল আঞ্জা আদিত নিমখ চোকা হ'লে এটা আলু পাতলকৈ চকুলিয়াই সেই আঞ্জা বা দাইলত পেলাই দিয়ক আৰু কিছু সময় পিছত তুলি পেলাব। দেখিব নিমখৰ চোক কমি যাব। গৰমৰ বতৰত নেমুৰ চৰপতেই কওক বা দুপৰীয়া ভাতৰ সাজত নেমু নহ'লেই নচলে, নহয় জানো? কিন্তু কিছুমান নেমু চেপি থাকিলেও ৰস নোলায়। তেতিয়া সেইকেইটা নেমু অলপ সময় গৰম পানীত ভিজাই থৈ চাবচোন, পিছত চেপিবচোন, দেখিব যথেষ্ট ৰস ওলাইছে। প্ৰিয় শ্ৰোতা, কেতিয়াবা কেতিয়াবা আমি মন কৰোঁ যে আমাৰ ফ্ৰিজত আমি যেতিয়া বহুত বস্তু ৰাখোঁ, মাজে মাজে অলপ ফ্ৰিজটোৰ পৰা বেয়া গোন্ধ এটা ওলায়। তেতিয়া নেমু টেঙা এটা দুফাল কৰি ফ্ৰিজত থৈ দিবচোন। ই সকলো পাচলি, দৈ, গাখীৰ, পিঁয়াজ আদিৰ দুৰ্গন্ধ নাশ কৰে। আদৰৰ শ্ৰোতা, আমাৰ আজিৰ বুলনিৰ বাবে নিৰ্দিষ্ট সময় প্ৰায় শেষ হৈ আহিল। গতিকে আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মনোজ দাসৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া প্ৰবীণ লহকৰ ৰচিত এটি গীত।

ইমানপুৰে শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত মনোজ দাসৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে প্ৰবীণ লহকৰ আৰু ডিম্বেশ্বৰ দাসৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক যুগলনাথ আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: লাহাকৈ যেতিয়া
1: কাশ্যপৰ কথা মতে গৰুৰে একেবাৰে ক্ষীৰসাগৰত লাগিছে,
0: যাই উঠি তাকে
1: আঁতৰৰ পৰা দেখে যে পানীৰ পৰা কাছু আহিছে
0: আৰু হাবিৰ পৰা
1: দন্তাল হাতী আহিছে,
0: আহি দুয়োটাৰ মাজত
1: একেতয়া মই একেবাৰে পূৰ্বৰ যুদ্ধখন লাগি পৰিছে,
0: আৰু এইফালে গৰুৰ পক্ষীয়ে
1: ওপৰৰ পৰা চেক চাই আছে যাতে কোন চেকত মই ধৰিব পাৰো
0: এই বুলি
1: কিছু হেলিকপ্টাৰ ঘূৰাই দি ঘূৰি থাকি থাকি
0: দুয়োটাকে
1: একেৰে চেক বুজি আহি চোচা মাৰি আহি দুইটা হেঁচা মাৰিছে,
0: ধৰি উঠিয়ে
1: একেৰে নখ পিটি লৈ
0: এই বট বৃক্ষৰ
1: এই ওপৰলৈ উঠাই লৈ একেৰে হাউতকে মাৰি দিছে একেৰে কিছু আঁতৰতে দাও
0: বট বৃক্ষ তল
1: বট বৃক্ষ আছেই তাতে পচিগৈ
0: এই বৃক্ষ তালে
1: যেই পৰাৰ লগে লগে একেবাৰে বৃক্ষই ঢৌ খেলবে
0: সেই অৱস্থাতে
1: তলৰ ফালে লক্ষ্য কৰিছি
0: বোলে সহস
1: একে ষাঠি সহস ঋষি মুনিয়ে তাতে ভোজন পাতিছে,
0: ভাবিলে যদি
1: থানি সহজেদি সেই প্ৰভুসকলৰ ওপৰত পৰি তেওঁলোকক মাৰো
0: তেতিয়াহ'লে
1: মোৰ একে পাপে নধৰা হ'ব
0: এই বুলি তাৰ পৰা
1: কাটাটোৱে একে গছডাল এৰা দি
0: তাৰ পৰা হিমালয়
1: উত্তৰ দিশে গৈছে,
0: যাই উঠি
1: হিমালয় সিংহত যেই পৰিল
0: তাৰ সেই ভৰত
1: একেবাৰে কিছু অঞ্চল ধৰি একেবাৰে গৰা সহাজি কৰি
0: এই বুলি ভাবিলে নহয়
1: নাই নাই মই আৰু জন্তু থৈ খাব জাগা মই কতো
0: মই কাশ্যপ
1: মই নিশ্চয় পিতাৰ ওচৰত মই দাখিল দিব লাগে
0: এই বুলি কাশ্যপ মুনি
1: সিদ্ধাই বাপৰ আগত যাই পেলাই ক'ব ধৰিছে,
0: সেই অৱস্থা কাশ্যপ
1: কাশ্যপে কৈছে বাপচা তই বেছি দূৰ নহয় এই মধুপুৰত কৃষ্ণ জন্ম হৈ আছে
0: তাতে
1: তালে যোৱা
0: আৰু যোৱাৰ পিছত
1: তেওঁ জাগা দেখাই দিব
0: সেইমতে তুমি
1: তাতে পৰি তুমি আঘাত দুটা
0: এই বুলি এটা
1: ধুনীয়া।

ইমানপুৰী শ্ৰোতাসকলে যুগলনাথ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰমেন চৌধুৰীয়ে বজোৱা ইলেক্ট্ৰিক অৰ্গেনত লঘু সংগীতৰ সুৰ।

0: ইমান পৰি ৰমেন চৌধুৰীয়ে বজোৱা ইলেক্ট্ৰিক অৰ্গেনত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নিটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে বিৰোধী পক্ষৰ সদস্যসকলে সদনত সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু আছে। ৰেলৰ প্ৰায় 89% সংৰক্ষিত টিকট সম্প্ৰতি অনলাইনযোগে বুকিং কৰা হয় বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ ঘাটকোপাৰত আজি পুৱা ভূমিস্খলনত 6 লোকৰ মৃত্যু হোৱাৰ লগতে 4 আহত হয়। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত নেৰোকা ফুটবল ক্লাব FC ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে বিৰোধী পক্ষৰ সদস্যসকলে সদনত সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা চলায় যদিও বিৰোধী সাংসদসকলে নিটৰ বিষয়টোৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰত দান বৰঙণিত হোৱা অনিয়মৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই কয় যে দেশে আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰিছে। তেওঁ কয় যে ভাৰতৰ যুৱ প্ৰজন্মই শিক্ষা, বিজ্ঞান, মহাকাশ, বিজ্ঞান প্ৰযুক্তি, উদ্যমিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি সাধন কৰিছে। শ্ৰীবিৰলাই কয় যে দেশৰ যুৱ প্ৰজন্মৰ সামৰ্থ্যৰ বাবে ভাৰতে বিশ্বজুৰি স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। যুৱ প্ৰজন্মই তেওঁলোকৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত আলোচনা বিচাৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে।
2: आज अंतर्राष्ट्रीय युवा दिवस है और विश्व स्तर पर भारत के युवाओं ने शिक्षा, विज्ञान, अंतरिक्ष, विज्ञान, टेक्नोलॉजी, उद्यमिता कई क्षेत्रों के अंदर विशेष पहचान बनाई है। आज उनका सामर्थ्य के कारण दुनिया में भारत का नाम हो रहा है। देश का युवा भी चाहता है कि उनके विषयों पर चर्चा हो।
0: অধ্যক্ষগৰাকীয়ে বিৰোধী সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে নীতি আৰু মতৰ পাৰ্থক্য থাকিব পাৰে যদিও জনসাধাৰণে সংসদ সুকলমে পৰিচালিত হোৱাটো কামনা কৰে। শ্ৰীবিৰলাই কয় যে চৰকাৰে বিৰোধী পক্ষৰ দাবী মানি লৈছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহ সদনৰ বিবৃতি দিবলৈ সাজু। অধ্যক্ষগৰাকীয়ে বিৰোধী দলৰ সদস্যসকলক সংসদৰ গৰিমা লাঘৱ নকৰি প্ৰশ্নকাল সুকলমে পৰিচালনাত সহযোগিতা কৰিবলৈ আহ্বান জনায়। অৱশ্যে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ 11 বজাত সদন মিলিত হোৱাৰ পাছত সংশ্লিষ্ট দপ্তৰৰ মন্ত্ৰীসকলে নিজৰ প্ৰতিবেদনসমূহ দাখিল কৰে। প্ৰতিৰক্ষা বিভাগৰ সংসদীয় স্থায়ী সমিতি, বিত্ত, পৰিবহণ, পৰ্যটন আৰু সংস্কৃতি, কৃষি, পশুপালন, খাদ্য প্ৰসংস্কৰণ, কয়লা, খনি আৰু তীখা দপ্তৰৰ প্ৰতিবেদনসমূহ সদনত দাখিল কৰা হয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। CPIMৰ সাংসদ জন ব্ৰিটাছে এগৰাকী সাংসদে তেওঁৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিষয়টো সদনত উত্থাপন কৰে। ৰাজ্যসভাৰ সভাপতিয়ে কয় যে সদনত অন্য সদস্যই বক্তব্য দাঙি ধৰাৰ সময়ত কেইবাগৰাকীও সদস্যই আপত্তিজনক মন্তব্য কৰা বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হৈছে। শ্ৰীৰাধাকৃষ্ণনে কয় যে ভাৰতৰ সংস্কৃতি বিচিত্ৰ আঞ্চলিক সাংস্কৃতিক উপাদানেৰে পৰিপূৰ্ণ আৰু অনন্য হোৱা হেতুকে আনৰ সাংস্কৃতিক পৰম্পৰা বা আঞ্চলিক পৰিচয়ক লৈ অসন্মান কৰা

0: উচিত নহয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বিজেপিৰ সাংসদ সতনাম সিং সান্ধুৱে ৰাজহুৱা গুৰুত্বৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পাছতে ৰাজ্যসভাৰ সভাপতিয়ে সদন দিনৰ 2 বজালৈ স্থগিত ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু আছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। তেওঁ কয় যে বিৰোধী পক্ষই বিয়লি 2 বজাৰ পূৰ্বে অধ্যক্ষৰ ওচৰত জাননী দাখিল কৰিলে 3 বজাৰ পৰা এই বিষয়সমূহ লৈ আলোচনা আৰম্ভ কৰিব পৰা যায়। শ্ৰীশ্বাহে কয় যে আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। আলোচনাৰ অন্তত কাইলৈ বিয়লি 3 বজাত তেওঁ উত্তৰ দিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: আজ 3 বজে তক স্পীকাৰ চাহাবক ৱো পত্ৰ দে দে 3 বজে সে লেকৰ কল 3 বজে তক সভি প্ৰকাৰ কি চৰ্চা কে লিয়ে হম তৈয়াৰ হে মই সদন মে হি বেঠুংগা সবকো সুনুংগা অৰ সব চিজো কা জৱাব দুংগা সরকার কে পাস ছুপানে কে লিয়ে কুছ নেই দেশ কি জনতা কে সামনে সারি চিজে স্পষ্ট হো জায়ে দুধ কা দুধ অৰ পানি কা পানি হো জায়ে।
0: শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষই সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰেলৰ প্ৰায় 89% সংৰক্ষিত টিকট সম্প্ৰতি অনলাইন যোগে বুকিং কৰা হয়। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2013-14 চনত প্ৰায় 49%হে অনলাইন বুকিং হৈছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে ডিজিটেল পদ্ধতিৰে সংৰক্ষিত আৰু অসংৰক্ষিত টিকট ক্ৰয়ৰ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰেলৱেৰ ৰেল ওৱান এপ মুকলি কৰিছে। এই এপৰ জৰিয়তে যাত্ৰীসকলে মোবাইল ফোনৰ জৰিয়তে টিকট ক্ৰয় কৰিব পাৰে। ৰেল বাতিলৰ ক্ষেত্ৰত অনলাইন ই টিকট ব্যৱস্থাই লগে লগে ৰেল এৰাৰ নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পাছতে ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বুলি শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে। ঘূৰাই দিয়া ধন প্ৰত্যক্ষভাৱে যাত্ৰীৰ বেংক একাউণ্টত সোমাব বুলি তেওঁ কয়। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষই নীটৰ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত চৰকাৰৰ জবাবদিহিতা বিচাৰিছে। সংসদ ভৱন চৌহদত আজি সাংবাদিকৰ আগত শ্ৰীগান্ধীয়ে কয় যে বিৰোধী পক্ষ গৃহমন্ত্ৰীৰ কোনো ধৰণৰ বিবৃতিক লৈ আগ্ৰহী নহয়, বৰঞ্চ তেওঁলোকে গৃহমন্ত্ৰীৰ জবাবদিহিতা বিচাৰিছে। মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ অঞ্চলত আজি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ ঘটনাত 6 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 4 গৰাকী আহত হয়। বৃহন্মুম্বাইৰ পৌৰ নিগম আৰু মুম্বাইৰ অগ্নি নিৰ্বাপক বাহিনীৰ তথ্যমতে এই দুৰ্ঘটনাটো ঘাটকোপাৰৰ চিৰাগন নগৰত নিচেই পুৱা অৰ্থাৎ 3:48 সংঘটিত হয়। প্ৰাথমিক প্ৰতিবেদন অনুসৰি এটা পাহাৰৰ অংশ এটা বহুমূলীয়া আৱাসগৃহৰ ওপৰত খহি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাৰ পাছতে মুম্বাইৰ মেয়ৰ ঋতু টাৱৰে আৰু পৌৰ আয়ুক্ত ডঃ অবিনাশ ধাকনেই ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয় আৰু উদ্ধাৰ কাৰ্য পৰ্যবেক্ষণ কৰে। মুম্বাইৰ অগ্নি নিৰ্বাপক বাহিনী, মুম্বাই আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে যৌথভাৱে উদ্ধাৰ অভিযান চলাই আছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰিব। গুজৰাটৰ গান্ধীনগৰৰ সমগ্ৰ লোকসভা সমষ্টিৰ পুথিভঁৰালসমূহক একত্ৰিত কৰিবলৈ এই এপটো উন্নীত কৰা হৈছে। নেপালত থকা ভাৰতীয় দূতাবাস আৰু বিভিন্ন নেপালী চৰকাৰী সংস্থাই ভাৰতীয় অনুদান সাহায্য ব্যৱহাৰ কৰি সমগ্ৰ শিক্ষা, স্বাস্থ্য আৰু কৃষিখণ্ডত 8টা প্ৰকল্প ৰূপায়ণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰায় 803 মিলিয়ন নেপালী টকাৰ জৰিয়তে এই 8টা উন্নয়নমূলক পদক্ষেপ নেপাল চৰকাৰৰ অধীনস্থ স্থানীয় চৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানৰ জৰিয়তে কাৰ্যকৰী হ'ব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত নেৰোকা ফুটবল ক্লাব এফ চি ৰেংগাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহম্মদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ

এফৰ নিজৰ অন্তিমখন খেলত এফ চি ওৱানক 3-1 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। নেটৰ বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু আছে। ৰেলৰ প্ৰায় 99% সংৰক্ষিত টিকট সম্প্ৰতি অনলাইনযোগে বুকিং কৰা হয় বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ ঘাটকোপাৰত আজি পুৱা ভূমিস্খলনত 6 লোকৰ মৃত্যু হোৱাৰ লগতে 4 আহত হয়। আৰু দুৰাংকা ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত নেৰোকা ফুটবল ক্লাব এফ চি ৰেংদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে।

0: মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে ৰেলীৰ শুভাৰম্ভ কৰে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে ত্ৰিৰংগ পতাকা লৈ স্কুটি ৰেলীত অংশ লয়। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু সৰঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোৰিয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 জন লোকৰ প্ৰাণহানি হৈছে। বানৰ ক্ষয়ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। বানৰ ক্ষয়ক্ষতিৰ বাবদ 1,000 কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
1: আমাৰ এইবাৰ বানপানীত 25খন জিলা এফেক্টেড হৈছিলে, 90টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে, 2,715 ভিলেজ এফেক্টেড হৈছিলে, 12 লাখ ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102গৰাকী লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257টা ৰিলিফ কেম্প, 2,108টা ৰিলিফ ডিষ্ট্ৰিবিউচন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ।
0: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলাত বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহত 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। আজি বিশ্ব হস্তি দিৱস। হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীৱ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তি দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দী হাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তি স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তি বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1,700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তি দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতি যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত কৰা হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজি ধেমাজিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাই অসম অৰুণাচলৰ সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰা, এই ঘটনাৰে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। জিলাখনৰ জোনাই সীমান্তৱৰ্তী স্থানসমূহতো আজি মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু এই ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত নিৰ্মালী দাসৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

ইমান পৰে নিৰ্মালী দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

বলি লৈছো। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন AIR এপত। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইট, অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে, প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওনৰ 26 দিন 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 12 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিব।

মহাত্মা গান্ধীয়ে কৈছিল, নিন্দাই মোক নিচ কৰিব নোৱাৰে, প্ৰশংসায়ো মোক উচ্চ স্তৰলৈ নিব নোৱাৰে, মই যি আছোঁ সেয়ে থাকিম।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছো দিহানাম। প্ৰথমে শুনক যামিনী বৰা আৰু সহশিল্পীসকলে পৰিৱেশন কৰা এটি দিহানাম।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত দিহানাম শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো বিনীতা দেৱী আৰু সহশিল্পীসকলে পৰিৱেশন কৰা এটি দিহানাম।

শ্ৰোতাসকলে ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত নীতি ভূঞাৰ কণ্ঠৰ বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতেই গীতালীত শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব যুৱবাণী। আজিৰ দিনটো শুনিবলৈ পাব 7:50 8:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব। 8:15 আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানত নিবেদন কৰা হ'ব প্ৰফুল্ল বৰা ৰচিত নাটক মাননীয় মহাশয়। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 8:45 আৰু 9:00

নিউজ এট নাইন শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব আধুনিক গীত আমাৰ তেজপুৰ আমাৰ গৌৰৱ। অনুষ্ঠানটি শুনিবলৈ পাব 9:30। নিশা 10 বজাত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ।

0: পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো সাজন কা ঘৰ বোল ছবিৰ গীত। প্ৰথমে শুনক কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠৰ এই গীত।

0: গীতালী অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ। জনসাধাৰণক এই অভিযানত অংশ ল'বলৈ ৰাজ্যপালৰ আহ্বান। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক কৰি বিদ্যালয় শিক্ষা পৰিষদৰ বিদ্যালয়ৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2.5 লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11.30 কোটি পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰিব। ইপিনে ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2 লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254

0: বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1.5 লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
1: শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1703 গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে ছেটল কৰিছে। মই শিৱসাগৰ, চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে। 30 আগষ্টলৈকে সময় আছে, গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইনচুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম।
0: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 1,12,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। 17 আগষ্টলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে তিৰংগ পতাকা উত্তোলন, তিৰংগা সমদল আদিৰ জৰিয়তে দেশৰ ঐক্য, সংহতি আৰু ঐতিহ্যক সুদৃঢ় কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
2: यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें माँ भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आवाहन पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
0: হৰঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলায়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলায়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। বজালি জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাটিৰ শ্বহীদ অক্ষেন্দ্ৰ হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতাকৰ্মীসকলে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰে। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি NCC, NSS, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্ৰীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশ লয়। গোলাঘাট জিলায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই উপলক্ষে বিশেষ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ 120 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এটা পরবর্তী বাতৰি শুনক মৃদুস্মিতা।

0: আমাৰ পৰা।
1: ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী আৰু মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়া পাহাৰ জীপ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দীহাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলী যোগপীঠ, এছ এছ বি তথা বাক্সা জিলাৰ বন প্ৰাধিকৰণৰ যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰোৱা হয়।
2: 12 আগষ্ট তাৰিখটো সমগ্ৰ পৃথিৱীতে বিশ্ব হস্তী দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হ'ল যে হাতী সংৰক্ষণ সম্পৰ্কীয় সজাগতা। আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ বৰ্তমান চাৰিওফালে এটা নতুন সমস্যাৰ সৃষ্টি হৈ ধৰিছে, যিটোক কোৱা হয় হাতী মানুহৰ সংঘাত। আৰু আমাৰ তামোলপুৰ জিলাখন এই ক্ষেত্ৰত যথেষ্ট ভুগি আছে আৰু তাৰ লগত সংগতি ৰাখি আমি বেচৰকাৰী সংস্থা দ্য গ্ৰীণ গ্ল'ব, লগতে আমাৰ ইয়াতে সশস্ত্ৰ সীমাবল তেখেতসকল আছে, তাৰপিছত পতঞ্জলী যোগপীঠ আছে, তাৰপাছত বন বিভাগ আছে, তেনেকে যৌথভাৱে আমি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত এটা সজাগতামূলক মত বিনিময় অনুষ্ঠান, লগতে ইয়াত মানে প্ৰেজেণ্টেশ্যন, লগতে ইয়াত এটা এক্সিবিশ্যনৰ আয়োজন কৰিছো। উদ্দেশ্যটো হ'ল যে আমাৰ উঠি অহা যিবোৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, তেওঁলোকে হাতী সম্পৰ্কে কথাবোৰ জানক। এতিয়া এইখিনি জেগা হাতী সংবেদনশীল, গতিকে ইয়াত যদি কালি কিবা হঠাৎ হাতী এটা ওলায় তেতিয়া ধৰি লওক কি কৰিব লাগে বা কি কৰিব নালাগে তেনেকুৱা ধৰণৰ।
1: পশ্চিম কাৰ্বি আংলং জিলাৰ থং নকবে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু জনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত হয়। মানুহ আৰু হাতীৰ মাজৰ সংঘাত হ্ৰাস কৰি সহাৱস্থান গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে আজিৰ কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হয়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সংক্ৰান্তত আদালতে 11 গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এই কথা জনাই কয় যে এই গোচৰ সন্দৰ্ভত আজিলৈকে 89 জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা নামৰ প্ৰতিষ্ঠানটো খোলাক লৈ দাখিল কৰা আবেদনখনৰ বিৰুদ্ধে আদালতে দিয়া ৰায় সন্দৰ্ভত লোক অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
3: মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26 অনাৰেবল কোৰ্টে গোটেই প্ৰপাৰ্টিটো মহাবীৰ একুৱা এটেচমেণ্ট কৰিব দিছিল, একৰ্ডিংলি এটেচ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্য গম পাওঁ যে সাক্ষী দিব আহোঁতে ওলাই পৰিল, এইটো অলৰেডি ৰানিং হৈ আছে, তো সেইটোতো আমাৰ মতে ইলিগেল হৈছে। সেইকাৰণে আমি এখন দৰখাস্ত দিলোঁ আৰু ইয়াতে মই আপোনালোকৰ মিডিয়াক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে সেই কভাৰেজটো দেখুওৱাৰ কাৰণে আমি আজি জোৰকৈ আৰ্গুমেণ্টটো কৰিব পাৰিছোঁ যে এইটো ইমিডিয়েটলি এটেচ কৰিব লাগে, যাতে যিহেতু অৰ্ডাৰটো আছে মহামান্য আদালতত সেইটো ৰেচপেক্টফুলি কেৰি আউট কৰিব লাগে। আৰু আমি এটা কথা পইণ্ট আউটো কৰি দিছিলোঁ অনাৰেবল কোৰ্টক যে সিহঁতৰ উকিল প্ৰেজেণ্ট আছিল যেতিয়া এই শুনানি হৈছে, চ' তেওঁলোক অৱগত।
1: আনহাতে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপৰ গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকানু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ'ব। ৰাজ্যপালৰ ধ্বজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহাঅভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ মানৱ কুমাৰ চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত আয়ুক্ত পাটোৱাৰীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ পৰা অহা এশগৰাকী কৰ্মচাৰীক 18

0: অস্ত্ৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৰিস্মিতা ধিঙীয়াৰ পৰা।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। 2027 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা পৰিষদে শিক্ষাৰ্থীৰ বেংক একাউণ্ট খোলা সন্দৰ্ভত সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। এনে প্ৰেক্ষাপটত প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট খোলাটো যাতে নিশ্চিত হয় তাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰববীক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনোৱা হৈছে। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2 দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। উল্লেখযোগ্য যে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত 1966 চনত চাকৰিত যোগদান কৰি 2007 চনত অৱসৰ গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: চৰকাৰ যেতিয়া বিষয়টোক লৈ আলোচনাৰ বাবে সাজু হল তেতিয়া বিৰোধী আঁতৰি থাকিব বিচাৰিছে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালেও বিৰোধী দলৰ সদস্যসকলক আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে আহান জনায়, কিন্তু প্ৰতিবাদকাৰী সদস্যসকলে তেওঁৰ আহানক গুৰুত্ব নিদিলে। ইয়াৰ পৰিপ্ৰেক্ষিততে দিনটোৰ বাবে সদনৰ কাৰ্যসূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে সদন প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত দিনৰ 2 বজাত যেতিয়া পুনৰ কাম কাজ আৰম্ভ হৈছিল তেতিয়া বিভাগীয় মন্ত্ৰীসকলে নিজ নিজ মন্ত্ৰালয়ত নথিসমূহ দাখিল কৰে। ইফালে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতো সদনে বৈদেশিক অনুদান নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাত অনুমোদন জনায়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল আৰু সমাজবাদী পাৰ্টীৰ সদস্যসকলে বিধেয়কখন বিৰোধিতা কৰাৰ লগতে প্ৰত্যাহাৰৰ দাবী জনায়। তেওঁলোকে অভিযোগ কৰে যে এই বিধেয়কখনৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু বেচৰকাৰী সংস্থাসমূহক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰস্তাৱিত বিধেয়কখনৰ কোনো ব্যৱস্থা সংখ্যালঘু সম্প্ৰদায়ৰ পৰিপন্থী নহয় বুলি স্পষ্ট কৰি দিয়ে। দেশত প্ৰতিটো সম্প্ৰদায়ক কল্যাণৰ বাবে বিধেয়কখন প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
1: सरकार डिस्कशन चाहते हैं पार्लियामेंट में और ओपोजिशन भाग रहे हैं, ये कल्पना करना मुश्किल है, क्योंकि पार्लियामेंट डेमोक्रेसी में ओपोजिशन पार्टी डिस्कशन के लिए डिमांड करते हैं और सरकार जवाब देते हैं। यहाँ तो सरकार खुद ही कह रहे हैं कि हम डिस्कशन करेंगे, जवाब देंगे, और ओपोजिशन जवाब सुनना नहीं चाहते और भाग रहे हैं। ऐसा परिस्थिति आप कल्पना कर सकते हैं? लोकतंत्र के लिए ठीक नहीं है।
0: ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ বিয়লি 3 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। শ্ৰীশ্বাহে কয় যে আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। আলোচনাৰ অন্তত কাইলৈ বিয়লি 3 বজাত তেওঁ উত্তৰ দিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষই সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়ছোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূৰ্বানুমান আৰু বিপদাশংকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্ৰকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে 7 দিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী 7 দিনত দৈনিক সতৰ্কতা জাৰি কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগটোৱে অসমৰ সকলো অঞ্চলত বৰষুণৰ পূৰ্বানুমান আৰু সতৰ্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ন কৰি আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক অথবা চালিকা শক্তি হিচাপে কাম কৰা উচিত বুলি মন্তব্য কৰিছে। ব্ৰিকছ সদস্য দেশসমূহৰ ব্যক্তিগত মূলধনৰ সংগ্ৰহৰ ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকৰ ভূমিকা শীৰ্ষক এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰিকছৰ অৰ্থনীতি গোলকীয় বিকাশৰ অন্যতম চালিকা শক্তি, কিন্তু ব্যক্তিগত মূলধন আকৰ্ষণৰ ক্ষেত্ৰত সেই দেশসমূহৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জয়পুৰত অনুষ্ঠিত আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰি সীতাৰমণে কয় যে মূলধনৰ উপলব্ধতাৰ সমান্তৰালকৈ বিনিয়োগকাৰীৰ বিশ্বাস গঢ়ি তোলা, সুস্থিৰতা বৰ্তাই ৰখা আৰু এক পূৰ্বানুমানযোগ্য তথা দীৰ্ঘম্যাদী নীতিৰ পৰিকাঠামো প্ৰদান কৰাটো সমানেই গুৰুত্বপূৰ্ণ। আজি বিশ্ব ষষ্ঠী দিৱস। ষষ্ঠী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 আগষ্টত এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। বিশ্ব হস্তী দিবস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

0: কয় যে বন্যহস্তি অরণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰস্বৰূপ। জৈৱ বৈচিত্ৰতা বৰ্তাই ৰখাত হাতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে হাতীৰ সুৰক্ষা মানে কেৱল এবিধ প্ৰজাতিৰ সুৰক্ষাই নহয় বৰং বনাঞ্চলৰ পৰিৱেশতন্ত্ৰ আৰু অনাগত প্ৰজন্মসমূহৰ ভৱিষ্যতৰো নিৰাপত্তা। ভাৰত এছীয় প্ৰজাতি সৰ্ববৃহৎ বাসস্থল হোৱা কথাটোলৈ অধ্যক্ষগৰাকীয়ে গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে হস্তী প্ৰকল্প, হস্তী সংৰক্ষিত বনাঞ্চল, হস্তীদণ্ডী, হাতীৰ বাসস্থানৰ পুনৰ উদ্ধাৰ, হাতী মানুহৰ সংঘাত দূৰ কৰাৰ প্ৰচেষ্টা আৰু সম্প্ৰদায়ভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ দৰে ভালেমান পদক্ষেপৰ মাজেৰে হাতী সংৰক্ষণ আৰু প্ৰাণীবিধৰ প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি আহিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে জনসাধাৰণক প্ৰকৃতি, বনৰীয়া জীৱ জন্তু, জৈৱ বিবিধতাৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে সন্তুলিত বাতাবৰণে সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম ভৱিষ্যতৰ শক্তিশালী ভেটি হিচাপে কাম কৰে। ভাল বৰষুণ আৰু অধিক শস্য উৎপাদনৰ বাবে ভগৱানৰ পৰা আশীষ বিচাৰি পালন কৰা হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত 31খন ৰাজ্যত 50,000ৰো অধিক গছপুলি ৰোপণ কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকাশ মিত্ৰ সহযোগত এই গছপুলি ৰোপণ অভিযানত নেতৃত্ব দিয়ে। এই অভিযানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ নামত এজোপা গছ উদ্যমক গতি প্ৰদান কৰিব। এই উপলক্ষে মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে হাৰিয়ালী অমাৱস্যা কেৱল এটা ধৰ্মীয় উপলক্ষ নহয় বৰং প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এক সুযোগ। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিজন নাগৰিককে বছৰত কমেও এটি পুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। নিতকে ধৰি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজিও লোকসভাৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ 4খন জিলাৰ ভয়াৱহ বানৰ পূৰ্বেই সতৰ্কতা জাৰি কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্পৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হোৱা উচিত বুলি মন্তব্য কৰিছে। আৰু আজি বিশ্ব হস্তী দিৱস। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বন্যহস্তিক অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰ বুলি মন্তব্য কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই দিশা শইকীয়াই
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। আজি আন্তৰ্জাতিক যুৱ দিৱস। প্ৰতিবছৰে 12 আগষ্ট তাৰিখে এই দিৱস পালন কৰা হয় আৰু এই বৰ্ষৰ আন্তৰ্জাতিক যুৱ দিৱসৰ বিষয়বস্তু আৰু উদ্দেশ্য হৈছে ভিন্ন প্ৰেক্ষাপট এক আশা আকাংক্ষা।
1: বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ সমাজৰ সম্ভাৱনা, সৃষ্টিশীলতা, উদ্ভাৱনী শক্তি আৰু সমাজ পৰিৱৰ্তনত তেওঁলোকৰ অৱদানক সন্মান জনোৱাৰ এক বিশেষ দিন।
0: বিশেষভাৱে আমাৰ ভাৰতবৰ্ষৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেন্তে যুৱ শক্তিৰ গুৰুত্ব আমাৰ দেশক যথেষ্ট বেছি আছে। বিকশিত ভাৰত 2047ৰ সপোনৰ পৰা আৰম্ভ কৰি বিজ্ঞান, প্ৰযুক্তি আৰু ষ্টেম, শিক্ষা, দক্ষতা বিকাশ আৰু সংস্থাপন, স্বনিয়োজন, পৰিৱেশ আৰু উন্নয়নৰ মাজত ভাৰসাম্যতা, ডিজিটেল উদ্ভাৱন, প্ৰতিটো ক্ষেত্ৰতে আজিৰ যুৱ প্ৰজন্ম কেৱল ভৱিষ্যতৰ নাগৰিক নহয়, বৰ্তমানৰ পৰিৱৰ্তনৰো অংশীদাৰ।
1: আজি বিশেষ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে দুগৰাকী উদ্যমী যুৱক প্ৰতিনিধি, ভাৰত নাথ আৰু শিৱাংশু চক্ৰৱৰ্তী। আপোনালোক দুয়োকে আমাৰ আকাশবাণী মজিয়ালৈ আদৰণি জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ আজিৰ যুৱবাণী অনুষ্ঠান।
0: আমি ইতিমধ্যে জ্ঞাত যে আপোনালোক দুয়োগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত সমাজ কৰ্মৰ লগত বহু সময়ৰ পৰা জড়িত হৈ আহিছে। তেনে ক্ষেত্ৰত আমাৰ শ্ৰোতাসকললৈ আপোনালোকৰ চমু পৰিচয়টি প্ৰদান কৰিব।
2: নমস্কাৰ, পোনপ্ৰথমে মোৰ নাম ভাৰত নাথ, মই এগৰাকী NFBI আৰু লগতে এগৰাকী যুৱ সমাজকৰ্মী। গতিকে আজি আকাশবাণী তেজপুৰৰ উদ্যোগত যি আয়োজন হয় এই অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আমি আপোনাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম শিৱাংশু চক্ৰৱৰ্তী,

0: মই এজন নেশ্যনেল ইউথ ভলেণ্টিয়াৰ আণ্ডাৰ দ্য মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্ছ। মই আৰু এটা ছ'চিয়েল ৱৰ্কাৰ হয়।
1: পোনপ্ৰথমে আমি তোমাৰ পৰা আৰম্ভ কৰিছোঁ, আমি তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ দৃষ্টিত যুৱ সবলীকৰণ মানে প্ৰকৃততে কি?
2: এতিয়া এটা বহুত খুব ভাল প্ৰশ্ন উত্থাপন কৰিছে যে যুৱ সবলীকৰণ যে হয়, যুৱ সবলীকৰণ বুলি ক'লে আজিৰ তাৰিখত চাওক, যোৱা ভাৰতবৰ্ষ গোটেই ৱৰ্ল্ডৰ ভিতৰত চাবলৈ গ'লে ছেকেণ্ড হায়েষ্ট পপুলেশ্যন কাণ্ট্ৰি। তো তেনে ক্ষেত্ৰত যুৱ সমাজক অগ্ৰাধিকাৰ দিয়াটো আমাৰ খুবেই লক্ষণীয় হৈ পৰিছে। আৰু যুৱ সমাজক অগ্ৰাধিকাৰ দিয়াৰ হেতু আমি চাইছোঁ

0: ৱৰ্ল্ডৰ ভিতৰত চাবলৈ গ'লে ছেকেণ্ড হায়েষ্ট পপুলেশ্যন কাণ্ট্ৰি। তো তেনে ক্ষেত্ৰত যুৱ সমাজক অগ্ৰাধিকাৰ দিয়াটো আমাৰ খুবেই লক্ষণীয় হৈ পৰিছে। আৰু যুৱ সমাজক অগ্ৰাধিকাৰ দিয়াৰ হেতু আমি স্বাস্থ্য, শিক্ষা আৰু সমাজ এই তিনিওটা ক্ষেত্ৰত যাতে আমি যুৱ সমাজক আকৃষ্ট কৰি তেওঁলোকক যাতে মনোনিৱেশ কৰি বিভিন্ন শৈক্ষিক ক্ষেত্ৰখনত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, সেই হেতুকে আমি ইউথ এম্পাৱাৰমেণ্ট যোনটো যুৱ সবলীকৰণ সেই ক্ষেত্ৰত যাতে আমি আগবাঢ়িব পাৰোঁ আৰু সমাজৰ প্ৰত্যেকজন যুৱকে নিজৰ সচেতনতা দায়বদ্ধতা বজাই ৰাখি সমাজখনৰ বিভিন্ন ক্ষেত্ৰত যাতে তেওঁলোকে পূৰ্ণ পৰ্যায়ৰ কামখিনি সমাপন কৰিব পাৰে সেই হেতুকে আৰু যুৱ সমাজক আকৃষ্ট কৰি এজন যুৱ সমাজে নেতৃত্ব বহন কৰি যাতে সমাজত বিভিন্ন গাঁৱে ভূঁয়ে বা বিভিন্ন অঞ্চলত আমি দেখিবলৈ পাওঁ যে যুৱ সমাজে বিভিন্ন ক্ষেত্ৰত জড়িত হ'বলগীয়া হয়। গতিকে তেওঁলোকক আমি পূৰ্ণ পৰ্যায়ত শিক্ষণ প্ৰদান কৰি সমাজত যাতে তেওঁলোকক দৃষ্টিগোচৰ কৰি যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেই হেতুকে আমি মোৰ মতে যুৱ সবলীকৰণ বুলি ভাবোঁ।
1: একেটি প্ৰশ্ন মই তোমালোকো আগবঢ়াব বিচাৰিছোঁ, যুৱ সবলীকৰণ মানে তোমাৰ দৃষ্টিত কি?
2: মোৰ মতে যুথ এম্পাৱাৰমেণ্ট তেতিয়াই হ'ব যেতিয়া আমাৰ গোটেই যেনেকৈ আমি জানো আমাৰ হোল ইণ্ডিয়া ডেম'গ্ৰাফিকলৈ যদি চাওঁ ইউথহে সবৰকে বেছি পাৰ্চেণ্টেজত আছে। যেতিয়া আমাৰ ইউথ স্কিল্ড হ'ব, ডেভেলপড হ'ব এণ্ড নেশ্যনৰ ডেভেলপমেণ্টত কণ্ট্ৰিবিউট কৰিব পাৰিব তেতিয়াহে আমি ক'ব পাৰিম আমাৰ ইউথ এম্পাৱাৰ্ড হৈছে বুলি।
3: হয় ভাৰত, মই তোমাৰ কাষলৈ আহিছোঁ। তোমাৰ কথা মই ইতিমধ্যে গম পাওঁ যে তুমি বিভিন্ন সময়ত বিভিন্ন সমাজকৰ্মৰ লগত জড়িত হৈ আহিছা। এজন সফল যুৱ নেতৃত্ব হিচাপে গঢ়ি উঠাৰ ক্ষেত্ৰত তোমাক আটাইতকৈ বেছি অনুপ্ৰাণিত কোনে কৰিছিল?
0: হয়, এটা খুব ধুনীয়া প্ৰশ্ন কৰিছে যে হয় মই প্ৰথমতে ক'ব লাগিব মোৰ ঘৰখনৰ কথা। আৰু মই নিজকে কেতিয়াও সফল বুলি নাভাবোঁ, কাৰণ কিয় ময়ো শিকি আছোঁ শৈক্ষিক দিশখনত যাতে আগুৱাই যাব পাৰোঁ সেই হেতুকে মই জ্যেষ্ঠজনৰ আদৰ্শ আৰু সমপৰ্যায়জনৰ প্ৰতি মৰম আৰু কনিষ্ঠজনৰ প্ৰতি ভাতৃত্ববোধ এই তিনিওটা পৰ্যায় মই মনস্থ কৰি আজিৰ যি সমাজখন বা সমাজখনৰ শৈক্ষিক দিশটো আমি যদি চাবলৈ যাওঁ আজিকালি কাৰিকৰীক দিশত যদি বিভিন্ন ক্ষেত্ৰত উত্তৰণ ঘটিছে কিন্তু শৈক্ষিক, স্বাস্থ্য আৰু কৃষি এই তিনিটা ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত অকণমান গাফিলতি বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত অকণমান নিম্নমানৰ কাম দেখিবলৈ পোৱা যায়। গতিকে প্ৰথমতে যদি মই ক'বলৈ যাওঁ যে মই আজি নেতৃত্ব বহন কৰি বিভিন্ন ক্ষেত্ৰত কাম কৰি আছোঁ, প্ৰথমতে মই মোৰ মা দেউতাক ধন্যবাদ দিব লাগিব। তেখেতসকলে আজিৰ তাৰিখত মোক শিক্ষা তেওঁলোকে বাটটোহে দেখাই দিয়ে। শিক্ষা আমি গ্ৰহণ কৰি সমাজখনত আমি কেনেদৰে ব্ৰতী হৈ যাতে আগবাঢ়ি যাব পাৰোঁ সেই ক্ষেত্ৰত মই নিজেই মনোনিৱেশ কৰিছোঁ। আজিৰ তাৰিখত মই ক'বলৈ আপোনালোকক সুখী হ'ম যে জামুগুৰিত আমি গ্ৰীষ্মকালীন এটি বিশেষ বিনামূলীয়া পাঠদান আয়োজন কৰিছিলোঁ, যোনটো পাঠদানত আমি দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে, যিখিনি ছাত্ৰ ছাত্ৰীয়ে আজিৰ তাৰিখত এটা টিউচন ল'ব নোৱাৰে, যে ইংৰাজী, অংক, বিজ্ঞান এই তিনিওটা বিষয়ত আমি তেওঁলোকক আঠজনকৈ বিষয় শিক্ষক শিক্ষয়িত্ৰী আনি তেওঁলোকক শিক্ষা প্ৰদান কৰিছিলোঁ। আৰু সেই হেতুকে এইবিলাক গোটেই কামৰ উৎসবিলাক আৰম্ভণিৰে পৰা আৰু পূৰ্ণ পৰ্যায়ে মই NYV নেশ্যনেল ইউথ ভলণ্টিয়াৰ যোনটো আমাৰ মোৰ সতীৰ্থই আপোনালোকক ক'লেই মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছৰ আণ্ডাৰত, গতিকে তেনে ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি আছোঁ আৰু সেনেধৰণৰ নীতি নিৰ্দেশনা মানি সমাজখনৰ আমি বিভিন্ন স্তৰত পূৰ্ণ পৰ্যায়ে কাম কৰিবলৈ সক্ষম হৈছোঁ।
3: মই একেটি প্ৰশ্নই শিৱাংশু তোমালৈ আগবঢ়াব বিচাৰিছোঁ। তুমিও এগৰাকী ৰাষ্ট্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক ৰূপে কৰ্ম কৰি আছা। এজন সফল যুৱ নেতৃত্ব হিচাপে গঢ়ি উঠাৰ ক্ষেত্ৰত তোমাক আটাইতকৈ বেছি অনুপ্ৰাণিত কোনে কৰিছিল?
2: যদি মই ক'বলৈ যাওঁ মোক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰোঁতে মোৰ সবতকৈ ডাঙৰ ৰোল আছিলে মোৰ দেউতাৰ। দেউতাক মই সৰুৰ পৰা পাইছোঁ তেওঁ ছ'চিয়েল কামতে লাগি থাকে। এণ্ড নেক্সট মই বহুত বুক ৰিডিং কৰোঁ, তেতিয়া মই বুক ৰিডিং কৰোঁতে ক্ষুদিৰাম বসু তেওঁ লাইফটো পঢ়িছিলোঁ তাতে আছিলে। তেওঁ যেতিয়া লাইফটো ডেথ চেণ্টেঞ্চ দিছিলে ব্ৰিটিছ চৰকাৰে, তেওঁ ভাগৱত গীতাক মূৰৰে লগাইছিলে। এণ্ড তেওঁক যেতিয়া সুধিছিলে তেওঁৰ লাষ্ট উইচ কি আছিলে, তেওঁ জনাইছিলে কি যদি মই আকৌ জন্ম ল'ব পাৰোঁ এই মাতৃভূমিত, মই মাতৃভূমিতে বলিদান দিব বিচাৰোঁ।
1: এতিয়া ভাৰত, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। নতুন প্ৰজন্মক লৈ জ্যেষ্ঠসকলৰ মনত থকা এটা ভুল ধাৰণা কি বুলি ভাবি আপুনি সলনি কৰিব বিচাৰিব?
0: যে নতুনসকলক লৈ জ্যেষ্ঠসকলৰ
1: ভুল ধাৰণা
0: হয়। এতিয়া আমি থাউতে যদি চাবলৈ যাওঁ, আমি আজিৰ তাৰিখত চাবলৈ যাওঁ শিক্ষা ক্ষেত্ৰখনতেই হওক, ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক বা স্বাস্থ্য ক্ষেত্ৰতেই হওক, এতিয়া আপুনি শৈক্ষিক দিশখনত যদি কাম কৰে, শিক্ষা জ্যেষ্ঠজনৰ পৰা আদৰ্শগত গুণগত মানদণ্ডৰে শিক্ষাৰ যিটো ভূমিকা, সেই ভূমিকাত যাতে আমি আগবাঢ়ি যাব পাৰোঁ সেইটো আমি পূৰ্ণ পৰ্যায়ে কাম কৰোঁ। কিন্তু কিছু কিছু ক্ষেত্ৰত সমাজখনৰ আজিৰ তাৰিখত মই যদি চাব

0: লৈ যাওঁ, যুৱ সমাজ সেই কামবিলাকত মনোনিৱেশ কৰিব লাগে। যেনেকে ৰাজনৈতিক ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, জ্যেষ্ঠজনে এটা দায়িত্ব তেওঁলোকে মনোনিৱেশ কৰি থাকে বা নতুনক সেই দায়িত্বটো দি নতুনসকলক যাতে আগবঢ়াই লৈ যায়, তেনেকুৱা ধৰণৰ কাম আমি খুবতে কম দেখিবলৈ পাওঁ। গতিকে মই ভাবোঁ যুৱচাম যিহেতু যুৱশক্তি মানে ৰাষ্ট্ৰশক্তি, গতিকে যুৱশক্তিক আগুৱাই নিয়াৰ ক্ষেত্ৰত জ্যেষ্ঠসকলৰ পূৰ্ণ আদৰ্শ লাগিব বা তেওঁলোকৰ বিভিন্ন কথা বতৰাৰে যুৱ সমাজক আকৃষ্ট কৰিব পাৰিব লাগিব আৰু যুৱ সমাজে সেই পুৰণা যোনবিলাক নীতি তেওঁলোকক সলাই যাতে বিভিন্ন ধৰণৰ সমাজখনৰ যিটো স্তৰতে কাম নকৰক কিয় যাতে যুৱ সমাজ জঁপিয়াই পৰিব লাগিব, যিটো ক্ষেত্ৰতেই কাম কৰক যে যুৱ প্ৰজন্মৰ ভইচ আছে, যুৱ প্ৰজন্মই কাম কৰাৰ স্পৃহা আছে, গতিকে এইসমূহ ক্ষেত্ৰত যদি তেখেতসকলে কাম কৰে মই ভাবোঁ যে সমাজত এতিয়া চলি থকা যিসমূহ কাৰ্যক্ৰমত জ্যেষ্ঠসকলে যিসমূহ দায়িত্ব এৰিব নোখোজে সেইসমূহত যদি আমাৰ ইউথখিনি সংলগ্ন হয় তেখেতসকলে কামটো আৰু সুদৃঢ়কৈ কৰিব পাৰিব। চিন্তাৰ উদ্ভৱ, নতুন চিন্তাৰ উদ্ভৱটো এইকাৰণেই কৈছোঁ যে আজিৰ পৰা 65 বছৰ ব্যক্তি এজনক আপুনি যিটো চিন্তাৰ কৰিবলৈ দিব তেনেক্ষেত্ৰত তথ্য আৰু প্ৰযুক্তি, যিহেতু AI কৃত্ৰিম বুদ্ধিমত্তা, এই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত এজন যুৱকে যিখিনি কাম কৰিব মই ভাবোঁ জ্যেষ্ঠজনতকৈ অলপ বেছি দৃঢ়ভাৱে কাম কৰিব পাৰিব। গতিকে সমাজত আমি যুৱচামক আকৃষ্ট কৰি যুৱচামক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আমি জ্যেষ্ঠসকলৰ সাল সলনি কিছু দৰকাৰ আছে।
1: হয়, তুমি কৈছা যে জ্যেষ্ঠসকলেও ধৰক যুৱ প্ৰজন্মৰ সৈতে সংলগ্নভাৱে কাম কৰিব লাগিব। তেনেস্থলত 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰত, বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত ভাৰতৰ যুৱ সমাজে কেনেধৰণৰ ভূমিকা পালন কৰিব লাগিব বুলি তুমি ভাবা? আৰু এই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আজিৰ যুৱ প্ৰজন্মই এতিয়াৰ পৰাই কি কি পদক্ষেপ লোৱা উচিত?
0: এটা খুব ভাল প্ৰশ্ন যে 2047 চনৰ যি আমাৰ বিকশিত ভাৰত, এই বিকশিত ভাৰতৰ ক্ষেত্ৰত এটি খুব আনুষংগিকতা কথা এটা কওঁ যে আমি সমাজখনত আজি যদি থাকোঁ যে ড্ৰাগছেই হওক মদেই হওক বিভিন্ন ধৰণৰ অপশক্তি বা বিভিন্ন ধৰণৰ অপকুকৰ্মই সমাজখনত গ্ৰাস পাইছে, আমি পোনপ্ৰথমে যুৱ সমাজক নিচামুক্তি কৰিব লাগিব যাতে নিচামুক্তি, আজিৰ তাৰিখত ড্ৰাগছৰ আপুনি উৎপাত চাব যে ড্ৰাগছৰ বিভিন্ন গলিয়ে গলিয়ে আপুনি গম নাপালেও বিভিন্ন জেগাত তাৰ পূৰ্ণ সংশয় চলি আছে। আমি নিচামুক্তি ভাৰতগ্ৰহী কৃত্ৰিম বুদ্ধিমত্তাৰে তেওঁলোকক যি আজিৰ তাৰিখত AI, তো তেনেক্ষেত্ৰত তেওঁলোকক সংলগ্ন কৰি বিষয়বস্তুৰ ওপৰত উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি যাতে আমি অনাগত দিনত কাম কৰিব পাৰোঁ। এতিয়া শিক্ষা ক্ষেত্ৰখনত বহু দিশত কাম কৰিবলগীয়া আছে, স্বাস্থ্য ক্ষেত্ৰত আছে, কৃষি ক্ষেত্ৰত আছে, মই অলপ আগতে কৈছিলোঁ। গতিকে যদি আমি 2047 চনৰ বিকশিত ভাৰত বিচাৰোঁ তেনেহ'লে আজিৰ তাৰিখৰ পৰাই আমি যুৱ প্ৰজন্মক সচেতনৰ বাট দেখুৱাব লাগিব। যুৱ প্ৰজন্মই যিখিনি দিশত কাম কৰি আছে তেওঁলোকক কেৰিয়াৰ কাউন্সিলিঙেই হওক বা বিভিন্ন ধৰণৰ সমাজৰ এনেকুৱা কিছুমান কথা বতৰা আছে যিবিলাক আজিৰ তাৰিখত মই গাঁৱত বাস কৰোঁ, আপোনালোকে জানে যে গাঁৱত মই যদি দেখিবলৈ যাওঁ তাত বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আছে, আজিৰ তাৰিখত মোবাইলটো হোৱাৰ বাবে তেওঁলোকে বিভিন্ন কথা বতৰা গম পায়, কিন্তু এনেকুৱাও কিছুমান জেগা আছে য'ত লাইটৰ আজিলৈকে কানেকশ্যন যোৱা নাই, মই দেখিবলৈ পাইছোঁ। তো এই বস্তুবিলাক আমি গাঁৱে ভূঁৱে আমি যোনসকলে নেতৃত্ব বহন কৰিছোঁ বা আমি এৱাৰনেছ টাইপত কেম্প কৰি বা তেওঁলোকক শিক্ষাগতৰ গুণ মানদণ্ড উন্নত কৰাৰ দিশত যাতে আমি অধিক সক্ৰিয়তাৰে কাম কৰিব পাৰোঁ এনেধৰণৰ কামবিলাক কৰিব লাগিব আৰু নিচামুক্তিৰে আমি ভাৰত গঢ়িব লাগিব যাতে সমাজৰ প্ৰত্যেকজন যুৱক যুৱতীয়ে সফল ব্যক্তি হৈ সফল দিশত মনোনিৱেশ কৰিব পাৰে, সেই হেতুকে আমি কাম কাজ কৰিব লাগিব। আৰু লগতে মই আৰু এটা কথা ক'বলৈ পাই আপোনালোকক সুখী হ'ম, আজিৰ তাৰিখত আমি স্কুল কলেজত যদি চাবলৈ যাওঁ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকাৰ লগতে তেওঁলোকে কেতিয়াবা এনেকুৱা বিষয় আহি পৰে যে তেওঁলোকে ডিপ্ৰেশ্যন বা এনেকুৱা কিছুমান কথা বতৰা থাকে সাধাৰণতে অভিভাৱকসকলক ক'ব নোৱাৰে। গতিকে মই ভাবোঁ মহাবিদ্যালয় বা স্কুলসকলত এনেকুৱা এটা বিষয় বা বিভাগ সৃষ্টি কৰিব পাৰি নেকি যোনটোৰ ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীজনে ভুগি থকা ডিপ্ৰেশ্যনৰ ফলটো তেওঁলোকক পূৰ্ণ পৰ্যায়ে পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব পাৰে আৰু গোটেই কথা বতৰাখিনি গোপনীয়তাৰে ৰখাৰ এক ব্যৱস্থা কৰিব লাগে। মই গতিকে যুৱ প্ৰজন্মৰ যিহেতু নেতৃত্ব বহন কৰি আছোঁ গতিকে মোৰ বিষয়বস্তু বা চিন্তাধাৰা এই যুৱ প্ৰজন্মক লৈয়ে হ'ব। গতিকে মই ভাবোঁ যুৱ প্ৰজন্মই যদি এই আটাইবিলাক দিশত কাম কৰি যায় তেনেহ'লে অনাগত দিনত বিকশিত ভাৰত গঢ়িবলৈ সক্ষম হ'ব।
2: মই এইখিনিতে আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। আপোনাক যদি এটা বিশেষ ক্ষমতা দিয়া হয় যে এক ৰাতিৰ ভিতৰত সমাজখনৰ কিবা এটা সলনি কৰিব আপুনি পাৰিব, আপুনি কি কৰিব বিচাৰিব?
0: হয়, এটা খুব

0: প্ৰশ্ন সুধিছে যে এক ৰাতিৰ ভিতৰতো সকলোখিনি কৰাটো সম্ভৱ নহয়, কিন্তু মই যিকোনো এটা বিভাগত যদি অধিষ্ঠিত হওঁ তেতিয়াহ'লে সেই বিভাগটোৰ যিখিনি কৰণীয় কাম, সেই কৰণীয় কামখিনি লাগিলে শিক্ষা ক্ষেত্ৰতেই হওক, স্বাস্থ্য ক্ষেত্ৰতেই হওক বা কৃষি ক্ষেত্ৰতেই হওক, যদি শিক্ষাৰ আজিৰ তাৰিখত আমাৰ দুৰৱস্থা চাবলৈ যায়, শিক্ষাটো খুবেই প্ৰয়োজনীয় আহিলা আৰু তথা শিক্ষা এজন ব্যক্তিৰ জীৱনশৈলীৰ লগত জড়িত হৈ থাকে। শিক্ষা কোনো বয়সৰ সীমা ধাৰ্য নাথাকে। গতিকে শিক্ষাৰ ক্ষেত্ৰত যদি আমি শিক্ষাৰ দিশটোকে এতিয়া আমি সেই সিদিনাখন আমি দেখিবলৈ পাইছোঁ শিক্ষাক লৈ পেলাই এটা ভাৰততে গোটেই এটা আন্দোলনৰ সৃষ্টি হৈছে। গতিকে তেনে ক্ষেত্ৰত মই চাম যে শিক্ষাৰ দিশটো আমি উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত এটা মনোনিৱেশ কৰিম, যাতে শিক্ষাই হৈছে আমাৰ আহিলা আৰু শিক্ষাই হৈছে যুৱ প্ৰজন্মই হৈছে আমাৰ দেশৰ ভৱিষ্যত। গতিকে মই যুৱ প্ৰজন্মৰ বাবে কাম কৰিম আৰু শিক্ষা এডুকেশ্যন ছিষ্টেমটোৰ কাৰণে কাম কৰিম।
1: আমি একেটি প্ৰশ্ন শিৱাংশু আপোনালোকো আগবঢ়াইছোঁ। আপোনাকো যদি ক্ষমতা এটা দিয়া হয়, বিশেষ ক্ষমতা, আপুনি কি সলনি কৰিব বিচাৰিব?
2: চ' মোক যদি পাৱাৰ দিয়ে ফৰ ওৱান ডে মই কিবা চেঞ্জ কৰিব পাৰোঁ, মই বিচাৰিম স্কিল এটা আমাৰ যোনটো, মই যিহেতু এনভাইৰমেণ্টেল লৈ ষ্টাডি কৰোঁ, চ' আমাৰ ষ্টাডিত আহে ন 70% অফ দ্য অৰ্ণামেণ্টেল ফিছ সেইটো গোটেইকেইটা নৰ্থ ইষ্টতে পায় অফ টোটেল ইণ্ডিয়া, আৰু এটা হিউজ এটা মাৰ্কেট হয় এইটো, গ্ল'বেল মাৰ্কেট, যোনটো আমাৰ ইউথে গমেই নাপায়। আমি যদি তেনেকৈ কিবা স্কিল ডেভেলপমেণ্টৰ মিছন কৰিব পাৰোঁ য'ত আমি ইউথবোৰক শিকাওঁ কেনেকৈ অৰ্ণামেণ্টেল ফিছটো কেনেকৈ পুহিব পাৰি, কেনেকৈ তাৰ মাছ প্ৰডাকশ্যন কৰিব পাৰি আৰু গ্ল'বেল মাৰ্কেটত কেনেকৈ লৈ যাব পাৰি, তেতিয়া এটা হিউজ এমপ্লয়মেণ্টৰ ছেক্টৰ ডেভেলপ হ'ব।
1: আমি আকৌ ভাৰত তোমাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান ডিজিটেল যোগসূত্ৰ আৰু সমাজ মাধ্যমৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মই সমাজখনত কেনেদৰে ইতিবাচক পৰিৱৰ্তন আনিব পাৰিছে?
0: হয়, এইখনতে ক'ব লাগিব যে যুৱ প্ৰজন্ম আৰু ডিজিটেল, গতিকে এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ যে ডিজিটেলৰ মাধ্যমেৰে প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো ছাত্ৰ ছাত্ৰী প্ৰত্যেকখন ঘৰত আজিৰ তাৰিখত এটা স্মাৰ্টফোন থাকে। তো স্মাৰ্টফোনৰ জৰিয়তে যি আমাৰ ইণ্টাৰনেট, আজিতো সকলোৱে জিঅ', এয়াৰটেল বিভিন্ন ধৰণৰ পৰ্যায়ৰ চিম বা নেটৱৰ্ক ব্যৱহাৰ কৰে, গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে এটা শিক্ষণৰ মাধ্যম হিচাপে ডিজিটেল মাধ্যমটো লৈ তেওঁলোকে বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। ডিজিটেল মাধ্যমটো সংস্থাপিত হোৱাৰ পাছৰে পৰা আজিৰ তাৰিখত দেখিবলৈ পাওঁ এটা যুগ সময় আছিলে, যিটো সময়ত বিভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আমাৰ যুৱ সমাজে মনোনিৱেশ কৰে, যদিও বিভিন্ন এটা টিউচন, কোচিং বা বিভিন্ন ধৰণৰ ব্যৱস্থাৰ বিষয়ে গম পোৱা নাছিল। ডিজিটেল মাধ্যমটো কৃত্ৰিম বুদ্ধিমত্তাই হওক বা ডিজিটেল মাধ্যমটো যেতিয়াৰ পৰা দুপাত দুপে গ্ৰাস পালে, তো তেতিয়াৰ পৰাই আমি চাবলৈ সুখী হওঁ যে গাঁৱৰ অঞ্চলত থকা মোৰ বাই ভনী, মোৰ ককাই ভাইহঁতে বিনামূলীয়াকৈ বিভিন্ন ইউটিউবৰ জৰিয়তে শিক্ষণ মাধ্যম লাভ কৰে, যাৰ জৰিয়তে আজিৰ তাৰিখত ৰেট চাওক আপোনাৰ গভৰ্ণমেণ্টৰ যিকোনো এটা পষ্টত আপুনি যদি আজিৰ তাৰিখত পৰীক্ষা দিবলৈ যায়, তো তেনে ক্ষেত্ৰত লাখৰো ওপৰত ষ্টুডেণ্ট হয়। এটা সময় আছিলে যেতিয়া মানুহে বিভিন্ন ধৰণৰ পৰ্যায়ৰ সেই ব্যৱহাৰটো জনা নাছিলে আৰু যাৰ বাবদ বহুতো ক্ষেত্ৰত পাছ পৰি ৰৈছিলে। গতিকে আজিৰ ক্ষেত্ৰত আমি স্কিল ডেভেলপমেণ্ট যোনটো গভৰ্ণমেণ্টে আমাক প্ৰভাইড কৰি আছে, বিভিন্ন স্কিলৰ ক্ষেত্ৰত আমি কাম কৰিব লাগে, যে স্কিলৰ বিভিন্ন ধৰণৰ কোৰ্ছ আছে, ধৰক ফুড এণ্ড বিভাৰেজ হওক, হস্পিটেলিটি মেনেজমেণ্ট, এইবিলাক আমাৰ গভৰ্ণমেণ্টে, অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত প্ৰদান কৰি আছে। তো তেনে ক্ষেত্ৰত আমি যুৱ প্ৰজন্মই যিহেতু আমাৰ হাতত মোবাইলটো থাকেই, তো তেনে ক্ষেত্ৰত আমি কেতিয়াবা কিছুমান লিংকত গৈ বা কিছুমান অপশ্যন আহে তাত আমি যেতিয়া গম পাই থাকোঁ বস্তুবিলাক, যেতিয়া আমি উদ্ভাৱন কৰোঁ তেতিয়া তাত আমি বস্তুবিলাক সাধাৰণতে গম পাই যাওঁ। আজি মই ইয়াত কথা কৈ আছোঁ, এইটো বেলেগ এজন ব্যক্তিয়ে কাণবাদি শুনি আছে, গতিকে এই বিষয়বস্তুবিলাক আমি আলোচনা কৰিব লাগে। আৰু এটা কথা মই ক'বই লাগিব যে মানুহক আপগ্ৰেড হোৱাটো দৰকাৰ, যে যিকোনো এটা ছিষ্টেমেই হওক বা যিকোনো এটা বস্তুৱেই একেৰাহে যদি সেই বস্তুটো চলি থাকে, সেই বস্তুটোৰ গুণগত মানদণ্ডটো খুব কম পৰ্যায়ৰ হোৱা দেখা যায়। গতিকে মই ভাবোঁ যে যিকোনো এটা শৈক্ষিক দিশতেই হওক বা যিকোনো এটা শৈক্ষিক মানদণ্ডৰ ক্ষেত্ৰতেই হওক নতুনত্বটো লাগে। গতিকে আমি ডিজিটেল মাধ্যমৰ জৰিয়তে যাতে আমি যিখিনি আমাৰ দৈনন্দিন জীৱনৰ বা যিখিনি আমাৰ আহিলা সেইখিনি বহু ক্ষেত্ৰত আগবাঢ়িছে, আৰু এতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰতেই ক'ম, মই প্ৰথমতেই কৈছিলোঁ যে ইণ্ডিয়া ইজ এ হিউজ কাণ্ট্ৰি, ছেকেণ্ড হিউজ কাণ্ট্ৰি পপুলেশ্যন। তো আমি যুৱ সমাজক একগোট কৰি ডিজিটেল মাধ্যমেৰে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেইদিনা মই এটা কথা ক'বলৈ সুখী হ'ম। এতিয়া

0: অসমত বানে জৰ্জৰিত অৱস্থা। তো তেনে ক্ষেত্ৰত বানপানী প্ৰথম যেতিয়া 10-11 ঘণ্টাৰ ভিতৰত শিৱসাগৰত গ্ৰাস পাইছিলে, তেতিয়া ডিজিটেল মাধ্যমত এনেকুৱা ধৰণেৰে সৃষ্টি হ'ল আৰু যাৰ ফলত গোটেই অসমবাসীয়ে তাত জঁপিয়াই দি তাত বিভিন্ন পৰ্যায়ে সহায় সহযোগিতা আগবঢ়ালে। গতিকে এইবিলাক মাধ্যমেৰে যাতে আমি ভাল বিষবিলাক লৈ আগবাঢ়ি যাব পাৰোঁ, আজিৰ তাৰিখত চাব কণ্টেণ্ট ক্ৰিয়েটৰ বা বিভিন্ন ধৰণৰ মাধ্যমেৰে আমি অৰ্থনৈতিক দিশটো পাৰিতোষৰ মানুহ আমি লাভ কৰোঁ। গতিকে এইবিলাক বিষয়ত আমি পৰ্যালোচনা কৰি আমি আগুৱাই যাব লাগিব।
1: শিৱাংশু, মই এবাৰ তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি ষ্টেম এডুকেশ্যনৰ বিষয়ে জানো, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক আৰু গণিত। এই শিক্ষাই ভৱিষ্যতৰ যুৱ সমাজক গঢ় দিয়াত কিমান গুৰুত্বপূৰ্ণ, আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ষ্টেম শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ আমি কি কি কৰিব পাৰোঁ?
2: হয়, তো আমি যেনেকৈ গম পালোঁ ষ্টেম এডুকেশ্যন, চবে আমি আজিকালি গমহে পাইছোঁ ষ্টেম কি হয়, চাইণ্টিফিক, টেকন'লজিকেল, ইঞ্জিনিয়াৰিং এণ্ড মেথামেটিক্স। আমি যদি গ্ৰাম্যাঞ্চলত চাওঁ, আগতে মানুহে খেতি কৰিছিলে, মানুহে গম নাপায় এইটো খেতিটো হৈছে বা খেতিত কিবা দিগদাৰ পাইছে বা খেতি ভাল হোৱা নাই, কাৰণটো মানুহে গম পোৱা নাছিলে। কিন্তু এতিয়া শিক্ষাৰ মাধ্যমে যেতিয়া গ্ৰাম্যাঞ্চলত ল'ৰা ছোৱালীবোৰক চাইণ্টিফিকেলি বুজাই আছে কিয় খেতি হৈছে বা কি কি ৰিজন আছে যোনটো কাৰণে খেতিত দিগদাৰ পাইছে, চ' সেইটো আজিকালি যেনেকৈ আমাৰ মাটি ছয়েলৰ পেৰামিটাৰ থাকে, ছয়েল pH, ছয়েল হেল্থ, ছয়েলৰ কোনটো বেক্টেৰিয়া থাকিব লাগে নাই, সেইটো আজিকালি আগত যোনটো টেষ্ট কৰিলেহে গম পাইছিলে চৰকাৰী ডিপাৰ্টমেণ্টত। আজিকালি ষ্টেম শিক্ষাৰ পিছৰ পৰা যোন গ্ৰাম্যাঞ্চলৰ আমাৰ ল'ৰা ছোৱালীবোৰ আছে, সিহঁতে নিজে আজিকালি পৰীক্ষণ কৰি গম পাব পাৰে। সেইটো কাৰণে বহুত সাহাৰ্য হৈছে আমাৰ, অকল সি সাহাৰ্য যে কৰিছে অকল নিজৰ ঘৰটোৱে নহয়, তাৰপৰা আহি বেলেগ যোনবোৰ কৃষি আছে ই তাৰ জেগাত ইহঁতকো সাহাৰ্য কৰিব পাৰে। আৰু ষ্টেমটো মই ভাবোঁ ষ্টেম ইজ নাথিং, আগত আমি পঢ়িছিলোঁ যেতিয়া আমি পঢ়িছিলোঁ অকল চাইণ্টিফিক ৱে, আমি লিটাৰেলি জাষ্ট পঢ়িয়ে আছিলোঁ। কিন্তু এতিয়া ষ্টেমৰ জৰিয়তে আমাক চৰকাৰে যোনটো শিকাই আছে, সেইটোত কেনেকৈ এটা চাইণ্টিফিক ৱেক আমি ৰিয়েলিটিৰ লগত মেটচ কৰিব পাৰিম সেইটো শিকাই আছে ষ্টেমৰ দ্বাৰা চৰকাৰে।
3: ভাৰত, আমি আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ। যদি ভাৰতৰ যুৱ সমাজক দেশৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি কোৱা হয়, তেন্তে সেই সম্পদক সঠিক দিশত ব্যৱহাৰ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ, শিক্ষা ব্যৱস্থাৰ, সমাজৰ নে যুৱ সমাজৰ?
0: যুৱ সমাজক যদি আমি আগুৱাই লৈ যাব বিচাৰোঁ, পোনপ্ৰথমে শৈক্ষিক আৰু চৰকাৰ দুয়োটাৰে দায়বদ্ধতা থাকিব যে চৰকাৰখনে শৈক্ষিক দিশখনত মনোনিৱেশ কৰিছে নে নাই, আৰু মনোনিৱেশ যদি কৰিছে শৈক্ষিক দিশটো উন্নয়ন কৰাৰ স্বাৰ্থত চৰকাৰখনে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু যিহেতু চৰকাৰখনৰ যুৱ প্ৰজন্মই হৈছে চালিকা শক্তি, আৰু সেই চালিকা শক্তিক আমি প্ৰাইমাৰীৰ পৰাই যাতে আমি হায়াৰ এডুকেশ্যনলৈকে শিক্ষাৰ মাধ্যমৰ জৰিয়তে যাতে তেওঁলোকক আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেনেধৰণৰ পাঠ্যক্ৰম এষ্টাব্লিছমেণ্ট কৰিব লাগিব। আৰু এনেধৰণৰ শিক্ষাৰ দ্বাৰা যেতিয়াই আমি দৈনন্দিনৰ পাঠ্যক্ৰমত বিভিন্ন এটা শিক্ষা যাতে স্কিলৰ ক্ষেত্ৰতেই হওক বা ব্যক্তিজনৰ সমাজত মনোনিৱেশ কৰা বিভিন্ন পৰ্যায়ত লিডাৰশ্বিপ কোৱালিটি বিল্ড আপ যিটো তাৰ ক্ষেত্ৰতেই কাম কৰক, এই গোটেইবিলাক বিষয় চৰকাৰখনে স্কুল মাধ্যমৰ প্ৰাইমাৰী পৰ্যায়ৰ পৰাই আৰম্ভ কৰিব লাগিব। আৰু তেনে ক্ষেত্ৰত আৰম্ভ কৰিলেহে চৰকাৰ আৰু যুৱ সমাজ তিনিওটা বস্তু কিন্তু সংলগ্ন হৈ আছে, কাৰণ চৰকাৰখনে যেতিয়া সেই বস্তুখিনি ইমপ্লিমেণ্ট কৰিব, আমাৰ প্ৰাইমাৰীত থকা ষ্টুডেণ্ট এজন প্ৰথম স্কুল যাব, তাৰপৰা LP, হায়াৰ এনেকৈ দি আগবাঢ়ি যাব। গতিকে তেনে ক্ষেত্ৰত শৈক্ষিক দিশখনত তেওঁলোকে মনোনিৱেশটো ভালকৈ কৰিব লাগিব আৰু চৰকাৰখনৰ পূৰ্ণ পৰ্যায়ৰ দায়িত্ববোধ থাকিব। গতিকে মই ভাবোঁ যে চৰকাৰ, শৈক্ষিক আৰু আমাৰ যুৱ সমাজ তিনিওটা ইটোৰ সিটোৰ পিঠিত থাকে, গতিকে এই তিনিটা বিষয় যদি সুদৃঢ়ভাৱে কৰা যায় তেনেহ'লে যুৱ সমাজ খুবেই আগবাঢ়ি যাব।
1: শিৱাংশু, মই তোমাৰ ওচৰলৈ আহিছোঁ আকৌ।
2: হয়,
1: বৰ্তমানৰ যি উন্নয়নৰ গতি আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো বৰ্তমান বিশ্বৰ এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপে দেখা দিছে। তোমাৰ দৃষ্টিত উন্নয়ন আৰু পৰিৱেশ দুয়োটাকে একেলগে আগুৱাই নিবলৈ যুৱ সমাজে কেনে ভূমিকা গ্ৰহণ কৰিব পাৰে?
2: হয়তো আমি যদি চাওঁ ডেভেলপমেণ্ট আৰু এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন আমাৰ কাৰণে বেলেগ বেলেগ হ'ব নালাগে, দুটা একেই। যেনেতো মই কনজাৰ্ভেশ্যনৰে ষ্টুডেণ্ট হয়, চ' মই প্ৰজেক্ট কৰিছোঁ লাষ্ট ইয়াৰ হৰ্ণবিলৰ ওপৰত যোনটো ধনুক পাখি

0: অৰুণাচলত পায়। তো তেতিয়া মই চাইছিলোঁ যে এতিয়া যে হৰ্ণবিলৰ পপুলেশ্যনটো ইমান কমি আহিছে, সেইটো মেজৰ ৰিজন আছিলে তাত যে হৈ আছে ডেভেলপমেণ্ট এণ্ড কনষ্ট্ৰাকশ্যন, যোনটো কাৰণে তাৰ হেবিটেট যোনটো হয় ভেলু ট্ৰী, সেইটো বহুত দীঘল ট্ৰী, সেইটো কনষ্ট্ৰাকশ্যনৰ কাৰণে ইহঁত ডিগ্ৰেড কৰি আছে। আৰু যদি আমি ডেভেলপমেণ্ট আৰু কনজাৰ্ভেশ্যন নকৰোঁ, তেতিয়া আমাৰ যেনেকৈ আমি চাওঁ অসমত আমাৰ বানপানী আহে, তো যদি আমি পঢ়োঁ আৰু আজিকালি চবৰ হাততে মোবাইল আছে, আৰু মোবাইল হ'লগৈ এটা পাৱাৰ হাউচ অফ নলেজ, তো চবে গম পাই আছে কি আমাৰ ফৰেষ্টৰ কি ৰোল হয়। তো ফৰেষ্ট যদি এতিয়া আমি কনজাৰ্ভ নকৰোঁ, দেন বেলেগ বেলেগ এনভাইৰমেণ্টেল ডিজাষ্টাৰ আছে, ধৰক বানপানী হৈ গ'ল নহবা ৰেইন ৱাটাৰ ডিচাৰ্জ বেছিকৈ হয়, সেইটোক আমাৰ গছে মানে ফৰেষ্টে চেক কৰে, কিন্তু সেইটো নোহোৱাৰ কাৰণে আমি ডিগ্ৰেড কৰাৰ কাৰণে আজিকালি ফ্লাডৰ, আৰ্বান ফ্লাডিঙৰ ইমান বেছি প্ৰব্লেম হৈছে। আৰু দ্বিতীয়তে মই যদি এতিয়া ক'ব যাওঁ কাজিৰঙাৰ কথা, তো কাজিৰঙাত ৰিচেণ্টলি আমি গম পাইছোঁ এক্সক্লুজিভ ইকনমিক জ'ন, যোনটো 10 কিলোমিটাৰ ৰেডিয়াছত আছিলে, এতিয়া গভৰ্ণমেণ্টে 1 কিলোমিটাৰ ৰেডিয়াছ কৰিলে। এতিয়া ছ'চিয়েল মিডিয়া এণ্ড ডিজিটেলৰ কাৰণেহে আমি চব ভিউতে গম পাইছোঁ, কিন্তু তাৰ ইফেক্টটো যদি আমি এতিয়া মোবাইলৰ মাধ্যমতে ৰিচাৰ্চ কৰিব ক'ৰবাত পঢ়োঁ, তেতিয়া আমি সেইটো গম পাম একচুৱেলি কি হয়। আমাৰ কাজিৰঙাটো এটা ফ্লাড ডিপেণ্ডেণ্ট ফৰেষ্ট, তাত প্ৰত্যেক বছৰে মনচুন ছিজনত ফ্লাড হয়, আৰু সেই ফ্লাড হোৱা টাইমত আমাৰ যোনকেইটা এনিমেল আছে গঁড়, হাতী, বাঘ, চব কাৰ্বি আংলঙৰ যোনকেইটা আমাৰ পাহাৰ সেইফালে যায়, আৰু সেইটো ৰাস্তাটো আপোনাৰ যায় এক্সক্লুজিভ ইকনমিক জ'নৰ পৰা। এইকাৰণে তাক বচাই থৈছিলে 10 কিলোমিটাৰ। এতিয়া যেতিয়া গভৰ্ণমেণ্টে সেইটোক 1 কিলোমিটাৰ কৰি দিছে, তাত বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল বা নেশ্যনেল ডাঙৰ ডাঙৰ কোম্পানী টাটা হায়াতে তাত এতিয়া হোটেল বনাব বিচাৰিছে, তেতিয়া কি হ'ব? যোনটো আমাৰ ইহঁতৰ এনিমেলছৰ ৰুট আছিলে, ইহঁতৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন পাছ হৈছে যোনটো ৰুট, সেইটো ৰুটটোৱে মিডলত আমি নিজে এনক্ৰোচমেণ্ট কৰি তাত বিল্ডিংছ বনাই দিছোঁ, যোনটো কাৰণে এতিয়া ইহঁতক পাছ কৰিব দিগদাৰ হ'ব। আৰু এনেকৈ যদি আমি ছ'চিয়েল মিডিয়াৰ বা মোবাইলৰ জৰিয়তে যেতিয়া আমি গম পাওঁ এইবোৰ বস্তু, তেতিয়া আমি ইউটে যেতিয়া গম পাইছে তেতিয়াহে কিবা একশ্যন ল'ব পাৰিব।
1: এতিয়া ভাৰত, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সুৰক্ষা আৰু সামাজিক ক্ষমতাৰ দৰে বিশ্বজুৰি চলা সংগ্ৰামসমূহত যুৱ সমাজৰ ভূমিকা কি হোৱা উচিত বুলি আপুনি ক'ব বিচাৰে?
2: হয়, খুবেই ধুনীয়া প্ৰশ্ন। আমি এতিয়া ক'ব লাগিব হস্তম্যাদি, যিটো আমি হস্তম্যাদি বুলি কওঁ, যে গাঁৱে ভূঞে থকা আজিৰ তাৰিখত মহিলা সবলীকৰণেই হওক, যুৱ সবলীকৰণেই হওক, বিভিন্ন ক্ষেত্ৰত স্তৰত কাম কৰিব পাৰি। আপুনি যদি ঘৰত পশুপালনৰ ক্ষেত্ৰতেই হওক বা গৰু ছাগলী বা বিভিন্ন ধৰণৰ ফাৰ্মৰ যোগেদি আপুনি হস্তম্যাদি বৃদ্ধি কৰি আপুনি নিজে স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰিছে, তো তেনে ক্ষেত্ৰত আমি যুৱ সমাজে বিভিন্ন ধৰণৰ এনেকুৱা চৰকাৰৰ কিছুমান আঁচনিসমূহ থাকে যিসমূহ সাধাৰণতে গাঁৱৰ দৰিদ্ৰ বা গাঁৱৰ ভিতৰৰ মানুহখিনিয়ে খুবেই নাজানে। তো তেনে ক্ষেত্ৰত আমি যুৱ সমাজে সেই বিষয়সমূহৰ ওপৰত জ্ঞান লাভ কৰি যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, ৰাইজৰ মাজলৈ লৈ গৈ সেই বিষয়সমূহৰ বিষয়ে আলোচনা কৰি বিষয়সমূহক পূৰ্ণ পৰ্যায় বিশ্লেষণ কৰি যাতে গাঁৱত থকা মোৰ আই, মোৰ মাতৃসকলে সেই বস্তুটোৰ ওপৰত জ্ঞান আহৰণ কৰিব পাৰে। তো তেনে ক্ষেত্ৰত আমি মনোনিৱেশ কৰিব লাগিব যুৱ সমাজে বিভিন্ন স্তৰত। আজিৰ তাৰিখত যে আমি সকলোৱে নিয়োগ বা বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে আমি সকলো যুৱ সমাজে ৰখি থাকোঁ, তো তেনে ক্ষেত্ৰত আমি যুৱ সমাজে নিজৰ কৰ্মদক্ষতা বজাই ৰাখি আমি স্বনিয়োজিত হ'ব লাগিব, আমি নিজৰ উদ্যোগৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব যাতে আমি কোনোবা ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ, যাতে আমি গাঁৱৰবিলাক গাঁৱত থকা মহিলা, মোৰ আই মাতৃসকলেই হওক বা মোৰ দাদা বাইদেউসকলেই হওক, তেওঁলোকে যাতে যিটো ফাৰ্মিং এতিয়া এটা চলি আছে, পথাৰো আমাৰ বজাৰো আমাৰ, তো এই পথাৰো আমাৰ বজাৰো আমাৰ মুখত থাকিলে নহ'ব, নিজ হাতে কামে ধৰি যুৱ সমাজে গাঁৱৰ মাজলৈ লৈ যাব লাগিব। তো এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক যুৱ সমাজে যদি মনোনিৱেশ কৰে সমাজখনো সুদৃঢ় হ'ব, সমাজখনৰ শৈক্ষিক, বৌদ্ধিক, শাৰীৰিক এই তিনিওটা দিশত যাতে তেওঁলোকে পূৰ্ণ পৰ্যায়ৰ কাম কৰিব পাৰে, সেই হেতুকে যুৱ সমাজ আগবাঢ়ি যোৱাত সফলতা লাভ কৰিব বুলি মই ভাবোঁ।
3: শিৱাংশু, অহা 10 বছৰৰ পিছত আমাৰ যিখন সমাজ, এই সমাজখনক তুমি কেনে ৰূপত দেখাৰ সপোন দেখা?
0: অহা 10 বছৰত মই নিজৰ দেশখন প্ৰেক্টিকেলি যদি চাওঁ, আমি অহা দহ বছৰতে আমি ডাইৰেক্ট ডেভেলপ হৈ নাযাওঁ, কিন্তু অহা 10 বছৰত যদি আমি আমাৰ ইউথ

0: ডেভেলপমেন্টের উপর কাম করো, আমার ইউথবোরক স্কিল বনাও, আমার ইউথবোরক আমি এমপ্লয়মেন্ট দিও, এন্টারপ্রেনারশিপ প্রমোট করো, তেতিয়া অহা 10 বছৰত আমাৰ ইউথটো এনেই ধুনীয়াকৈ ট্ৰেইন হ'ব। যোন যিহেতু আমি আমাৰ যোনটো গ'ল আছে বিকশিত ভাৰত বাই 2047, সেইটোলৈ আমি আগবাঢ়ি লৈ যাব পাৰিম। আৰু ডক্টৰ APJ আব্দুল কালামে যেনেকৈ কৈছিলে, ইণ্ডিয়াজ বিগেষ্ট ষ্ট্ৰেংথ ইট ইজ ইটছ ইউথ, বাট ইটছ বিগেষ্ট চেলেঞ্জ ইজ গাইডিং দ্য ইউথ। যদি আমি আমাৰ যুৱ প্ৰজন্মক তেনেকৈ ধুনীয়াকৈ গাইড কৰি লৈ যাব পাৰোঁ, তেতিয়া অহা 2047 আমি নিশ্চয় এটা বিকশিত দেশ হ'ব পাৰিম।
1: প্ৰিয় শ্ৰোতা, ইমান সময়ে আপোনালোকে আমাৰ আজিৰ যুৱবাণী অনুষ্ঠানত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে আমি আলোচনা কৰা বিভিন্ন কথা শুনিলে। এই বৰ্ষৰ আন্তৰ্জাতিক যুৱ দিৱসৰ মূল বিষয়বস্তু আছিলে ভিন্ন প্ৰেক্ষাপট এক আশা আকাংক্ষা। আজিৰ আলাপ আলোচনাই আমাক সোঁৱৰাই দিলে যে যুৱ সমাজ কেৱল ভৱিষ্যত নহয়, বৰ্তমানৰ পৰিৱৰ্তনৰো শক্তি।
2: এখন উন্নত, দক্ষ, উদ্ভাৱনী আৰু পৰিৱেশ সচেতন ভাৰত গঢ়াৰ দায়িত্ব আমাৰ প্ৰতিগৰাকী যুৱকৰ। আজিৰ এই বিশেষ আলাপত নিজৰ মূল্যৱান মতামত আগবঢ়োৱাৰ বাবে ভাৰত নাথ আৰু শিৱাংশু চক্ৰৱৰ্তীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
3: ধন্যবাদ।
2: আজিৰ অনুষ্ঠানত বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়া আৰু নৱজিৎ শৰ্মাৰ, আৰু প্ৰযোজনা গৌতম নাথ। ধন্যবাদ।

0: চৰণ অধ্যায় আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: এয়া আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছো আজিৰ দিনটো।

আজি আগষ্টৰ 12 তাৰিখ আৰু শাওনৰ 26 দিন। শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা। আজি বিশ্ব হস্তি দিৱস। প্ৰতি বছৰে 12 আগষ্টৰ দিনটোত বিশ্ব হস্তি দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ হাতীবোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত আজিৰ এই দিৱস। 2011 চনত কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা পেট্ৰিচিয়া ছিমছ আৰু কানাজ ৱেষ্ট পিকচাৰ্ছৰ মাইকেল ক্লাৰ্ক আৰু এলিফেণ্ট ৰি ইণ্ট্ৰডছৰ ফাউণ্ডেশ্যনৰ সচিব প্ৰধান শিৱাপৰ্ণ দাৰাদাৰাদণ্ডই থাইলেণ্ডত এই অনুষ্ঠানটিৰ পৰিকল্পনা কৰিছিল। 2012 চনৰ 12 আগষ্ট তাৰিখে পেট্ৰিচিয়া ছিমছ আৰু এলিফেণ্ট ৰি ইণ্ট্ৰডাকশ্যন ফাউণ্ডেশ্যনে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা, সমৰ্থন আৰু আৰম্ভণি কৰে। তেতিয়াৰে পৰাই বিশ্ব হস্তি দিৱসৰ নেতৃত্ব, সমৰ্থন আৰু পৰিচালনা কৰি আহিছে পেট্ৰিচিয়া ছিমছে। বৰ্তমান বিশ্বৰ বিভিন্ন দেশত 100ৰো অধিক বন্যপ্ৰাণী সংস্থা আৰু বহু ব্যক্তিৰ দ্বাৰা এই অনুষ্ঠানটি স্বীকৃত আৰু উদযাপিত কৰা হয়।

দিল্লীৰ সম্ৰাট শ্বাহ আলম দ্বিতীয়ই বংগ বিহাৰ আৰু উৰিষ্যাৰ দেৱানীস্বত্ব লাভ কৰে। ইয়ে আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা, য'ৰ পৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি। 1833 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল। 1851 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ উদ্ভাৱক আইজাক ছিংগাৰে চিলাই মেচিনৰ পেটেণ্ট লাভ কৰিছিল। 1908 চনৰ আজিৰ দিনটোতেই হেনৰী ফৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখন মডেল গাড়ীৰ নিৰ্মাণ কৰিছিল। 1935 চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশিত হৈছিল। ইয়াৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন।

আকবরনামার আৰু আইনী আকবরের লেখক, অনুবাদক, ইতিহাসবিদ, আকবরৰ মন্ত্রী আৰু আকবরৰ ৰাজসভাৰ নবৰত্নসকলৰ এজন আবুল ফজলৰ মৃত্যু হৈছিল 1602 চনৰ আজিৰ দিনটোতেই। 1848 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ। তেওঁৰ জন্ম হৈছিল 1781 চনৰ 9 জুনত ইংলেণ্ডৰ ৱাইলামত। সৰুৰে পৰা খনিৰ যন্ত্ৰপাতিৰ লগত সুপৰিচিত আছিল আৰু সেইবোৰৰ লগতে লাগি থাকি ভাল পাইছিল। তেওঁ কোনো স্কুলত ভৰ্তি হোৱা নাছিল। ৰাতিৰ শ্ৰেণীসমূহত উপস্থিত থাকি পাছলৈ নিজকে পঢ়িব পৰা বিধৰ কৰি লৈছিল। ক্ৰমে তেওঁ কয়লা খনিত এজন অভিযন্তা হিচাপে কাম কৰিবলৈ লৈছিল আৰু 1812 চনত ইংলেণ্ডৰ নিউকাছলৰ ওচৰৰ কিলিংৱৰ্থ কলিয়েৰীত যন্ত্ৰ নিৰ্মাতা হিচাপে নিযুক্তি পাইছিল। জৰ্জ ষ্টিফেনছনে তেওঁৰ জীৱনৰ বাকী সময়ছোৱা ৰেলৱে আৰু ৰেল ইঞ্জিনৰ ডিজাইন তথা নিৰ্মাণত সময় কটাইছিল। 1814 চনৰ পৰা 1826 চনৰ ভিতৰত তেওঁ অন্ততঃ 12টা ৰেলৱে ইঞ্জিন সাজি উলিয়াইছিল। সেই ইঞ্জিনবোৰ প্ৰধানকৈ কয়লা কঢ়িওৱা গাড়ী টানিবলৈ ব্যৱহাৰ কৰা হৈছিল। 1823 চনত তেওঁক দায়িত্ব দিয়া হৈছিল ষ্টকটনৰ পৰা ডাৰ্লিংটনলৈ ৰেলৱেৰ সহায়ত মানুহ অহা যোৱা কৰাৰ ব্যৱস্থা কৰা। 1825 চনত তেওঁ নিজে ডিজাইন কৰি সজা এটা ৰেল ইঞ্জিন নিজে চলাই মানৱবাহী ৰেলগাড়ীৰ যুগৰ সূচনা কৰিলে। 1830 চনত তেওঁৰ তত্বাৱধানত লিভাৰপুলৰ পৰা মানচেষ্টাৰলৈ ৰেল লাইন বহোৱা হ'ল। 1830 চনত ৱেলিংটনৰ ডিউকে এই ৰেলৱে উদ্বোধন কৰি আনুষ্ঠানিকভাৱে ৰেলৱে যুগৰ আৰম্ভণিৰ কথা ঘোষণা কৰে। অৱশ্যে ইয়াৰ আগতে 1829 চনত কোনটো ভাল ইঞ্জিন হ'ব তাকে লৈ এক প্ৰতিযোগিতা হৈছিল। তাত ষ্টিফেনছনে ডিজাইন কৰা আৰু তেওঁৰ পুত্ৰ ৰবাৰ্ট ষ্টিফেনছনে সাজি উলিওৱা ৰকেট নামৰ ইঞ্জিনটো প্ৰথম হৈছিল আৰু পুৰস্কাৰ লাভ কৰিছিল। ৰকেটৰ গড়বেগ আছিল ঘণ্টাত প্ৰায় 56 কিলোমিটাৰ। জৰ্জ ষ্টিফেনছনৰ সফলতাই ব্ৰিটেইন চৰকাৰক আৰু ৰেলৱে কোম্পানীবোৰক সমগ্ৰ ব্ৰিটেইনজুৰি ৰেল লাইন বহুৱাবলৈ উৎসাহিত কৰিছিল। 1845 চনলৈকে ষ্টিফেনছনে কেইবাটাও ৰেলৱে কোম্পানীৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। তেওঁ প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিছিল আৰু সেই টকা খনি অঞ্চলৰ ল'ৰা ছোৱালীৰ বাবে স্কুল আৰু খনি বনোৱাসকলৰ বাবে ৰাতিৰ স্কুল স্থাপন কৰাত খৰচ কৰিছিল।

অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল 1908 চনৰ আজিৰ দিনটোতে। তেওঁ শান্তিনিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল আৰু কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত লিভাৰপুল আৰু এডিনবাৰ্গলৈ গৈ

উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। 1937 চনত তেওঁ লিভাৰপুলত ৰয়েল নেভিত যোগদান কৰিছিল আৰু অতি ওচৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰিছিল। এই যুদ্ধৰ পাছতে তেওঁ ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল। 1952 চনত তেওঁ অসমলৈ ঘূৰি আহি চাবুৱা চাহবাগানত মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ কালত অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয়। তেওঁৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মিত হৈছিল আৰু 1961 চনত এই তথ্যচিত্ৰ বাৰ্লিন টিভিত প্ৰদৰ্শন কৰা হৈছিল। এই তথ্যচিত্ৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ তথ্যচিত্ৰ নিৰ্মাতাৰূপে সুখ্যাতি লাভ কৰিছিল। পৰৱৰ্তী কালত তেওঁ 32খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে প্ৰায় 14টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰবীন বেনাৰ্জীয়ে 1971 চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰে। 1991 চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীও লাভ কৰে। 2003 চনৰ 6 আগষ্ট তাৰিখে ৰবীন বেনাৰ্জীৰ মৃত্যু হয়।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো বুধবৰীয়া নাট্যানুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন, মাননীয় মহাশয়, নাটৰ ৰচনা প্ৰফুল্ল বৰা।
2: বুঝিছ মধু, চকুৰ ওপৰতে কপালখন থাকিলে কি হ'ব? আচল কপালখন এবাৰেই আহে।
1: এয়া শুনক প্ৰফুল্ল বৰা ৰচিত নাট মাননীয় মহাশয়।
2: আৰু সেইখন কপাল হ'ল কচুপাতৰ পানী, এই আহিল এই গুল।
3: এয়া চাহ খাওক।
4: হেহে যদু খাই, কচুপাতৰটো পানী অলপ সময় ৰয়ে। কিন্তু আমাৰ যে কপালখন আহিল আৰু গ'ল, যোৱাৰ পিছতহে অহাৰ খবৰটো পাওঁ।
5: পিছত যদুকান্ত
2: মাননীয় মহাশয়,
5: এই হিচাপটো হ'লগৈ নহয়।
2: মাননীয় মহাশয়, এক প্ৰকাৰ হ'ল।
5: এই এক প্ৰকাৰ হিচাপটো গাই যোৱাচোন।
2: হয়, শিমলুগুৰিৰ গাঁৱৰ নামঘৰৰ বাবে আপোনাৰ 5,000 টকা।
5: ঠিকেই,
4: সহজ হৈছে, উপযুক্ত হৈছে মানে মাননীয় মহাশয়।
5: তোমাক কোনে মাতিছেহে?
2: মিছা মিছি কামৰ সময়ত গণ্ডগোল। তাৰপিছত মাননীয় মহাশয়, এই আহতগুৰি ৰাইজৰ কাৰণে 5,000 টকা।
5: অলপ বেছি ধৰিলা নেকি?
4: হয়, বেছি হৈছে।
2: মানে মাননীয় মহাশয়, ৰাস্তাটো দীঘল।
4: হয় মাননীয় মহাশয়, দীঘল মানে লম্বা।
5: ৰ'বাহে, তুমি মাজতে মাতি নাথাকিবা। দীঘল হ'লেও এই টকাৰে ৰাইজে কিবা ৰাস্তা বান্ধিব নে মেল পাতি ভোজ ভাত খাব? তাত 2,000 ধৰা।
4: সহজ হৈছে।
2: হয়, মধুপুৰ গাঁও ৰাইজলৈ ভাওনাৰ বাবদ 2,000 টকা।
5: বৰ্তমান এইখিনিকে দিয়া, বাকীবোৰ পাছত দেখা যাব। পিছে মধুপুৰ গাঁৱৰ মিটিঙলৈ মই নাযাওঁ, তুমিয়েই যাবা।
4: ময়ো যাম।
2: হয়, আমি দুয়ো যাম মহাশয়।
5: গ'লেই নহ'ব নহয়,

0: লেকচাৰটো ঠিক কৰিলা নে নাই?
1: কৰিলোঁ কৰিলোঁ মাননীয় মোৱাকৈ, একেবাৰে কণ্ঠস্বৰ কৰি থৈছোঁ নহয়, সেই আপুনি যে লিখি দিছিল।
0: বাৰু গাই যোৱাচোন, কেনেকৈ ক'বা?
1: হয়, ৰাইজসকল, আজি আমাৰ পৰম সুখৰ দিন আহিছে, বৰ আনন্দৰ দিন আহিছে। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছেই যে এইবাৰ আমাৰ সমষ্টিৰ পৰা শ্ৰীযুত মাননীয় মহাশয়।
0: মিটিঙত আকৌ কিহৰ মাননীয় মহাশয়?
2: হয়, সেইটো ঘৰতহে
1: পাহৰিছিলোঁ মাননীয় মহাশয়। মধু, কোনখিনিতে এৰি দিলোঁ?
0: কাগজত কি চাব লাগিছে? এইবাৰ আমাৰ সমষ্টিৰ পৰা,
1: মনত পৰিছে মনত পৰিছে, এইবাৰ আমাৰ সমষ্টিৰ পৰা শ্ৰীযুত নন্দীকান্ত খাৰঘৰীয়া ডাঙৰীয়া বিধানসভালৈ উঠিছে। কিন্তু দুখৰ বিষয়, হঠাতেই
2: গাঁও সুখ হোৱাত,
1: ভনমান থাক, হয় হঠাতে গা অসুখ হোৱাত আমাৰ মাননীয় মহাশয়,
0: আকৌ মাননীয় মহাশয়,
1: পাহৰি যাওঁ মাননীয় মহাশয়। আৰু নহয়, আমাৰ খাৰঘৰীয়া ডাঙৰীয়া উপস্থিত থাকিব নোৱাৰিলে, তাৰ পৰিৱৰ্তে মই শ্ৰী যতুৰাম হৌকা ধৰাই কি আছিলে,
2: প্ৰতিনিধি হৈ
1: তোক কোনে মাতিছে?
2: এই ৰৈ গ'লা কাৰণেহে
1: ৰৈ গ'লোঁ, মানে মই কি পাহৰি ৰৈ গৈছোঁ, এইটো হ'ল মানে তোৰ সেই লেকচাৰ দিয়াৰ এটা ঢং।
0: হৈছে হৈছে, এতিয়া কাজিয়া কৰিব নালাগে, বাকীখিনি গোৱা।
1: হয়, তেখেতৰ পৰিৱৰ্তে কি আছিল শব্দটো?
2: ক'লেও মানে হেৰি মাৰা, প্ৰতিনিধি,
1: প্ৰতিনিধি, প্ৰতিনিধি হিচাপে মই আহিছোঁ। আমাৰ ডাঙৰীয়াৰ চিন হ'ল এখন মটৰ চাইকেল। মটৰ চাইকেল যেনেকৈ গোট কৰে গৈ একে সোট কৰে আহে, এই ঠিক তেনেকৈ আমাৰ ডাঙৰীয়াইও ভোটত জিকিলেকে গোট কৰি দিছপুৰলৈ গৈ ৰাইজৰ কাম কৰি আকৌ সোট কৰে ঘূৰি আহিব। আই তদুপৰি তেখেতে হয় আবাল বৃদ্ধ ধনী দুখীয়া সকলোকে খোৱাৰ বস্তু যোগান ধৰিব।
0: ধনীক খাবলৈ দিয়াটো কি ক'লাহে? সেইটো শব্দ ক'ত পালা?
1: ভুল হৈছিল মাননীয় মহাশয়। এই মধু, এই তই কি চাই যাওঁ হা?
2: চাই মানে ক'লেও দেখোন জগৰ লাগে।
0: হৈছে হৈছে, বাকীখিনি গোৱা।
1: হয়, মাটি নোহোৱাক সেই মাটি দিব, ভূমিহীনক ভূমি দিব।
0: মাটি ভূমি একেই হে,
1: মানে শব্দ দুটা বেলেগ। আৰু আৰু সেই বাঁহৰ তললৈকে ৰাস্তা পকা কৰিব, আৰু আৰু
0: চাকৰি নোহোৱাক চাকৰি দিব,
1: চাকৰি নোহোৱাক চাকৰি দিব। ৰাইজসকল, সেই তেখেতে দুখীয়াৰ দুখ সোনকালে বুজে, কাৰণ তেওঁ আপোনালোকৰ মাজৰে এজন দৰিদ্ৰ। অৱশ্যে কোনোবা শত্ৰুৱে ক'ব পাৰে তেওঁৰ এশ পুৰা মাটি আছে, মিছা কথা ৰাইজ, আপোনালোকে মৰিলেও বিশ্বাস নকৰিব। আপোনালোকে মণ্ডলৰ চিতা বহীত চাব পাৰে, তেওঁৰ নামত মাটি একথাও নাই। হয়, থাকিলে তেওঁৰ পৰিবাৰৰ নামত থাকিব পাৰে। বেংকতো যি সেই 70-60 লাখ টকা আছে, সেয়াও সেই পৰিবাৰৰ নামতেই, গতিকে কথা একেই। তদুপৰি আপোনাৰ সেই 40-50 লাখ মানটো যাবই, সেই কিছুমান ভোট আকৌ আপোনাৰ কিনিব লাগিব নহয়। আমাৰ আকৌ অসমীয়া মানুহৰ একতা জানেই নহয়, এনেই একতা নাথাকিলেও সেই টকা লোৱাৰ ক্ষেত্ৰত একেবাৰে জাক পাতি আহে, আকৌ সেই টকা যদি এনেই পায়। গতিকে ৰাইজ, এনেহেন এজন দেৱতাৰ দৰে ডাঙৰ

0: চাকৰিয়াক আপোনালোকে সদ্দি জয়যুক্ত কৰিবই লাগিব। এতিয়া আপোনালোকে কওক ৰাইজ, আমি মটৰ চাইকেলত
1: ভোট দিম,
0: মটৰ চাইকেলত
2: ভোট দিম,
0: মটৰ চাইকেলত
2: ভোট দিম।
0: হ'ব নহয় মাননীয় মহাশয়?
3: হ'ব হ'ব, পাছত মাজতে পাহৰি গ'লে সৰ্বনাশ হ'ব।
0: এই পাহৰি গ'লে মাননীয় মহাশয় কাগজখন চাই গাই দিম নহয়।
3: কাগজখন চাই গাই দিবা? পাব্লিক মিটিঙত কাগজ চাই লেকচাৰ দি মোৰ ইজ্জত হানি কৰিবাতো?

0: পাহৰি গ'লে মাননীয় মহাশয় কাগজখন চাই গাই দিম নহয়।
1: কাগজখন চাই গাই দিবা? পাব্লিক মিটিঙত কাগজ চাই লেকচাৰ দি মোৰ ইজ্জত হানি কৰিবাতো? কেইদিন আগত যে কাগজখন দিলোঁ, আজিলৈকে মুখস্থ কৰিব নোৱাৰিলে।
0: মাননীয় মহাশয়, মই মানে কাগজখন দিওঁ সেই আমাৰ ঘৰৰ মানুহজনীক, তাই আকৌ কৈ যায় মই একেবাৰে লগে লগে মুখস্থ মাতি যাওঁ।
1: তেনেহ'লে
0: তেনেহ'লে মানে কথাটো হ'ল, সেই পৰি থাকোঁতেহে কেঁচুৱাই কান্দিলে নহয়, হয় তাইৰ মাজতে কেঁচুৱাটোক চাবলৈ যায় আৰু মই লগে লগে মানে গোৱাখিনি পাহৰি যাওঁ।
2: কেঁচুৱাও তাতে আপোনাৰ চাৰিটা মানে হেৰি কৰি ঘূৰি আহোঁতে সময় লয়।
1: মনে মনে থাকা, যত মানে আজে বাজে কথা, আৰু এবাৰ মুখস্থ কৰি ল'বা।
0: হয়,
1: হেৰি নহয় মধু, সেই গুণ্ডাজাকক টকা 2000 দিলা নহয়?
2: হয় মহাশয়, মই নিজ হাতে লিখি লিখি এই 200 টকাকে আপোনাৰ 10 টাক 2000 টকা দি আহিছোঁ।
1: কি কয় সিহঁতে, ৰাইজক ভোট দিবলৈ ক'বতো?
2: কমটো বুলিছে মহাশয়।
1: যদুকান্ত, তোমালোকে এতিয়া লিষ্টখন ঠিক কৰা।
0: হয়,
1: মৰা মানুহৰ নামবোৰৰ আগত টিক মাৰি যাবা, আৰু সেইবোৰৰ ঠাইত অন্য মানুহক দুবাৰকৈ ভোট দিয়াব লাগিব।
0: হয়,
1: মই ভিতৰতে আছোঁ।
0: হয়।

0: ক'লৈ যাওঁ ক'লৈ যাওঁ?
1: এই মানে অকণমান বাহিৰৰ পৰা।
0: ৰ বাহিৰলৈ পাছত যাবি পাছত যাবি, তই এই কথাটোতো মোক আগতে কোৱা নাছিলি। হে আৰু কিমান মাৰিলি?
1: এ ক'তনো মাৰিলোঁ, এই দিবলগীয়া টকাখিনিতো দি আহিছোঁ।
0: হয়নে? দি দিলি?
1: হয়
0: দি দিলি।
1: অঁ
0: তেনেহ'লে কচোন, ক ক ক কোন গাঁৱৰ কি নাম ক, হে মই ইনস্পেক্ট কৰিম নহয়।
1: অহ যদুকাই, তুমিও আৰু লোৱা এই টকা এশ লোৱা।
0: এশত নহ'ব, এশত নহ'ব, হে কিমান মাৰিলি সঁচা কবি কিন্তু।
1: এই হেৰি কৰা, এই এই দুশ লোৱা, এশ তোমাৰ এশ মোৰ।
0: নহ'ব নহ'ব, দুশটো নহ'ব। হেৰৌ মই কোন?
1: মানে আপুনি হ'ল ছেক্ৰেটেৰী।
0: আৰু তই?
1: মই মানে এছিষ্টেণ্ট ছেক্ৰেটেৰী,
0: মানে সহকাৰী।
1: তেন্তে মানে হেৰি, এই আধা আধাতকৈ
0: বদমাছ। হেৰৌ চাৰি ভাগৰ এক ভাগ মানে পাঁচশ ৰাখি বাকীখিনি মানে পোন্ধৰশ আপোচ কৰ, নহ'লে ছাৰক কৈ তোৰ চাকৰি খাই দিম।
1: বাপৰে জদুকাই, দয়া কৰি সেইকণ উপকাৰ নকৰিবা। এই দুবছৰতে ঘৰৰজনীয়ে মাথা খালে, এতিয়া আকৌ চাকৰিটো খাই মূৰটো একেবাৰে ফালি নেপেলাবা। এই দিছোঁ হোৱা, এ লোৱা।
0: হেই বুজিছ বধু, হেৰৌ টকা টকা মই থাকোঁতে যিমান পাৰক কৰি লওঁ।
1: কিন্তু যদুকাই, ভাগটো যদি চাৰি ভাগৰ এক হয়, টাইমটোতো অলপ বেছি ল'ব।
0: হ'ব হ'ব মধু হ'ব, আৰু তেনেকৈ হ'ব, এটোপাল এটোপাল কৰিহে তোৰ সেই নৈ হয়। হে আচ্ছা হেৰি নহয়ও, সেই ভলণ্টিয়াৰক খোৱাবলৈ এই কিমান টকা দিয়া বুলিছে?
1: দুহেজাৰ।
0: তাৰে আধা মাৰিবি?
1: হয় মাৰিম।
0: তেতিয়া তোৰ কিমান থাকিব?
1: এহেজাৰ।
0: তেনেহ'লে তোৰ কিমান আৰু সেই মোৰ কিমান?
1: তোমাৰ পাঁচশ, মোৰ পাঁচশ।
0: মধু, এই তই বাৰু একেবাৰে অংকত গেধা আছিলি নেকি?
1: অহ পাহৰিছিলোঁ জদুকাই, এই মোৰ চাৰি ভাগৰ ভাগে।
0: তেন্তে
1: তেতিয়াহ'লে হেৰি, এই মোৰ ছশ, তোমাৰ চাৰিশ।
0: হেৰৌ তোৰ চাৰিশ, মোৰ ছশ। অঁ হ'বতো,
1: হ'ব। পিছে বেছি টকা জমা হ'বলৈ টাইমটোহে অলপ বেছি ল'ব, জানাইতো। আৰু পাঁচ বছৰলৈ আৰু থাকা দাঁত মোৰ নিকটাই। বাৰু যদুকাই, এই ইলেকশ্যনটো মাহে মাহে পাতিব নোৱাৰিনে?
0: হেৰৌ।

0: মাহে মাহে ইলেকশ্যন পাতো, হে 5 বছৰৰ মূৰত পাতোঁতেই চৰকাৰৰ কোন খুলকিছে, ই আকৌ মাহে মাহে পাতি হৈ লিথিঙেই চিঙলে। বাৰু এতিয়া সেইবোৰ বাদ, বুজিছ? অঁ, হেৰু এই পোষ্টাৰবিলাক কৰিয়ে থাকিল নহয়, সৰ্বনাশুল, হেৰু এইখিনি মাৰিব লাগিব নহয় সেই দণ্ডীৰ দোকানত, বুজিছ বোধ? সেই দণ্ডীৰ দোকানত ভালকৈ মাৰিব লাগিব। অঁ, এই নেত্ৰ অহা নাই নেকি? অ' নেত্ৰ, নেত্ৰ,
1: কি হ'ল?
0: ক'ত আছিল, ক'ত আছিল ইমান?
1: এই আপোনালোকে টকাৰ হিচাপ কৰা শুনি নিজৰ ফুটা জেপটোকে লিৰিকি বিদাৰি আছিলোঁ।
0: চুপটা চুপটা, যত মানে বদমাইচৰ দল। কি কি কি শুনিছিলি?
1: টকাৰ হিচাপ,
0: বদমাইচ, আৰু মিছা কথা ক'বলৈ আহিছ? আৰু আমি কেতিয়া টকাৰ কথা পাতিলো?
2: হেৰি যদুকাই, দিনে ৰাতিয়ে টকা মৰা ফন্দি পাতি পাতি মানে ই সেই অনবৰত টকাকেই দেখে, হে বদমাইচ। আৰু জাননে কিমান পুণ্য কৰিলে মানুহে টকাৰ মুখ দেখে?
1: পুণ্য নহয়, পাপ।
0: চুপটা, হেই, এতিয়া এই পোষ্টাৰখিনি নি পেলাই সেই দণ্ডীৰ দোকানত মাৰি আগ। অঁ, কি হ'ল, ৰৈ আছ কেলি, নাযাওঁ কেলি?
1: এইসোপা পোষ্টাৰ কি বতাহত আৰিম নেকি?
0: অঁ, মধু, কি কৰ?
2: হেৰি, এই হেৰি কৰ, এই এই টকা এটা ল, এই আঠনাৰ তোৰ এই ময়দা কিনি ল'বি আৰু তাৰে আঠা বনাই ল'বি।
1: আৰু এটকা দিয়ক।
2: হেৰ নেত্ৰ, এই তোৰ মুখত দেখোন খালি টকাৰ কথাহে।
3: এই চাইকেলৰ দুইটা চেকাই ফুটা, ভাল কৰি ল'ব লাগিব।
2: হেৰ, মিছা কথা ক'বলৈ ঠাই নাপালি।
3: মিছা কথা,
2: এই পাম খুলি থোৱা নাইতো?
0: এই এই এই আঠনাটো ল,
3: আঠনাৰ এটাহে হ'ব।
2: আই শুন, আই আগৰটো ঠিক কৰি ল'বি, বুজিছ নাই?
3: আৰু আৰু পিছৰটো?
2: কটা ভূৰ্বক, আগৰটো চলিলে পিছৰটো এনেই চলিব।

0: তোর পরীক্ষা কেনে হ'ল?
1: বঢ়িয়া, মানে নির্ঘাত পাছ। অঁ দেউতা, কাইলৈ মই কিন্তু এখন বাইক কিনিম, 50,000 টকা দি দিবা।
0: যদু,
2: মাননীয় মহাশয়,
0: কি অকণমান গৈ পুলিনক মাতি আনাগৈ।
2: ভাল,
1: কি হ'ল দেউতা, টকা দিবা নে নিদিয়া?
0: টকা টকা মোৰ ক'ত আছে?
1: ক'ত থাকিব? বেংকত।
0: বেংকত টকা থাকিলে মই ইমান দিনেই আও পুৰণি গাড়ীখনকে ঠেলি হেঁচি থাকোঁনে?
1: অ', তাৰ মানে টকা দিয়াৰ মতলব নাই। আচ্ছা দেউতা, মৰিবৰ সময়ততো এটা আধলিও নিব নোৱাৰিবা, তেনেহ'লে সাঁচি কি লাভ?
0: আহা, তহঁতে নুবুজো, টকা থাকিলে কি তহঁতক মই অভাৱত ৰাখোঁ হে? থকা হ'লে তই এখন স্কুটাৰ খুজিছ, তোক মই এখন মটৰ গাড়ী কিনি দিলোঁহেঁতেন।
1: আৰু মটৰ খোজা হ'লে এখন হেলিকপ্টাৰ। হয়নে দেউতা, তুমি হেনো এটা ভোটত 50 টকাকৈ দিছা?
0: হেৰু, কোনে ক'লে তোক?
1: স্কুলৰ ল'ৰাবিলাকে কৈছে। আৰু যদি দিয়া, মোৰ লগৰ 10টা ল'ৰাই ভোট দিব।
0: স্কুলীয়া ল'ৰাৰ ভোটৰ লিষ্টত নাম থাকিব ক'ৰ পৰা?
1: মৰা মানুহৰ নামত দিব।
0: মৰা মানুহৰ নামত?
1: জীয়া মানুহৰ নাম নাথাকিলেও লিষ্টততো মৰা মানুহৰ নাম থাকেই। অঁ দিয়া, যদি তুমি 500 টকা দি দিবা।
0: আচৰিত, এই ল'ৰাবোৰ সাংঘাতিক হৈছে তলে তলে। এই নেত্ৰ, তই ক'ৰ পৰা আহিলি?
2: এই পোষ্টাৰ মাৰি আহিলোঁ।
0: অঁ, এতিয়া লিষ্টবোৰ ঠিক ঠাক কৰ, মই ভিতৰৰ পৰা আহিছোঁ।
1: ঐ নেত্ৰ,
2: এ
1: এটা কাম কৰচোন তই।
2: কি?
1: এই লিষ্টখন চাই মৰা মানুহৰ নাম কিমান আছে হিচাপটো কৰচোন।
2: এই লিষ্টখন চাই কেনেকৈ জানিম মৰা নে জীয়া?

0: চন্দ্ৰবিন্দুটো কাৰো নামৰ আগত নাই।
1: এ বুৰ্বকটো, এই নামৰ আগত এই চিনবোৰ দেখিছ নাই, এই যে লাল চিনবোৰ,
0: অঁ অঁ,
1: সেইবোৰ হ'ল মৰা মানুহ। পটাপট কৰ, আজি এজন মৰি যোৱা নেতাক ইলেকশ্যনত নমাব খুজিছোঁ।
0: হা?
1: মৰা মানুহবোৰে সেইজন নেতাক ভোট দিব।
0: মৰি যোৱা নেতাক ইলেকশ্যনটো বা ক'ত হ'ব? বুজিলোঁ বুজিলোঁ বুজিলোঁ, ইয়াত নহ'ব, ওপৰত ওপৰত।
2: হেৰা, এই ছাৰ আছেনে?
0: কোন? অঁ ছাৰ আছে।
2: অঁ যোৱাচোন, মাতিছোঁ বুলি কোৱাগৈ।
0: ছাৰ, এক কথা এটা সোধো বাৰু, এই মৰা মানুহৰ ইলেকশ্যনটো ক'ত হ'ব?
2: মৰা মানুহৰ ইলেকশ্যন?
0: অঁ, এই জিতদানাই ক'লে তেওঁলোকে হেনো এজন মৰা মানুহ ইলেকশ্যনত নমাব আৰু মৰা মানুহবোৰে তাত লাইন পাতি ভোট দিব।
2: সেইটো ইলেকশ্যন ইয়াতেই হ'ব।
0: ইয়াতেই?
2: কিন্তু নেতাজন মৰা নহয়, মানুহবোৰহে মৰা।
0: হা?
2: অঁ, ঠিক মৰাও নহয়, মাথোন প্ৰতিবাদ কৰিব নোৱাৰে, নিজে নিজেই জ্বলি মৰে, বুজিলা?
0: অঁ,
2: তুমি যোৱা।
0: অঁ।

0: কুলিন আহিলা,
1: হয়
0: পাছত খবৰ কি? ইলেকশ্যনত জিকিমতো?
1: হয় ছাৰ, কালিলৈকেতো আপুনিয়ে জিকি আছিল।
0: তাৰপিছত?
1: তাৰ পাছত আৰু কি হ'ব ছাৰ? পূব সমষ্টিত আজিৰ ভিতৰত আপোনাৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী শক্তিপদে প্ৰায় 8,000 ভোট ঘূৰাই দিলে ছাৰ।
0: 8,000? তেন্তেতো আশা একেবাৰেই নাই।
1: হেৰা, একেবাৰেই নাই।
0: এতিয়া উপায়?
1: উপায় মাথোন এটাই আছে ছাৰ।
0: কি উপায়?
1: শক্তিপদৰ নমিনেশ্যন উঠাই লোৱা। আৰু তেতিয়া আপোনাৰ কোনো প্ৰতিদ্বন্দ্বীয়েই নাথাকিব ছাৰ।
0: কিন্তু শক্তিপদে কিয় নমিনেশ্যন উঠাব?
1: যদি 10,00,000 টকা দিয়ে।
0: 10,00,000 দিলে উঠাবতো? তুমি কেনেকৈ জানিলা?
1: মই কি ইমান কেঁচা মানুহ ছাৰ? মই সকলো কথা বতৰা হৈ আহিছোঁ।
0: হৈ আহিছা?
1: হৈ মানে মানুহ লৈও আহিছোঁ ছাৰ।
0: লৈ আহিছা? ক'ত আছে?
1: অৱশ্যে শক্তিপদক নহয়, তেওঁৰ ছেক্ৰেটৰীক।
0: হ'লেও ক'ত আছে তেওঁ? তেওঁক নামাতা কিয়?
1: হেৰা, হেৰা গুণধৰ।
2: নমস্কাৰ ছাৰ।
0: নমস্কাৰ নমস্কাৰ। তুমি আহি বাহিৰতে বহি আছাহি? ইহ, বৰ দুখ পালোঁ, বৰ দুখ পালোঁ। বহা বহা। এই চাহ তাহ?
1: চাহ তাহ নালাগে ছাৰ, কামৰ মানুহ, কামৰ কথা হওক। বুজিছা গুণধৰ, ছাৰৰ লগত কথা বতৰা হ'লোঁ, তেখেত ৰাজি।
0: ৰাজি মানে? টকা মই এতিয়াই দিম, পিছত তেওঁ সঁচাই উঠাই ল'বতো।
1: আপুনি জানো মোক বিশ্বাস নকৰে ছাৰ।
0: নহয় মানে?
1: তদুপৰি আমি শক্তিপদৰ পৰা এখন লিখাও লৈ আহিছোঁ ছাৰ।
0: হয়নে?
2: এইখন ছাৰ।
0: বেছ বেছ বেছ, বৰ ভাল কথা, বৰ ভাল কথা। এয়াহে ডেকা ল'ৰাৰ উপযুক্ত কাম। এজন বৃদ্ধ উঠিছোঁ, কিয়নো আন এজনে আকৌ নিজৰ মাজত যুঁজ বাগৰখন কৰিব লাগে? দেশৰ কাম তেওঁ উঠিলেও কৰিব আৰু মই উঠিলেও কৰিম, নে কি কোৱা? কি নাম আছিল তোমাৰ?
2: মোৰ নাম গুণধৰ।
0: বেছ বেছ, বৰ ভাল নাম, বৰ ভাল নাম। তেন্তে মই টকাটো
2: কাগজখন দি যাওক ছাৰ।
0: অ অ অ অ অ এইখন এইখন লোৱা। হিচাপ কৰি লোৱা। হিচাপ
2: কিনো হিচাপ কৰিব লাগিছে ছাৰ? আপোনাৰ দৰে দেশৰ নেতাই দিলে বেছিকৈহে দিব। তেন্তে আমি উঠোঁ
0: চাহ তাহ?
2: নেলাগে ছাৰ, আপুনি MLA হ'বই, যেতিয়া আহিবতো লাগিবই।
0: তেতিয়াহ'লে পুলিন, এতিয়া মই
1: ইলেকশ্যন নোহোৱাকৈ বিনা প্ৰতিদ্বন্দ্বিতাই MLA।
0: হেৰি নহয় পুলিন, এই নমিনেশ্যন উঠাবতো।
1: আপুনি মোক বিশ্বাস কৰক ছাৰ, তদুপৰি কাগজখনটো আপোনাৰ হাতত আছেই।
0: থকাত আছে।
1: তেন্তে যাওঁ ছাৰ।
0: এদিন আহিবা আকৌ চাহ এটোপা।
1: হয় হয় নিশ্চয়।
3: মহাশয়, বাকী পোষ্টাৰখিনি ক'ত আৰিম?
0: তোৰ ঘৰত মাৰগৈ।
3: মহাশয়,

0: কোনো দরকার নাই, মই MLA হলো।
1: হ্যাঁ, আপনি MLA হল,
2: বড় ভাল কথা হল। তেন্তে মহাশয় মোৰ কথাটো
0: কি কথা হল তোর?
2: সেই যে স্যার পিয়নৰ চাকৰি এটা আপোনাক কৈছিলোঁ যে,
0: সেইবিলাক সাধারণ কথা মোৰ মনত নাই।
2: তেন্তে স্যার আজি আকৌ কলো।
0: ইয়াত নহয়, ইয়াত নহয়, দিশপুৰত, দিশপুৰত লগ ধৰিবি, যা ইয়াৰ পৰা। আৰু কোনোবা আহিলে কবি স্যার ঘৰত নাই।
2: মহাশয়, মাননীয় মহাশয়, এই নেতো ইয়াত কি কৰি আছো? যা যা যা, কাম নাই,
3: কামটো পাবা যোৱা।
2: মাননীয় মহাশয়,
0: কোন
2: মহাশয়? মই মানে যদুকান্ত মহাশয়।
0: যদুকান্ত, যদুকান্ত, কোন যদুকান্ত?
2: মই মানে যদুকান্ত সৌকা ধৰা।
0: মইতো কোনো যদুকান্তক চিনি নাপাওঁ।
2: কয় কি, পগলাই হ'ল নেকি? মই মানে মহাশয় সেই যদুকান্ত সৌকা ধৰা, এই পূব সমষ্টিত প্ৰায় 8000 মানুহ গোট খুৱাইছোঁ মহাশয়। এই আপুনি ওলাওক মহাশয়, একেসাৰ ক'লেই হ'ল।
0: কিহৰ একেসাৰ, হে কি দৰকাৰ আছে মোৰ বাজে কামত সময় নষ্ট কৰিবলৈ? দৰকাৰ নাই, দৰকাৰ নাই
2: মহাশয়, মহাশয়,
0: নাই নাই, দৰকাৰ নাই।
2: একদম পগলাই হ'ল দেখিছোঁ। ঠিক আছে ঠিক আছে, ময়ো দেখিম, চবকে এগেজ কৰাই দিম বাপেকে।

0: মহাশয়, আপুনি হেনো বিনা প্ৰতিদ্বন্দ্বিতাই এম এল এ হ'ল?
1: সন্দেহ আছে?
0: নাই নাই মহাশয়, মানে মই ক'ব খুজিছিলোঁ মোৰ খাই লোনটো যে
1: এই সেইবোৰ কথা ইয়াত নহয়। দিছপুৰত, দিছপুৰত যাবা। খালি লোন চাকৰি এইবোৰ আঁতৰোৱা, ইয়াৰ পৰা যোৱা বুলি কৈছোঁ
0: নহয়।
2: এটা কথা হ'ল ছাৰ,
1: ইয়াত নহয়, ইয়াত নহয়, দিছপুৰত দেখা কৰিবা।
2: মই পুলিনে কৈছোঁ ছাৰ।
1: পুলিন? অঁ, কি হ'ল?
2: সৰ্বনাশ হ'ল ছাৰ।
1: সৰ্বনাশ?
2: হয়।
1: কি হৈছে?
2: ষড়যন্ত্ৰ ছাৰ, ভীষণ ষড়যন্ত্ৰ।
1: কি হৈছে, ভাঙি পাতি নোকোৱা কিয়?
2: এই তাহানি অহা ল'ৰাজন ছাৰ শক্তিপদৰ ছেক্ৰেটেৰী নাছিল।
1: নাছিল?
2: হয়, এজন বেলেগ মানুহ, তেওঁ ভুৱা। শক্তিপদে এই বিষয়ে একোৱেই নাজানে ছাৰ।
1: তাৰমানে এই শক্তিপদে, শক্তিপদে কি কয়?
2: নমিনেশ্যন উঠোৱাৰ কথা তেওঁ একোতেই মানি নলয়, পুৰা দমে কাম কৰি গৈছে। আপুনি নোযোৱাত আপোনাৰ মিটিঙৰ 8000 মানুহ যদুকান্তই শক্তিপদকে দি দিলে ছাৰ।
1: কি তেন্তে উপায়?
2: উপায় হ'ল আপোনাৰ নমিনেশ্যন উঠাই লোৱা।
1: কি? মই নমিনেশ্যন উঠাই ল'ম? তুমি কাৰ আগত কথা কৈছা জানা?
2: তাৰ বাহিৰে উপায় কি ছাৰ? আপোনাৰ যি 8000 মানুহ আছিল ইতিমধ্যে সেয়াও গ'ল। এতিয়া ভোট আপুনি পাব কেইটা?
1: কি?
2: নমিনেশ্যন উঠাই নল'লে আমানত বাজেয়াপ্ত হ'ব, আৰু আপোনাৰ দৰে নেতাৰ আমানত বাজেয়াপ্ত হোৱাটো
1: স্থপিত। বুজিলোঁ, এইবিলাক এইবিলাক তোমাৰ ষড়যন্ত্ৰ।
2: ঠিকেই, কিন্তু মোৰ নহয়, আমাৰ, মোৰ দৰে কিছুমান যুৱকৰ।
1: পুলিং
2: এৰা, এনেকৈ ষড়যন্ত্ৰ নকৰিলে আপোনাৰ দৰে মুখা পিন্ধা নেতাবোৰক হৰুৱাবলৈ টান।
1: চুপ থাক।
2: কাৰণ আপোনালোকক মুখা পিন্ধা নেতা বুলি জানিলেও ৰাইজে আপোনালোককেই ভোট দিয়ে, কাৰণ আপোনালোকে টকাৰে ভোট কিনে।
3: কি হ'ল দেউতা?
1: এই এই যদু মধু নেত্ৰ কোন আছে? মাত মাত সোনকালে সোনকালে সিহঁতক মাত।
3: কোনো নাই দেউতা, চব গুচি গ'ল।
1: চব গুচি গ'ল? যতচব নিমখ হাৰামৰ দল! ননচেন্স! মই মই প্ৰতিশোধ ল'ম, মই প্ৰতিশোধ ল'ম। জিত জিত! পানী পানী আন, এই মোৰ মূৰত, মোৰ মূৰত পানী দে, পানী দে।
3: ঠাণ্ডা নে গৰম দেউতা?
1: ননচেন্স!

প্ৰফুল্ল বৰা ৰচিতনাত মাননীয় মহাশয় শুনিলে। নাটৰ বিভিন্ন চৰিত্ৰত আছিল নন্দীকান্ত সুৰেণ মহন্ত, যদু উদয় শংকৰ শইকীয়া, মধু জীৱন বৰা, পুলিন গিৰীশ বৰা, নেত্ৰ পুতুল চন্দ্ৰ বৰুৱা, গুণধৰ পূৰ্ণ বৰুৱা আৰু জিতৰ ভাৱত প্ৰাঞ্জল শইকীয়া। প্ৰিয়াংকু বৰাৰ সহযোগত নাটৰ প্ৰযোজনা তপন দত্তৰ। এয়া আকাশবাণী তেজপুৰ।

প্ৰাগ ঐতিহাসিক কালৰ পৰাই ঐতিহ্য বহন কৰি অহা প্ৰাকৃতিক সম্পদৰাজিৰে ভৰপূৰ বিতুপন দৃশ্যৰে সমৃদ্ধ শিঙৰি অসমৰ ভিতৰত এখন উল্লেখযোগ্য ইতিহাস প্ৰসিদ্ধ স্থান। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি চহৰৰ পৰা 12 কিলোমিটাৰ দক্ষিণে আৰু তেজপুৰৰ পৰা 50 কিলোমিটাৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই শিঙৰি অতি প্ৰাচীন পুৰাতাত্ত্বিক কীৰ্তিচিহ্নৰে ভৰপূৰ। ভৌগোলিক দিশৰ পৰা এই ঐতিহাসিক ঠাই 26 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 92 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। এই পবিত্ৰ স্থানতেই আছে দেৱাদিদেৱ মহাদেৱৰ এক জাগ্ৰত শিৱ মন্দিৰ। মনোমোহা শিঙৰি পাহাৰৰ নামনিত পাহাৰৰ গাতে লাগি থকা এটা গুহাৰ ভিতৰত স্থাপিত এজনা শিৱলিংগৰ ওপৰত অতি প্ৰাচীন শিলেৰে নিৰ্মিত এই শিৱ মন্দিৰ ভাগ বাবা গুপ্তেশ্বৰ নামেৰে খ্যাত। এই মন্দিৰ ভাগ অসমেই নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক উল্লেখযোগ্য তীৰ্থস্থান। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মনোকামনা পূৰণৰ মানসেৰে তীৰ্থযাত্ৰীসকল অহাৰ উপৰিও ভূটান আৰু নেপালৰ পৰা যথেষ্ট সংখ্যক তীৰ্থযাত্ৰী এই পুণ্য শিৱধাম দৰ্শনৰ উদ্দেশ্যে আহে। পুৰাতত্ব বিভাগৰ পৰা জানিব পৰা মতে এই মন্দিৰ 6ষ্ঠ বা 7ম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে।

অতি প্ৰাচীন শিলত খোদিত উন্নতমানৰ ভাস্কৰ্যশৈলীৰে নিৰ্মিত এই মন্দিৰৰ উচ্চতা 50 ফুট, দীঘলে 46 ফুট আৰু বহল 24 ফুট। মূল মন্দিৰটোৰ ভিতৰত 8 বৰ্গফুট পৰিমাণৰ ঠাইত পানীৰ এটা কুণ্ড আছে। এই কুণ্ডৰ পানীৰ তলত শিৱলিংগভাগ স্থাপিত। লিংগভাগ পানীৰ তলত বুৰ গৈ আছে আৰু বৰ্তমানলৈকে কাৰো দৰ্শন হোৱা নাই। পানীৰ তলত গুপ্ত হৈ থকাৰ বাবেই গুপ্তেশ্বৰ। অৱশ্যে পূজা অৰ্চনা কৰি কুণ্ডৰ পবিত্ৰ পানীতেই অৰ্পণ কৰা ফুল, বেলপাত আদি উঠাই পানী পৰিষ্কাৰ কৰোঁতে পূজাৰী বা দেউৰীসকলে লিংগজনাৰ স্থিতি অনুমান কৰিব পাৰে।

0: মন্দিৰৰ ভিতৰত থকা এই কুণ্ডটো মন্দিৰৰ বাহিৰ ফালে দক্ষিণ দিশত চৌহদৰ ভিতৰত আন এটা পানীৰ কুণ্ডৰ লগত মাটিৰ তলেৰে সুৰংগৰে সংলগ্ন। এই বাহিৰ ফালৰ কুণ্ডটো আকৌ মন্দিৰ চৌহদৰ বাহিৰ ফালে দক্ষিণ দিশত থকা এটা পুখুৰীৰ লগত মাটিৰ তলত থকা সুৰংগৰে সংলগ্ন। সেইদৰে পুখুৰীটো মাটিৰ তলৰে ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন। বাৰিষা পানী বাঢ়িলে মন্দিৰৰ ভিতৰত থকা কুণ্ডটোৰ পানীও বাঢ়ে। সেইদৰে পানীৰ উচ্চতা কমিলে ভিতৰৰ কুণ্ডৰ পানীৰ উচ্চতাও কমে। মন্দিৰৰ ভিতৰত থকা কুণ্ডটোৰ এক বিশেষ বৈশিষ্ট্য আছে। বাহিৰৰ কুণ্ডৰ পানীৰ গভীৰতা কমিলে বা শুকাই গ'লেও মন্দিৰৰ ভিতৰৰ কুণ্ডৰ পানী কেতিয়াও শুকাই নাযায়। শিৱলিংগজনা বুৰ গৈ থাকিব পৰা পানীৰ গভীৰতা সদায়ে থাকে। প্ৰাচীন কালতে অতি উন্নতমানৰ কাৰিকৰী কৌশল প্ৰয়োগ কৰি এই লিংগভাগ স্থাপিত কৰিছিল। সেয়েহে আজিকোপতি মন্দিৰৰ ভিতৰৰ কুণ্ডৰ পানী কমিলেও নিৰ্দিষ্ট পৰিমাণৰ পানী কুণ্ডটোত থাকি যায়। প্ৰবাদ মতে স্বয়ং বিশ্বকৰ্মাই এই মন্দিৰ নিৰ্মাণ কৰিছিল। আহোমসকলৰ ৰাজত্বকালত এই মন্দিৰ ভাগৰ কিছু উন্নয়ন সাধন কৰা হৈছিল। মন্দিৰৰ ওপৰত থকা পিতলৰ কলচী, মন্দিৰৰ চৌদিশ আৱৰি থকা আহোমকালৰ ইটাৰে নিৰ্মিত দেৱালখন আৰু চৌহদৰ প্ৰৱেশদ্বাৰত থকা তোৰণখনেই ইয়াৰ সাক্ষ্য বহন কৰিছে। দেৱালখন 4 ফুট ওখ, দীঘলে 188 ফুট আৰু পুতলে 168 ফুট। আহোম ৰজা শিৱসিংহৰ দিনত এই দেৱাল নিৰ্মাণ কৰা হৈছিল বুলি জনা যায়। ৰামায়ণত উল্লেখ কৰা মতে অতীজৰ কামৰূপৰ ঋষ্যশৃংগ মুনিৰ আশ্ৰমখন শিঙৰিৰ এই পবিত্ৰ তীৰ্থস্থানতেই আছিল বুলি ক'ব পাৰি। শৃংগমুনিয়ে স্থাপন কৰা যজ্ঞকুণ্ডৰ চিহ্ন এতিয়াও শিঙৰি পাহাৰৰ চূড়াত নিদৰ্শন হিচাপে দেখিবলৈ পোৱা যায়। মুনিবৰে পাহাৰৰ শিখৰৰ পৰা তললৈ নামি আহি পাহাৰৰ কাষতে থকা কাবুলী গংগাত স্নান কৰাৰ বাবে থকা শিলৰ খটখটি, নিত্য নৈমিত্তিক পূজাৰ বাবে গুহাত থকা শিৱলিংগ, মনোমোহা প্ৰাকৃতিক বৃক্ষৰ উদ্যান, বনৰীয়া জীৱ জন্তু, বিভিন্ন ধৰণৰ চৰাইৰ সুললিত সুৰ, ৰং বিৰঙৰ পখিলা বৰলুইটৰ পাৰৰ এই শিঙৰি পাহাৰত আজিও বিৰাজমান। উল্লেখযোগ্য যে বিভাণ্ডক মুনিৰ পুত্ৰ ঋষ্যশৃংগ মুনিৰ আশ্ৰম চিংৰিৰ এই তপভূমিলৈ অযোধ্যা নৰেশৰ 3ওগৰাকী ভাৰ্যা কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাৰ আগমন হৈছিল। ৰাম, লক্ষণ আৰু সীতাই বনবাস শেষ কৰি ঘূৰি অহাৰ পাছত এই 3ওগৰাকী মাতৃ তীৰ্থভ্ৰমণৰ উদ্দেশ্যে আহি সেই সময়ৰ কামৰূপৰ এই ঋষ্যশৃংগ মুনিৰ আশ্ৰমত আতিথ্য গ্ৰহণ কৰাৰ আখ্যান বাল্মীকি ৰামায়ণত বৰ্ণিত। সেয়েহে এই পবিত্ৰ তপোবন শিঙৰিৰ শিৱধাম বাবা গুপ্তেশ্বৰ মহাতীৰ্থস্থান ত্ৰেতাযুগৰ বুলি ক'ব পাৰি। শৃংগমুনিৰ বসতিস্থলৰ নাম অনুসৰি তেওঁৰ এই তপভূমিত থকা পাহাৰ বা ঠাইৰ নাম শৃংগীৰ পৰা চিংৰি আৰু পিছলৈ শিঙৰি বুলি খ্যাত হোৱাৰ প্ৰবাদ আছে। শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ বিষয়ে কিছু কথা জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ, সমাজকৰ্মী, লেখক তুলসী বৰঠাকুৰে।
1: ওম নমঃ শিৱায়, বাবা গুপ্তেশ্বৰ ভৈৰৱায় নমঃ। প্ৰথমতে শিঙৰি নামটোৰ পৰাই গম পোৱা যায়, চিংৰি, পিছলৈ চিংৰি কয়, চিংৰিৰ পিছত শিঙৰি হ'ল। এই শৃংগমুনিৰ আশ্ৰমতে এই দেৱালয়ভাগ অৱস্থিত বুলি গম পোৱা গৈছে। ইয়াৰ পৰাই শৃংগমুনিক দশৰথে কেনেকৈ লৈ গ'ল লোমপাদ্ৰজাই নিয়াৰ পিছত, দশৰথে পূজা কৰাৰ পিছত ৰামচন্দ্ৰৰ জন্ম হ'ল ইত্যাদি বহুত ডাঙৰ কাহিনী আছে। সেই শৃংগমুনিৰ নামেৰে চিংৰি নাম লোৱা কাৰণেই এই দেৱালয়ভাগৰ মূল লিংগভাগৰো নাম শৃংগৰিকা বুলি গুৰুচৰিত পুথিত উল্লেখ আছে। ইয়াৰ পিছত যদি আমি চাওঁ দ্বাপৰ যুগলৈ যদি যাওঁ, তেতিয়াহ'লে দ্বাপৰ যুগত ৰাজা বানাসুৰে হৰিহৰৰ যুদ্ধত হৰিৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে তেওঁ শিৱক আৰাধনা কৰিছিল আৰু এই ঠাইতেই এইজনা শিৱতে গুপ্তভাৱে তেওঁ শিৱক আৰাধনা কৰি যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু শিৱৰ আশীষ প্ৰাপ্ত হৈ হৰিৰ লগত অৰ্থাৎ কৃষ্ণৰ লগত যুদ্ধ কৰিছিল। সেইফালৰ পৰা চাবলৈ গ'লে এই দেৱালয়ভাগ দ্বাপৰ যুগৰ বুলিও ক'ব পাৰি। ৰাজা বানাসুৰে বিশ্বনাথ ঘাটত দ্বিতীয়

0: এখন কাশী নিৰ্মাণৰ কাৰণে প্ৰচেষ্টা চলাইছিল আৰু তাৰ বাবে প্ৰয়োজনীয় বিভিন্ন শিৱলিংগ তেওঁ আনিছিল। তাৰে এভাগ শিৱলিংগ নাৰদে আনি ইয়াত লুকুৱাই থৈ তেওঁৰ এই পৰিকল্পনাটো বিফল কৰিছিল বুলিও আখ্যান পোৱা যায়। গতিকে সেইফালৰ পৰাই তেওঁ গুপ্তভাৱে ৰখাৰ কাৰণে তেওঁৰ নাম গুপ্তেশ্বৰ হ'ল বুলি ক'ব পৰা যায়। আৰু কলিযুগত এই দেৱালয়তে পূজা অৰ্চনা কৰি কুসুম্বৰ ভূঞাই আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱক লাভ কৰাৰ কাহিনী গুৰুচৰিত পুথিত খুব সুন্দৰভাৱে উল্লেখিত। গতিকে এই তিনিওটা যুগৰ লগত এক জড়িত এই দেৱালয় ভাগৰ এক গুৰুত্ব বহন কৰি আহিছে। এই মন্দিৰৰ ভিতৰতে আৰু এটা বিশেষ কথা ইয়াত জড়িত হৈ আছে যে ইয়াত যিভাগ যজ্ঞ কৰা ধুনি আছে, পৌৰাণিক ধুনি বুলি কোৱা যায় তাতে, এই ধুনি কেতিয়াৰ পৰা জ্বলি আহিছে সেইটো তথ্য এতিয়ালৈকে আমি পোৱা নাই। ই জ্বলিয়ে আছে, কোনোদিন নুমোৱা নাই। আমাৰ জন্মৰ আগৰ পৰাই আমি গম পাই আছোঁ ইয়াত ধুনি জ্বলি আছে। গতিকে ইয়াৰ তথ্য কিন্তু এতিয়ালৈকে ওলোৱা নাই কেতিয়া কোন সময়ত এই ধুনি জ্বলিছিল আৰু আজি নিৰৱচ্ছিন্নভাৱে এই ধুনি জ্বলি আছে। কথাতে কয় বৰদুৱাৰ চাকি আৰু গোপেশ্বৰৰ ধুনি কেতিয়াও নুনুমাই বুলি কয়। গতিকে এই গুৰুজনাৰ জন্মলৈকে এই তিনিওটা যুগৰ লগত জড়িত হৈ গুপ্তেশ্বৰ দেৱালয় মহিমা মণ্ডিত হৈ উঠিছে। আৰু আমি এই দেৱালয়ভাগ আমাৰ ইয়াতে পাই আমি বাবা গুপ্তেশ্বৰৰ শ্ৰীচৰণত আমি সদায় পূজা অৰ্চনা কৰি আছোঁ। দেশৰ মংগল হওক আৰু ইয়াত যিসকলৰ সতী সন্ততি নাথাকে তেওঁলোক ইয়াত আহি পূজা অৰ্চনা কৰে। যিহেতু শংকৰদেৱৰ জন্ম এই দেৱালয়ৰ আশীৰ্বাদতে বা কৃপাতেই লাভ হৈছিল বুলি গুৰুচৰিত পুথিত লিখা আছে। আহক আমি সকলোৱে আমি ভক্তবৃন্দক আহ্বান জনাইছোঁ, সকলো আহক, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক আৰু বাবাৰ প্ৰতি এক যি শ্ৰদ্ধা ভক্তি আপোনালোকে নিবেদন কৰক আৰু বাবাৰ আশীষ লাভ কৰক। ধন্যবাদ।
1: সেয়া আছিল মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ, সমাজকৰ্মী, লেখক তুলসী বৰঠাকুৰ। সিঙৰিত অৱস্থিত দেৱাদিদেৱ মহাদেৱৰ এই মন্দিৰত থকা জাগৃত শিৱলিংগ সিংগৰিকা অৰ্থাৎ গুপ্তেশ্বৰ বাবাৰ মাহাত্ম্য অনেক। তেওঁ কৰুণাময়, তেওঁৰ কৃপা বৰশিলে ভক্তৰ মনোকামনা পূৰ্ণ হয়। দেশ বিদেশৰ বিভিন্ন ভক্তই বিভিন্ন মানস লৈ এই শিৱলিংগত পূজা অৰ্চনা কৰি মনোকামনা পূৰ্ণ হোৱাৰ দৃষ্টান্ত অনেক আছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল যে পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ মনোকামনা পূৰণ। ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিত পুথিত সিঙৰিৰ শিৱলিংগ, গুপ্তেশ্বৰ বাবাৰ কৃপা আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰহস্য প্ৰকাশ কৰা হৈছে। কবি সাৰ্বভৌম ভট্টাচাৰ্য বিৰচিত পদ্মপুৰাণত কলিযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ আগজাননীৰ বিষয়েও উল্লেখ আছে। আৰু ইয়াতেই স্বয়ং নাৰায়ণে ব্ৰহ্মাৰ আগত কলিযুগত কেনেকৈ শূদ্ৰকুলত জন্ম লৈ হৰিনামেৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিব তাক উল্লেখ কৰিছে। গুৰুচৰিত পুথিত এইজনা অৱতাৰী পুৰুষৰ জন্ম বৃত্তান্ত আৰু সিঙৰিৰ এই জাগৃত শিৱলিংগৰ প্ৰভাৱ সম্পৰ্কে বিস্তৃত বিৱৰণ দাঙি ধৰিছে। ভগৱান শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰিছে।

ভাৰতবৰ্ষ যেতিয়াই ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়া সাধুসন্তসকলক উদ্ধাৰ কৰিবৰ বাবে আৰু দুষ্কৃতিকাৰীক বিনাশ কৰিবৰ বাবে যুগে যুগে শ্ৰীকৃষ্ণই অৱতাৰ গ্ৰহণ কৰে। এই বাণীৰ সত্যতা ৰক্ষা কৰি স্বয়ং নাৰায়ণে কুসুম্বৰ ভূঞাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।

পঞ্চদশ শতিকাৰ মাজভাগত নগাঁৱৰ বৰদুৱাৰ আলিপুখুৰী নামৰ গাঁৱত অসমৰ এক বিখ্যাত বাৰভূঞাৰ পৰিয়াল আছিল। সেই পৰিয়ালৰে কুসুম্বৰ ভূঞা আৰু তেওঁৰ ভাৰ্যা সত্যসন্ধ্যাৰ বহুদিনলৈকে সতী সন্ততি হোৱা নাছিল। কুসুম্বৰে পুত্ৰ সন্তান লাভৰ বাবে চিন্তাত দিন কটাব ধৰিল।

তেতিয়া তেওঁৰ পিতৃ সূৰ্যবৰে কুসুম্বৰৰ মনৰ ব্যথা গম পাই লুইতৰ পাৰৰ শোণিতপুৰৰ শিঙৰিত থকা শিৱলিংগৰ কথা উল্লেখ কৰি তাত পুত্ৰলাভৰ বাবে পূজা অৰ্চনা কৰিবলৈ পৰামৰ্শ দিলে। সূৰ্যবৰে এক কথা কহিলে ক পাছে শিঙৰিকা নামে শুনা শিৱলিংগ আছে, অনেক সম্ভাৰ দিয়া পূজা তাংক তুমি পাইবা পুত্ৰ এহি মতে কহিলো আমি। সেইমতে কুসুম্বৰে সদল বলে পূজাৰ সম্ভাৰ লৈ নাও মেলি বৰলুইত পাৰ হৈ আনন্দমনে মনোকামনা পূৰণৰ বাবে শিঙৰি পালেহি। শিঙৰি পাহাৰৰ গাত লাগি থকা গুপ্তেশ্বৰ মন্দিৰৰ ভিতৰত অৱস্থিত এই শিৱলিংগত কুসুম্বৰে পুত্ৰলাভৰ কামনাৰে হোম যজ্ঞাদি অনুষ্ঠান সম্পন্ন কৰি পূজা অৰ্চনা কৰিলে। শিঙৰি থানত পূজা সম্ভাৰ দি কুসুম্বৰ আহি ঘৰ পোৱাৰ কিছুদিন পিছত পত্নী মহাপুণ্যৱতী সত্যসন্ধ্যাই ৰাতি সপোনত দেৱাদিদেৱ মহাদেৱ সদাশিৱ বাবা গুপ্তেশ্বৰৰ দৰ্শন পালে। জটাধাৰী অৰ্ধচন্দ্ৰযুক্ত গলত মুণ্ডমালাৰে বেষ্টিত, দশভুজা আৰু বাঘৰ ছাল পৰিহিত ত্ৰিলোচন ভস্ম আভূষণেৰে বেষ্টিত শিৱক দেখা পালে। শিৱৰ এই চমৎকাৰী ৰূপ দৰ্শন হোৱাৰ কিছুক্ষণ পিছত সত্যসন্ধ্যাই শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজা মহাপ্ৰভু বিষ্ণুৰ ৰূপ দৰ্শন পালে। সূৰ্যসম জ্যোতিৰে ভৰা বিষ্ণুৰ মনোহৰ ৰূপ দেখি সত্যসন্ধ্যা বিমোহিত হৈ পৰিল আৰু কিছু সময়ৰ পাছত তেওঁৰ গৰ্ভত প্ৰৱেশ কৰা দেখা পালে। ত্ৰিনয়ন শিৱই পুনৰ দৰ্শন দি সত্যসন্ধ্যাক তেওঁলোকৰ ঘৰত থাকিবলৈ থান দিবৰ বাবে ক'লে। এনেধৰণৰ স্বপ্ন দেখা পাই সত্যসন্ধ্যা বিস্ময় হৈ পতি কুসুম্বৰক স্বপ্নৰ সকলো কথা বিৱৰি ক'লে। কুসুম্বৰে সত্যসন্ধ্যাক বুজনি দি ক'লে, যি উদ্দেশ্যে আমি শিঙৰিৰ শিৱলিংগক পূজন কৰিলোঁ সেই উদ্দেশ্য অতি শীঘ্ৰে সিদ্ধ হ'ব। কুসুম্বৰে শিৱৰ কৃপাত পুত্ৰলাভৰ প্ৰতীক্ষাত দিন কটাব ধৰিলে। শিঙৰিৰ শিৱলিংগ শিঙৰিকা অৰ্থাৎ বাবা গুপ্তেশ্বৰৰ কৃপাত কুসুম্বৰৰ মনোকামনা পূৰ্ণ হ'ল। মহাসতী সত্যসন্ধ্যা গৰ্ভৱতী হ'ল। স্বয়ং ঈশ্বৰ মহাপ্ৰভু নাৰায়ণে কলিযুগৰ লোক উদ্ধাৰৰ অৰ্থে মহাদেৱ শংকৰৰ নাম লৈ অৱতাৰ হোৱাৰ বাবে সত্যসন্ধ্যাৰ গৰ্ভত স্থিতি ল'লে। 1448 খ্ৰীষ্টাব্দৰ মাঘ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ দ্বিতীয়া তিথিৰ দিনা জগতগুৰুৱে গৰ্ভত স্থিতি ল'লে। লাহে লাহে গৰ্ভৱতী সত্যসন্ধ্যাই যেতিয়া 8 মাহ পাৰ কৰিলে তেতিয়া কুসুম্বৰে মনত অতি আনন্দ পালে।

কুসুম্বৰৰ ঘৰত এক দৈৱিক পৰিৱেশ, চাৰিওফালে মংগল ধ্বনি। 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী শুক্ৰবাৰে মহাসতী সত্যসন্ধ্যাই জগতগুৰু শংকৰদেৱক জন্ম দিলে, সকলোৱে জয়ধ্বনি দিলে। শৃংগমণিৰ আশ্ৰমথলী শিঙৰিৰ বাবা গুপ্তেশ্বৰ দেৱালয়খন বহুতো পুৰাতাত্ত্বিক কীৰ্তিচিহ্নৰে ভৰপূৰ। ইয়াত মন্দিৰৰ ভিতৰত থকা শিৱলিংগৰ উপৰিও চৌহদৰ ভিতৰত পৌৰাণিক শিলত খোদিত বিষ্ণুচক্ৰ, কলহ, দ্বাৰপাল, কলহ লৈ থকা নাৰীমূৰ্তি, গণেশ, নাগ, তুলসীমালা আদি কীৰ্তিচিহ্নসমূহ উল্লেখনীয়। মন কৰিবলগীয়া যে এই কীৰ্তিচিহ্ন বা ভাস্কৰ্যসমূহ উৰিষ্যাৰ পুৰী বা কোণাৰকত থকা মূৰ্তিসমূহৰ লগত মিল থকা দেখা যায়। এই কীৰ্তিচিহ্নসমূহৰ ভিতৰত বুৰঞ্জীবিদসকলে গৱেষণা কৰি প্ৰাচীন ইতিহাস ৰচনা কৰাৰ থল আছে। এইটো অতি দুৰ্ভাগ্যৰ কথা যে এই কীৰ্তিচিহ্নসমূহৰ ওপৰত আজিকোপতি কোনো ধৰণৰ বিজ্ঞানসন্মত গৱেষণা হোৱা নাই। মাত্ৰ গুৱাহাটীৰ আমবাৰীৰ এঠাইত আৰু তেজপুৰৰ দ পৰ্বতীয়াত আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই খনন কাৰ্য কৰি কিছু অধ্যয়ন কৰা হৈছে। সাধাৰণতে জনা যায় যে সমুদ্ৰগুপ্তই বিজয় কৰাৰ পিছতহে অসমত সভ্যতাৰ ৰেঙনি পৰিছিল। সপ্তম শতিকাত হিউৱেনচাঙে প্ৰাগজ্যোতিষপুৰত বহুতো মঠ মন্দিৰ দেখা পাইছিল আৰু তাৰে কিছুমান গুৱাহাটী নগৰৰ মাটিত পোত গৈ আছিল। এইটো মন কৰিবলগীয়া যে শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰৰ আশে পাশে এক বৃহৎ অঞ্চল অতি প্ৰাচীন শিলৰ ভাস্কৰ্যৰে ভৰি আছে। এই প্ৰাচীন শিলত খোদিত ভাস্কৰ্যসমূহ তেজপুৰৰ উষা পাহাৰত সিঁচৰতি হৈ থকা শিলৰ ভাস্কৰ্যবোৰৰ লগত মিল আছে।

ঐতিহ্যমণ্ডিত শিঙৰিৰ এই জাগৃত শিৱ মন্দিৰত পৰম্পৰাগতভাৱে প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ দিনা মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। দেশ বিদেশৰ বহুসংখ্যক তীৰ্থযাত্ৰী আহি এই উৎসৱত অংশগ্ৰহণ কৰে। ভাৰতবৰ্ষৰ শিৱ মন্দিৰসমূহত অনাদিকালৰ পৰা এই মহাশিৱৰাত্ৰি পূজা পাৰ্বণ চলি আহিছে। শিৱৰাত্ৰি পূজা আৰু ব্ৰত পালন কৰাৰ এক বিশেষ তাৎপৰ্য আছে। শিৱৰাত্ৰিৰ ব্ৰত বা পূজা কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সম্পৰ্কে শিৱপুৰাণত কেইবাটাও কাহিনী পোৱা যায়। এসময়ত দেৱতা আৰু অসুৰৰ মাজত মহাদণ্ড হৈছিল। তেওঁলোক দুয়োপক্ষই সমুদ্ৰ মন্থন কৰিছিল। এই সমুদ্ৰ মন্থনত আৱিৰ্ভূত হোৱা বিহৰ পৰা পৃথিৱী ৰক্ষা কৰাৰ উদ্দেশ্যে শিৱই বিহ পান কৰিছিল আৰু এই বিহ পান কৰাত তেওঁৰ ডিঙিটো নীলা হৈ পৰিছিল। সেয়েহে শিৱক নীলকণ্ঠ বুলিও কোৱা হয়। শিৱই সমুদ্ৰ মন্থনত এই বিহ পান কৰি সৃষ্টি ৰক্ষা কৰা এই বিশেষ দিনটো আছিল ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী। সেইদিনা সকলো দেৱতাই আনন্দ উল্লাসেৰে শিৱৰ অৰ্চনা বন্দনা কৰি শিৱৰাত্রি পালন কৰিবলৈ ধৰিলে। বহু কালৰে পৰা চলি অহা শিৱৰাত্ৰিৰ ব্ৰত পালন কৰি নিজৰ অভীষ্ট সিদ্ধিৰ উদ্দেশ্যে শিঙৰিৰ এই গুপ্তেশ্বৰ মন্দিৰত অনুষ্ঠিত শিৱৰাত্ৰি পূজাত ভাগ ল'বলৈ অগণন ভক্তৰ আগমন হয়। শিৱৰাত্ৰি উৎসৱৰ লগত সংগতি ৰাখি এই দেৱালয়ত প্ৰতি বছৰে সপ্তাহজোৰা শিৱৰাত্ৰি মহামেলাৰ আয়োজন কৰা হয়। অসমৰ ভিতৰত এই শিৱৰাত্ৰি মেলাখনে এক উল্লেখযোগ্য স্থান দখল কৰিছে।

0: শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ বিষয়ে কিছু কথা জনাইছে লেখক, কবি, সাংস্কৃতিক কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক সুজিত কটকীয়ে।
1: আমি শ্বহীদ তীৰ্থ ঢেকীয়াজুলি তথা ঐতিহ্যমণ্ডিত ঢেকীয়াজুলিৰ বাসিন্দা বুলি কৈ নিজকে গৌৰৱবোধ কৰোঁ। এই ঢেকীয়াজুলি সমজিলাৰ এলেকাধীন শিঙৰি হ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে লাগি থকা এখনি ৰাজ্যখনৰ ভিতৰতে ইতিহাস প্ৰসিদ্ধ ঠাই। প্ৰতি বছৰে এই মন্দিৰত শিৱৰাত্রি পূজা মহাধুমধামেৰে পালন কৰা হয় আৰু শিৱৰাত্রি উপলক্ষে ইয়াত সপ্তাহজোৰা মহামেলা অনুষ্ঠিত হয়। এই পৰম্পৰাগতভাৱে চলি অহা এই শিৱৰাত্রি মেলা দৰ্শন কৰিবলৈ দেশ বিদেশৰ অগণন তীৰ্থযাত্ৰীৰ ইয়াতলৈ সমাগম ঘটে। এই শিৱৰাত্রিত মন্দিৰৰ ভিতৰত চতুৰ্থ প্ৰহৰৰ মহাশিৱৰাত্রি পূজা অনুষ্ঠিত হোৱাৰ উপৰিও মন্দিৰৰ বাহিৰৰ চৌহদৰ ভিতৰত থকা নামঘৰকেইটাত ভাওনা প্ৰদৰ্শন কৰা হয়। এই গুপ্তেশ্বৰ দেৱালয়ৰ কাষতে সিদ্ধেশ্বৰ নামৰ এখন উপথান আছে। তাৰোপৰি গুপ্তেশ্বৰ মন্দিৰৰ পূবফালে প্ৰায় 3 কিলোমিটাৰ দূৰত থকা সতি পাহাৰৰ ওপৰত হৰগৰি নামৰ এটা মন্দিৰ আছে। আকৌ গুপ্তেশ্বৰৰ মন্দিৰৰ উত্তৰে প্ৰায় 2 কিলোমিটাৰ দূৰত শিঙৰি চাহ বাগিচাৰ মাজত এটা বৃহৎ মন্দিৰৰ ভগ্নাৱশেষ আছে। ই বিশ্বকৰ্মা থান নামে জনাজাত। এই বিশ্বকৰ্মা থানতো বিগত কেইবছৰ ধৰি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰি অহা দেখা গৈছে। তেনেকৈ শিঙৰি চাহ বাগিচাৰ পূব দিশতো ধীৰাই নৈৰ পাৰত বিশ্বকৰ্মাৰ আন এখন থান আছে। তেনেকৈ গুপ্তেশ্বৰ মন্দিৰ তথা শিঙৰিৰ পৰা প্ৰায় 7 কিলোমিটাৰমান দূৰত ভঙা মন্দিৰ নামৰ ঠাইত এটা মন্দিৰ আছে। কিছু সংখ্যক প্ৰাচীন শিলাখণ্ডৰে পূৰ্ণ এই ঠাইখনত বৰ্তমান এটা মন্দিৰ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। একেদৰে শিঙৰিৰ পূব দিশে প্ৰায় 5 কিলোমিটাৰমান আঁতৰত গৰুডোবাৰ চুটি পাহাৰত হৰগৰি দেৱালয় আছে। ইয়াতো যথেষ্ট সংখ্যক প্ৰাচীন কীৰ্তিচিহ্ন সিঁচৰিত হৈ আছে। মুঠতে ইয়াত থকা মঠ মন্দিৰৰ লগতে প্ৰত্নতাত্ত্বিক সম্পদ, প্ৰাকৃতিক সম্পদসমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক উল্লেখনীয় স্থান দখল কৰিবলৈ নিশ্চয় সক্ষম হ'ব যদিহে ইয়াক ঘোষণা কৰে বা পদক্ষেপ গ্ৰহণ কৰে। ইয়াত যথেষ্ট পৰ্যটনৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ সক্ৰিয় ভূমিকা তথা ৰাইজৰ অধিক সচেতনতা বহুত প্ৰয়োজন আছে। আমি আশা কৰিছোঁ এই শিঙৰি অঞ্চলক চৰকাৰে শীঘ্ৰে এক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে নৰ ওপৰত গঢ়ি তুলিব। ধন্যবাদ।
0: সেয়া আছিল লেখক, কবি, সাংস্কৃতিক কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক সুজিত কটকী।

অনাদিকালৰে পৰা ভাৰতবৰ্ষত শিৱৰ প্ৰতীক ৰূপ লিংগত পূজা কৰি অহা হৈছে। তথাপিও শিৱৰ বিভিন্ন ৰূপৰ বৰ্ণনা পোৱা গৈছে। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বহুতো শিলামূৰ্তি বিভিন্ন ৰূপত আৱিষ্কাৰ হোৱা দেখা যায়। সাধাৰণতে শিৱৰ ৰূপটো ধ্যান কৰিলে বাঘৰ ছাল পৰিধান কৰা, দেহত ভস্মৰ লেপন থকা, ডিঙিত সাপৰ মালা, অৰ্ধচন্দ্ৰযুক্ত জতাধাৰী, এহাতা ডম্বৰু আৰু আনহাতে ত্ৰিশূল ধাৰণ কৰা অতি মনোহৰ নীলবৰ্ণৰ আভাযুক্ত এক সুঠাম পুৰুষৰ ৰূপটোকে মনলৈ আহে। শিৱৰ এই ৰূপত বিভিন্ন ছবি দেখিবলৈ পোৱা যায়। ঐতিহ্যমণ্ডিত শিঙৰিৰ এই মন্দিৰত এটা শিৱলিংগ পানীৰ তলত গুপ্ত হৈ আছে আৰু লিংগৰ অৱস্থিতিৰ বাবেই এই মন্দিৰটো শিৱ মন্দিৰ বুলি ন দি

2023 চনৰ অক্টোবৰ মাহত মন্ত্ৰী শ্ৰী অশোক সিংঘল ডাঙৰীয়াৰ একান্ত ইচ্ছাত অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ দীপ্তিৰেখা কুলিৰ প্ৰচেষ্টাত বাবা গুপ্তেশ্বৰ আৰু ইয়াৰ চৌহদ প্ৰত্নতাত্বিক সম্পদ হিচাপে তালিকাভুক্ত হয়। অতি সোনকালে এই মন্দিৰভাগ চৰকাৰী অধিসূচনাৰ দ্বাৰা সংৰক্ষিত প্ৰত্নতাত্বিক ক্ষেত্ৰ হিচাপে পৰিচালিত হ'ব। বিশেষভাৱে উল্লেখ কৰিবলগীয়া বিষয়টো হৈছে ড্ৰাই মেচনৰীৰে নিৰ্মিত আন সকলো প্ৰাক আহোম স্থাপত্য ভাগি যোৱাৰ বিপৰীতে একেই পদ্ধতিৰে নিৰ্মাণ কৰা বাবা গুপ্তেশ্বৰ মন্দিৰ আজিও থিয় হৈ আছে। সেইবাবে এই মন্দিৰটোৰ প্ৰত্নতাত্বিক আৰু স্থাপত্যিক গুৰুত্ব অপৰিসীম। প্ৰত্নতাত্বিকসকলৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে এই স্থাপত্য একমাত্ৰ উদাহৰণ। কি বিশেষ কাৰণত আজিও ভাগি নপৰাকৈ মন্দিৰভাগ থিয় হৈ আছে, সেই বিষয়ে বিস্তৃতভাৱে চিন্তা চৰ্চা কৰা, ইয়াৰ আন্তঃগাঁথনিৰ ভেটি তথা শিলৰ জোৰা দিয়া অংশবোৰৰ কাৰিকৰী কৌশল আদিৰ সবিশেষ তথ্য আহৰণ কৰিলে আদি মধ্যযুগৰ মন্দিৰ স্থাপত্যৰ বহু নজনা কথা পোহৰলৈ আহিব। বৰ্তমান চলি থকা এই খনন কাৰ্যত যিখিনি শৈল্য ভাস্কৰ্য উদ্ধাৰ হৈছে তাৰ পৰা জনা যায় যে এই মন্দিৰত আহোমসকলৰ পূৰ্বে পাল বংশ আৰু শালস্তম্ভসকলৰ পৰশ পৰিছিল। অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ যিকেইজন বিষয়া কৰ্মচাৰীয়ে দল হিচাপে এই মন্দিৰৰ খনন কাৰ্য সম্পন্ন কৰিছে তেওঁলোক হ'ল অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কৰ্মশ্ৰী ডাক্তৰ দীপ্তিৰেখা কলি, কৰ্মশ্ৰী ডাক্তৰ নৱজিৎ দেউৰী, কৰ্মশ্ৰী ডক্টৰ ছাবিনা হাছান, প্ৰিয়ংকা পাটিৰ, য়াং জেৰাং, ৰশ্মি দেউৰী আৰু ভাৰ্গৱ দুৱৰা। বাবা গুপ্তেশ্বৰ দেৱালয়ৰ এটা অতি তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য হৈছে দেৱালয়খনৰ লগত থকা বৌদ্ধ ধৰ্মৰ লোকসকলৰ সম্পৰ্ক। প্ৰতিবছৰে মাঘ ফাগুন মাহত ভূটানৰ বৌদ্ধ ধৰ্মাৱলম্বী ভুটীয়া লোকসকল এই মন্দিৰলৈ আহি তেওঁলোকৰ পৰম্পৰা অনুসৰি ধৰ্মীয় কাৰ্য সম্পন্ন কৰে। শিৱ চতুৰ্দশী অৰ্থাৎ শিৱৰাত্রি উৎসৱত বহুসংখ্যক ভুটীয়া তীৰ্থযাত্ৰী আহি বাবা গুপ্তেশ্বৰক দৰ্শন কৰে। উল্লেখযোগ্য বিষয় হৈছে ভুটীয়াসকলে তেওঁলোকৰ পিতৃ মাতৃ বা আত্মীয়ৰ বিয়োগ হলে এই মন্দিৰৰ কাষতে থকা পাহাৰটোৰ চূড়াত যি ঠাইত ঋষ্যশৃংগ মুনিৰ যজ্ঞকুণ্ডৰ চিন থকা বুলি উল্লেখ কৰা হৈছে সেই ঠাইতে তেওঁলোকৰ বৌদ্ধিক প্ৰথা অনুযায়ী মৃতকৰ কৰ্ম বা শ্ৰাদ্ধাদি ক্ৰিয়া সম্পন্ন কৰে। শ্ৰাদ্ধ পিণ্ড দি তেওঁলোকে মুণ্ডন কৰে আৰু তললৈ নামি আহি বাবা গুপ্তেশ্বৰক দৰ্শন কৰে। পাহাৰৰ চূড়াত তেওঁলোকে দীঘল পতাকা স্থাপন কৰি আহি মূল মন্দিৰৰ ভিতৰ সোমাই সূতা সদৃশ কিছুমান মালা মুধচত আঁৰি থৈ যায়। বগা ৰঙৰ সেই মালাবোৰ বছৰ দিন ধৰি ওলমি থাকে। তেওঁলোকৰ পৰা জানিব পৰা মতে বাবা গুপ্তেশ্বৰক তেওঁলোকে মহামুনি বুলি জ্ঞান কৰে আৰু তেওঁৰ মন্দিৰত সেই মালাবোৰ বছৰ দিনৰ মংগল কামনাৰে লগাই থৈ যায়। প্ৰাচীন কালতে নিৰ্মিত ঐতিহাসিক শিঙৰিৰ এই গুপ্তেশ্বৰ মন্দিৰ আজিও অক্ষত অৱস্থাতে আছে। হয়তো হাজাৰ হাজাৰ বছৰলৈ অক্ষত অৱস্থাত থাকি ভক্তপ্ৰাণ ৰাইজৰ মনোকামনা পূৰ্ণ কৰি যাব। মহাদেৱৰ কৃপা অহৰহ বৰষি থাকিব ভক্তপ্ৰাণ ৰাইজৰ ওপৰত। মহাদেৱৰ আশীষৰেই ধন্য হ'ব পুণ্যভূমি অসম, পুণ্যভূমি ভাৰতবৰ্ষ।

আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানটিত আজি শ্ৰোতাসকলে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ বিষয়ে শুনিলে। তথ্যৰ আধাৰ আছিল তুলসী বৰঠাকুৰৰ গ্ৰন্থ শিঙৰিকা। অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি শুনিলে? এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনক লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত বাজাৰ বোলছবিৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ গেটৱে অৱ ইণ্ডিয়া বোলছবিৰ এই গীতটি।

ন শ্বেৰৱানী দিল বোলছবিৰ গীতটিৰ পাছত এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীদ্বয়ৰ কণ্ঠত বৰসাত কি ৰাত বোলছবিৰ এই গীতটি।

পাৰাচমণি বোলছবিৰ গীতটিৰ লগে লগে আমাৰ আজিৰ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz-ত আৰু সন্ধ্যাৰ অধিৱেশন সন্ধ্যা 5:23 মিডিয়াম ৱেভৰ 266.66 কিলোহাৰ্জ 1125 FM বেণ্ডৰ 102.4 MHz-ত শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো শুনিবলৈ পাব। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইট, অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা